আকাশবাণী তেজপুৰ। আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ শাওন মাহৰ আজি 11 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 28 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: of the Chinese People's Political Consultative Conference, CPPCC, in Beijing. The External Affairs Ministry summoned the Ukrainian ambassador to India, Dr. Oleksandr Polishuk, yesterday, following the attack on commercial vessel MV Omorphi, in which an Indian national was killed. Conveying its serious concern over the incident, the ministry condemned such attacks on commercial shipping in the strongest terms, underscoring their adverse impact on the safety of maritime navigation, freedom of navigation, and international commerce. The External Affairs Ministry said in a statement that the ambassador was requested to convey to the Ukrainian authorities India's strong concerns over the targeting of commercial vessels. The ministry reiterated that such actions endanger the lives of innocent civilian seafarers, are unacceptable, and must be avoided. The Ministry of Tourism has signed a Memorandum of Understanding with Air India to promote India as a preferred global tourism destination under the iconic Incredible India brand. The agreement was signed in New Delhi in the presence of Union Tourism and Culture Minister Gajendra Singh Shekhawat. The collaboration aims to leverage Air India's extensive domestic and international network, along with Ministry's destination promotion initiatives, to enhance India's global tourism visibility. Under the MOU, the Ministry and Air India will undertake joint promotional campaigns, co-branded destination marketing, and tourism storytelling across digital and offline platforms. In the Commonwealth Games, India's Sharmila Dhankar clinched the nation's second gold medal, winning the women's shot put F57 final in Glasgow last night. The victory saw India's medal tally reach 10 by the end of day 5, including 2 gold, 5 silver and 3 bronze. With a season best throw of 9.81 meters, Sharmila also made history as India's first ever Commonwealth Games gold medalist in para athletics. The F57 classification is for athletes with lower limb impairments, limb deficiencies or reduced muscle power. In the same time, Shilpa K. Shaila was upgraded to the bronze medal, further boosting India's tally. In weightlifting, Valuri Ajay Babu produced a remarkable performance to win silver in the men's 79-kilogram category. And that is the end of this news bulletin.
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা।
2: নবকান্ত বৰুৱাই কৈছিল, কলা সংস্কৃতি বা জ্ঞান বিজ্ঞানৰ ক্ষেত্ৰত মাধ্যমৰ তুলনামূলক আলোচনা বৰ প্ৰয়োজনীয় কাম নহয়। প্ৰত্যেক মাধ্যমৰে নিজস্ব শক্তি আৰু দুৰ্বলতা থাকে। অডিঅ' ভিজুৱেল মাধ্যম নিৰক্ষৰ যুগতে সৃষ্ট সম্পদ, নাটক, যাত্ৰা ইত্যাদি। টেলিভিশ্যন এই বহু পুৰাতন ভাৱৰ নৱ আৱিষ্কাৰ। ৰেডিঅ'ৰ চৰিত্ৰ একেবাৰে ভিন প্ৰকৃতিৰ। তাত কাণ দুখনৰ বাহিৰে উপভোক্তাজনৰ আন একো ইন্দ্ৰিয়ৰে প্ৰয়োজন নাই, অৱশ্যে মস্তিষ্ক আৰু হৃদয়ানুভূতিৰ বাহিৰে। ৰেডিঅ'ৰ শক্তিয়ে কাণৰ ভিতৰৰে গৈ মৰ্মস্পৰ্শ কৰে। নাটকৰ দৰে দৃশ্যকাব্য কেৱল শব্দৰ যোগেৰে পৰিৱেশন কৰাটো সঁচাই কৃতিত্বৰ কাম। অন্ধ মানুহেও কাণেৰে শুনি নাটকৰ কাহিনী, চৰিত্ৰ এইবোৰ অনুভৱ কৰে। তেনে নাট ৰচনাৰ পদ্ধতিয়েই বেলেগ। সংস্কৃতিৰ পূৰ্বতন কোনো পৰম্পৰাত অদৃশ্য নাটৰ কল্পনা নাই। সেইটো সম্পূৰ্ণ পৃথক, সেইটো অনাতাঁৰৰ দান। কিন্তু যেতিয়া ৰেডিঅ' মাধ্যমত কৃতকাৰ্য এখন নাট মঞ্চলৈ বা চিনেমালৈ ৰূপান্তৰিত কৰা হয়, তেতিয়া বহু ক্ষেত্ৰতে মঞ্চত চকুমুদি বহি থাকিও গোটেই নাটকখন শুনি বুজি আহিব পাৰি। মাধ্যমৰ এই পাৰ্থক্যৰ কথা বহুতেইচোন উপলব্ধি নকৰে। দৰাচলতে প্ৰত্যেক মাধ্যমৰে নিজস্ব ভাষা অৰ্থাৎ প্ৰকাশ পদ্ধতি থাকে। অনাতৰৰ পদ্ধতি জটিল হলেও তাৰ প্ৰভাৱ অতিশয় সুদূৰপ্ৰসাৰী আৰু সহজলভ্য। তাত মঞ্চ নালাগে,

0: ডাঙৰ পৰ্দা বা সৰু পৰ্দাৰ খাম খেয়ালি নাই। সৰু ৰেডিঅ'টো চোলাৰ মোনাৰ পৰা উলিয়াই য'তে মন যায় শুনি লওক, নাটক শুনক, বিখ্যাত গায়কে আপোনাৰ কাণত একান্তভাৱে গান শুনাব, ধৈৰ্য ধৰি খেলৰ কমেণ্ট্ৰি শুনক, আপোনাৰ মনটোৱেই হ'ব ফুটবল, ক্ৰিকেটৰ ফিল্ড, টেনিছৰ কোৰ্ট বা কোনো ইনড'ৰ ষ্টেডিয়ামৰ ভিতৰখন। শুনি শুনি কল্পনা কৰি লোৱাৰ যি আনন্দ, সেইটো চকুৰে দেখি পোৱা আনন্দতকৈ কেতিয়াবা বেছি গভীৰ যেন লাগে। সেইটোকেই বোলা হয় সৃষ্টধৰ্মী উপভোগ, ক্ৰিয়েটিভ এনজয়মেণ্ট। চকু ভালে থাকোঁতে কিতাপ পঢ়ি যি আনন্দ পাইছিলোঁ, এতিয়া ৰেডিঅ'ৰ যোগেৰে কাণৰ মাজেৰে এনে আনন্দই পাওঁ। গতিকে বৰ্তমান মাধ্যমবিলাকৰ ভিতৰত ৰেডিঅ'ৰ জালখনৰ প্ৰতি মোৰ আনুগত্য সৰ্বাধিক। আৰু এটা কথা সততে মনত থাকে যে সকলো প্ৰকাৰৰ আধুনিক প্ৰচাৰ মাধ্যমতকৈ ৰেডিঅ'ই আটাইতকৈ কম দামী কিন্তু বহুমূলীয়া আৰু ব্যাপক মাধ্যম, অন্ততঃ আমাৰ দৰে দুখীয়া দেশৰ বাবে। টেলিভিশ্যনক মানুহে ইডিয়ট বক্স বুলি কোৱা শুনিছোঁ, কিন্তু ৰেডিঅ'ৰ লগত কোনেও এতিয়ালৈকে বুৰ্বক শব্দটো যুক্ত কৰা নাই। আৰু বাতৰি কাকত, পৰিসংখ্যাৰ যাদুমন্ত্ৰৰে 2000 খ্ৰীষ্টাব্দত ভাৰতৰ সকলো মানুহ সাক্ষৰ হলেও বাতৰি কাকত পঢ়াৰ অভ্যাস হ'ব জানো। বহুত কথাই ক'লোঁ, এটা কথা কৈয়েই মই সামৰিব লাগিব। নিজৰ বিষয়ে ৰাজহুৱাকৈ ক'বলৈ সদায় কুণ্ঠবোধ কৰোঁ, কিন্তু আকাশবাণীৰ কেইটামান সাক্ষাৎকাৰ আৰু দুই এটা বিষয়ৰ কথিকাৰ যোগেৰে মই অলপ আত্মচিন্তাও কৰিব পাৰিলোঁ বা নিজৰ বিষয়ে কিছু কথা নিজেই ৰচনা কৰাৰ সুযোগ পালোঁ। মই যদি কেতিয়াবা আত্মকথা বা আত্মগুজব লেখোঁ, ৰেডিঅ'ত কোৱা সেই কথাবোৰ কামত আহিব। মুঠতে 1954 চনৰ পৰা 1997 চনলৈ এই দুকুৰি 3 বছৰ জুৰি ৰেডিঅ'ৰ সৈতে মোৰ এটা সংযোগ চলি আছে। এই সংযোগ মোৰ কামত আহিছে। ৰেডিঅ'ৰ আহিছে নে নাই ৰেডিঅ'ই আৰু শ্ৰোতাসকলে জানে।
1: মুকুতামালা, আজিৰ মুকুতামালা নবকান্ত বৰুৱাৰ ৰচনাৰ পৰা লোৱা হ'ল।

শ্রোতাসকলে ভজন শুনিছে হরিওম শরণৰ কণ্ঠত। শেষত শুনক হরিওম শরণ আৰু সংগীসকলৰ কণ্ঠৰ এটি ভজন।

হৰিওম চৰণৰ কণ্ঠৰ কেইটিমান ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এটি শুনক আজিৰ অনুষ্ঠান পৰিস্থিতি।

আজি পুৱা 9:20 বিশ্ব হেপাটাইটিছ দিৱস উপলক্ষে বিশেষ প্ৰভাতী তৰংগ। অতিথি ডক্টৰ ইন্দ্ৰজিৎ দাস, আন্তৰিব ইন্দ্ৰজিৎ দাসে। অনুষ্ঠানটি এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব। দিনৰ 12:30 আইডিৰ বুলনি অনুষ্ঠানত ফোন ইন লাইভ অনুষ্ঠানৰ বিষয় গৰ্ভাৱস্থাৰ বিভিন্ন সমস্যা, সাৱধানতা আৰু চিকিৎসা। অতিথি ডক্টৰ সপলা পাটোৱাৰী, সাক্ষাৎ গ্ৰহণ ভাস্বতী কলিতাৰ। নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত অসমৰ ভৱিষ্যতৰ খেলুৱৈক কেনেকৈ সাজু কৰিম, এই বিষয়ে আলোচনা কৰিব অলিম্পিয়ান জয়ন্ত তালুকদাৰ আৰু ক্ৰীড়া সাংবাদিক ত্ৰিদীপ বপাৰনাছে। আঁত ধৰিব কুলপ্ৰদীপ ভাগৱতীয়ে। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

নিশা 9:30 সাধক সুন্দৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে সাক্ষাৎকাৰৰ পঞ্চম খণ্ড শুনিবলৈ পাব প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 9:15 বিধানসভাত আজিৰ দিনটো। নিশা 8:20 সুৰৰ শৰাই অনুষ্ঠানৰ শিল্পী জিতেন ডেকা প্ৰযোজনা কিশোৰ দাসৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 প্ৰাৰ্থনা চৌধুৰীৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত মৌপালন স্বাৱলম্বনৰ সম্ভাৱনাময় পথ এই বিষয়ে আলোচ কৰিব ডক্টৰ হিমাদ্ৰী ৰাভা আৰু খেমৰাজ গৌতমে। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই প্ৰযোজনা উৎপল বৰাৰ।

পুৱা 8:30 বজাত গীতিমালিকা অনুষ্ঠানত বীৰেন্দ্ৰনাথ দত্ত, সান্তনা বৰুৱা, ঋতুপৰ্ণ শৰ্মা, বিউটি শৰ্মা বৰুৱা আৰু পুলক বেনাৰ্জীৰ কণ্ঠৰ গীত শুনিবলৈ পাব। দিনৰ 12:15 বজাত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত বিউটি শৰ্মা বৰুৱাৰ সৈতে সাক্ষাৎকাৰৰ তৃতীয় খণ্ড শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত যুৱ সাহিত্য এই শিতানত প্ৰাণজিত কোঁচৰ কবিতা আৰু অবিনাশ বৰুৱাৰ গল্প আগ ধৰিব ঝৰ্ণা ভৰালীয়ে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। সন্ধিয়া 5:20 বজাত চাহ গছৰ মাজে মাজে অনুষ্ঠানত হেপাটাইটিছ ৰোগ আৰু ইয়াৰ নিৰাময়, এই বিষয়ে ডঃ শান্তনু ৰাজৱাৰৰ সৈতে সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ অঞ্জু দাসৰ। পুৱা 7:30 বজাত ৰূপালী লহৰ, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধাৰৰ, 9:15 জিলা ৰেহৰূপ, 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ শুনিবলৈ পাব, 11:05 পৰাগমালা লাইভ, 1:20 প্ৰাসংগিক, 1:50 কল্পনা তালুকদাৰৰ কণ্ঠৰ লোকগীত, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। বিয়লি 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, সন্ধিয়া 5:55 আৰু 7:05 বৃদ্ধ গান, 7:20 আকৌ শুনোৱা হওক, 7:35 নগদ চন্দ্ৰ ৰাভাৰ কণ্ঠৰ ৰাভা গীত, 9:00 চিত্ৰগীত, 10:00 ৰামধেনু। অনুষ্ঠান পৰিস্থিতি ইমানেই।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ

0: 100.8 মেগাহার্জ।
1: অনুরাগ মোর গীত,
2: আলাপ অনুরাগ,
1: আভরণ মোর
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
0: অগ্নিযুগৰ গান,
3: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
4: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: বিবিধ ভারতী গুয়াহাটির বিভিন্ন অনুষ্ঠানত ভাগ লোবলৈ আপুনি আমালৈ হোয়াটসঅ্যাপত মেসেজ করব পাৰে। আমার নম্বর হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003366944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।
1: অসমৰ ঔদ্যোগিক ক্ষেত্ৰত নৱজাগৰণ আনিব বিচৰা, ছেমিকণ্ডাক্টৰ উদ্যোগত নিয়োগৰ বাবে দক্ষতা অৰ্জনৰ হেতু গুৱাহাটীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান আৰু বাইহাটা চাৰিআলিৰ কামৰূপ পলিটেকনিকত চলিত বছৰৰ পৰা 3 বছৰীয়া ডিপ্ল'মা পাঠ্যক্ৰম আৰম্ভ হ'ব। ইলেক্ট্ৰনিক্ছ ইঞ্জিনিয়াৰিং, ছেমি কণ্ডাক্টৰ মেনুফেকচাৰিং এণ্ড স্মাৰ্ট অট'মেশ্যন নামৰ এই পাঠ্যক্ৰমত নামভৰ্তিৰ আবেদনৰ সবিশেষ আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ ৱেবছাইট www.aei.ac.inত উপলব্ধ। আবেদনৰ অন্তিম তাৰিখ 31 জুলাই।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্ৰ আপোনাৰ সৈতে।
4: আকাশবাণী গুৱাহাটীৰ FM মহাবাহু জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
5: জণ্ডিচ বা হেপাটাইটিছ ৰোগ, প্ৰতিবছৰে 28 জুলাইৰ দিনটো সমগ্ৰ বিশ্বতে জণ্ডিচ ৰোগ সজাগতা দিৱস বা জণ্ডিচ দিৱস বা হেপাটাইটিছ ডে হিচাপে পালন কৰা হয়। ভাইৰাছৰ দ্বাৰা সৃষ্টি হোৱা ৰোগ বুৰঞ্জী ঢুকি পোৱা দিনৰ পৰাই জনাজাত হৈ আহিছে। সাধাৰণতে ভাইৰাছে শৰীৰত প্ৰৱেশ কৰি এটা নিৰ্দিষ্ট সময়ত ইয়াৰ লক্ষণ প্ৰকাশ কৰে। শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পোৱাৰ লগে লগে ৰোগৰ লক্ষণৰ উপশম হয়। চিকিৎসা বিজ্ঞানৰ গৱেষণা আৰু আৱিষ্কাৰৰ ফলত এতিয়া বহুবিধ ভাইৰাছজনিত ৰোগ চিনাক্ত কৰিব পৰা গৈছে। ভাইৰাছ হৈছে এবিধ জীৱাণু য'ত RNA বা DNAৰ বাৰ্তাবাহী নিউক্লিক এচিডৰ সংযোজন হয় আৰু ইয়াক ভিৰিয়ন বুলি কোৱা হয়। এই ভিৰিয়নত প্ৰটিনৰ আৱৰণে কেপচিড তৈয়াৰ কৰে। নিউক্লিক এচিড আৰু প্ৰটিনৰ

0: মিশ্ৰণক নিউক্লিয় কেপচিড বুলি কোৱা হয়। ভিৰিয়নৰ চাৰিওফালে এক বিশেষ প্ৰটিন, চৰ্বি আৰু চেতসাৰ নিৰ্মিত আৱৰণ থাকে আৰু ইয়াৰ বিশেষ গুণ অনুযায়ী ভাইৰাছৰ আক্ৰমণ কোষবিশেষত নিৰ্দিষ্ট হৈ পৰে। যেনে ৰেবিজ বা জলাতংক আৰু এনকেফেলাইটিছ ভাইৰাছে কেৱল মগজুৰ কোষৰ ক্ষতি কৰে, একেদৰে জণ্ডিছৰ ভাইৰাছে কেৱল লিভাৰৰ ক্ষতি কৰে। ভাইৰাছৰ এই আক্ৰমণ আৰ এন এ আৰু ডি এন এ আৰু পলিমাৰ নামৰ কোষৰ এনজাইমৰ ওপৰতো নিৰ্ভৰশীল। শৰীৰত প্ৰৱেশ কৰাৰ পাছত ভাইৰাছৰ প্ৰাথমিক বৃদ্ধি হয়, তাৰ পাছত লক্ষ্য কোষসমূহত অৱস্থান কৰি শৰীৰৰ দুৰ্বলতাৰ সুযোগ লৈ ৰোগৰ লক্ষণ প্ৰকাশ কৰে। জণ্ডিছ ৰোগ কেইবাবিধ ভাইৰাছৰ পৰা হয়। তাৰ ভিতৰত হেপাটাইটিছ এ, হেপাটাইটিছ বি, হেপাটাইটিছ চি, হেপাটাইটিছ ডি, হেপাটাইটিছ ই এ হৈছে উল্লেখযোগ্য। এই সকলো জণ্ডিছ ৰোগৰ ভিতৰত হেপাটাইটিছ এ ভাইৰাছে কৰা জণ্ডিছ আটাইতকৈ অধিক পৰিমাণে হয়, পিছে ই কম ভয়াৱহ। হেপাটাইটিছ বি আৰু চি ভাইৰাছে কৰা জণ্ডিছত মৃত্যুৰ হাৰ বেছি, কাৰণ ৰোগীৰ শৰীৰত এই ভাইৰাছবোৰ বহুদিনলৈ থাকে আৰু এই ভাইৰাছবোৰে যকৃতৰ বিভিন্ন ৰোগৰ সৃষ্টি কৰে। ভাৰতবৰ্ষত প্ৰায় বছৰি 4 নিযুতকৈও অধিক লোক জণ্ডিছ ৰোগত ভোগে আৰু কেতিয়াবা ই মহামাৰীৰ আকাৰো ধাৰণ কৰে। হেপাটাইটিছ এ ৰোগৰ ভাইৰাছ ৰোগীৰ মলমূত্ৰত নিৰ্গত হয়, সেয়েহে মলমূত্ৰৰ দ্বাৰা দূষিত হোৱা পানী আৰু এনে পানীৰ দ্বাৰা দূষিত খাদ্যবস্তুৰ যোগেদি এই ভাইৰাছ মানুহৰ শৰীৰত সোমায়। এই ভাইৰাছ শৰীৰত সোমোৱাৰ পৰা ৰোগৰ লক্ষণ দেখা দিবলৈ প্ৰায় 2 সপ্তাহৰ পৰা 1 মাহলৈ সময় লাগে। হেপাটাইটিছ এ ভাইৰাছে কৰা ৰোগ সাধাৰণতে সৰু সৰু ল'ৰা ছোৱালীৰ বেছিকৈ হয়, কিন্তু এই ৰোগ প্ৰাপ্তবয়স্ক লোকৰো হ'ব পাৰে। সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এই ৰোগ বেছিদিন স্থায়ী নহয়, কিন্তু প্ৰাপ্তবয়স্কসকলে এই ৰোগত বেছিদিন ভুগিব পাৰে। সাধাৰণতে এই ৰোগ এবাৰ হ'লে দুনাই হোৱাৰ সম্ভাৱনা অতি ক্ষীণ। এই ৰোগ বৰ্ষাকালত বেছিকৈ হয়, য'তে ত'তে শৌচ প্ৰস্ৰাৱ কৰা, জাবৰ জোঁথৰ পেলোৱা আৰু নিৰ্মল খোৱা পানীৰ অভাৱে এই ৰোগৰ বীজাণু বিস্তাৰ হোৱাত সহায় কৰে। এই ৰোগ হ'লে কম মাত্ৰাৰ জ্বৰ হয়, গাৰ বিষ হয়, খাবলৈ মন নাযায় আৰু তেলীয়া খাদ্যবস্তু দেখিলে ৰোগীজনৰ সহ্য নহয়। পেটৰ সোঁফালে অলপ গধুৰ গধুৰ ভাৱ হয়। পেটৰ সোঁফালে মানুহৰ যকৃত থাকে আৰু এই ৰোগে মুখ্যভাৱে যকৃত অৰ্থাৎ লিভাৰ আক্ৰমণ কৰে। এই অৱস্থাৰ কেইদিনমান পাছতে প্ৰস্ৰাৱ হালধীয়া হয় আৰু চকুৰ ৰঙো হালধীয়া হৈ পৰে। সাধাৰণতে ৰোগীয়ে 2-3 সপ্তাহৰ ভিতৰত গা ভাল পায়, লাহে লাহে খাবলৈ মন কৰে আৰু আৰোগ্যৰ পথলৈ আগবাঢ়ি যায়। খাবলৈ মন যোৱাটোকে এই ৰোগৰ আৰোগ্যৰ লক্ষণ বুলিব পাৰি। কেতিয়াবা এই ৰোগ দীৰ্ঘস্থায়ী হয়, বিশেষকৈ যেতিয়া এই ৰোগৰ উপসৰ্গ দেখা দিয়ে, তেনে ক্ষেত্ৰত তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। নিৰ্মল খোৱা পানীৰ যোগান, মলমূত্ৰ, বৈজ্ঞানিক পদ্ধতিৰে অপসাৰণ, মাখিৰ পৰা খাদ্যবস্তু ৰক্ষা কৰা আদি কামসমূহে আমাক এই ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে। হেপাটাইটিছ বি ভাইৰাছ তেজৰ যোগেদি মানুহৰ গালৈ যায়। সাধাৰণতে এই জণ্ডিছ ৰোগৰ ৰক্তদান নাইবা ভালকৈ চাফ চিকুণ নকৰা বা ভালকৈ নুতুলোৱা বেজীৰ দ্বাৰা সংক্ৰমিত হয়। এই ভাইৰাছ শৰীৰত সোমোৱাৰ পৰা লক্ষণসমূহ দেখা দিবলৈ 6 সপ্তাহৰ পৰা 6 মাহলৈ সময় লাগে। এই ৰোগৰ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা কিছুমান মানুহৰ শৰীৰত এই ভাইৰাছবোৰ স্থায়ীভাৱে থাকি যায়। এনে লোকক এই ৰোগৰ বাহক বুলিব পাৰি। বাহকৰ তেজ আৰু যকৃতত এই ৰোগৰ ভাইৰাছ আটাইতকৈ বেছি পৰিমাণে থাকে। বাহকৰ লগত যৌন সম্বন্ধৰ পৰাও এই ৰোগ বিয়পিব পাৰে। ইয়াৰ উপৰিও মাতৃৰ পৰা নৱজাত শিশুৰ গালৈও এই ৰোগ সংক্ৰমিত হ'ব পাৰে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালি হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই, বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব।

দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 6,565 টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকনলজি বা ইনষ্ট্ৰুমেণ্টেশ্যন, ইয়াৰে যিকোনো বিষয়লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE অথবা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহ ভাৰতৰ গণতান্ত্ৰিক আৰু উন্নয়নমূলক যাত্ৰাৰ মূল আধাৰ বুলি কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে প্ৰকাশ কৰে, বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে চীনৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ উপমন্ত্ৰী হোৱা চুনিয়ঙৰ সৈতে সাক্ষাৎ কৰি বেইজিঙত দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে, পৰ্যটন মন্ত্ৰালয়ে ইনক্ৰেডিবল ইণ্ডিয়াৰ অধীনত ভাৰতক বিশ্বব্যাপী পৰ্যটনৰ স্থান হিচাপে প্ৰচাৰৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে, অসমৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে যদিও ভালে সংখ্যক গাঁও এতিয়াও বানৰ কবলত আছে, আৰু গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত মহিলাৰ শ্বটপুট F57 ফাইনেলত ভাৰতৰ শৰ্মিলা ধনকৰে সোণৰ পদক লাভ কৰিছে। পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহ ভাৰতৰ গণতান্ত্ৰিক আৰু উন্নয়নমূলক যাত্ৰাৰ মূল আধাৰ। নতুন দিল্লীত অনুষ্ঠিত আত্মনিৰ্ভৰ পঞ্চায়ত কাৰ্যসূচী আৰু সমৰ্থ পঞ্চায়ত পৰ্টেল মুকলি কৰি কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে এইদৰে কয়। মন্ত্ৰী শ্ৰীসিঙে কয় যে এই পদক্ষেপসমূহে বিকশিত ভাৰত 2047ৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত পঞ্চায়ত প্ৰতিষ্ঠানসমূহক অৰ্থনৈতিক সবলীকৰণ, কাৰিকৰী সামৰ্থ্য আৰু আত্মনিৰ্ভৰ হোৱাৰ ক্ষেত্ৰত সহায় কৰিব। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহক ডিজিটেল উপকৰণ আৰু বহনক্ষম ৰাজহ অৰ্জনৰ দিশেৰে শক্তিশালী কৰি তুলিলে ই দেশৰ তৃণমূল পৰ্যায়ৰ প্ৰশাসন আৰু গ্ৰাম্য উন্নয়নত বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰিব।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সিঙে কয় যে আত্মনিৰ্ভৰ পঞ্চায়ত কাৰ্যসূচীয়ে পঞ্চায়তসমূহক স্থানীয় সম্পদ চিনাক্তকৰণত সহায় কৰিব আৰু এইসমূহক ৰাজহ অৰ্জন প্ৰকল্পলৈ পৰিৱৰ্তন কৰাত সহায় কৰিব। তেওঁ লগতে কয় যে সমৰ্থ পঞ্চায়ত পৰ্টেলৰ জৰিয়তে আসোৱাহমুক্ত আৰু স্বচ্ছ কৰ ব্যৱস্থা, আৰ্থিক লেনদেন আৰু পঞ্চায়ত ৰাজহ নিৰীক্ষণৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰিব। এই অনুষ্ঠানতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহৰ বাবে ৰাজহ নিয়মৰ উৎস সন্দৰ্ভত আদৰ্শ আৰ্হিও মুকলি কৰে। বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে চীনৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ উপমন্ত্ৰী হুৱা চুনিয়াঙৰ সৈতে সাক্ষাৎ কৰি বেইজিঙত দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে। চীন ভ্ৰমণৰত বৈদেশিক সচিবগৰাকীয়ে ভাৰত আৰু চীন দুয়োখন দেশ বিভিন্ন ক্ষেত্ৰত অংশীদাৰী হৈ উন্নয়নমূলক সুযোগসমূহ আগবঢ়াই নিয়া সন্দৰ্ভতো আলোচনা কৰে। তেওঁ লগতে বাণিজ্য আৰু অৰ্থনৈতিক সম্বন্ধৰ যোগেৰে পৰস্পৰ লাভান্বিত হ'ব পৰা দিশসমূহৰ ক্ষেত্ৰতো আলোকপাত কৰে। চীনত থকা ভাৰতৰ দূতাবাসৰ তথ্য অনুসৰি দুয়োগৰাকী চৰকাৰী প্ৰতিনিধিয়ে ভাৰত আৰু চীন সীমান্তৱৰ্তী অঞ্চলৰ শান্তি বজাই ৰখাত গুৰুত্ব আৰোপ কৰে। ইয়াৰ পূৰ্বে সচিব মিশ্ৰীয়ে বেইজিঙত চীনৰ জনসাধাৰণৰ ৰাজনৈতিক পৰামৰ্শদাতা সন্মিলনৰ চতুৰ্থ ৰাষ্ট্ৰীয় সমিতিৰ উপ সচিব প্ৰধান হং লিয়াঙৰ সৈতে হোৱা বৈঠকত ৰাজনৈতিক আৰু জনসাধাৰণৰ মাজত দুয়োখন দেশৰ দ্বিপাক্ষিক আদান প্ৰদান বৃদ্ধি সন্দৰ্ভত আলোচনা কৰে। দুয়োগৰাকী প্ৰতিনিধিয়ে দ্বিপাক্ষিক আদান প্ৰদান, ৰাজনৈতিক আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক বৃদ্ধিৰ ক্ষেত্ৰতো আলোচনা কৰে বুলি দূতাবাসৰ তথ্যত প্ৰকাশ পাইছে। এই বৈঠকত চীনত থকা ভাৰতৰ ৰাষ্ট্ৰদূত বিক্ৰম দোৰাইস্বামীও উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি স্কাইৰুট এৰোস্পেচৰ পৱন চন্দনা আৰু নগা ভাৰত ডাকাৰ সৈতে মত বিনিময় কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে বিক্ৰম ওৱানৰ সফলতাত আলোকপাত কৰাৰ লগতে অন্যান্য বিভিন্ন বিষয়েও আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁলোকৰ এই যাত্ৰা আৰু ভৱিষ্যৎ পৰিকল্পনাসমূহ শুনি সন্তোষ প্ৰকাশ কৰে। তেওঁ কয় যে শক্তি, উচ্চাকাংক্ষা আৰু ইতিবাচক মনোভাৱে ভাৰতৰ ব্যক্তিগত মহাকাশ পৰিৱেশতন্ত্ৰক শক্তিশালী কৰিব। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে স্কাইৰুট এৰোস্পেচৰ সমগ্ৰ দলটোলৈ শুভেচ্ছা জ্ঞাপন কৰে। এন ডি এৰ সংসদীয় দলৰ সাপ্তাহিক বৈঠক মংগল মিলন আজি পুৱা সংসদ ভৱনত অনুষ্ঠিত হ'ব। সংসদৰ অধিৱেশন চলি থকাৰ সময়ত সাধাৰণতে এই বৈঠক প্ৰতি মঙলবাৰে অনুষ্ঠিত হয়। চলিত মাহৰ 21 জুলাইত শেষৰখন এনে বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকত দেশত পৰৱৰ্তী সময়ত হ'বলগীয়া পৰীক্ষাসমূহৰ ক্ষেত্ৰত প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনা প্ৰতিৰোধ কৰিবৰ বাবে অংশীদাৰীসকলক সমন্বিত প্ৰচেষ্টাৰ বাবে আহ্বান জনাইছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে সেই বৈঠকতে নিটৰ প্ৰশ্নকাকত ফাদিল কৰা কাৰ্যত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আৰু দেশৰ যুৱ প্ৰজন্মৰ স্বাৰ্থত চৰকাৰে কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। পৰ্যটন মন্ত্ৰালয়ে প্ৰতিষ্ঠিত ব্ৰেণ্ড ইনক্ৰেডিবল ইণ্ডিয়াৰ অধীনত ভাৰতক বিশ্বব্যাপী পৰ্যটনৰ বাবে উৎকৃষ্ট স্থান হিচাপে প্ৰচাৰৰ বাবে এয়াৰ ইণ্ডিয়াৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতৰ উপস্থিতিত নতুন দিল্লীত কালি এই চুক্তি স্বাক্ষৰিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে কয় যে এই অংশীদাৰিত্বই এয়াৰ ইণ্ডিয়াৰ বিস্তৃত গ্লোবেল নেটৱৰ্ক আৰু ভাৰতৰ বৈচিত্ৰময় পৰ্যটন প্ৰস্তাৱৰ সহায় লৈ গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় স্তৰত দেশৰ উপস্থিতি অধিক শক্তিশালী কৰিব। তেওঁ কয় যে এই সহযোগিতাত যৌথ গন্তব্যস্থান অভিযান, ভিজিট ইণ্ডিয়া পাছৰ দৰে কাৰ্যসূচীক অন্তৰ্ভুক্ত কৰা হ'ব। এই অংশীদাৰিত্বই সমগ্ৰ বিশ্বৰ পৰা অধিক ভ্ৰমণকাৰীক ভাৰতৰ কালজয়ী, বৈচিত্ৰময় আৰু অবিস্মৰণীয় আকৰ্ষণৰ অভিজ্ঞতা লাভ কৰিবলৈ অনুপ্ৰাণিত কৰিব। এই বুজাবুজিৰ চুক্তিৰ অধীনত মন্ত্ৰালয় আৰু এয়াৰ ইণ্ডিয়াই যৌথ প্ৰচাৰ অভিযান, ডিজিটেল আৰু অফলাইন প্লেটফৰ্মত পৰ্যটন সম্পৰ্কীয় কাহিনী কোৱা তথা প্ৰচাৰৰ কামো হাতত ল'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। এতিয়াও 6খন জিলাৰ 21টা ৰাজহ চক্ৰৰ 631খন গাঁও বানত বুৰ গৈ আছে। বানত সম্প্ৰতি 455,495 জন লোক ক্ষতিৰ সন্মুখীন হৈছে। এই বানত অসমৰ 37,139.52 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। এইবাৰৰ বানত অসমত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 68 হৈছেগৈ। ৰাজ্যখনত এতিয়াও ভালেসংখ্যক লোক সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। ঠায়ে ঠায়ে পানী কমিছে যদিও সৰ্বাধিক ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বিস্তীৰ্ণ এলেকাৰ বাসগৃহসমূহো পানী, বোকা আৰু পলসৰ তলত আছে। জাজি, দিচাং, দিখৌ আদি নদ নদীৰ বাঢ়নী পানী আৰু একেৰাহে হোৱা বৰষুণৰ ফলত জিলা দুখনৰ বহু অঞ্চল এতিয়াও জলমগ্ন হৈ আছে। বহু গাঁৱৰ বাট পথ, কৃষিভূমি, শিক্ষানুষ্ঠান আৰু জনসাধাৰণৰ জীৱন যাপন ব্যাহত হৈছে যদিও কিছু অঞ্চলত পানী লাহে লাহে কমিবলৈ আৰম্ভ কৰিছে। ইফালে যোৰহাট জিলাৰ ভোগদৈ নৈৰ বাঢ়নী পানীয়ে জিলাখনৰ বিস্তৃত অঞ্চলৰ ব্যাপক ক্ষতি কৰিছে। ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত কালি মন্ত্ৰী কেশৱ মহন্ত আৰু বিমল বৰাই

0: এখন সংবাদমেল সম্বোধন কৰে। মন্ত্ৰী দুগৰাকীয়ে সংবাদমেলত ৰাজ্য চৰকাৰে বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত অৱগত কৰে। ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে 2,88,000 পেকেট খাদ্য সামগ্ৰী, 6,70,000 লিটাৰ খোৱাপানী আৰু 30,000 পৰিয়ালক ত্ৰিপাল দিয়া হৈছে বুলি তেওঁলোকে জানিবলৈ দিয়ে। ইপিনে স্বাস্থ্য বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ জনসাধাৰণৰ সুবিধাৰ বাবে পৰ্যাপ্ত ঔষধ মজুত ৰাখিছে আৰু স্বাস্থ্যকৰ্মী নিয়োগ কৰিছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে প্ৰকাশ কৰিছে। তদুপৰি স্বাস্থ্য শিবিৰ মুকলি কৰি বানৰ কবলত পৰা লোকসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰিছে। ইপিনে কেন্দ্ৰীয় জল আয়োগৰ তথ্য অনুসৰি নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী নিষ্কাশনৰ 4খন গেট 23 জুলাইৰ পৰা খুলি দিয়াৰ পাছত নুমলীগড়ত ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে। প্ৰকল্পটোৰ 4খন গেটেৰে কেইবালাখ ঘনমিটাৰ পানী এৰি দিয়া হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কমনৱেলথ গেমছত মহিলাৰ 58 কিলোগ্ৰাম ভাৰোত্তোলন প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰোত্তোলনকাৰী বিন্দিয়াৰাণী দেৱীক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতীয় খেলুৱৈগৰাকীৰ শক্তি, স্থিতিস্থাপকতা আৰু উৎকৃষ্টতাৰ অটল সাধনাই জাতিটোৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। তেওঁৰ কৃতিত্বই সমগ্ৰ দেশৰ যুৱ ক্ৰীড়াবিদসকলক অনুপ্ৰাণিত কৰে বুলি শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনেও ভাৰোত্তোলনকাৰীগৰাকীক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতীয় খেলুৱৈগৰাকীৰ শক্তি আৰু উৎকৃষ্টতাৰ অটল সাধনাই আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতলৈ আন এক গৌৰৱৰ মুহূৰ্ত কঢ়িয়াই আনিছে। মহিলাৰ 53 কেজি ভাৰোত্তোলন ইভেণ্টত ৰূপৰ পদক লাভ কৰাৰ বাবে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে জ্ঞানেশ্বৰী যাদৱক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে খেলুৱৈগৰাকীৰ প্ৰদৰ্শনক প্ৰেৰণাদায়ক আৰু অনুশাসন আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰমাণ বুলি অভিহিত কৰিছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই কমনৱেলথ গেমছত মহিলা শ্বটপুট F57 স্বৰ্ণপদক জয়লাভ কৰি ইতিহাস সৃষ্টি কৰাৰ বাবে শৰ্মিলা ধনকাৰক অভিনন্দন জনায়। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে তেওঁৰ অদম্য মনোভাৱে সমগ্ৰ জাতিটোক বিশ্ব মঞ্চত গৌৰৱান্বিত কৰি তুলিছে। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত মহিলাৰ শ্বটপুট F57 ফাইনেলত ভাৰতৰ শৰ্মিলা ধনকাৰে দেশলৈ দ্বিতীয়টো স্বৰ্ণপদক কঢ়িয়াই আনিছে। পদক লাভ কৰি উৎফুল্লিত খেলুৱৈগৰাকীয়ে এইদৰে কয়।
1: হম বহুত খুশ হ্যাঁ আমাৰ দেশ কে লিয়ে মেডেল লাগে হম আগে ভি এসে মেডেল লাগতে রেঙ্গে আর নেক্সট কমনওয়েলথ ভি অচ্ছি তৈয়ারি করেঙ্গে ইস মেডেল সে মেরে আগে কা রাস্তা ওর আসান হো গয়া ওর অচ্ছি মেহনত করকে ওর অচ্ছা রেকর্ড বনাঙ্গে।
0: এই জয়ৰ পাছত ভাৰতৰ পদকৰ সংখ্যা তালিকাত 2টা সোণ, 5টা ৰূপ আৰু 3টা ব্ৰঞ্জকে ধৰি 5ম দিনৰ শেষৰ ফালে মুঠ পদকৰ সংখ্যা 10টা হৈছেগৈ। ইয়াৰ পূৰ্বে জ্ঞানেশ্বৰী যাদৱে মহিলাৰ 53 কেজি ওজন শাখাত মুঠ 199 কিলোগ্ৰাম, স্নেচত 88 কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত 111 কিলোগ্ৰাম উত্তোলনেৰে ৰূপৰ পদক লাভ কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহ ভাৰতৰ গণতান্ত্ৰিক আৰু উন্নয়নমূলক যাত্ৰাৰ মূল আধাৰ বুলি কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে প্ৰকাশ কৰে। বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে চীনৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ উপ মন্ত্ৰী হোৱা চুনিয়ঙৰ সৈতে সাক্ষাৎ কৰি বেইজিঙত দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে। অসমৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে যদিও ভালেসংখ্যক গাঁও এতিয়াও বানৰ কবলত আছে। আৰু গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত মহিলাৰ শ্বটপুট F57 ফাইনেলত ভাৰতৰ শৰ্মিলা ধনকাৰে সোণৰ পদক লাভ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰ। এয়া শুনক আজি পুৱা।

0: মহাত্মা গান্ধীয়ে কৈছিল, যদি সৰ্বশ্ৰেষ্ঠ ভগৱানৰ ওপৰত আমাৰ বিশ্বাস নাথাকে তেন্তে আমি সকলো আশা হেৰুৱাই পেলাম।
1: কলম কামুৰি মই বহি আছো শব্দৰ দোল সাজি।

0: সমুখত মোৰ অপৰিসীম অভিজ্ঞতাৰ মনে মুক্তা ৰাজি। কামিজৰ শিয়নিত দুখ দুখৰ স্তুতি, মোৰ গাত হাত থলেই পাবা হীৰেণ নামৰ কবি, পদচাৰী নদীৰ সোঁতত উতলা দুখৰ অনুভূতি।
1: সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যৰ আজি উপজাদিন। 1932 চনত যোৰহাটত জন্মগ্ৰহণ কৰা কবিগৰাকীৰ পিতৃ আছিল তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃ আছিল স্নেহলতা ভট্টাচাৰ্য। বহু মননশীল কবিতাৰে অসমীয়া কাব্যজগত চহকী কৰি কাব্যপ্ৰেমীক মুগ্ধ কৰি ৰখা হীৰেণ ভট্টাচাৰ্যৰ প্ৰথম কবিতা পুথিখন প্ৰকাশ পাইছিল 1957 চনত। মোৰ দেশ মোৰ প্ৰেমৰ কবিতা, বিভিন্ন দিনৰ কবিতা, কবিতাৰ ৰোদ, তোমাৰ গান, সুগন্ধি পখিলা, ভালপোৱাৰ বোকামাটি আদি আছিল তেখেতৰ কেইখনমান কাব্যগ্ৰন্থ। বিষ্ণুৰাভা বঁটা, ছোভিয়েট দেশ নেহৰু বঁটা, সাহিত্য একাডেমী বঁটা, অসম উপত্যকা সাহিত্য বঁটা আদি বিভিন্ন বঁটাৰে সন্মানিত কবিগৰাকী প্ৰেম আৰু ৰোদালিৰ কবিৰূপেও পৰিচিত।
0: মোৰ বুকুতে আছিল গোলাপ বাগিচা, এদিন তেজেৰে লুটুৰি কুটুৰি এটা গোলাপে শুকান কাঁইটক সুধিলে গুপুতে, সুখিনে তুমি, তুমি সুখিনে, সুখিনে তুমি। গোলাপজোপাৰ এহাত এমুঠন এন্ধাৰত মই কাণ থিয় কৰি থাকিলোঁ, যাৰে জহে খহে ফুলৰ পাপৰি।
1: অসমীয়া কাব্যজগতত হীৰুদা বুলি পৰিচিত হৈছিল তেখেত। 1984-85 চনৰ ৰাজাজী পুৰস্কাৰ গ্ৰহণ কৰি নিজৰ কবিতাৰ বিষয়ে হীৰুদাই কৈছিল, কবিতা মোৰ বন্ধু, অন্বেষণৰ যাত্ৰা, কুশল বিনিময় পত্ৰ। আজি ডেৰ কুৰি বছৰে এশাৰী দুশাৰীকৈ মই যি কবিতা লিখিছো সেয়া হয়তো এটা কবিতাই, তুমি কেনে আছা। হীৰুদাৰ কবিতা যেন বাস্তৱ জীৱনৰ একো একোটা প্ৰতিচ্ছবি। তেখেতে কৈছিল, জীৱন লৈয়েই কবিতা, সমাজেই হৈছে জীৱনৰ বাস্তৱ পটভূমি। কবিৰ জীৱনৰ আশা নিৰাশা লৈয়েই কবিতাৰ জীৱন, কবিৰ জীৱন চেতনাৰ উজ্জ্বলতাই হৈছে কবিতাৰ শানিত সময়। নিজকে এগৰাকী সাধাৰণ কবি বুলি পৰিচয় দি হীৰুদাই কৈছিল, কবিতা হৈছে মানৱ সত্য স্পৰ্শ কৰাৰ আত্মানুসন্ধান, মই সাধাৰণ কবি মাত্ৰ, জীৱনে মোক আকৰ্ষণ কৰে চাৰিওফালৰ পৰা, জীৱনে মোক প্ৰভাৱিত কৰিছে নানা ধৰণে নানা প্ৰকাৰে, চিনাকি জীৱনৰ অচিনাকি পোহৰে বাৰে বাৰে মোৰ মনৰ মজিয়াত ছাঁ পেলাইছে কোমলে কঠিনে নানা ধৰণে, হোৱা নোহোৱাৰ মাজেৰেই মানুহৰ জীৱন। কবিতাই মোক দুখ আৰু আনন্দ দুয়োটাই দিছে, কবিতা মোৰ জীৱন আৰু জীৱিকা। পৰৰ দুখ পতিয়াবলৈ শিকা, নিজৰ দুখ উৱলি যাব, কেৱল মনতে ৰিজনী কৰিবা। তোমাৰ 100 টকা লোকচান হৈছে, 1000 টকা লোকচান হোৱাজনৰ কথা ভাবা, তোমাৰ 100 দুখ পাতলিব। কথাষাৰ কৈছিল আমাৰ সকলোৰে পৰিচিত স্বদেশ হিতৈষী ত্যাগী বীৰপুৰুষ দেশভক্ত তৰুণৰাম ফুকনে। অসমৰ জাতীয় জীৱন সমৃদ্ধ কৰা ব্যক্তিসকলৰ ভিতৰত তৰুণৰাম ফুকন আছিল অন্যতম। অসমত উপজা, অসম তথা ভাৰতৰ হৈ জীৱন আহুতি দি জনম সাৰ্থক কৰা স্বাধীনতা আন্দোলনৰ অলেখ সেনানীৰ ভিতৰত তৰুণৰাম ফুকনৰ নাম উল্লেখনীয়। তেখেত আছিল একেধাৰে এগৰাকী ৰাজনীতিবিদ, সাহিত্যিক, আইনজ্ঞ আৰু এগৰাকী ভাল শিকাৰী। নিজৰ অসাধাৰণ ব্যক্তিত্বৰ বাবে তেখেতে দেশভক্ত উপাধি লাভ কৰিছিল। অসম সাহিত্য সভাৰ 10ম গৰাকী সভাপতি তৰুণৰাম ফুকনৰ বিষয়ে সাহিত্যিক অতুল চন্দ্ৰ বৰুৱাই আলোচনা প্ৰসংগত এবাৰ কৈছিল, চিকাৰী ফুকন, সভা শুৱনি ফুকন, দেশভক্ত ফুকন, ছাত্ৰবন্ধু ফুকন, সাহিত্যিক ফুকন, বেৰিষ্টাৰ ফুকন, ৰসিক ফুকন, অশ্বাৰোহী ফুকন, বৰশী বোৱা কানাই ফুকন আদি নানাভাৱে মানুহে তেওঁক জানিছিল আৰু বুজিছিল। গুৱাহাটীৰ ভৰলুমুখত জন্মগ্ৰহণ কৰা তৰুণৰাম ফুকনে পাছলৈ কলিকতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা FA পাছ কৰি পৰৱৰ্তী সময়ত লণ্ডনত ওকালতি কৰিবলৈ যায়। তেখেত আছিল অসমৰ 3য় গৰাকী বেৰিষ্টাৰ। উকিলৰ বৃত্তিৰে নিজৰ কৰ্মজীৱনৰ পাতনি মেলি তৰুণৰাম ফুকনে গুৱাহাটীৰ আৰ ল কলেজত কিছুদিন শিক্ষকতা কৰে। 1914 চনত ইতিমধ্যে আৰম্ভ হোৱা ভাৰতীয় স্বাধীনতা সংগ্ৰামত তেখেতে অংশগ্ৰহণ কৰে। আন্দোলনৰ সময়তে তেখেতে মহাত্মা গান্ধীৰ সান্নিধ্যলৈ আহে। 1937 চনত তৰুণৰাম ফুকনে এটা ৰাজনৈতিক দল গঠন কৰে। 1920 চনত তেখেতে স্তুতিমালা নামৰ এলানি স্তুতি কবিতা লিখিছিল। অসমীয়াৰ বাহিৰেও তেখেতে উৰিয়া, হিন্দী, বাংলা, সংস্কৃত, ফাৰ্চী আৰু উৰ্দু ভাষাত লিখা মেলা কৰিব পাৰিছিল। 1877 চনৰ 22 জানুৱাৰীত তৰুণৰাম ফুকনৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল বলৰাম ফুকন আৰু মাতৃ আছিল ভাগীৰথী। অসম সাহিত্য সভাৰ গোৱালপাৰা অধিৱেশনত তেখেতে সভাপতিত্ব কৰিছিল। আজি তৰুণৰাম ফুকনৰ স্মৃতি দিৱস। বিশিষ্ট সাহিত্যিক তথা সমাজকৰ্মী মহাশ্বেতা দেৱীৰ আজি স্মৃতি দিৱস। 2014 চনৰ 2 মাৰ্চ তাৰিখে অসম সাহিত্য সভাই তেখেতক মামণি ৰৈচম গোস্বামী

0: ৰাষ্ট্ৰীয় সাহিত্য বঁটা প্ৰদান কৰিছিল। 1926 চনত ঢাকাৰ এক শিক্ষিত হিন্দু ব্ৰাহ্মণ পৰিয়ালত মহাশ্বেতা দেৱীৰ জন্ম হৈছিল। দ্য কুইন অফ ঝান্সী, হাজাৰ চুৰাচীৰ মা, অৰণ্যৰ অধিকাৰ, অগ্নিগৰ্ভা, ডাষ্ট অন দ্য ৰোড, ৰুদালী, দ্য বুক অফ দ্য হাণ্টাৰ, আউটকাষ্ট, দ্ৰৌপদী ইত্যাদি হৈছে মহাশ্বেতা দেৱীৰ কিছু সাহিত্য কৃতি। এগৰাকী সাহিত্যিকে 1979 চনত বাংলা ভাষাত সাহিত্য অকাডেমী বঁটা, 1986 চনত পদ্মশ্ৰী, 1997 চনত ৰমন মেক্সেছে বঁটা, 2006 চনত পদ্মবিভূষণ, 2010 চনত যশৱন্তৰাও শ্ৰাৱণ ৰাষ্ট্ৰীয় বঁটা ইত্যাদি লাভ কৰিছিল। প্ৰিয় শ্ৰোতা, আজি বিশ্ব হেপাটাইটিছ দিৱস। প্ৰতি বছৰে 28 জুলাই তাৰিখে বিশ্ব স্বাস্থ্য সংস্থাৰ উদ্যোগত বিশ্বজুৰি এই দিৱস পালন কৰা হয়। হেপাটাইটিছ সম্পৰ্কে সঠিক তথ্য, সময়মতে পৰীক্ষা আৰু উপযুক্ত চিকিৎসাই জীৱন ৰক্ষা কৰিব পাৰে। সেয়েহে জনসাধাৰণৰ মাজত ভাইৰেল হেপাটাইটিছ সম্পৰ্কে সজাগতা বৃদ্ধিৰ লক্ষ্য আৰু উদ্দেশ্যেৰে এই দিৱস পালন কৰা হয়। নোবেল বঁটা বিজয়ী বিজ্ঞানী ডঃ বাৰুছ ব্লুমবাৰ্গে হেপাটাইটিছ বি ভাইৰাছ প্ৰথমে আৱিষ্কাৰ কৰিছিল। ইয়াৰ উপৰি তেখেতে ইয়াৰ পৰীক্ষা পদ্ধতি আৰু ভেকচিনৰ উদ্ভাৱন কৰিছিল। তেখেতৰ এই অৱদানে বিশ্বজুৰি লাখ লাখ মানুহৰ জীৱন ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। সেয়েহে ডঃ বাৰুছ ব্লুমবাৰ্গৰ জন্মদিন 28 জুলাই তাৰিখটো এই দিৱস পালনৰ বাবে বাছনি কৰা হয়। হেপাটাইটিছ হৈছে যকৃতৰ এক প্ৰদাহজনিত ৰোগ। সময়মতে এই ৰোগৰ চিনাক্ত আৰু চিকিৎসা নকৰিলে ই লিভাৰৰ গুৰুতৰ ক্ষতিসাধন কৰাৰ লগতে লিভাৰ চিৰোচিছ আৰু লিভাৰ কেঞ্চাৰৰ দৰে জটিল ৰোগৰ সৃষ্টি কৰিব পাৰে। এই বৰ্ষৰ বিশ্ব হেপাটাইটিছ দিৱসৰ মূল বিষয়বস্তু হৈছে হেপাটাইটিছ, লেটছ ব্ৰেক ইট ডাউন। হেপাটাইটিছৰ পৰীক্ষা, চিকিৎসা আৰু প্ৰতিৰোধমূলক সেৱা লাভৰ ক্ষেত্ৰত থকা বাধাসমূহ আঁতৰাই প্ৰতিজন মানুহৰ বাবে এই সেৱাসমূহ সহজলভ্য কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। উল্লেখযোগ্য যে 2030 চনৰ ভিতৰত ভাইৰেল হেপাটাইটিছৰ ভয়াৱহতা দূৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। প্ৰতি বছৰে 28 জুলাই দিনটো বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস হিচাপে পালন কৰা হয়। প্ৰকৃতি, পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনসচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে এই দিৱস পালন কৰা হয়। ভৱিষ্যত প্ৰজন্মৰ বাবে এখন সুস্থ, সেউজীয়া আৰু বাসোপযোগী পৃথিৱী গঢ়ি তোলাৰ বাবে সকলোকে দায়িত্বশীল ভূমিকা পালন কৰিবলৈ এই দিৱস পালনৰ জৰিয়তে আহ্বান জনোৱা হয়। আমাৰ জীৱন প্ৰকৃতিৰ ওপৰত সম্পূৰ্ণভাৱে নিৰ্ভৰশীল। বিশুদ্ধ বতাহ, পানী, মাটি, বন, নদ নদী, বন্যপ্ৰাণী আৰু উদ্ভিদ, এই সকলোবোৰেই আমাৰ জীৱনৰ অমূল্য সম্পদ। কিন্তু বন ধ্বংস, প্ৰদূষণ, জলবায়ু পৰিৱৰ্তন, অতিমাত্ৰা সম্পদ ব্যৱহাৰ আৰু প্লাষ্টিক প্ৰদূষণৰ ফলত প্ৰকৃতি দিনক দিনে ক্ষতিগ্ৰস্ত হৈছে। এই সমস্যাবোৰে কেৱল পৰিৱেশকেই নহয়, মানুহৰ স্বাস্থ্য, জীৱিকা আৰু জীৱ বৈচিত্ৰকো বিপদাপন্ন কৰিছে। প্ৰকৃতি সংৰক্ষণৰ অৰ্থ কেৱল গছ গছনি ৰোপণ কৰাই নহয়, পানী আৰু বিদ্যুৎ অপচয় ৰোধ, প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস, আৱৰ্জনাৰ সঠিক ব্যৱস্থাপনা, বন আৰু বন্যপ্ৰাণী সংৰক্ষণ, প্ৰাকৃতিক সম্পদৰ দায়িত্বশীল ব্যৱহাৰ আদি কৰাও প্ৰকৃতি সংৰক্ষণৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ। সৰু সৰু ভাল অভ্যাসে বৃহৎ পৰিৱৰ্তন সাধন কৰিব পাৰে। আমি প্ৰতিগৰাকী ব্যক্তিয়েই প্ৰকৃতিৰ প্ৰতি দায়িত্বশীল হৈ এখন সুস্থ, সেউজীয়া আৰু সুন্দৰ পৃথিৱী গঢ়ি তোলাৰ সংকল্প ল'ব লাগে। ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ 1821 চনত পেৰুৱে স্বাধীনতা লাভ কৰে, 1914 চনত ছাৰ্বিয়াৰ বিৰুদ্ধে অষ্ট্ৰিয়াই যুদ্ধ ঘোষণা কৰে, 2011 চনত ভাৰত আৰু মংগোলিয়াৰ মাজত প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰিত হয়। ইউৰোপৰ বিশিষ্ট সংগীত শিল্পী জোহান চষ্টিন বাখৰ মৃত্যু হয় 1750 চনত।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450 ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: প্ৰিয় শ্ৰোতা, আকাশবাণীৰ কৰ্মচাৰী তথা আকাশবাণীৰ সৈতে জড়িত ভালেমান শিল্পীয়ে সংগীত নাটক অকাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তেনেগৰাকী ব্যক্তি আছিল ৰাজেন পাম। অসমৰ অন্যতম জনগোষ্ঠীৰ ৰাভাসকলৰ ভাষা, কৃষ্টি, সংস্কৃতিৰ বিকাশ আৰু উত্তৰণত ৰাজেন পামৰ অৱদান চিৰস্মৰণীয়। 1928 চনৰ 1 ফেব্ৰুৱাৰীত গোৱালপাৰা জিলাৰ দুধনৈৰ চেটিমাটিয়া গাঁৱত তেখেতৰ জন্ম হৈছিল। নিজৰ জাতিৰ হকে কলাকৃষ্টিৰ বাবে সোণোৱালী সপোন কঢ়িয়াই ফুৰা ৰাজেন পামে 1962 চনত হিজ মাষ্টাৰ অফ ভইচ কোম্পানীত দুখনকৈ গ্ৰামোফোন ৰেকৰ্ডত পানীবদ্ধ কৰিছিল, দুটি ৰাভা গীত আৰু দুটি বনগীত।

তেখেত আছিল আকাশবাণী গুৱাহাটীৰ এগৰাকী অনুমোদিত নিয়মীয়া শিল্পী। বিষ্ণুপ্ৰসাদ ৰাভা, হেমাংগ বিশ্বাস, কেশৱ মহন্ত আদিৰ দৰে বৰেণ্য ব্যক্তিসকলৰ সান্নিধ্য লাভ কৰা ৰাজেন পামে পোন প্ৰথমবাৰৰ বাবে ৰাভাসকলৰ জাতীয় উৎসৱ বাইখু সন্দৰ্ভত তথ্যচিত্ৰ নিৰ্মাণৰ বাবে আগবাঢ়িছিল। ৰাভা জনগোষ্ঠীৰ সামাজিক সাংস্কৃতিক দিশৰ ওপৰত ভিত্তি কৰি কেইবাখনো নাটক আৰু উপন্যাসো তেখেতে লিখিছিল। গুৱাহাটী অনাতাৰ কেন্দ্ৰযোগে ৰেঙনি, মৰহা ফুল আৰু কুকুৰ আৰু লাখুটি নামৰ তিনিখন ৰেডিঅ' নাটক তেখেতৰ প্ৰচাৰ হৈছিল। 1987 চনত তেখেতে লাভ কৰিছিল অসম চৰকাৰৰ প্ৰথম

0: গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে ৰেঙনি, মৰহা ফুল আৰু কুকুৰ আৰু লাখুটি নামৰ তিনিখন ৰেডিঅ' নাটক তেখেতৰ প্ৰচাৰ হৈছিল। 1987 চনত তেখেতে লাভ কৰিছিল অসম চৰকাৰৰ প্ৰথম পৰ্যায়ৰ শিল্পী পেঞ্চন। 1989 চনত সংগীত নাটক অকাডেমী ৰাষ্ট্ৰীয় বঁটা লাভ কৰা ৰাভা জনগোষ্ঠীৰ একমাত্ৰ ব্যক্তিগৰাকী আছিল ৰাজেন পাম।
1: এক প্ৰকাৰ পিএম জয় অব গৰীবৰ জয় বন গৈ হয়।

0: আয়ুষ্মান ভারত প্রধানমন্ত্রী জন আরোগ্য যোজনার অধীনত প্রায় 60 কোটি লোকে 5 লাখ টাকালেকে বিনামূলীয়া চিকিৎসার অধিকার লাভ করেছে। এতিয়ালৈকে 12 কোটিরও অধিক লোকক বিনামূলীয়া চিকিৎসা প্রদান করা হয়েছে, যার ফলত দরিদ্র পরিয়ালর চিকিৎসার ব্যয় প্রায় 2 লাখ কোটি টাকা রাহি হয়েছে। আজিয়ে আয়ুষ্মান এপ ডাউনলোড করে আয়ুষ্মান কার্ড এখন বনাও। বিশদ বিবরণের বাবে 1455 নম্বরত ফোন করক।
1: বেমার ভাল হওয়ার পর বড় ফুটনি দেখুন তোর, কথাটো কি?
2: নহব কিয়, হোমিওর চিকিৎসায় মোক নতুন জীবন দিলে যে।
1: তার মানে?
2: মানে তো হল হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান।
1: তাত কি হয়?
2: হেরো নহয় কি, যক্ষ্মা রোগ ধরা পেলোয়া, মাতৃ শিশু তথা সাধারণ বহির্বিভাগ, সুলভ সরকারি হারত ঔষধ প্রদান আর পরীক্ষার লগতে বিনামূলীয়া পরামর্শ। আর তোর যদি বিপিএল কার্ড আছে তেতিয়া হলে তো গাখিরতে মোহর খুঁটি।
1: মানে
2: তোর কারণে সকলো বিনামূলীয়া আর জ্যেষ্ঠ নাগরিকর বাবে 50% রেহায়।
1: তেতিয়া হলে টনি মরাটো তোর এক্তিয়ার।
0: হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান, ভেটাপাড়া, গুৱাহাটী।
3: বিশ্ব হেপাটাইটিছ দিবস উপলক্ষে আজি পুৱা 9:20 পৰা বিশেষ প্ৰভাতী তৰংগ এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰিবলগীয়া অনুষ্ঠানটিৰ অতিথি বিশেষজ্ঞ ডাক্তৰ ইন্দ্ৰজিৎ দাস। অনুষ্ঠানটিৰ আগ ধৰিব ইন্দ্ৰজিৎ দাসে। আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। প্ৰস্তুতা এতিয়া আগবঢ়াইছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰধান বাতৰিসমূহ। ভূমি অধিগ্ৰহণৰ অবাধ ক্ষমতাৰে ৰাজ্য চৰকাৰে উত্থাপন কৰিলে এখন নতুন আইন। বিধানসভাত গৃহীত ভূমি অধিগ্ৰহণ বিধেয়ক 2026। বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীক বিনামূলীয়াকৈ পাঠ্যপুথি যোগান ধৰাৰ ঘোষণা শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৰ। আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা যোগান ধৰিব পাঠ্যপুথি। বিদ্যালয় নোখোলালৈকে শিক্ষকে ঘৰে ঘৰে গৈ দি আহিব পাঠ্যপুথি, বহী, অনলাইনযোগে প্ৰমাণ পত্ৰ ডাউনলোড কৰিব পাৰিব। দিয়া হ'ব বিনামূলীয়া স্কুল ইউনিফৰ্ম। বান আক্ৰান্তসকললৈ 1 কোটি টকাৰ সাহায্য ঘোষণা ৰিণিকী ভূঞা শৰ্মাৰ। শিক্ষাৰ্থীৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ মোদী চৰকাৰৰ দৃঢ় পদক্ষেপ। লোকসভাত প্ৰশ্নকাকত ফাদিল বিৰোধী কঠোৰ বিল। পানী কমিছে যদিও উজনিৰ বহু অঞ্চল এতিয়াও জলমগ্ন অৱস্থাতে আছে। শিবিৰতে বিনিদ্ৰ ৰজনী কটাইছে বহু লোকে। বহু ঠাইত এটাৰ পিছত এটাকৈ উদ্ধাৰ হৈ আছে মৃতদেহ। অৰুণাচলত অবাধ বনজ সম্পদ ধ্বংসৰ কুপৰিণতি। গেৰুকামুখত কাঠৰ কুণ্ডাই সৃষ্টি কৰিছে ভয়াৱহ পৰিস্থিতি। আৱৰ্জনাৰে ভৰি পৰিছে লখিমপুৰ ধেমাজিৰ দেৰকুৰি নৈ উপনৈ। তেলেঙ্গানাৰ খাম্বামত মুকলি কৰা হৈছে ভাৰতৰ প্ৰথমটো সংহত তৈলপাম্প প্ৰকল্প। খেলৰ পিছত আছে গ্লাছগোত অনুষ্ঠিত 23 সংখ্যক কমনৱেলথ গেমছৰ ভাৰাত্তোলক জ্ঞানেশ্বৰী যাদৱে মহিলাৰ 53 কেজি শাখাত ৰূপৰ আৰু 58 কেজি শাখাত বিন্দাৰাণী দেৱীয়ে ব্ৰঞ্জৰ পদক জয় কৰে। প্ৰস্তুতা আজি পোৱাৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটি ইমানতে সামৰিছো। নমস্কাৰ।

চিনেমা জগতখনৰ সৰ্বভাৰতীয় প্ৰেক্ষাপটত এটা সৰ্বজনবিদিত নাম হ'ল আৰতি মুখাৰ্জী। মূলতঃ বাংলা চিনেমাৰ নেপথ্য কণ্ঠশিল্পী আৰতি মুখাৰ্জী হিন্দীৰ লগতে অন্যান্য ভাৰতীয় ভাষাতো গীত গোৱা শিল্পী হিচাপে সৰ্বজন সমাদৃত। আৰতি মুখাৰ্জীৰ জন্ম হৈছিল 1943 চনৰ 18 জুলাইত কলিকতাত, যদিও তেওঁলোকৰ পৰিয়ালটো মূলতঃ আগৰ পূৰ্ববংগ আৰু এতিয়াৰ বাংলাদেশৰহে। পৰিয়ালটোত থকা সংগীতৰ পৰিৱেশৰ বাবে আৰতি মুখাৰ্জী সৰুৰে পৰাই সংগীতৰ প্ৰতি আকৰ্ষিত আছিল। অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতেই এক সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰোঁতে আৰতি মুখাৰ্জীৰ প্ৰতিভাক চিহ্নিত কৰিছিল সেই সময়ৰ বংগৰ এজন স্বনামধন্য সংগীত শিল্পী ধনঞ্জয় ভট্টাচাৰ্যই। তেওঁই আৰতিক পোনপ্ৰথমবাৰৰ বাবে চিনেমাত গীত গোৱাইছিল। ছবিখন আছিল মামলাৰ ফল, চনটো আছিল 1958। তাৰ কিছুদিনৰ পাছৰ কথা, সেই সময়ত বিখ্যাত মাৰ্ফি কোম্পানীয়ে সৰ্বভাৰতীয় এক সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰিছিল, প্ৰথমে আঞ্চলিক পৰ্যায়ত, তাৰ পৰা সৰ্বভাৰতীয় পৰ্যায়ত। সেই প্ৰতিযোগিতাত ভাগ লৈ পূৰ্বাঞ্চলৰ পৰা প্ৰথম হ'ল আৰতি মুখাৰ্জী। এইখিনিতে উল্লেখ কৰিব পাৰি যে পূৰ্বাঞ্চলৰ বিচাৰক মণ্ডলীৰ এজন আছিল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা। আঞ্চলিকৰ পৰা নিৰ্বাচিত হৈ আৰতি গ'ল মূল পৰ্বলৈ বোম্বাইলৈ। নওশাদ আলী, মদন মোহন, অনিল বিশ্বাস, চি ৰামচন্দ্ৰ আৰু বসন্ত দেশাইৰ দৰে বিশিষ্ট বিচাৰক মণ্ডলীৰ সন্মুখত আৰতিয়ে আত্মবিশ্বাসেৰে গীত পৰিৱেশন কৰি সৰ্বভাৰতীয় পৰ্যায়ত প্ৰথম স্থান অধিকাৰ কৰিলে। সেয়াই আৰম্ভণি। তাৰ পৰা আৰু আৰতি মুখাৰ্জী থমকিবলগীয়া হোৱা নাই। 1958 চনতে অনিল বিশ্বাসৰ সংগীত পৰিচালনাত হিন্দী চিনেমা আঙ্গুলিমালত পোনপ্ৰথমটো হিন্দী গীত গাইছিল আৰতিয়ে। ইয়াৰ পাছতে হেমন্ত মুখাৰ্জীৰ সংগীতত চাহাৰা চিনেমাত লতা মংগেশকাৰৰ সৈতে এটি দ্বৈত গীত গালে। পিছে চাহাৰা প্ৰথম গীত গোৱা চিনেমা আঙ্গুলিমালৰ আগতে মুক্তি পাইছিল। সেই একে ঘটনাৰ পুনৰাবৃত্তি হৈছিল 1971 চনত। এই ঘটনা অসমীয়া চিনেমাৰ ক্ষেত্ৰত 1963 চনত বাংলা চিনেমা দেয়া নেয়া মুক্তি পাইছিল। এই ছবিত গোৱা গীতেৰে আৰতি মুখাৰ্জী বংগৰ এটি ঘৰুৱা নাম হৈ পৰিল। 70ৰ দশকত চলচ্চিত্ৰ পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰা সমৰেন্দ্ৰ নাৰায়ণদেৱে প্ৰস্তুতি চলাইছে অৰণ্য নামৰ এখন চিনেমাৰ। তাৰে গীতকেইটি তেওঁ কৰিবলৈ দিলে সেই সময়ৰ বংগৰ আগশাৰীৰ সংগীত পৰিচালক সুধীন দাসগুপ্তক। দাসগুপ্তই নায়িকা বিদ্যা ৰাৱে অভিনয় কৰিবলগীয়া ৰোমান্টিক গীতটোৰ বাবে কণ্ঠ নিৰ্বাচন কৰিলে আৰতি মুখাৰ্জীৰ। সেই বিশেষ গীতটি গোৱাৰ পাছৰখিনি হ'ল ইতিহাস।

0: আজি পুৱা শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আৰম্ভ কৰিছো চিনেমা গীতৰ বিশেষ অনুষ্ঠান ৰূপালী লহৰ।
0: পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ ৰূপালী লহৰ।
2: নমস্কাৰ, ৰূপালী লহৰৰ আজিৰ খণ্ডটিলৈ আপোনাক স্বাগতম। আজিৰ ৰূপালী লহৰত আৰতি মুখাৰ্জীয়ে কণ্ঠদান কৰা অসমীয়া চিনেমাৰ দুটিমান গীত শুনাবলৈ লৈছোঁ। এই বিষয়ক কিছু কথা আমালৈ লিখি পঠিয়াইছে মানৱেন্দ্ৰ কুমাৰ বৰুৱাই।

যদিও অৰণ্য চিনেমাৰ যোগেদিয়েই আৰতী মুখাৰ্জীয়ে প্ৰথম অসমীয়া গীত গাইছিল, কিন্তু মুক্তি পোৱা প্ৰথমখন অসমীয়া চিনেমা আছিল মানৱ আৰু দানৱ। মানৱ আৰু দানৱ মুক্তি পাইছিল 1971 চনৰ 26 ফেব্ৰুৱাৰীত আৰু অৰণ্যই মুক্তি লভিছিল 1971 চনৰে 12 নৱেম্বৰত। অসমীয়া চিনেমাৰ জনপ্ৰিয় সংগীত পৰিচালক জ্যোতি জিতু তপনৰ সংগীত পৰিচালনাৰ প্ৰথম ছবি এই মানৱ আৰু দানৱ। ছবিৰ পৰিচালনা আছিল ইন্দুকল্প হাজৰিকাৰ। এই ছবিত আৰতি মুখাৰ্জীয়ে 3টা গীতত কণ্ঠদান কৰিছিল। তেওঁ দীপেন বৰুৱাৰ সৈতে গোৱা এই গীতটি অসমীয়া চিনেমাৰ ৰোমান্টিক দ্বৈত গীতৰ এটি উৎকৃষ্ট উদাহৰণ।

পঞ্চাশৰ দশকৰ পৰা চিনেমাৰ নেপথ্য কণ্ঠশিল্পীৰূপে খ্যাতি লাভ কৰা আৰতি মুখাৰ্জীয়ে অসংখ্য হিন্দী চিনেমাৰ গীতত কণ্ঠনি কৰাইছে। প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰাৰ লগে লগে বিভিন্ন পুৰস্কাৰো তেওঁ বুটলিবলৈ সক্ষম হৈছে। 1983 চনত আৰতি মুখাৰ্জীলৈ ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ নেপথ্য নাৰী কণ্ঠৰ সন্মান আগবঢ়োৱা হয় মাছুম চিনেমাৰ দো নেনা গীতটিৰ বাবে।

মানৱ আৰু দানৱত আৰতি মুখাৰ্জীয়ে কণ্ঠ দিয়া শিশুসকলৰ বাবে উমলা গীতৰ আৰ্হিত ৰচিত গীতটি অসমীয়া চিনেমাৰ এটি উল্লেখযোগ্য গীত।

আৰতি মুখাৰ্জীৰ কেইটামান অতি জনপ্ৰিয় হিন্দী চিনেমাৰ গীত বিখ্যাত প্ৰযোজনা সংস্থা ৰাজশ্ৰী পিকচাৰ্ছৰ প্ৰযোজনাৰ চিনেমা। ইয়াৰে উল্লেখযোগ্য গীত গাতা চল, তপস্যা, তাৰানা আদি। তপস্যা চিনেমাৰ দো পঞ্চি দো তিন কি আৰতি মুখাৰ্জীৰ কণ্ঠৰ এটা অতি জনপ্ৰিয় হিন্দী গীত। মানৱ আৰু দানৱৰ পাছত আৰতি মুখাৰ্জীয়ে 1972 চনত দুখন অসমীয়া চিনেমাত কণ্ঠদান কৰে। লক্ষ্যধৰ চৌধুৰী পৰিচালিত আৰু অজিত সিংহৰ সংগীতেৰে ভাইটি, অমূল্য মান্নাৰ পৰিচালনা তথা জিতু তপনৰ সংগীতেৰে মৰীচিকা। শুনাবলৈ লৈছোঁ ভাইটি চিনেমাৰ এই গীতটি।

1982 চনত মুক্তি পোৱা সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ পৰিচালনা আৰু অনুপম চৌধুৰীৰ সংগীতেৰে কাজিৰঙাৰ কাহিনীত আৰতি মুখাৰ্জীয়ে আকৌ এবাৰ অসমীয়া গীতত কণ্ঠদান কৰে। এই ছবিখনত দুটা গীতত তেওঁ কণ্ঠ দিছিল। এটা আছিল আজিনো কিনো পুলকতে মন ময়ূৰিয়ে নাছিলে আৰু ঔ মোৰ মন পখিদি। যোৱা শতিকাৰ 60ৰ দশকতে কলিকতা এৰি বোম্বাইত বসবাস কৰিবলৈ লোৱা আৰতি মুখাৰ্জীয়ে বৰ্তমানো সংগীতৰ জগতখনৰ সৈতে নিজকে জড়িত কৰি ৰাখিছে। চিনেমাৰ গীতৰ উপৰিও ৰবীন্দ্ৰসংগীত, নজৰুল গীত, ভাৰতীয় শাস্ত্ৰীয় সংগীত আদিত দখল থকা আৰতি মুখাৰ্জীয়ে আত্মজীৱনীত উল্লেখ কৰা অনুসৰি তেওঁৰ বাণীবন্ধন হোৱা গীতৰ সংখ্যা প্ৰায় 15,000। 80ৰ দেওনা পাৰ কৰিও দৈনিক ৰেৱাজেৰে নিজৰ কণ্ঠক সতেজ কৰি ৰখা এইগৰাকী শিল্পী অসমীয়া গীতৰ অগণিত শ্ৰোতাৰ হৃদয়ৰ মণি।

আৰু শ্ৰোতা, আজিৰ ৰূপালী লহৰো ইমানতে সামৰাৰ সময় হ'ল। আজিৰ খণ্ডৰ কথাংশৰ ৰচনা আছিল মানৱেন্দ্ৰ কুমাৰ বৰুৱাৰ। অহা খণ্ডত পুনৰ লগ পাম। নমস্কাৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: হৈ গ'ল ব্যৱস্থা। কিহৰ গুড্ডিৰ ফিজৰ চাওচোন, 20,000 টকাৰ লোন ততালিকে। জানানে কোনে দিছে? সুত বা কিমান? লোন নিয়ন্ত্ৰিত সংস্থাৰ পৰাহে ল'ব লাগে, ধাৰ সিমান, প্ৰয়োজন যিমান, তাকো চাই চিতি। হৈ গ'ল ব্যৱস্থা। দৰমহা এডভান্সত দিছো।
5: আৰবিআইয়ে কয়
4: সঠিক বিত্তীয় আচৰণে আপোনাক বচাই ৰাখে।
6: আমাৰ ডেজাৰ্ট আহি গ'ল, পিছে আমাৰ চেম্পিয়ন অহাই নাই এতিয়ালৈ।
7: বিল ভৰাৰ আগতেতো আহিব নহয়।
8: ঐ ছোৱালীহঁত, কি কৰি আছ?
9: বিললৈ ৰৈ আছো।
8: তোমাৰ কাৰ্ডখন দিয়া না, পিন দিয়া।
10: আৰবিআই কয় যে আপোনাৰ পিন, OTP, CVV বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড কাকোৱে নিদিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা ছিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব। হে, এয়া খোৱাৰ চেম্পিয়নশ্বিপ আছিল নেকি? আৰবিআই কয় জানি লওক, সতৰ্ক হওক।
11: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
12: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
11: পিছে এনে যত্ন ক'ত পালি?
12: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
11: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
12: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
11: অঁ, সঁচাকৈ বৰ ভাল কথা,
12: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্নিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। এতিয়াও 6খন জিলাৰ 21টা ৰাজহ চক্ৰৰ 631খন গাঁও বানত বুৰ গৈ আছে। বানত সম্প্ৰতি 4,45,495 লোক ক্ষতিৰ সন্মুখীন হৈছে। এই বানত ৰাজ্যখনৰ 37,139.52 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। এইবাৰৰ বানত অসমত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা বৰ্তমানলৈ 68 হৈছেগৈ। ৰাজ্যখনত এতিয়াও ভালেসংখ্যক লোক সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত কালি মন্ত্ৰী কেশৱ মহন্ত আৰু বিমল বৰাই ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে 2,88,000 পেকেট খাদ্য সামগ্ৰী, 6,70,000 লিটাৰ খোৱাপানী আৰু 30,000 পৰিয়ালক ত্ৰিপাল দিয়া হৈছে বুলি এখন সংবাদমেলত জানিবলৈ দিয়ে। ইপিনে স্বাস্থ্য বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ জনসাধাৰণৰ সুবিধাৰ বাবে পৰ্যাপ্ত ঔষধ মজুত আছে আৰু স্বাস্থ্যকৰ্মী নিয়োগ কৰিছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে প্ৰকাশ কৰিছে। তদুপৰি স্বাস্থ্য শিবিৰ মুকলি কৰি বানৰ কবলত পৰা লোকসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰিছে। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি 3য় দিন। সদনৰ কাম কাজ আজি প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হ'ব। উজনি অসমৰ 4খন জিলাৰ বান পৰিস্থিতিৰ বাবে নিৰ্ধাৰিত সময়তকৈ দুদিন পূৰ্বে অসম বিধানসভাৰ অধিৱেশন অন্ত পৰিব। কালি অনুষ্ঠিত অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই অনুসৰি 31 জুলাইৰ পৰিৱৰ্তে কাইলৈ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সামৰণি পৰিব। উল্লেখযোগ্য যে যোৱা 6 জুলাইৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশন 31 জুলাইত অন্ত পৰাৰ দিন ধাৰ্য কৰা হৈছিল। ৰাজ্যজুৰি আজি দেশভক্তি দিৱস পালন কৰা হৈছে। দেশৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম বিশিষ্ট নেতা দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুবাৰ্ষিকী উপলক্ষে এই দিৱস পালন কৰা হয়। ৰাজ্য চৰকাৰে 2021 বৰ্ষৰ পৰা প্ৰতি বছৰে আজিৰ দিনটো দেশভক্তি দিৱস হিচাপে উদযাপন কৰি আহিছে। এই উপলক্ষে ৰাজ্যজুৰি চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু বিভিন্ন সামাজিক সাংস্কৃতিক সংগঠনে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, স্মৃতিচাৰণ

সভাৰ আয়োজন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই দিৱস উপলক্ষে স্বাধীনতা সংগ্ৰামৰ এইগৰাকী অগ্ৰণী নেতাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে দেশভক্ত তৰুণৰাম ফুকনৰ আদৰ্শ, ত্যাগ আৰু দেশপ্ৰেমৰ মূল্যবোধ নতুন প্ৰজন্মৰ মাজত প্ৰেৰণাৰ উৎস হৈ থাকিব। প্ৰশ্নকাকত ফাদিলক লৈ শিক্ষাৰ্থীৰ প্ৰতিবাদ সন্দৰ্ভত ৰাজ্য চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে এই সন্দৰ্ভত ৰুজু হোৱা 5টা গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে। এই গোচৰ সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা 13জন প্ৰতিবাদকাৰীক মুকলি কৰাৰ প্ৰক্ৰিয়াও চৰকাৰে আৰম্ভ কৰিছে। প্ৰতিবাদকাৰীৰ বিৰুদ্ধে আৰু আইনী ব্যৱস্থা নহ'ব বুলি চৰকাৰে স্পষ্ট কৰি দিছে। ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে কালি নিশা এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। 26 জুলাইৰ সন্ধিয়া 6 বজালৈ শিক্ষাৰ্থীৰ প্ৰতিবাদ সন্দৰ্ভত ৰুজু হোৱা গোচৰত এই সিদ্ধান্ত প্ৰযোজ্য হ'ব। বানপীড়িত ছাত্ৰ ছাত্ৰীৰ সহায়ৰ বাবে অসম বিজ্ঞান সমিতিয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই উদ্দেশ্যে সমিতিয়ে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ছাত্ৰ ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ শিক্ষণ সামগ্ৰী বিতৰণ কৰাৰ সিদ্ধান্ত লৈছে। তদুপৰি অসম বিজ্ঞান সমিতিৰ সংশ্লিষ্ট জিলাসমূহত থকা শাখাসমূহেও নিজ নিজ পৰ্যায়ত বান সাহায্য আগবঢ়োৱাৰ কাম আৰম্ভ কৰিছে। উল্লেখযোগ্য যে গৌৰীসাগৰ দিখৌমুখ শাখাই বানত ক্ষতিগ্ৰস্ত খেতিয়কসকলৰ সহায়ৰ বাবে 4.5 বিঘা মাটিত ধানৰ কঠীয়া উৎপাদন কৰি পুনৰ ৰোপণৰ বাবে বিনামূলীয়াকৈ বিতৰণ কৰাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ মাজতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰা কেন্দ্ৰ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গোটে উপাচাৰ্যক কালি এখন স্মাৰক পত্ৰ প্ৰদান কৰে। উপাচাৰ্য অধ্যাপক ডঃ জিতেন হাজৰিকাই স্মাৰক পত্ৰৰ প্ৰতি ইতিবাচক সঁহাৰি জনাই বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলে অনলাইনযোগে নামভৰ্তি কৰিব পাৰিব বুলি প্ৰকাশ কৰে। অথবা অনলাইনযোগেও নামভৰ্তি কৰিবলৈ অপাৰক ছাত্ৰ ছাত্ৰীসকলে বিশ্ববিদ্যালয়ৰ সৈতে ফোনযোগে যোগাযোগ কৰিলে পৰৱৰ্তী সময়ত নামভৰ্তিৰ সুবিধা লাভ কৰিব বুলিও তেওঁ অৱগত কৰে। ইয়াৰ লগতে বান পৰিস্থিতিৰ কথা বিবেচনা কৰি নতুন শিক্ষাবৰ্ষৰ শ্ৰেণীসমূহো প্ৰসাৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি উপাচাৰ্যগৰাকীয়ে অৱগত কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কমনৱেলথ গেমছত মহিলাৰ 58 কিলোগ্ৰাম ভাৰোত্তোলন প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰোত্তোলনকাৰী বিন্দ্যাৰাণী দেৱীক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতীয় খেলুৱৈগৰাকীৰ শক্তি আৰু উৎকৃষ্টতাৰ অটল সাধনাই জাতিটোৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। তেওঁৰ কৃতিত্বই সমগ্ৰ দেশৰ যুৱ ক্ৰীড়াবিদসকলক অনুপ্ৰাণিত কৰে বুলি শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনেও ভাৰোত্তোলনকাৰীগৰাকীক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতীয় খেলুৱৈগৰাকীৰ শক্তি আৰু উৎকৃষ্টতাৰ অটল সাধনাই আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতলৈ আন এক গৌৰৱৰ মুহূৰ্ত কঢ়িয়াই আনিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহলে টনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাইছো ঋতুপৰ্ণ শৰ্মাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা হীৰেণ ভট্টাচাৰ্যৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

বিশ্ব হেপাটাইটিছ দিবস উপলক্ষে আজি পুৱা 9:20ৰ পৰা বিশেষ প্ৰভাতী তৰংগ এপল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰিবলগীয়া অনুষ্ঠানটিৰ অতিথি ডাঃ ইন্দ্ৰজিৎ দাস। অনুষ্ঠানটিৰ আঁত ধৰিব ইন্দ্ৰজিৎ দাসে। একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব।

আজি দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডিৰ বুলনিৰ বিষয় গৰ্ভাৱস্থাত স্বাস্থ্যৰ যতন অনুষ্ঠানৰ অতিথি স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ সপলা পাটোৱাৰী। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত আমাৰ অতিথিৰ সৈতে পোনপটীয়াকৈ ফোনযোগে কথা পাতিব পাৰিব। ফোন নম্বৰ দুটি হ'ল 03612662325 আৰু 9435405223। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্বতী কলিতাই।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ক্ষন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 বজাত জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে যদিও এতিয়াও ছখন জিলাৰ 631খন গাঁও বানৰ কবলত, বানত মৃত্যু হোৱা লোকৰ সংখ্যা 68লৈ বৃদ্ধি, বানত ক্ষতিগ্ৰস্ত উজনিৰ কেইবাখনো জিলাৰ ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল প্ৰেৰণৰ বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সিদ্ধান্ত, অসম বিধানসভাৰ বাজেট অধিৱেশনৰ ত্ৰয়োদশ দিনা আজি 7খন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপনৰ সম্ভাৱনা, দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাজ্যজুৰি দেশভক্তি দিৱস পালন আৰু গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত মহিলাৰ শ্বটপুট F-57 ফাইনেলত ভাৰতৰ শৰ্মিলা ধনকৰৰ সোণৰ পদক অৰ্জন। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। এতিয়াও 6খন জিলাৰ 21টা ৰাজহচক্ৰৰ 631খন গাঁও বানত বুৰ গৈ আছে। বানত সম্প্ৰতি 4,45,495 জন লোক ক্ষতিৰ সন্মুখীন হৈছে। এই বানত ৰাজ্যখনৰ 37,139.52 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। এইবাৰৰ বানত অসমৰ প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা বৰ্তমানলৈ 68 হৈছেগৈ। ৰাজ্যখনত এতিয়াও ভালেসংখ্যক লোক সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত কালি মন্ত্ৰী কেশৱ মহন্ত আৰু বিমল বৰাই ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে 2,88,000 পেকেট খাদ্য সামগ্ৰী, 6,70,000 লিটাৰ খোৱা পানী আৰু 30,000 পৰিয়ালক ত্ৰিপাল দিয়া হৈছে বুলি এখন সংবাদমেলত জানিবলৈ দিয়ে। ইপিনে স্বাস্থ্য বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ জনসাধাৰণৰ সুবিধাৰ বাবে পৰ্যাপ্ত ঔষধ মজুত ৰাখিছে আৰু স্বাস্থ্যকৰ্মী নিয়োগ কৰিছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে প্ৰকাশ কৰিছে। তদুপৰি স্বাস্থ্য শিবিৰ মুকলি কৰি বানৰ কবলত পৰা লোকসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰিছে। শেহতীয়া বানত উজনি অসমৰ কেইবাখনো জিলাত হোৱা ক্ষয়ক্ষতিৰ মূল্যায়ন আৰু পুনৰ নিৰ্মাণ কাৰ্য দ্ৰুতগতিত আগবঢ়োৱাৰ লক্ষ্যৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল প্ৰেৰণৰ সিদ্ধান্ত লৈছে। গুৱাহাটীত কালি অনুষ্ঠিত বিভাগীয় পৰ্যালোচনা বৈঠকৰ অন্তত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কয় যে প্ৰতিনিধি দলসমূহে জিলা প্ৰশাসন, জিলা পৰিষদ আৰু পঞ্চায়ত প্ৰতিনিধিৰ সৈতে সমন্বয় সাধন কৰি বানৰ ফলত হোৱা ক্ষতিৰ মূল্যায়ন কৰিব। ইয়াৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনস্থ গ্ৰাম্য পথ, গৃহ নিৰ্মাণ আৰু অন্যান্য সামূহিক আন্তঃগাঁথনিৰ পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ কাম ত্বৰান্বিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। দলসমূহৰ প্ৰতিবেদনৰ ভিত্তিত পৰৱৰ্তী পদক্ষেপ লোৱা হ'ব বুলিও মন্ত্ৰী বৰাই উল্লেখ কৰে। ইফালে বানত বিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ভালেসংখ্যক গাঁও আৰু কৃষিভূমি এতিয়াও বানৰ কবলত আছে।

0: জিলাৰ 385খন গাঁৱৰ 4,03,134 গৰাকী লোক এই বানত ক্ষতিগ্ৰস্ত হোৱাৰ লগতে 31 জন লোকৰ প্ৰাণহানি হৈছে আৰু 3 জন লোক সন্ধানহীন হৈ আছে। জিলাখনৰ 28,000 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হোৱাৰ লগতে 64,000 পশুধন আৰু 75,000 হাঁহ কুকুৰা ক্ষতিগ্ৰস্ত হৈছে। অৱশ্যে বানৰ সংহাৰী ৰূপৰ 10 দিনৰ পাছত ক্ৰমশঃ শিৱসাগৰ চহৰৰ স্বাভাৱিক পৰিৱেশ ঘূৰি অহা পৰিলক্ষিত হৈছে। বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথি পুনৰ যোগান ধৰিব বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। শিক্ষা বিভাগে আগষ্টৰ প্ৰথম সপ্তাহৰ পৰাই ছাত্ৰ ছাত্ৰীসকলক এই পাঠ্যপুথি ঘৰে ঘৰে গৈ দি আহিব। পাঠ্যপুথি আৰু বহী অনলাইন যোগেও ছাত্ৰ ছাত্ৰীসকলক যোগান ধৰা হ'ব। 600 বছৰীয়া আহোম ৰাজত্বৰ গৌৰৱময় ৰাজধানী চহৰখনৰ পৰা দৰিকা আৰু দিখৌনৰ বাঢ়নী পানী সুঁতিসমূহেৰে ওলাই গৈছে যদিও চহৰখনৰ 10টা ৱাৰ্ডৰ বাট পথৰ পানী এতিয়াও শুকোৱা নাই। চহৰখনৰ অধিকাংশ অঞ্চললৈ বিজুলী সৰবৰাহ পুনৰ আৰম্ভ কৰা হৈছে। দাঁতি কাষৰীয়া অঞ্চলসমূহত বান সাহায্য কাৰ্যসূচী অব্যাহত আছে। SDRF আৰু NDRFৰ সহযোগত এই সাহায্য কাৰ্যসূচী সুকলমে চলি আছে। এই সন্দৰ্ভত জিলাখনৰ কেইটামান অঞ্চলত সাহায্য আগবঢ়াবলৈ যোৱা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আমাৰ প্ৰতিনিধি যদুমণি শইকীয়াৰ চমু প্ৰতিবেদন।
1: দিনতকৈ যথেষ্টখিনি উন্নত হোৱা পৰিলক্ষিত হৈছে। দ্বিতীয় কথা হৈছে ইয়াত শিৱসাগৰলৈ প্ৰৱেশ কৰা 2টা পথ ইতিমধ্যে প্ৰশাসনে খুলি দিছে। যদিও উন্নত হৈছে বুলি কৈছো তথাপিতো ইয়াত বানপীড়িত লোকসকল ৰাস্তাৰ কাষত ওখ ঠাইত এতিয়াও তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰি আছে আৰু তেওঁলোকক ইতিমধ্যে বিভিন্নজনে সহায় সহযোগ আগবঢ়াই আহিছে। প্ৰশাসনৰ সহযোগত তেওঁলোকক সহায় কৰি আছে। দ্বিতীয় কথাটো হৈছে তেওঁলোকক বিভিন্ন স্বেচ্ছাসেৱী সংগঠনেও প্ৰশাসনৰ সহযোগত খাদ্য সামগ্ৰী যোগান ধৰিছে, বস্ত্ৰ, বিভিন্ন ধৰণৰ বানৰ পিছত প্ৰয়োজন হোৱা বিভিন্ন ধৰণৰ সামগ্ৰী যোগান ধৰিছে আৰু ইতিমধ্যে আন আন যিবিলাক জেগা আছে ইতিমধ্যে পানীত বুৰ গৈ আছে সেইসমূহলৈও প্ৰশাসনে যথেষ্ট সা সামগ্ৰী প্ৰেৰণ কৰিছে। তাত স্থানীয় যিসকল লোক আছে তেওঁলোকে সহযোগ কৰিছে, বিভিন্ন স্থানৰ পৰা অহা লোকসকলে তেওঁলোকক সহযোগ কৰিছে। NGOসমূহৰ জৰিয়তে তালৈ সামগ্ৰী প্ৰেৰণ কৰা হৈছে, SDRF NDRFৰ জৰিয়তে নাও যোগান ধৰা হৈছে, এনেধৰণে বিভিন্নজনে সহায় কৰি আহিছে। তথাপিতো এতিয়াও ইয়াত শিৱসাগৰৰ বিভিন্ন অঞ্চলত যথেষ্টখিনি সহায়ৰ প্ৰয়োজন। যদিও এই মুহূৰ্তত খাদ্য সামগ্ৰীৰ প্ৰয়োজন নাই তথাপিতো মানুহৰ পিন্ধা কাপোৰকে ধৰি বানৰ পিছত সৃষ্টি হোৱা দুৰ্গন্ধ আঁতৰাবৰ কাৰণে ফেনাইল বা তেনেধৰণৰ সামগ্ৰী অত্যন্ত প্ৰয়োজন হৈ আছে। মানুহক বস্ত্ৰৰ প্ৰয়োজন হৈ আছে। বিভিন্নজনে ইতিমধ্যে আমাক সেই কথা জনাইছে আৰু ইয়াৰ পিছত যদিহে বান পৰিস্থিতি উন্নত হয় সেই আক্ৰান্ত লোকসকলৰ কাৰণে সুকীয়া সুকীয়া সামগ্ৰীৰ প্ৰয়োজন হ'ব। সেইখিনি প্ৰশাসনে ইতিমধ্যে অৱগত কৰিছে কেনেধৰণৰ হ'ব, ৰাইজকো অৱগত কৰিছে। যদিহে কোনো লোকে তেনেধৰণৰ সামগ্ৰী দিব বিচাৰে প্ৰশাসনৰ কথাখিনি শুনি লৈ আচলতে তেওঁলোকে যদি সামগ্ৰী প্ৰেৰণ কৰে তেতিয়াহ'লে সকলোৰে সুবিধা হ'ব।
0: ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ মাজতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰা কেন্দ্ৰ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গোটেই উপাচাৰ্যক কালি এখন স্মাৰক পত্ৰ প্ৰদান কৰে। উপাচাৰ্য অধ্যাপক ডঃ জিতেন হাজৰিকাই স্মাৰক পত্ৰৰ প্ৰতি ইতিবাচক সঁহাৰি জনাই বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলে অনলাইন যোগেও নামভৰ্তি কৰিব পাৰিব বুলি প্ৰকাশ কৰে। অথবা অনলাইন যোগেও নামভৰ্তি কৰিবলৈ অপাৰগ ছাত্ৰ ছাত্ৰীসকলে বিশ্ববিদ্যালয়ৰ সৈতে ফোনযোগে যোগাযোগ কৰিলে পৰৱৰ্তী সময়ত নামভৰ্তিৰ সুবিধা লাভ কৰিব বুলিও তেওঁ প্ৰকাশ কৰে। ইয়াৰ লগতে বান পৰিস্থিতিৰ কথা বিবেচনা কৰি নতুন শিক্ষাবৰ্ষৰ শ্ৰেণীসমূহো সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি উপাচাৰ্যগৰাকীয়ে জানিবলৈ দিয়ে। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি 3 দিন। সদনৰ কাম কাজ আজি প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হ'ব। আজি দিনটোত বিবেচনা আৰু পাৰিতৰ বাবে 7খন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হ'ব। এই 7খন বিধেয়ক হৈছে অসম দোকান আৰু প্ৰতিষ্ঠান সংশোধন বিধেয়ক, অসম পৰ্যটন উন্নয়ন আৰু পঞ্জীয়ন সংশোধন বিধেয়ক, অসম ক্ষুদ্ৰ, লঘু আৰু মজলীয়া প্ৰতিষ্ঠান স্থাপন আৰু পৰিচালনাৰ সুবিধা বিধেয়ক, অসম জনবিশ্বাস বিধান সংশোধন বিধেয়ক, অসম ব্যৱসায়িক সুচলতা সংশোধন বিধেয়ক, গুৱাহাটী উপগ্ৰহ চহৰ উন্নয়ন প্ৰাধিকৰণ বিধেয়ক, অসম ৰাজ্যিক বিধানসভাৰ সদস্যসকল সংশোধন বিধেয়ক। বিধানসভাৰ অধ্যক্ষই সদনত আজি বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদনো ঘোষণা কৰিব। সদনৰ নিয়মাৱলীৰ 301ৰ অধীনত একাধিক বিষয়ো আজি সদনত উত্থাপন কৰা হ'ব। উজনি অসমৰ 4খন জিলাৰ বান পৰিস্থিতিৰ বাবে নিৰ্ধাৰিত সময়তকৈ 2 দিন পূৰ্বে অসম বিধানসভাৰ অধিৱেশন অন্ত পৰিব। কালি অনুষ্ঠিত অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই অনুসৰি 31 জুলাইৰ পৰিৱৰ্তে কাইলৈ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সামৰণি পৰিব। উল্লেখযোগ্য যে যোৱা 6 জুলাইৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশন 31 জুলাইত অন্ত পৰাৰ দিন ধাৰ্য কৰা হৈছিল। ইপিনে বিধানসভাত কালি পূৰ্বে দাখিল কৰা তিনিখন বিধেয়ক সদনে গৃহীত কৰে। গৃহীত হোৱা এই বিধেয়ক কেইখন হ'ল অসম সামগ্ৰী সেৱা কৰ সংশোধনী বিধেয়ক, ভূমি অধিগ্ৰহণ পুনৰ্বাসন আৰু পুনৰ সংস্থাপনত উচিত ক্ষতিপূৰণ আৰু স্বচ্ছতা অধিকাৰ সংশোধনী

0: বিধেয়ক আৰু 2026 চনৰ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক। সদনত কালি 4খন নতুন বিধেয়ক উত্থাপন কৰা হয়। মন্ত্ৰী কেশৱ মহন্তৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক, ভূমিক্ষেত্ৰৰ পৰিসীমা নিৰ্ধাৰণ সংশোধনী বিধেয়ক, পঞ্জীয়ন অসম সংশোধন বিধেয়ক, ভাৰতীয় ষ্টাম্প অসম সংশোধন বিধেয়ক উত্থাপন কৰে। ৰাজ্যৰ প্ৰায় 26,000 ৰাজহ গাঁৱৰ প্ৰতিখনতে একোখনকৈ ষ্টেডিয়াম নিৰ্মাণ কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰ্তমান 233খন গ্ৰাম্য ষ্টেডিয়ামৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। পৰৱৰ্তী সময়ত প্ৰতিখন ৰাজহ গাঁৱতে এখনকৈ খেলপথাৰ নিৰ্মাণ কৰা হ'ব বুলি বিধানসভাত ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে প্ৰকাশ কৰিছে। কালি বিধানসভাত অগপৰ বিধায়ক ধৰ্মেশ্বৰ ৰায়ৰ এটা প্ৰশ্নৰ উত্তৰত ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে কয় যে চৰকাৰে ইতিমধ্যে প্ৰতিখন ৰাজহ গাঁৱতে একোখনকৈ গ্ৰাম্য ক্ৰীড়া ষ্টেডিয়াম স্থাপন কৰাৰ কথা ঘোষণা কৰিছে। আনহাতে ৰাজ্য চৰকাৰৰ উত্তৰণ আঁচনিৰ অধীনত বৰ্তমান 31টা ক্ৰীড়া প্ৰকল্প উন্নীত কৰা হৈছে বুলি তেওঁ কয়। একেদৰে 40টা বিধানসভা সমষ্টিত মিনি ষ্টেডিয়াম নিৰ্মাণ প্ৰক্ৰিয়া চলি থকা বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। 11খন জিলাত জিলা পৰ্যায়ৰ ষ্টেডিয়াম ইতিমধ্যে গঢ়ি তোলা হৈছে। বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত বহুকেইটা সমষ্টিত ষ্টেডিয়াম নোহোৱাকৈ থকাত এনে সমষ্টিত ষ্টেডিয়াম নিৰ্মাণৰ বাবে চৰকাৰে কাম হাতত লৈছে। ৰাজ্যজুৰি আজি দেশভক্তি দিৱস পালন কৰা হৈছে। দেশৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম বিশিষ্ট নেতা দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুবাৰ্ষিকী উপলক্ষে এই দিৱস পালন কৰা হয়। ৰাজ্য চৰকাৰে 2021 বৰ্ষৰ পৰা প্ৰতিবছৰে আজিৰ দিনটো দেশভক্তি দিৱস হিচাপে উদযাপন কৰি আহিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই দিৱস উপলক্ষে স্বাধীনতা সংগ্ৰামৰ এইগৰাকী অগ্ৰণী নেতাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে দেশভক্ত তৰুণৰাম ফুকনৰ আদৰ্শ, ত্যাগ আৰু দেশপ্ৰেমৰ মূল্যবোধ নতুন প্ৰজন্মৰ মাজত প্ৰেৰণাৰ উৎস হৈ থাকিব। গোৱালপাৰা জিলাতো আজি দেশভক্তি দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আৰু গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ত এই দিৱস পালন কৰা হ'ব। এই উদ্দেশ্যে দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য অৰ্পণ, বন্তি প্ৰজ্বলন তথা স্মৃতিচাৰণ সভা অনুষ্ঠিত হ'ব। আজি ৰাজ্যৰ অন্যান্য জিলাতো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু বিভিন্ন সামাজিক সাংস্কৃতিক সংগঠনে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, স্মৃতিচাৰণ সভাৰ আয়োজন কৰিছে। গ্লাছকোত অনুষ্ঠিত কমনৱেলথ গেমছত মহিলাৰ শ্বটপুট F57 ফাইনেলত ভাৰতৰ শৰ্মিলা ধনকৰে দেশলৈ দ্বিতীয়টো স্বৰ্ণ পদক কঢ়িয়াই আনিছে। পদক লাভ কৰি উৎফুল্লিত খেলুৱৈগৰাকীয়ে এইদৰে কয়। এই জয়ৰ পাছত ভাৰতৰ পদকৰ সংখ্যা তালিকাত 2টা সোণ, 5টা ৰূপ আৰু 3টা ব্ৰঞ্জকে ধৰি পঞ্চম দিনৰ শেষৰ ফালে মুঠ পদকৰ সংখ্যা 10টা হৈছেগৈ। 9.81 মিটাৰত ছিজনৰ শ্ৰেষ্ঠ থ্ৰৰে শৰ্মিলাই পেৰা এথলেটিকছত ভাৰতৰ প্ৰথমবাৰৰ বাবে কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী হিচাপেও ইতিহাস ৰচনা কৰে। একেটা ইভেণ্টতে শিল্পাকে 4 লাখ ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰোত্তোলনত বল্লুৰী অজয়া বাবুৱে উল্লেখযোগ্য প্ৰদৰ্শন আগবঢ়াই পুৰুষৰ 79 কেজি শাখাত ৰূপৰ পদক লাভ কৰে। ইয়াৰ পূৰ্বে জ্ঞানেশ্বৰী যাদৱে মহিলাৰ 53 কেজি ওজন শাখাত মুঠ 199 কিলোগ্রাম, স্নেচত 88 কিলোগ্রাম আৰু ক্লিন এণ্ড জাৰ্কত 111 কিলোগ্রাম উত্তোলনেৰে ৰূপৰ পদক লাভ কৰে। নাইজেৰিয়াৰ অনুমে উমলুৱা দিদিহে 206 কিলোগ্রাম উত্তোলন কৰি সোণৰ পদক দখল কৰে। মহিলাৰ 58 কেজি ওজন শাখাত বিন্দাৰাণী দেৱীয়ে মুঠ 199 কিলোগ্রাম, স্নেচত 87 কিলোগ্রাম আৰু ক্লিন এণ্ড জাৰ্কত 112 কিলোগ্রাম উত্তোলনেৰে ব্ৰঞ্জৰ পদক লাভ কৰে। নাইজেৰিয়াৰ ৰাফিয়াটো ফলাশ্বেডে গেমছত 229 কিলোগ্রামৰ অভিলেখ গঢ়ি সোণৰ পদক লাভ কৰাৰ বিপৰীতে কানাডাৰ এন ছফি টাছৰে 215 কিলোগ্রামত ৰূপৰ পদক লাভ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিস্তৃত অঞ্চলৰ বাসগৃহসমূহো পানী, বোকা আৰু পলসৰ তলত আছে। এই বাতৰিটো অসমীয়া প্ৰতিদিন, আমাৰ অসমকে ধৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতে ফটোসহ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। লোকসভাত কালি লোকপৰীক্ষা অসৎ উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 উত্থাপন কৰাৰ বাতৰিটো দি আছাম ট্ৰিবিউন আৰু দ্য চেণ্টিনেল কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এই বিধেয়কখনৰ জৰিয়তে 2024ৰ আইনখনৰ সংশোধনী ঘটাবলৈ বিচৰা হৈছে। দেশজুৰি শান্তিপূৰ্ণ প্ৰতিবাদ আৰু আৰক্ষীৰ ভূমিকা সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে

0: যে সংবিধানে শান্তিপূৰ্ণ আৰু আইনসন্মত প্ৰতিবাদৰ অধিকাৰ নিশ্চিত কৰে। কেৱল প্ৰতিবাদ চলি থকাৰ অজুহাতত আৰক্ষীয়ে বল প্ৰয়োগ বা লাঠিচালনা কৰিব নোৱাৰে। এই বাতৰিটো দৈনিক অগ্ৰদূত আৰু অসমীয়া খবৰ কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। কালি অসম বিধানসভাৰ বাজেট অধিৱেশনত ভূমি অধিগ্ৰহণ, পুনৰ্বাসন আৰু পুনৰ সংস্থাপনত উচিত ক্ষতিপূৰণ আৰু স্বচ্ছতা অধিকাৰ সংশোধনী বিধেয়কখন গৃহীত হোৱাৰ বাতৰিটো দৈনিক অসম আৰু নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ সঞ্জীৱনী। প্ৰশ্নকাকত ফাদিলক লৈ শিক্ষাৰ্থীৰ প্ৰতিবাদ সন্দৰ্ভত ৰাজ্য চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে এই সন্দৰ্ভত ৰুজু হোৱা 5টা গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে। এই গোচৰ সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা 13জন প্ৰতিবাদকাৰীক মুকলি কৰাৰ প্ৰক্ৰিয়াও চৰকাৰে আৰম্ভ কৰিছে। প্ৰতিবাদকাৰীৰ বিৰুদ্ধে আৰু আইনী ব্যৱস্থা নহ'ব বুলি চৰকাৰে স্পষ্ট কৰি দিছে। ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে কালি নিশা এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। 26 জুলাইৰ সন্ধিয়া 6 বজালৈ শিক্ষাৰ্থীৰ প্ৰতিবাদ সন্দৰ্ভত ৰুজু হোৱা গোচৰত এই সিদ্ধান্ত প্ৰযোজ্য হ'ব। বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে যদিও এতিয়াও 6খন জিলাৰ 631খন গাঁও বানৰ কবলত। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 68লৈ বৃদ্ধি। বানত ক্ষতিগ্ৰস্ত উজনিৰ কেইবাখনো জিলাৰ ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল প্ৰেৰণৰ বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সিদ্ধান্ত। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ 3য় দিনা আজি 7খন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপনৰ সম্ভাৱনা। দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাজ্যজুৰি দেশভক্তি দিৱস পালন। আৰু গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত মহিলাৰ শ্বটপুট F57 ফাইনেলত ভাৰতৰ শৰ্মিলা ধনকৰৰ সোণৰ পদক অৰ্জন। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰু।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপত আজি শুনক চৰাইদেউ জিলাৰ ৰেহৰু। আমাক সংগ দিছে জিলাখনৰ সদৰ সোণাৰীৰ পৰা আমাৰ সংবাদদাতা নবুল কোঁৱৰে। চৰাইদেউ জিলাত বানে সৃষ্টি কৰা বিধ্বংসী ছবিয়ে এতিয়া স্তব্ধ কৰি তুলিছে স্বাভাৱিক জনজীৱন। 19 জুলাইৰ পৰা হোৱা বাঢ়নী পানীয়ে জিলাখনৰ 151খন গাঁও বুৰাই পেলোৱাৰ লগতে বানত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় 2 লাখ লোক। কৃষি প্ৰধান জিলাখনৰ কৃষকসকলৰ খেতিপথাৰৰ কঠীয়া সম্পূৰ্ণভাৱে নষ্ট হৈ পৰাৰ উপৰিও পানীৰ ভয়াৱহ সোঁতত উটি গৈছে বহু লোকৰ পশুধন। সৰ্বস্ব হেৰুৱাই এতিয়া দিশহাৰা হৈ পৰিছে জিলাখনৰ প্ৰায় 2 লাখ বানাক্ৰান্ত ৰাইজ। এই ভয়াৱহ বানত প্ৰাণ হেৰুৱাবলগীয়া হৈছে 15গৰাকীকৈ লোকে। এই সন্দৰ্ভত বিস্তৃতভাৱে জনাইছে আমাৰ সংবাদদাতা নবুল কোঁৱৰে।
2: 18 জুলাই নিশাৰ পৰা আৰম্ভ হোৱা এজাক নেৰানেপেৰা বৰষুণে চৰাইদেউ জিলাখনত এক অভূতপূৰ্ব প্ৰাকৃতিক দুৰ্যোগ কঢ়িয়াই আনে। 19 তাৰিখৰ পুৱাৰ পৰাই জিলাখনৰ বিভিন্ন স্থান জলমগ্ন হৈ পৰে, যদিও নিশাৰ ভাগত পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰাত জিলা প্ৰশাসনে জৰুৰীকালীন পদক্ষেপ হিচাপে ধুদৰালি আৰু সোণাৰী নগৰৰ পৰা নাগিনীমৰা সংযোগী পথত যান বাহন চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে। 19 জুলাইৰ নিশাৰ পৰাই প্ৰাণাকান্তসকল উদ্ধাৰৰ বাবে জিলা প্ৰশাসনে SDRF আৰু NDRF দলৰ সহযোগত যুদ্ধকালীন গতিৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে। 21 জুলাইৰ পৰা কিছু পৰিমাণে বান পৰিস্থিতি উন্নত হোৱাৰ লক্ষণ দেখা গলেও পুনৰ দিচাং নদীৰ পানীয়ে দিচাং পানী অঞ্চলটো একেবাৰে বুৰাই পেলায়। বিগত 8 দিন ধৰি চৰাইদেউ জিলা প্ৰশাসনে বানাক্ৰান্তসকলক উদ্ধাৰ আৰু সাহায্য প্ৰদানৰ কাম তীব্ৰভাৱে কৰি আছে। জিলা উপায়ুক্তই প্ৰকাশ কৰা তথ্য অনুসৰি ইতিমধ্যে 72টা নিৰ্দিষ্ট সাহায্য শিবিৰলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে আৰু দুৰ্গম অঞ্চলসমূহলৈ নতুন সাহায্যৰ টোপোলা পঠিওৱা হৈছে। জিলাখনত বৰ্তমানেও 15টা NDRF আৰু SDRF দলে সাহায্য বিতৰণত সহায় কৰিছে। বিশেষকৈ টেঙাপুখুৰী, চলাপথাৰ আৰু লাকুৱাৰ দৰে ক্ষতিগ্ৰস্ত অঞ্চলত 9টা দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। চৰকাৰী তথ্য অনুসৰি এই বানত বৰ্তমানলৈকে জিলাখনত প্ৰায় 2 লাখ লোক ক্ষতিগ্ৰস্ত হৈছে, প্ৰাণ হেৰুৱাইছে 15জন লোকে। এই লোকসকলৰ পৰিয়াললৈ প্ৰশাসনে চৰকাৰী সাহায্যৰ অনুমোদন পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰিছে। অতি সোনকালে ঘৰ দুৱাৰৰ জিঅ'টেগিং আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰীৰ সমীক্ষাৰ কামো জিলা প্ৰশাসনে আৰম্ভ কৰিব। বানাক্ৰান্ত কৃষকসকলৰ বাবে কৃষি বিভাগলৈ কম দিনতে উৎপাদন হোৱা ধানৰ বীজ আৰু শাক পাচলিৰ বীজ বিচাৰি আবেদন জনাইছে জিলা প্ৰশাসনে। লগতে পশুধনৰ সুৰক্ষাৰ বাবেও শীঘ্ৰে পশু ভেকচিন উপলব্ধ হ'ব।
1: দেউতাক জীয়েকৰ প্ৰকৃতি প্ৰেম কপিকুলৰ সুৰক্ষাৰ বাবে কৰিছে।

জিলাৰ ৰেহৰূপ শুনিলে। আজি চৰাইদেউ জিলাৰ ৰেহৰূপ শুনিবলৈ পালে। আমাৰ সৈতে আছিল চৰাইদেউ জিলাৰ সদৰ সোণাৰীৰ সংবাদদাতা নবুল কোঁৱৰ।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
3: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে মইও এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
6: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
7: নহব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
6: তাৰ মানে?
7: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
6: তাত কি হয়?
7: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
6: মানে
7: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
6: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
8: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
9: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
8: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট।

0: আপোনাৰ কাখৰ মুন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1-800-420-2233 নম্বৰত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিশ্ব হেপাটাইটিছ দিৱস উপলক্ষে বিশেষ প্ৰভাতী তৰংগ। অতিথি ডক্টৰ ইন্দ্ৰজিৎ দাস। অনুষ্ঠানটি নাট ধৰিছে ইন্দ্ৰজিৎ দাসে। অনুষ্ঠানটি এপল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপল' প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450 ত।
4: এপল' এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

নমস্কাৰ শ্ৰোতাসকল, সুপ্ৰভাত। আশা কৰিছোঁ আপোনালোক ভালে কুশলে আছে। আপোনালোকৰ সৈতে আজি বিশেষ প্ৰভাতী তৰংগ অনুষ্ঠানটিত লগ হৈছোঁ। আপোনালোকক আজি বিশ্ব হেপাটাইটিছ দিৱস উপলক্ষে এটি বিশেষ প্ৰভাতী তৰংগ আপোনালোকৰ বাবে আগবঢ়াইছোঁ। হেপাটাইটিছ ৰোগ সম্পৰ্কে জানিবলৈ এই দিৱস পালনৰ তাৎপৰ্য কি, এই দিৱস পালনত এইবাৰৰ বাবে মূল বিষয়বস্তু কি ৰখা হৈছে, আপোনালোকে জানেই যে আকাশবাণী গুৱাহাটীয়ে জনগণৰ স্বাস্থ্যৰ সজাগতাৰ দিশত এক অনন্য প্ৰয়াস কৰিছে আৰু এই প্ৰয়াসৰ অংশ হৈ পৰিছে, এই প্ৰয়াসত সহযাত্ৰী হৈছে এপ'ল' এক্সেল কেয়াৰ হাস্পাতাল। এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত আমি প্ৰভাতী তৰংগ অনুষ্ঠানত শ্ৰোতাসকলৰ, জনসাধাৰণৰ স্বাস্থ্যৰ দিশত তেওঁলোকক সজাগ কৰাৰ বাবে আমি প্ৰতি শুকুৰবাৰে একোটিকৈ খণ্ড আমি প্ৰচাৰ কৰিছিলোঁ। মাজে মাজে আমি বুধবাৰ আৰু আজি বিশেষকৈ মঙলবাৰৰ দিনটোত আমি হেপাটাইটিছ দিৱস উপলক্ষে, যিহেতু আজি এটা বিশেষ দিন, এই দিনটোত আমি হেপাটাইটিছ ৰোগ সম্পৰ্কে যাতে আমি সবিশেষ জানিব পাৰোঁ তাৰ বাবে আমি এই অনুষ্ঠানটি প্ৰচাৰ কৰিছোঁ। কাৰণ বহু ক্ষেত্ৰত আমি বহুতো কথা হয়তো জানিবলৈ সক্ষম নহওঁ, বহুতো কথা আমি নাজানো, আৰু তাৰ ফলত এই যিটো আমাৰ এই যে অজ্ঞতা, এই অজ্ঞতাৰ বাবে আচলতে আমি বহু সময়ত অসুবিধাৰ সন্মুখীন হওঁ। গতিকে কিছুমান কথা আমি যদি জানি থওঁ তেতিয়াহ'লে আমাৰ বাবে সুবিধা হ'ব, আপোনালোকৰ বাবে সুবিধা হ'ব। সেইকাৰণে আচলতে আপোনালোকৰ কথা চিন্তা কৰি আমি এই অনুষ্ঠানটি প্ৰচাৰ কৰিছোঁ। বৰ্তমান সময়ত উজনি অসমৰ যোৰহাট, শিৱসাগৰ, চৰাইদেউ জিলাৰ বিভিন্ন অংশ এতিয়াও বানত আক্ৰান্ত হৈ আছে। বিভিন্ন ব্যক্তি, চৰকাৰে আন্তৰিকতাৰে প্ৰয়াস কৰিছে, প্ৰশাসনে প্ৰয়াস কৰিছে, একেই সময়তে বিভিন্ন ব্যক্তিয়ে, সমাজৰ নতুন প্ৰজন্মৰ যুৱক যুৱতীয়ে হওক বা বিভিন্ন দিশত জড়িত ব্যক্তিয়েই হওক, কোনোবাই সমূহীয়াকৈ কিবা এটা সংগ্ৰহ কৰি ৰাইজক সকাহ দিবলৈ প্ৰয়াস কৰিছে, কোনোবাই হয়তো ব্যক্তিগতভাৱে প্ৰয়াস কৰিছে, কিন্তু সকলোৱে কিবা নহয় কিবা এটা কৰিবলৈ চিন্তা কৰিছে। আৰু এইখিনি সময়ত আচলতে সকলো আমি একেলগে থিয় হোৱাটো প্ৰয়োজন। আপোনালোকে জানেই যোৱা শুকুৰবাৰে আমি এটা বিশেষ খণ্ড প্ৰচাৰ কৰিছিলোঁ প্ৰভাতী তৰংগ, এই বিষয়ে আমি সবিশেষ আলোচনা কৰিছিলোঁ। শ্ৰোতাসকল, আজি আমাৰ পোনপটীয়া

এই যি অনুষ্ঠান প্ৰচাৰ হৈছে ফেচবুক পেজতো একে সময়তে প্ৰচাৰ আৰম্ভ হৈছে। এই দায়িত্বত আছে ৰুছেন গগৈ। আমাৰ ষ্টুডিঅ'ত মোক সহযোগ কৰিব মিতালী বৰবৰাই, ডিউটি ৰুমত আছে কৰবী হাজৰিকা আৰু দেৱকুমাৰ সিং, নিয়ন্ত্ৰণ কক্ষত আছে কৌস্তুভ দাস, বিবেক শৰ্মা, হৰমোহন বৰ্মন, ট্ৰান্সমিটাৰত আছে মিতুল গগৈ, আছিফ আহমেদ, এফ এম ট্ৰান্সমিটাৰত আছে সিদ্ধেশ্বৰ বড়ো, ডিউটি ৰুমৰ সহায়কাৰী হৈছে ৰমেন বৰুৱা। শ্ৰোতাসকল, আৰু মাত্ৰ 2 মিনিট সময়ৰ পাছতে আমি মূল বিষয়ত আলোচনাৰ বাবে আগবাঢ়িম। এইখিনি সময়তে আপোনালোকক জনাওঁ যে কাইলৈ প্ৰভাতী তৰংগ অনুষ্ঠানটিও এপ'ল' এক্সেল কেয়াৰ হাস্পতালৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব। ডাক্তৰ কৌশিক বৰুৱা কাইলৈ আমাৰ মাজত উপস্থিত থাকিব। আপোনালোকৰ গল ব্লাডাৰ ষ্টোনেই হওক, বিভিন্ন অপাৰেশ্যনৰ ক্ষেত্ৰত কি কি কথা জানিব লাগে বা তাৰ আগতে আপুনি কি ধৰণে সজাগ হৈ থাকিব লাগে, এই সম্পৰ্কে সবিশেষ আমি কাইলৈ অনুষ্ঠানটিত কথা পাতিম। আজি আমি হেপাটাইটিছৰ বিষয়ে কথা পাতিম। আজি আপোনালোকে জানে সুগন্ধি পখিলাৰ কবি ৰ'দালীৰ কবি, প্ৰেম আৰু ৰ'দালীৰ কবি, আমাৰ সকলোৰে আদৰৰ হীৰেণ ভট্টাচাৰ্যদেৱক আজিৰ পবিত্ৰ দিনটোত সশ্ৰদ্ধ স্মৰণ কৰিছোঁ। আমি তেখেতে লিখা এটি গীত দুৰ্গাময়ী বৰা বাইদেউৰ কণ্ঠত আমি শুনাম। তাৰ পাছতেই আমি মূল বিষয়বস্তুৰ আলোচনা

শ্রোতাসকল, আৰু মাত্ৰ দুই মিনিট সময়ৰ পাছতে আমি মূল বিষয়ত আলোচনাৰ বাবে আগবাঢ়িম। এইখিনি সময়তে আপোনালোকক জনাওঁ যে কাইলৈ প্ৰভাতী তৰংগ অনুষ্ঠানটিও এপ'ল' এক্সেল কেয়াৰ হাস্পতালৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব। ডাক্তৰ কৌশিক বৰুৱা কাইলৈ আমাৰ মাজত উপস্থিত থাকিব। আপোনালোকৰ গল ব্লাডাৰ ষ্টোনেই হওক, বিভিন্ন অপাৰেশ্যনৰ ক্ষেত্ৰত কি কি কথা জানিব লাগে বা তাৰ আগতে আপুনি কি ধৰণে সজাগ হৈ থাকিব লাগে, এই সম্পৰ্কে সবিশেষ আমি কাইলৈ অনুষ্ঠানটিত কথা পাতিম। আজি আমি হেপাটাইটিছৰ বিষয়ে কথা পাতিম। আজি আপোনালোকে জানে সুগন্ধি পখিলাৰ কবি ৰ'দালিৰ কবি, প্ৰেম আৰু ৰ'দালিৰ কবি, আমাৰ সকলোৰে আদৰৰ হীৰেণ ভট্টাচাৰ্যদেৱক আজিৰ পবিত্ৰ দিনটোত সশ্ৰদ্ধ স্মৰণ কৰিছোঁ। আমি তেখেতে লিখা এটি গীত দুৰ্গাময়ী বৰাবাইদেউৰ কণ্ঠত আমি শুনাম, তাৰ পাছতেই আমি মূল বিষয়বস্তুৰ আলোচনালৈ আগবাঢ়িম।

0: ট্ৰেইনিং কৰিছে, তেখেত বৰ্তমান এগৰাকী ট্ৰেইনি ইউলাৰ ৰিউমেটলজি ক্ষেত্ৰত। তেখেতে বিভিন্ন স্বাস্থ্যখণ্ডৰ বিভিন্ন দিশত তেখেতে কাম কৰি আছে, বিশেষকৈ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত যিসমূহ সমস্যা হয়, ধৰক ব্লাড প্ৰেছাৰে হওক, ডায়েবেটিছ হওক, ইনফেকচিয়াছ ডিজিজেছ, যিসমূহ আমাৰ ৰোগ এগৰাকীৰ পৰা আন এগৰাকীলৈ যাব পাৰে, এজমাই হওক, থাইৰয়ডৰ সমস্যাই হওক, গাউট, আৰ্থ্ৰাইটিছ আৰু জেৰিয়েট্ৰিক কেয়াৰ, এই সকলো ক্ষেত্ৰতে তেখেতৰ অভিজ্ঞতা আছে। আৰু বৰ্তমান স্বাস্থ্যখণ্ডত অতি বিশ্বাস কৰিব পৰা যিসকল চিকিৎসক আছে তাৰ ভিতৰত এগৰাকী হৈছে ডক্টৰ ইন্দ্ৰজিৎ দাস। তেখেত এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ তৰফৰ পৰা আমাৰ অনুষ্ঠানলৈ আহিছে। আকৌ এবাৰ আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰিছোঁ,
1: ধন্যবাদ।
0: আমি আচলতে যদিও আজি স্বাস্থ্যৰ কথা পাতিছোঁ, মই নিজে অলপ অসুস্থ হৈ আছোঁ। প্ৰথমে হেপাটাইটিছ ডে হিচাপে আমি প্ৰথমে হেপাটাইটিছৰ কথা পাতোঁ, যে হেপাটাইটিছ বুলি ক'লে আচলতে আমি কি বুজি পাওঁ, আৰু বৰ্তমান স্বাস্থ্য ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ যে হেপাটাইটিছ সমস্যাটো ক্ৰমান্বয়ে গুৰুতৰ এটা সমস্যাৰ নিচিনাকৈ পৰিলক্ষিত হৈছে, গতিকে হেপাটাইটিছনো কি আৰু ই যে বৰ্তমান স্বাস্থ্যখণ্ডত এটা সমস্যাৰূপে, এটা গুৰুতৰ সমস্যাৰূপে ৰাইজৰ মাজলৈ আহিছে বা ৰাইজে এইটো কথা অনুধাৱন কৰিছে যে হেপাটাইটিছ এটা ডাঙৰ সমস্যা, গতিকে এই কিয় হ'বলৈ পাইছে, এই কথাটো আৰম্ভণিতে হেপাটাইটিছ সম্পৰ্কে কিছু কথা আপুনি যদি জনাই ভাল হ'ব।
1: হয়, ধন্যবাদ। প্ৰথমতে হৈছে হেপাটাইটিছ, যদি মই এটা লাইনত ক'ব বিচাৰোঁ, হেপাটাইটিছ হৈছে লিভাৰৰ যিটো ইনফ্লামেশ্যন, লিভাৰটো ফুলি যোৱা বুলি যিটো কয়, লিভাৰৰ যিটো পেৰেনকাইমেল চেলছ আছে সেইখিনি যিটো ইনফ্লামেশ্যন হয় সেইটোকে হেপাটাইটিছ বুলি কোৱা হয়। কিন্তু হেপাটাইটিছৰ লক্ষণ বা কাৰণসমূহ যদি কোৱা হয়, এইখিনি বহুত কাৰণ আছে, ভাইৰেলৰ পৰা আদি কৰি বিভিন্ন মেডিকেশ্যন বা যিখিনি এলকহল ইনটেক, সেই বহুতৰ গোটেইখিনিৰ কণ্ডিশ্যনৰ পৰাই হেপাটাইটিছ ৰোগৰ সৃষ্টি হ'ব পাৰে, বা লিভাৰৰ যিখিনি ইনফ্লামেশ্যন বা ফুলি যোৱা হয়। মেইন কথাটো হৈছে কি, হেপাটাইটিছৰ যিখিনি বিভিন্ন হেপাটাইটিছ আছে বা যিখিনি ভাইৰেল হেপাটাইটিছ, হেপাটাইটিছ বি বা চি, সেইখিনি কেতিয়াবা বহুত সময়লৈ বা বহুত বছৰলৈ ৰোগীৰ দেহত থাকিলেও সেইটো ভাইৰাছৰ বীজাণু কেতিয়াও মানে বহুত বছৰলৈ লক্ষণ দেখা নিদিয়ে বা লক্ষণৰ সৃষ্টি নহয়, সেইটো কণ্ডিশ্যনত তেতিয়া অলপ যেতিয়া যদি দেৰিকৈ গম পোৱা যায় বা তাৰ যদি লক্ষণ কিছুমান পালেও যদি আওকাণ কৰা হয়, তাক যদি সঠিক সময়ত যদি চিকিৎসা পদ্ধতি ব্যৱস্থা গ্ৰহণ কৰা নহয় বা তাৰ যদি পৰীক্ষা কৰা নহয় নিয়মীয়াকৈ, তেতিয়া সি হয়তো গুৰুতৰ ৰোগ ধাৰণ কৰিব পাৰে। গতিকে তেনেকুৱা কণ্ডিশ্যনতেই হেপাটাইটিছ বি বা চি বিশেষকৈ, বা যিখিনি ভেকচিন প্ৰিভেণ্টেবল হয়, যিখিনি হেপাটাইটিছ বি হয় মেইনলি, সেইটোত যদি আমি সোনকালে যদি আমি বা এটা যদি আমি ৰেগুলাৰ হেলথ চেকআপ কৰাই ৰাখোঁ, যিটোৰ ফলত আমি যদি কোনো ব্যক্তিৰ হেপাটাইটিছ বি ৰোগত আক্ৰান্ত হৈছেও গম নোপোৱাকৈ তেওঁ, তেতিয়া সেইটো ৰোগ সোনকালে চিনাক্ত কৰিব পাৰি আৰু তাৰ ট্ৰিটমেণ্ট ল'লে বহু ক্ষেত্ৰতেই তেওঁৰ এই ৰোগৰ পৰা পৰিত্ৰাণ পায়।
0: হয়, আমি আৰম্ভণিতে হেপাটাইটিছনো কি এই সম্পৰ্কে বংকিম দাস লাচিত নগৰ ৰঙীয়া তিনিআলিৰ পৰা তেখেতে জানিব বিচাৰিছিল যে হেপাটাইটিছনো কি, ইয়াক কেনেকৈ গম পোৱা যায়, এই লক্ষণবোৰ কি, এই সম্পৰ্কে আমি বিতংকৈ পাতিম। হেপাটাইটিছ কি এই সম্পৰ্কে ইতিমধ্যে ডাক্টৰ দাসে আপোনালোকক জনাইছে। মুকুল হাজৰিকা দুয়োগৰাকী ইন্দ্ৰজিৎ দাসলৈ শুভেচ্ছা জনাই বাৰ্তা প্ৰেৰণ কৰিছে। উৎপলা শইকীয়া বাইদেউ সোণালী জয়ন্তী নগৰ যোৰহাটৰ পৰা সংযোগ স্থাপন কৰিছে, তেখেত আমাৰ অনুষ্ঠানলৈ আহিছে। মইনা কলিতা, আপুনি আপোনাৰ অনুষ্ঠানলৈ আহিছে। আপোনালোকক জনাওঁ যে আপোনালোকৰ ফালৰ পৰা অনুৰোধ আহিছিল যেতিয়া চিকিৎসকসকল আমাৰ ষ্টুডিঅ'ত থাকে, আপোনালোকৰ সমস্যাসমূহ আপোনালোকে পোনে পোনে তেখেতক সুধিব বিচাৰে, গতিকে আজি আমাৰ এটা নম্বৰ মহাবাহু শাখাত প্ৰভাতী তৰংগত থাকিব আৰু এটা নম্বৰ থাকিব সুৰধ্বনি অনুষ্ঠানৰ বাবে দিনৰ 10 বজাত। আজি দুটাকৈ নম্বৰ নাই, লেণ্ডলাইন নম্বৰ দুটা আপোনালোকৰ আজি আমাৰ কিছু বিজুতিৰ বাবে ইয়াত আমি দিব পৰা নাই। 9435405222, আকৌ কৈছোঁ 9435405222, এই নম্বৰটি প্ৰভাতী তৰংগত আছে, 0522 এই নম্বৰটি প্ৰভাতী তৰংগত আছে। আৰু 10 বজাৰ পৰা যিটো সুৰধ্বনি অনুষ্ঠান হ'ব তাত থাকিব 0522394354052233, সেই নম্বৰটি থাকিব সুৰধ্বনি অনুষ্ঠানত। গতিকে আপোনালোকে মনত ৰাখিব 222 নম্বৰটো প্ৰভাতী তৰংগ, 223 সুৰধ্বনি, গতিকে আপোনালোকে তাত কৰিব লাগিলে 223 কৰিব।

দুর্গাময়ী বৰা বাইদেউৰ কণ্ঠত হীৰেণ ভট্টাচাৰ্যদেৱে লিখা এটি গীতেৰে আজিৰ অনুষ্ঠানটি আমি আৰম্ভ কৰিলোঁ। শ্ৰোতাসকল, আপোনালোকক আমি জনাইছোঁ যে আজি বিশ্ব হেপাটাইটিছ দিৱস উপলক্ষে আজি বিশেষ প্ৰভাতী তৰংগ অনুষ্ঠানী প্ৰচাৰ কৰিছোঁ আমি এপ'লো এক্সেল কেয়াৰ হাস্পতালৰ সৌজন্যত। আৰু আজি যিগৰাকী অতিথিক আমাৰ মাজত আমি পাইছোঁ, তেখেতক ইতিমধ্যে ইয়াৰ পূৰ্বে এটি অনুষ্ঠানত আপোনালোকে পাইছিল আৰু তেখেতে যিধৰণে কথাখিনি বুজাই কৈছিল আপোনালোকক, আপোনালোক সকলোৱে ভাল পাইছিল আৰু ধুনীয়াকৈ মন্তব্য প্ৰেৰণ কৰিছিল, আপোনালোকে খুব ভাল পায়। আৰু তেখেতক আমি কৈছিলোঁ যে অনাগত সময়ত আকৌ তেখেতক আমাৰ মাজত আমি পালে ভাল লাগিব। তেখেত হৈছে ডাক্তৰ ইন্দ্ৰজিৎ দাস। যোৱাবাৰো এটা আপোনালোকৰ চিন্তা হৈছিল যে আঠ ধৰোতাগৰাকীও ইন্দ্ৰজিৎ দাস আৰু চিকিৎসকগৰাকী, তেখেতো হ'ল ডাক্তৰ ইন্দ্ৰজিৎ দাস। গতিকে কোনোবাই মোলৈ মন্তব্য প্ৰেৰণ কৰিছিল ভাল লগাকৈ। ডাক্তৰ ইন্দ্ৰজিৎ দাস, তেখেত MBBS শিলচৰ মেডিকেল কলেজৰ পৰা, তাৰপিছত পেথলজি আৰু ইণ্টাৰনেল মেডিচিন MD তেখেত গুৱাহাটী মেডিকেল কলেজৰ পৰা, পুনেত ৰিউমেটলজিৰ তেখেতে ফেলো।

0: ট্ৰিপল টুট কৰিলে কিন্তু প্ৰভাতী তৰংগত আপুনি যদি স্বাস্থ্য সম্পৰ্কে কিবা কথা জানিব বিচাৰে তেতিয়াহ'লে আজি এটাকৈহে নম্বৰ আছে দুয়োটা ষ্টুডিঅ'ৰ বাবে। অপৰাজিতা গোস্বামী, আপুনি কৈছে যে আজিৰ দিনটোৰ লগত সামঞ্জস্য ৰাখি এটা গুৰুত্বপূৰ্ণ আলোচনা, চিকিৎসকগৰাকীলৈ আন্তৰিক অভিনন্দন। আপোনাৰ পৰা এই ৰোগৰ লক্ষণ, কাৰণ আৰু ল'বলগীয়া সাৱধানতা সম্পৰ্কে জানিব বিচাৰোঁ। এই বেমাৰটো নিৰ্মূল হয়নে আপোনাৰ পৰা জানিব পাৰিলে উপকৃত হ'ম, এই বিষয়ে আমি বিতংকৈ পাতিম। অপৰাজিতা গোস্বামী, মইনা কলিতা, আপুনি আহিছে অনুষ্ঠানলৈ আৰু আপোনালোকৰ বাৰ্তাসমূহো ল'ম। আৰু কিছু সময় আমি আলোচনা কৰাৰ পিছত 10 বজাৰ পৰা যদি আপোনালোকে কিবা সুধিবলগীয়া আছে তেতিয়াহ'লে ফোনত আপোনালোকে সুধিব পাৰিব। যিসকলে ইয়াত ফেচবুক পেজত মন্তব্য দিব পৰা নাই তেওঁলোকে ফোন কৰিব। আৰু আপোনালোকক এটা কথা জনাওঁ যে ফোন নম্বৰ দুটি যিহেতু মই 2-3 কৈ দিলোঁ, গতিকে সেই ক্ষেত্ৰত আৰু কোনো ধৰণৰ চিন্তা নিশ্চয় নাথাকিব। 223 নম্বৰটি সুৰধ্বনি, 222 নম্বৰটো হৈছে প্ৰভাতী তৰংগ। এতিয়া আজি আমি যিটো মূল বিষয়, আজি বিশ্ব হেপাটাইটিছ দিৱস। আচলতে বিশ্ব হেপাটাইটিছ দিৱস যে পালন কৰা হয় 28 দিনটোত, কিয় পালন কৰা হয়, ইয়াৰ মূল উদ্দেশ্য কি, বা জনসাধাৰণক হেপাটাইটিছ ৰোগৰ বিষয়ে বৰ্তমান সময়ত বিতংকৈ জনাই থকাটো কিয় ইমান প্ৰয়োজন হৈ পৰিছে, এইবাৰৰ থিমটো কি, এই সম্পৰ্কে আমি ডাক্তৰ ইন্দ্ৰজিৎ দাসৰ পৰা জানি ল'ব বিচাৰিছোঁ।
1: হয়, প্ৰত্যেক বছৰে আপোনাৰ 28 তাৰিখে ৱৰ্ল্ড হেপাটাইটিছ দিৱস হিচাপে পালন কৰা হয়। আৰু ইয়াৰ মুখ্য কাৰণটোৱে হৈছে সঠিক সময়ত এই ৰোগৰ নিৰ্ণয় কৰা, বা তাৰ আগতে প্ৰিভেনশ্যন কৰা, ৰোগত নিৰ্ণয় কৰা ৰোগৰ আৰু তাৰ ট্ৰিটমেণ্টৰ বা তাৰ চিকিৎসাৰ ব্যৱস্থা লোৱা। আৰু এই বস্তুখিনিয়ে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰাৰ কাৰণে এইটো ৱৰ্ল্ড হেপাটাইটিছ ডে প্ৰত্যেক বছৰে 28 পালন কৰা হয়। আৰু বিশেষকৈ ভেকচিনেশ্যনৰ ক্ষেত্ৰত জনসাধাৰণক সচেতন কৰাৰ কাৰণে, বিশেষকৈ প্ৰিভেনশ্যনৰ কাৰণে হেপাটাইটিছ বি ভাইৰাছৰ, সেইটোৰ কাৰণে এইটো হেপাটাইটিছ ডে হিচাপত পালন কৰা হয়। আৰু ইয়াৰ মুখ্য উদ্দেশ্যটো হৈছে 2030 যাতে ইয়াক, এবিধ যিটো এতিয়া গুৰুতৰ সমস্যা হিচাপত পৰিগণিত হৈ আছে, সেইটো যাতে নিৰ্মূল কৰিব পাৰি, সেইটোৰ লক্ষ্য ৰাখিয়ে ৱৰ্ল্ড হেপাটাইটিছ ডে প্ৰত্যেক বছৰে পালন কৰা হয় 28 তাৰিখে।
0: হয়, গতিকে 28 তাৰিখে কিয় ৱৰ্ল্ড হেপাটাইটিছ ডে পালন কৰা হয় সেই সম্পৰ্কে আপোনালোকে গম পালে, ডাক্তৰ ইন্দ্ৰজিৎ দাসে আপোনালোকক জনালে। কাঞ্চন হাজং, চন্দ্ৰমা দেৱী আমাৰ সৈতে সংযুক্ত হৈছে মঙলদৈৰ পৰা। ৰশ্মি ৰেখা বৰুৱা, আপুনি আমাৰ অনুষ্ঠানলৈ আহিছে, কোন ঠাইৰ পৰা আপোনালোকে সংযুক্ত হৈছে যদি উল্লেখ কৰে তেতিয়া ভাল হ'ব, আমি গম পাম আমি কোন অঞ্চলৰ পৰা আপোনালোকে এই অনুষ্ঠানটি চাই আছে। কাঞ্চন হাজং, তেওঁ গোৱালপাৰাৰ, কিন্তু তেখেতে পঢ়ি আছে বশিষ্ঠত, গতিকে এতিয়া বশিষ্ঠৰ পৰা কৈছে নে কাঞ্চনে ক'ৰ পৰা কৈছে ধৰিব পৰা নাই। বানপানীৰ সময়ত এই ৰোগ নহ'বলৈ ৰাইজে পালন কৰিবলগীয়া সাৱধানতা সম্পৰ্কে আলোচনা স্থান দিব বুলি আশা কৰিলোঁ। নিশ্চয় শান্তনু বৰগোহাঁই, আমি এই কথা ইতিমধ্যে ডাক্তৰ ইন্দ্ৰজিৎ দাসৰ লগত পাতিছোঁ, এই বিষয়ে আমি কথা পাতিম। এতিয়া হেপাটাইটিছ বুলি ক'লে আমি, ডাক্টৰ দাস, আমি হেপাটাইটিছ বুলি ক'লে যাওঁ, হেপাটাইটিছ এ বি চি ডি আমি বেলেগ বেলেগ বা ই, কিন্তু আচলতে এই বিভিন্ন যে প্ৰকাৰ আছে, এই প্ৰকাৰসমূহৰ বিষয়ে অকণমান বুজাই কওকচোন, আৰু এটাৰ পৰা আনটো কিদৰে পৃথক, সেই কথাখিনি অলপ জানিব বিচাৰিছোঁ।
1: হয়, হেপাটাইটিছ যেতিয়া আমি এ বি চি ডি ই এইকেইটা কওঁ, সেইকেইটা হৈছে ভাইৰেল হেপাটাইটিছ, মানে ভাইৰাছৰ পৰা উৎপন্ন হোৱা যিটো হেপাটাইটিছ বা লিভাৰৰ যিটো ইনফ্লামেশ্যন সেইখিনি। কিন্তু ইয়াৰে আমি যদি চাওঁ, হেপাটাইটিছ এ আৰু ই হৈছে মেইনলি ফুড বৰ্ণ, মানে যিখিনি আমাৰ খাদ্য আছে বা ৱাটাৰ ৰিলেটেড, সেইখিনিৰ পৰা হোৱা ৰোগ হেপাটাইটিছ এ আৰু ই। আৰু যদি আমি হেপাটাইটিছ বি আৰু চিৰ কথা হওঁ, হেপাটাইটিছ বি আৰু চি মেইনলি খাদ্যৰ পৰা নহয়, ই সাধাৰণতে ব্লাড ট্ৰেন্সফিউচন বা যদি কিছুমান আনপ্ৰটেক্টেড ছেক্সুৱেল বিহেভিয়াৰ, বা কোনো ব্যক্তিয়ে যদি মাল্টিপল টাইমছ ব্লাড ট্ৰেন্সফিউচন লৈ থাকিব লগা হৈছে, বা কিছুমান ব্যক্তি যিখিনি আই ভি ড্ৰাগছ ইউজ কৰে, সেইখিনি ব্যক্তিৰ ক্ষেত্ৰত যিখিনি মানে আপোনাৰ, বা কেতিয়াবা অপাৰেশ্যনৰ ক্ষেত্ৰতো হয়, যদি কোনো ব্যক্তিৰ ডায়ালাইচিছ হৈ আছে কিডনি ফেইলাৰ ব্যক্তিৰ, তেনেকুৱা ক্ষেত্ৰত হেপাটাইটিছ বি আৰু চিটো ট্ৰেন্সমিশ্যন হয়। আৰু যিখিনি খাদ্যৰ পৰা ট্ৰেন্সমিশ্যন হয়, লেতেৰা খোৱা বস্তুৰ পৰা, সেইখিনি হৈছে হেপাটাইটিছ এ আৰু ই। গতিকে আৰু হেপাটাইটিছ ডিটো হৈছে কো ইনফেকশ্যন হয় হেপাটাইটিছ বি ভাইৰাছৰ লগত কেতিয়াবা দেখা যায়। গতিকে সেইটো আপোনাৰ এইটো খাদ্যৰ পৰা নহয়, জেনেৰেলি যিখিনি ব্লাড ট্ৰেন্সফিউচন, সেইখিনিৰ পৰা হেপাটাইটিছ ডিটো একেলগে হোৱা দেখা যায় কেতিয়াবা।

0: আর হেপাটাইটিস বি রোগ সংক্রমিত হয় নেকি এই কথা মুকুল হাজরিকা জানিব বিচাৰিছে।
1: হয়, হেপাটাইটিস বি রোগ আপনার যদি কোনো ব্যক্তির হেপাটাইটিস বি আছে আর যদি তেওঁৰ ব্লাড যদি কণ্টেক্টত আহিছে কোনো ব্যক্তির, গম নোপোৱাকৈ তেওঁৰ পৰা ব্লাড ট্রান্সফিউশন হয়েছে গম নোপোৱাকৈ, কোনো ব্যক্তির লগত হেপাটাইটিস বি থকা রোগীর লগত যদি যিখিনি মানে আনপ্রটেক্টেড যিখিনি সেক্সুয়াল বিহেভিয়ার তেনেকুৱা যদি হয়, মাল্টিপল সেক্স পার্টনার তেনেকুৱা ক্ষেত্রত যদি কোনো লোক যদি হেপাটাইটিস বি আক্রান্ত হয়ে আছে, যেহেতু এইটো ব্লাডৰ দ্বারা ট্রান্সমিট হওয়া রোগ হেপাটাইটিস বি আর সি, গতি তেনে ক্ষেত্রত এজনের পর আনজনলে হেপাটাইটিস বি সংক্রমিত হওয়ার সম্ভাবনা থাকে। কিন্তু জেনারেলি হেপাটাইটিস এ আর ই ব্লাডৰ দ্বারাই সংক্রমিত নহয়, বা কেতিয়াবা হেপাটাইটিস এ রোগটো যিখিনি নিউবর্ন বেবি হয় মাকৰ যদি হেপাটাইটিস বি আছে বা হেপাটাইটিস এ আছে জন্মৰ ক্ষেত্ৰতে প্ৰেগনেন্সিৰ সময়ত, তেতিয়া বেবিলৈ হেপাটাইটিসটো ট্ৰান্সমিট হ'ব পাৰে।
0: সাধাৰণতে আমি শুনিবলৈ পাওঁ যে সৰুতে কেঁচুৱাৰ আচলতে জণ্ডিচ
1: হয়। হয়,
0: এই কথাটো তেনেকুৱাই
1: হয়, সেইটো বাৰু বেলেগ এটা ফিজিঅলজিকেল জণ্ডিচ আছে, সেইটো নৰ্মেল বাৰু ফিজিঅলজিকেল, কিন্তু যিখিনি পেথলজিকেল হয় তেতিয়া যদি মাকৰ যদি আছে তেতিয়া কোনো ক্ষেত্ৰত ট্ৰেন্সমিট হ'ব পাৰে। আৰু সেইটো ক্ষেত্ৰত প্ৰিভেনশ্যনৰ কাৰণে কিছুমান ইনজেকশ্যন আছে যিখিনি বেবিটোক দিয়া যায় জন্মৰ কিছু সময়ৰ ভিতৰতে।
0: আমি এই কথাখিনি বিতংকৈ পাতিম। ইতিমধ্যে গোৱালপাৰাৰ পৰা চাই আছো বুলি কৈছে কাঞ্চন হাজং, আমাৰ এগৰাকী নিয়মীয়া শ্ৰোতা আৰু খুব ভাল এগৰাকী কণ্ঠশিল্পী। কাঞ্চনে বিভিন্ন ঠাইত পুৰস্কাৰো পাইছে, খুব ভাল লাগে আমাৰ শ্ৰোতাসকলে এনেদৰে যেতিয়া মন্তব্য প্ৰেৰণ কৰি আমালৈ বাৰ্তা প্ৰেৰণ কৰি থাকে বা বিভিন্ন অনুষ্ঠান আমাৰ উপভোগ কৰি থাকে, আমাৰ প্ৰতিটো কাৰ্যৰে আচলতে আপোনাৰ সহযাত্ৰী হৈ থাকে। এতিয়া আৰু এটা কথা জানিব বিচাৰোঁ, যিটো আমাৰ শ্ৰোতাসকলৰ ফালৰ পৰা আহিছে, আৰম্ভণিত কি ধৰণৰ লক্ষণৰ পৰা আমি ক'ব পাৰোঁ যে এইটো হেপাটাইটিছলৈ গৈছে, সেই লক্ষণখিনি কথা জানিব বিচাৰিছোঁ। আৰু কোনো ধৰণৰ লক্ষণ নথকাকৈও হেপাটাইটিছ ৰোগ কোনো এগৰাকী ব্যক্তিৰ দেহত থাকিব পাৰে নেকি?
1: মেইনলি হেপাটাইটিছ এ ৰোগটো যিটো হয় সেইটোত লক্ষণ যিখিনি দেখা দিয়ে সেইখিনি, এটা ভাইৰাছটো যেতিয়া দেহত প্ৰৱেশ কৰে তাৰ পিছত এটা ইনকিউবেশ্যন পিৰিয়ড বুলি থাকে। ইনকিউবেশ্যন পিৰিয়ড মানে ভাইৰাছটো আক্ৰমণ কৰাৰ পৰা যেতিয়া প্ৰথম লক্ষণটো দেখা দিয়ে সেই এটা পিৰিয়ডছ এটা থাকে, সেইখিনি সময়ত মানুহজন মানে কোনো লক্ষণ নাথাকে দেহত। আৰু যেতিয়া লক্ষণে দেখা দিয়ে হেপাটাইটিছ এ ৰোগত বিশেষকৈ, তেতিয়া জেনেৰেলি উইকনেছ ফিল কৰে মানুহজনে, খুব দুৰ্বল অনুভৱ কৰে, জ্বৰ উঠি থাকিব পাৰে সঘনাই, জ্বৰ জ্বৰ ভাৱ এটা লাগি থাকিব পাৰে, বমি ভাৱ হ'ব পাৰে, কেতিয়াবা কিছুমানৰ ৱেইট লছ হ'ব পাৰে। আৰু যদি আমি তেওঁক এক্সামিনেশ্যন বা পৰীক্ষা কৰি চালে তেওঁৰ চকু হালধীয়া হোৱা দেখা যায়, ইউৰিনৰ কালাৰ চেঞ্জ হোৱা দেখা যায় বা ষ্টুলৰ কালাৰ কেতিয়াবা চেঞ্জ হয়, গাত খজুৱতি হ'ব পাৰে, ইচিং হ'ব পাৰে, তেনেকুৱা লক্ষণবোৰ যদি আছে, বিশেষকৈ যেতিয়া চকু হালধীয়া যদি হয় তেতিয়া জেনেৰেলি হেপাটাইটিছ হোৱা বুলি অনুমান কৰিব পাৰি। কিন্তু ইয়াৰ কাৰণ হয়তো বিভিন্ন কাৰণ হ'ব পাৰে, ভাইৰেল নহয় বেলেগ বেলেগ কাৰণো হ'ব পাৰে। গতিকে সেইখিনি লক্ষণ দেখা দিলে হেপাটাইটিছৰ দ্বাৰাই সংক্ৰমিত হোৱা বুলি এটা অনুমান কৰিব পাৰি। কিন্তু কেতিয়াবা যিটো হেপাটাইটিছ বি বা চি, সেইটো কেতিয়াবা বহুত বছৰলৈ মানে দেহত থাকিলেও ভাইৰাছবিধ লক্ষণে দেখা নিদিয়ে, আৰু সেইটো কেতিয়া আমি মেক্সিমাম টাইমত কিছুমান ৰোগীৰ ক্ষেত্ৰত যিটো ৰুটিন হেলথ চেকআপ আছে সেইখিনিত ধৰা পৰে। আৰু তেতিয়া যদি ভালকৈ হিষ্ট্ৰি লোৱা হয় তেতিয়া তেওঁৰ ৰোগীজনৰ পৰা গম পোৱা যায় তেওঁৰ হয়তো কিছুমান আগতে হয়তো কিবা অপাৰেশ্যন হৈছিলে, বা তেওঁ হয়তো আগতেও ব্লাড ট্ৰেন্সফিউশ্যন লৈছিলে কেতিয়াবা, বা কিছুমানৰ আনপ্ৰটেক্টেড কিছুমান ছেক্সুৱেল বিহেভিয়াৰৰ কথাও গম পোৱা যায়। গতিকে তেনে ক্ষেত্ৰত যদি আছে তেওঁৰ হিষ্ট্ৰি আগত, তেতিয়া সেইবিধ ৰোগৰ কথাটো গম পোৱা যায় যে তেওঁ সেইটো কাৰণতে হয়তো এইবিধ ৰোগত আক্ৰমণ হৈছে, সংক্ৰমিত হৈছে এই ৰোগবিধ। কিন্তু বহুত দিনলৈ বহুতে মানে গম নাপায় হেপাটাইটিছ বি বা চি থাকিলেও দেহত, যেতিয়া বহুত বেছি হৈ যাব, লিভাৰত বহুত বেছি ইনফ্লামেশ্যন ইঞ্জুৰি হ'ব তেতিয়া বেলেগ কথা, কিন্তু বহুত বছৰলৈ গম নোপোৱাকৈও থাকে, আৰু যিটো ৰুটিন হেলথ চেকআপৰ দ্বাৰাই বহুত ৰোগীয়ে গম পায়।
0: তাৰমানে আমি ক'ব পাৰোঁ যে হেপাটাইটিছ বুলি ক'লে সাধাৰণতে লিভাৰৰ সমস্যা
1: হয়, লিভাৰৰ যিটো ইনফ্লামেশ্যন হয়, লিভাৰটো ফুলি যোৱা সেইখিনি, সেইটোৱে হয়।
0: আমি কথা পাতিম আৰু এগৰাকী শ্ৰোতা আমাৰ সৈতে সংযুক্ত হৈছে, তেওঁৰ আশা কৰিছোঁ তেওঁ আমাৰ স্বাস্থ্য সম্পৰ্কীয় কথা কিবা সুধিবৰ বাবেই ফোন কৰিছে, মই তেখেতৰ সৈতে সংযোগ স্থাপন কৰিব বিচাৰিছোঁ। হেল্ল', যোগাযোগ বিচ্ছিন্ন হৈছে। শ্ৰোতাসকল, আপোনালোক এটা কথা জনাওক, যিহেতু আমি কথা পাতি আছোঁ পোনপটীয়াকৈ, গতিকে আপোনালোকৰ ফোন কল আহিলে মই হয়তো ফোনটো ৰিচিভ কৰিম, কিন্তু সেই মুহূৰ্তত

0: আপোনাক একো সুধিব নোৱাৰোঁ, মই পোনে পোনে ইয়াত সংযোগ স্থাপন কৰিম, গতিকে আপোনালোকে অন্ততঃ কিছু সময় ধৈৰ্য ধৰি থাকিব। এনেকুৱা নহয় যে ফোনটো ৰিচিভ কৰাৰ লগে লগে কথা কোৱা নাই কাৰণে আপুনি, আপোনালোকে নিশ্চয় শুনি আছে যে আমি কথা আলোচনা কৰি আছোঁ, নহয়নে? গতিকে এই মুহূৰ্তত আপোনালোকে আকৌ, আপোনাক দিলোঁ ফোনটো, দিয়াৰ পাছত আপোনাৰ দেখিলোঁ যে যোগাযোগ বিচ্ছিন্ন হৈ গ'ল, গতিকে অলপ ধৈৰ্য ধৰি আপোনালোক থাকিব, কাৰণ মই লগে লগে আপোনালোকৰ সৈতে কথা পাতিব নোৱাৰোঁ যিহেতু পোনপটীয়া অনুষ্ঠান, ৰেকৰ্ডেড হ'লে কথাটো বেলেগ আছিল, নহয় জানো? দিলীপ ডেকা তেখেত ভেৰুৱা দৰঙৰ পৰা অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান এটি শুনি আছোঁ বুলি তেখেতে উল্লেখ কৰিছে। আপোনালোকে ট্ৰিপল টু নম্বৰটোত ফোন কৰিব, 0500 আপোনালোকে জানেই নম্বৰটো, গতিকে সেই নম্বৰটো আকৌ এবাৰ তথাপি কৈ দিছোঁ, 9435405222 এই নম্বৰটিত আপোনালোকে ফোন কৰিব পাৰিব। এতিয়া আমি হেপাটাইটিছ ৰোগৰ আচলতে এগৰাকীৰ পৰা আন এগৰাকীৰ সংক্ৰমণ হোৱা কথাটো আমি কৈছোঁ, কিন্তু বিশেষভাৱে আকৌ এবাৰ যদি আপুনি কাৰণসমূহ কয় যে এনেকুৱা এনেকুৱা কাৰণত আচলতে আন এগৰাকী ব্যক্তিলৈ যাব পাৰে, এই কথাটো তেতিয়া মানুহৰ মনত এইটো সোমাই যাব। আকৌ এবাৰ যদি আপুনি কথাখিনি বুজাই দিয়ে যে হেপাটাইটিছ কি ধৰণে আচলতে এগৰাকীৰ পৰা আন এগৰাকীলৈ সংক্ৰমণ হয় আৰু এনেকুৱা কাৰণকেইটা বেছি ক'ব লাগে যিকেইটা আচলতে সাধাৰণতে হৈয়ে থাকে, গতিকে এই কথাখিনি আৰু এবাৰ যদি আপুনি বুজাই দিয়ে ভাল হ'ব।
1: হেপাটাইটিছ এ যদি কওঁ মই, হেপাটাইটিছ এ আৰু হেপাটাইটিছ ই, হেপাটাইটিছ এ আৰু ই সাধাৰণতে খোৱা খাদ্য যিখিনি আমাৰ আছে, খোৱা খাদ্য সেইটো যিকোনো, সেইটো যদি ভাইৰাছৰ দ্বাৰা তাতে সংক্ৰমিত হৈছে ভাইৰাছ, সেইটোৰ দ্বাৰাই বিয়পিব পাৰে। যেনেকুৱা অপৰিষ্কাৰ খাদ্য, পানী, সেইটোৰ পৰা হেপাটাইটিছ এ ই হোৱাৰ সম্ভাৱনাটো যথেষ্ট, বা সেইটোৰ পৰাই হয়। যদি আমি চাওঁ হেপাটাইটিছ এ আৰু ইৰ যদি ট্ৰেন্সমিশ্যনটো চাওঁ, এইটো ফিকৰেল ৰুট বুলি যিটো কয়, সেইটো অপৰিষ্কাৰ খাদ্যৰ পৰাই হয়। আৰু হেপাটাইটিছ বি বুলি ক'লে সেইটো জেনেৰেলি ব্লাড ট্ৰেন্সফিউচন, মানে এইটো খাদ্যৰ পৰা নহয়, ব্লাড ট্ৰেন্সফিউচনৰ পৰা হ'ব। কোনো ব্যক্তিৰ যদি কিছুমান বেমাৰ আছে, যেনেকৈ থেলাচেমিয়া বা অন্যান্য বেমাৰ থাকে হেমাটলজিকেল, সেইটো ক্ষেত্ৰত ৰিপিটেড ব্লাড ট্ৰেন্সফিউচন লৈ থাকিব লগা হয়, বাৰ বাৰ ব্লাড ট্ৰেন্সফিউচন লৈ থাকিব লগা হয়। যদিও আজিকালি এইটোৰ সম্ভাৱনাটো বহুতখিনি হ্ৰাস পাইছে, যিহেতু এইটো বহুতখিনি স্ক্ৰিনিং হয় ব্লাড ট্ৰেন্সফিউচনৰ আগত, কিন্তু সেইটোৰ এটা ৰিস্ক থাকে, হেপাটাইটিছ বি বা হেপাটাইটিছ চি সংক্ৰমিত হোৱাৰ এটা ব্লাড ট্ৰেন্সফিউচন। ছেকেণ্ড এটা ৰিস্ক হৈছে আপোনাৰ, যদি কোনো ব্যক্তিৰ কিডনী ডিজিজ আছে, তেওঁ ডায়েলাইচিছ কৰি থাকিব লগা হয়, মাল্টিপল ডায়েলাইচিছ হৈ আছে, মাল্টিপল ছেশ্যন, তেতিয়াও তেনেকুৱা ব্যক্তিৰ হেপাটাইটিছ বি চি হোৱাৰ সম্ভাৱনা বাঢ়ি যায় কেতিয়াবা। তিনি নম্বৰতে যিটো মই আগতে কৈ আহিলোঁ, যিখিনি ড্ৰাগ ইউজাৰ্ছ আছে, আইভি ড্ৰাগ ইউজ কৰে, এজনৰ পৰা আনজনে চিৰিঞ্জ ব্যৱহাৰ কৰে, সেইটো ক্ষেত্ৰত হেপাটাইটিছ বি চি সংক্ৰমিত হ'ব পাৰে। ফোৰ্থ হৈছে কাৰণ আপোনাৰ আনপ্ৰটেক্টেড ছেক্সুৱেল যিখিনি বিহেভিয়াৰ, মাল্টিপল ছেক্স পাৰ্টনাৰ, যিটো এইচ আই ভিত যেনেকৈ হয়, সেইটোৰ দ্বাৰাও হেপাটাইটিছ বি চি ট্ৰেন্সমিশ্যন হ'ব পাৰে। আৰু এটা কাৰণ হৈছে যিটো শিশুসকলৰ, যিটো মই কৈ আহিলোঁ আগতে, যদি মাকৰ কেনেবাকৈ হেপাটাইটিছ বি আছে পজিটিভ, তেতিয়া নৱজাতক যিটো শিশু আছে তেওঁলৈ সেইটো ৰোগ সংক্ৰমিত হ'ব লাগে। কিন্তু সেইটো প্ৰিভেনশ্যন কৰাৰ কাৰণে বহুতখিনি মেডিচিন বা কিছুমান ইনজেকশ্যন আছে, যিটো বেবিক দিয়া হয় যদি আগতীয়া গম পোৱা যায় যে মাকজনী তেনেকৈ হেপাটাইটিছ বি বা চিৰ দ্বাৰা আক্ৰান্ত আছে। গতিকে মেইনলি হেপাটাইটিছ এ ই যদি কওঁ, এটা ফুডবৰ্ণ ডিজিজ বুলি ক'ব পাৰি, মানে খাদ্যৰ পৰা হয় ট্ৰেন্সমিশ্যন। আৰু হেপাটাইটিছ বি আৰু চি যদি কওঁ, এইটো ব্লাড ট্ৰেন্সফিউচন মেইনলি, মানে ব্লাডবৰ্ণ ডিজিজ, ব্লাডৰ পৰা যিকোনো ব্লাড ৰিলেটেড হ'ব লাগিব ট্ৰেন্সমিশ্যন হোৱাৰ কাৰণে। সি লাগিলে আনপ্ৰটেক্টেড ছেক্সুৱেল বিহেভিয়াৰে হওক, ট্ৰেন্সমিশ্যনে হওক, চিৰিঞ্জ ইনজেকশ্যনে হওক, সেইটো ব্লাডৰ লগত ৰিলেশ্যন আহিব লাগিব তেতিয়া।
0: আজিকালি যে বিভিন্নজনে নিচাযুক্ত দ্ৰব্য লয়, নহয় জানো, ইনজেক্ট কৰে নিজৰ দেহত, তেওঁলোকে সোমোৱাই চিৰিঞ্জেৰে, বিভিন্নজনে তেনেকুৱা কৰা আমি দেখিবলৈ পাইছোঁ বৰ্তমান সময়ত, এইটো এটা ব্যাধি হৈ পৰিছে, ডাঙৰ এটা সমস্যা সৃষ্টি হৈছে, তেনেকুৱা ক্ষেত্ৰতো এনেকুৱা
1: তেনেকুৱা ক্ষেত্ৰত কমন, সেইটো যেনেকুৱা এইচ আই ভি হ'ব পাৰে সেইটো ক্ষেত্ৰত, তেনেকুৱাকে হেপাটাইটিছ বি ৰোগৰো সেইটোত ট্ৰেন্সমিশ্যন হোৱাৰ সম্ভাৱনাটো অত্যন্ত বাঢ়ি যায় বহুত গুণে। যেতিয়া এজনৰ পৰা আনজনে চিৰিঞ্জ ইউজ কৰে, এজনৰ যদি আছে হেপাটাইটিছ, তেতিয়া আনজনৰ দেহাটো যাব পাৰে, এইটো ব্লাডৰ লগত যিহেতু কণ্টেক্টত আহিব।
0: হয়, আৰু এগৰাকী শ্ৰোতা ফোন লাইনত আহিছে, মই স্ক্ৰীণত দেখা কথাখিনি পঢ়িম বাৰু। এগৰাকী শ্ৰোতা ফোন লাইনত সংযুক্ত হৈছে, হেল্ল'

0: আমি নিয়ন্ত্ৰণ কক্ষক অনুৰোধ জনাব বিচাৰিছোঁ। ফোন কল আমি লোৱাৰ লগে লগে, গ্ৰহণ কৰাৰ লগে লগে আচলতে যোগাযোগ বিচ্ছিন্ন হৈ গৈ আছে, অলপ এইটো চাই দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। শ্ৰোতাসকল, আমি যে অনুষ্ঠানি প্ৰচাৰ কৰিছোঁ আজি বিশেষ প্ৰভাতী তৰংগ ৱৰ্ল্ড হেপাটাইটিছ ডে উপলক্ষে, বিশ্ব হেপাটাইটিছ দিৱস উপলক্ষে, এই অনুষ্ঠানটি এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'ল' প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়েই ফোন কৰক 9957568450ত।
3: এপ'ল' এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: শ্ৰোতাসকল, আমি আজি কথা পাতি আছোঁ বিশ্ব হেপাটাইটিছ দিৱস উপলক্ষে। ভদ্ৰাৱতী বৰ্মনে কৈছে যে আজিৰ বিষয়বস্তুৱে নিশ্চয়কৈ বানপীড়িত ৰাইজকো সহায় কৰিব, কাৰণ এইটো যিহেতু অপৰিষ্কাৰ পানীৰ কথা কৈছে, অপৰিষ্কাৰ খাদ্যৰ কথা কৈছে, নহয় জানো, বানপীড়িত ৰাইজকো এই বিষয়টোৱে বহুত সহায় কৰিব বুলি ভদ্ৰাৱতী বৰ্মনে উল্লেখ কৰিছে। ইতিমধ্যে শান্তনু বৰগোহাঁই কৈছিল যে বানপানীৰ সময়ত এই ৰোগ নহ'বলৈ ৰাইজে পালন কৰিবলগীয়া সাৱধানতা সম্পৰ্কে আলোচনাত স্থান দিব লাগে। আমি ডাক্টৰ ইন্দ্ৰজিৎ দাসৰ ওচৰলৈ আহিছোঁ। বানপানী যিহেতু বিভিন্ন অংশত, উজনি অসমৰ বিভিন্ন অংশত বানৰ এতিয়া প্ৰকোপ আৰু বহুতো লোক ক্ষতিগ্ৰস্ত হৈছে। কিছুমানৰ হয়তো ঘৰত এনেকুৱা এটা অৱস্থা হৈছে, এখন কাপোৰো নাই, কাগজ এখিলাও নাই, এনেকুৱা এটা অৱস্থা হৈছে, পানীৰ মাজত আছে। গতিকে এই যে হেপাটাইটিছ ৰোগটো, এই ৰোগৰ ক্ষেত্ৰত এই বানপীড়িত লোকসকলে, কাৰণ পানী যেতিয়া শুকাব তেতিয়া আৰু বিভিন্ন ধৰণৰ সমস্যা হ'ব, গতিকে কি ধৰণে সজাগ হৈ থাকিবলৈ সেই কথাটো অলপ বুজাই কওকচোন। বানপানীৰ সৈতে অকণমান এইটো মিলাই ক'বলৈ শান্তনু বৰগোহাঁই কথাটো অনুৰোধ কৰিছে।
4: যিটো বৰ্তমান পৰিৱেশ হৈ আছে বানপীড়িত এলেকাখিনিত, সেইটোৰ বিষয়ে যদি ক'ব যাওঁ, মেইনলি সেইটো ট্ৰেন্সমিশ্যনত যিখিনি আমাৰ হেপাটাইটিছৰ উপৰিও যিখিনি বেলেগ বেমাৰ আছে, যেনেকুৱা টাইফয়েড আছে, সেইবোৰৰো সংক্ৰমণ বা সেইবোৰৰো মানে দ্বাৰাই ব্যক্তিসকল আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক। গতিকে মেইনলি ক্ষেত্ৰত চাব লাগিলে, যদি আমি সেই গোটেইখিনি যদি প্ৰিভেনশ্যন কৰিব খোজোঁ, যিহেতু এতিয়া সেইটো কৰা অলপ এটা প্ৰেক্টিকেলি চালে অলপ কঠিন হয়, সেইটো যিহেতু এতিয়া কমপ্লিটলি বানপানীতে গোটেইখিনি ডুব গৈ আছে বুলি ক'ব পাৰি, তেনেকুৱা ক্ষেত্ৰত অলপ প্ৰেক্টিকেলি কঠিন হয়। কিন্তু যিমান পাৰি যদি কোনো খাদ্যবস্তু যদি পানীত যদি তিতি আছে অলৰেডি, তেনেকুৱা বস্তু খাব নালাগে। অলৰেডি যদি তিতি গৈছে পানীত লগত, তাৎছত আহি আছে, সেইটো বস্তু ইউজ কৰিব নালাগে বা সেইটো সেৱন কৰিব নালাগে। দুই নম্বৰতে, খোৱাৰ আগত যদি পাৰে হাত দুখন পৰিষ্কাৰকৈ ধুই ল'ব লাগে, যেনেকৈ পাৰে, যদি পাৰে সুবিধা হয় হাত দুখন পৰিষ্কাৰকৈ ধুই ল'ব লাগে। লগতে খোৱা খানাখিনিও, শাক পাচলি হওক বা যিখিনি খাইছে খোৱা বস্তুখিনি হওক, যদি পাৰে ফল মূল বিশেষকৈ খোৱাৰ আগত সেইখিনি ভালকৈ ধুই লৈ পৰিষ্কাৰ কৰি যদি খায়, তেতিয়া বহুত ক্ষেত্ৰত যিটো হেপাটাইটিছ সেইখিনিৰ পৰা মানে নিজকে বচাই ৰাখিব পাৰিব বুলি মই ভাবোঁ। কিন্তু প্ৰেক্টিকেলি হয়তো সেইখিনি বহুত ক্ষেত্ৰতে সম্ভৱ নহ'ব আজিৰ এইটো পৰিৱেশত, কিন্তু যদি পাৰি তেনেকৈ, বা খোৱা খানাখিনি যদি অলপ উতলাই খাব পাৰি, গৰম কৰি খাব পাৰি যদি খোৱাৰ আগত যিখিনি, তেতিয়া সেইটো ভাইৰাছটো সেইখিনি ক্ষেত্ৰত আমি বহুত পৰিমাণে এইটো ৰোগক বাধা দিব পাৰিম আজিৰ যিটো কণ্ডিশ্যন হৈ আছে বানপানীৰ।
0: ধন্যবাদ জনাইছোঁ ডাক্টৰ দাস, আপুনি ধুনীয়াকৈ কথাখিনি বুজাই কৈছে। কিছু ক্ষেত্ৰত কিছুমান কাম কৰিবলৈ এই সময়ত হ'ব নহ'ব পাৰে, যিখিনি পাৰে,
4: যিখিনি পাৰে, হয়,
0: যিখিনি পাৰে হাতখন অন্ততঃ ভালকৈ ধুই ল'ব, বা যদি পাৰে গৰম কৰি উতলাই পানী খাব, তেনেকুৱা কিছু কাম কৰিব লাগিব, যিখিনি পাৰে অন্ততঃ কৰিব লাগিব। গোটেইখিনিতো এতিয়া এই মুহূৰ্তত সম্ভৱ নহ'ব, আৰু জনসাধাৰণে সহযোগ কৰিবলৈ চেষ্টা কৰিছে। কল্পনা কলিতা, আপুনি খেহেলিপাৰাৰ পৰা আপুনি শুনি আছে। ভাস্কৰ জ্যোতি পেগুৱে কৈছে, গহপুৰৰ পৰা লাইভ শুনি আছোঁ, নিউজ অন এআইআৰ এপৰ পৰা আকাশবাণী গুৱাহাটী অনুষ্ঠানবিলাক শুনি কোনো ধৰণৰ অসুবিধা পোৱা নাই, ধন্যবাদ জনাইছোঁ। এপত খুব ধুনীয়াকৈ শুনিবলৈ পায়। ক্ষীৰোদ কুমাৰ শৰ্মা, অনুষ্ঠানলৈ আহিছোঁ, আপুনি আৰু কিছু মই বাৰ্তা পঢ়িম, আৰু এই পুৱাৰ ভাগত অনুষ্ঠানটি আকাশবাণী নগাঁও আৰু তেজপুৰ কেন্দ্ৰইও ৰিলে কৰে আকাশবাণী গুৱাহাটী অনুষ্ঠানখিনি, গতিকে সেইকাৰণে নগাঁও বা তেজপুৰ কেন্দ্ৰ

0: যিসকলে অনুষ্ঠান শুনি থাকে তেওঁলোকেও পোনপটীয়াকৈ আমাৰ এই অনুষ্ঠানটো পাই থাকে পুৱাৰ ভাগত, যিহেতু তেওঁলোকে ৰিলে কৰে। ধ্ৰুৱজ্যোতি কলিতা এটা কথা কৈছে, ব্যক্তিগতভাৱে সতৰ্ক হৈ থাকিলেও সংশ্লিষ্ট বিভিন্ন কামৰ সৈতে জড়িত আন আন সকলোৱে অতি সতৰ্কতা অৱলম্বন নকৰাৰ ফলত এগৰাকী সুস্থ লোকৰ গালৈ ৰোগ সোঁচৰিব পাৰে। সেয়েহে সমাজৰ সৰ্বস্তৰত স্বাস্থ্য সজাগতা গঢ়ি তোলাটো খুবেই প্ৰয়োজন। এনে পদক্ষেপ বহুখিনি সম্ভৱ হৈ উঠিব যদিহে স্কুলীয়া পৰ্যায়ৰ পৰাই স্বাস্থ্য ৰক্ষাৰ প্ৰাথমিক বিধানৰ শিক্ষা দিয়া হয়। ধ্ৰুৱজ্যোতি কলিতা বেলতলাৰ পৰা তেওঁ কৈছে।
1: হয়,
0: আপুনি কি ক'ব এই ক্ষেত্ৰত?
1: হয়, এইটো খুব গুৰুত্বপূৰ্ণ কথা। এইখিনি বিষয়ত এইটোৰ তেওঁ যিখিনি কথা কৈছে অতিকৈ গুৰুত্বপূৰ্ণ। সেইটো বিষয়ত আমি স্কুলৰ পৰাই তেওঁ যিটো কৈছে স্কুল, বিশেষকৈ স্কুল কৰ্তৃপক্ষৰো এইটোত আছে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব তেওঁলোকে। যদি আমি স্কুলৰ পৰাই যিখিনি আমাৰ ফুডবৰ্ণ ডিজিজ আছে বা ৱাটাৰবৰ্ণ যিখিনি ডিজিজ আছে সেইখিনিৰ বিষয়ে যদি আমি সৰু ল'ৰা ছোৱালীক যদি আমি অৱগত কৰাব পাৰোঁ, তেওঁলোকৰ যদি শিকাব পাৰোঁ, তেতিয়া বহুত ক্ষেত্ৰত এইটো ৰোগ প্ৰতিৰোধ কৰাত আমাৰ সুবিধা হ'ব। আমাৰ যিখিনি ডাঙৰ মানুহ আছে সেইখিনিতো বেলেগ কথা, কিন্তু দেখা যায় যে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো এইবিধ ৰোগৰ সংক্ৰমিত বা আক্ৰমণ হোৱাৰ সম্ভাৱনাটো বেছি হৈ যায়। কাৰণ স্কুলত যিহেতু তেওঁলোকে খেলি ধূলি থাকে, তেনেকুৱা হাতেৰেই তেওঁলোকে খোৱা খানাবোৰ গ্ৰহণ কৰে বা খায়। তেনেকুৱা ক্ষেত্ৰত যদি আমাৰ স্কুল কৰ্তৃপক্ষৰ পৰা এইখিনি এটা পদক্ষেপ যদি লয় প্ৰত্যেকটো স্কুলতে, তেনেকুৱা ক্ষেত্ৰত হ'লে আমি এইটো ৰোগ, বিশেষকৈ হেপেটাইটিছ এ আৰু ই যিখিনি খাদ্যৰ পৰা বিয়পে, সেইখিনি আমি প্ৰতিৰোধ কৰাত বিশেষকৈ বহুত গুণে আগবাঢ়িব পাৰিম।
0: হয়, শ্ৰোতাসকল, এতিয়া 10 বাজিছে আৰু আধা ঘণ্টা সময় আপোনালোকৰ সৈতে আমি আছোঁ। ইতিমধ্যে আৰু এগৰাকী শ্ৰোতা ফোন লাইনত সংযুক্ত হৈছে পোনে পোনে তেওঁৰ সৈতে আমি কথা পাতিব বিচাৰিছোঁ। হেল্ল',
2: প্লিজ ষ্টে অন দ্য লাইন।
0: আপুনি ফোন কৰিছে, আকৌ ফোনটো হোল্ডত ৰাখি দিলে, এইটো কি ধৰণৰ কথা কৰিলে কওকচোন? এতিয়া মই আপোনাক সংযোগ স্থাপন কৰা সুবিধাকণ কৰি দিয়াৰ পাছতো এতিয়া কথা পাতিব নোৱাৰিলোঁ। আকৌ এবাৰ চাইছোঁ বাৰু, যদি আপুনি হোল্ডত আছে আনহোল্ড কৰক অনুগ্ৰহ কৰি। তেওঁ হয়তো ধৰিব পৰা নাই, তেওঁ হোল্ডত ৰাখি দিলে ফোনটো, গতিকে নহ'ব, কথা পাতিব আমি নোৱাৰিম। এতিয়া 10 বজাৰ পৰা নিয়ন্ত্ৰণ কক্ষত দায়িত্ব ল'ব অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, আতিকুৰ ৰহমান, ফটিক চন্দ্ৰ বৰ্মন, মায়ামণি শৰ্মা। ট্ৰান্সমিটাৰৰ দায়িত্ব ল'ব অজয় আনন্দ, বিপুল কলিতা। এফ এম ট্ৰান্সমিটাৰলৈ আহিব বিশ্বদেৱ স্বৰ্গীয়াৰী। শ্ৰোতাসকল, আমি কথা পাতি আছোঁ হেপাটাইটিছ ৰোগ সম্পৰ্কে। এতিয়া হেপাটাইটিছ বুলি ক'লে, যদি এ আৰু ই বুলি কওঁ, যদি আমাৰ যিটো সাধাৰণ জণ্ডিছ ৰোগ হয় সেইটোকে আমি বুজিম নেকি বাৰু সাধাৰণ ভাষাত?
1: চাওক, এতিয়া হেপাটাইটিছ এ বা ই যিটো জণ্ডিছ হয় সেইটোৱে হয়, কিন্তু অকল যে হেপেটাইটিছ এৰ পৰাই হ'ব তেনেকুৱা নহয়। এতিয়া যিটো লক্ষণ এটা, আমি যদি যিকোনো মানুহৰে চকু দুটা যদি হালধীয়া হয় তেতিয়া আমি সেইটো জণ্ডিছ বুলিয়ে ক'ম। কিন্তু সেইটো অকল যে হেপেটাইটিছ এ বা ই বা ভাইৰেলে হৈছে তেনেকুৱা নহয়, ই অন্যান্য বহুত কাৰণত হ'ব পাৰে। কিছুমান ড্ৰাগ ইউজৰ পৰা হ'ব পাৰে, যদি মেডিকেশ্যন খাই আছে বহুত দিনৰ পৰা, পেইন কিলাৰ বা কেতিয়াবা হাৰ্বেল মেডিচিন কিছুমানে ইউজ কৰি থাকে গম নোপোৱাকৈ কিছুমান মেডিচিন, তেনেকুৱা ক্ষেত্ৰত যদি লিভাৰৰ ইঞ্জুৰী হৈছে তেতিয়াও হ'ব পাৰে, যিটো জণ্ডিছ বুলি কয়। লগতে আপোনাৰ এলকহল যিটো আছে, এলকহল ইনটেক যদি কোনো ব্যক্তিয়ে কৰে সেইখিনিৰ পৰাও হেপেটাইটিছ হ'ব পাৰে, সেইটোৰ পৰা এলকহলিক যিটো ইঞ্জুৰী হয় লিভাৰৰ হ'ব পাৰে। থাৰ্ড আপোনাৰ যি কিছুমান আছে অটো ইমিউন ডিজিজ, সেইখিনি আমাৰ দেহৰ প্ৰতিৰোধ ক্ষমতাৰ অলপ সালসলনি হৈ সৃষ্টি হোৱা, তেতিয়াও সেই লক্ষণখিনি একে থাকিব, জ্বৰ উঠা, আপোনাৰ ওজন কমি যোৱা, চকু হালধীয়া হোৱা, ভোক নলগা, সেই গোটেইখিনি লক্ষণখিনি একে থাকে। কেৱল এইটো তেওঁলোকৰ এইটো কাৰণসমূহ বেলেগ বেলেগ হ'ব পাৰে। অকল যে ভাইৰেল হ'লে হেপেটাইটিছ হ'ব তেনেকুৱা নহয়, ভাইৰেলটো এটা কাৰণ আৰু তাৰ লগতে বহুতখিনি বেলেগ বেলেগ, ড্ৰাগ হওক, ইণ্ডিউজ হওক, হাৰ্বেল মেডিকেশ্যন হওক, এলকহল ইণ্ডিউজ হওক, অটো ইমিউন হওক, তেনেকুৱা বহুত ক্ষেত্ৰৰ কাৰণৰ পৰা হেপেটাইটিছ ৰোগৰ সৃষ্টি হ'ব পাৰে। কিন্তু সেইটো আমি পৰীক্ষা বা তেনেকুৱা কৰিলেহে গম পোৱা যায় যে কিহৰ পৰা হৈছে।
0: হয়, আমি যদি চাবলৈ যাওঁ হেপাটাইটিছ ৰোগটো কেনেধৰণৰ লোকৰ বেছিকৈ হয়, ধৰি লওক যদি এজ গ্ৰুপৰ কথা কওঁ বুলি, এইখিনি বয়সৰ ব্যক্তিৰ বেছিকৈ হেপাটাইটিছ হয় বা এনেকুৱা বৃত্তিত যিসকল জড়িত হৈ আছে তেওঁলোকৰ যিটো জীৱন ধাৰণ শৈলী বা দৈনিক যিখিনি কাম কৰা শৈলী সেইখিনিৰ পৰা তেওঁলোকৰ হয়, বা আমি ক'ব পাৰোঁ যে এনেকুৱা স্বাস্থ্যজনিত এনেকুৱা এনেকুৱা সমস্যা থাকিলে আমাৰ হেপাটাইটিছ হ'ব পাৰে, গতিকে সেই কথাটো আমি কেনেকৈ বুজিম?
1: সেইটো বয়স বুলি একো নাথাকে, সাধাৰণতে হেপেটাইটিছ যিকোনো বয়সতে হ'ব পাৰে। হেপেটাইটিছ ৰোগ সৰু ল'ৰা ছোৱালীৰো হ'ব পাৰে, ডাঙৰৰো হ'ব পাৰে, যিকোনো, সেইটো বয়স হিচাপত বৰ বিশেষ

0: নাথাকে। কিছুমান আছে অটো ইমিউন যিখিনি কণ্ডিশ্যন, সেইখিনিত জেনেৰেলি ফিমেলৰ অলপ বেছিকৈ হোৱা যায়, বা অন্য কিছুমান বেমাৰ আছে সেইখিনিত কিছুমান এজ গ্ৰুপ থাকে, অলপ ইয়ং ফিমেল তেনেকুৱাত অলপ বেছিকৈ দেখা যায় অটো ইমিউন কণ্ডিশ্যনবোৰৰ পৰা। কিন্তু যিখিনি ভাইৰেল কজ হওক বা যিখিনি এতিয়া এলকহল ইনটেকেই হওক, এলকহল ইনটেক সেইটোৰ কোনো বয়স নাথাকে। যদি বহুত বছৰৰ পৰা তেওঁ এলকহল ইনটেক কৰি আছে এজন ব্যক্তিয়ে, তেওঁৰ ইঞ্জুৰি হ'ব পাৰে, লিভাৰ ইঞ্জুৰি হয়, হেপেটাইটিছৰ সৃষ্টি হ'ব পাৰে। তেনেকুৱা হাৰ্বেল মেডিকেশ্যন বা পেইন কিলাৰ কোনো ব্যক্তিয়ে যদি বহুত দিনৰ পৰা লৈ আছে, পেৰাচিটামল মেডিচিনেই হওক, পেৰাচিটামল যদি তেওঁ সঘনাই খাই থাকে কিবা কাৰণত, যিটো ৰিকমেণ্ডেড ড'জ আছে তাতকৈ যদি বেছিকৈ খাই আছে তেওঁ, ডেইলি যদি তেওঁ খাই আছে বা অল্টাৰনেট হিচাপতো খাই আছে, তেতিয়াও কেতিয়াবা তেওঁ লিভাৰ ইঞ্জুৰি হ'ব পাৰে। গতিকে বিভিন্ন কণ্ডিশ্যনত তেনেকুৱাকৈ লিভাৰৰ ইঞ্জুৰি হৈ হেপেটাইটিছ ৰোগৰ সৃষ্টি হ'ব পাৰে, আৰু কোনো স্পেচিফিক বয়স হিচাপত নাথাকে। যিখিনি ভাইৰেল হেপেটাইটিছ বা যিখিনি এলকহল ইনডিউচ হেপেটাইটিছ হয়, সেইখিনি কিমান পৰিমাণে এলকহল ইনটেক কৰিছে, কেনেকুৱা কিমান ডিউৰেশ্যন, সেইখিনিৰ ওপৰত ডিপেণ্ড কৰিব। কেৱল অটো ইমিউনখিনিত এটা বয়স থাকে, ইয়ং ফিমেল এইখিনিত হ'ব পাৰে, বা কিছুমান ডিজিজ আপোনাৰ এটা এজ গ্ৰুপত হ'ব পাৰে হেপেটাইটিছৰ।
1: হয়, এই কথাখিনি আমি বুজি পাইছোঁ যে কোনো ধৰণৰ এজ গ্ৰুপৰ কথা নাই, আৰু তেওঁ স্বাস্থ্যজনিত কি কি ধৰণৰ ক্ষেত্ৰত আমাৰ এই ৰোগ হ'ব পাৰে সেই কথাখিনিও বুজাই কৈছে। হেপাটাইটিছ আমি যদি এগৰাকী শ্ৰোতাই সুধিছিল, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, ইয়াক প্ৰতিৰোধ কৰিব পাৰোঁনে আমি, মানে একেবাৰে নিৰ্মূল হৈ যায়নে?
0: হেপাটাইটিছ এই কমপ্লিটলি নিৰ্মূল হৈ যায় যদি হৈছেও কোনো ব্যক্তিৰ, কেৱল বহুত ক্ষেত্ৰত দেখা যায় যে যেতিয়াই এনেকুৱা হেপেটাইট, বিশেষকৈ যিখিনি গাঁও অঞ্চল আছে ৰুৰেল এৰিয়াত, যেতিয়াই গম পায় চকু হালধীয়া হৈছে বা জণ্ডিচ হৈছে কোনো ব্যক্তিয়ে কয়, তেতিয়া বহুত ক্ষেত্ৰত দেখা যায় গাঁৱলীয়া মেডিচিন কিছুমান ইউজ কৰে, সেইটো সাধাৰণতে কৰিব নালাগে। তাৰ পৰা দেখা গৈছে যে বহুত ক্ষেত্ৰত বেছিকৈহে আৰু লিভাৰৰ ইঞ্জুৰি হোৱা দেখা যায়, আৰু সেই ক্ষেত্ৰত ৰোগীয়ে হস্পিটেলত বহুত বেয়া কণ্ডিশ্যনত আহিব লগা হয়। হেপেটাইটিছ ইত আপোনাৰ সেইটো কনজাৰ্ভেটিভ যিখিনি ট্ৰিটমেণ্ট আছে, মেনেজমেণ্ট আছে, অৰেল ইনটেকটো ইনক্ৰিজ কৰা, ফ্লুইড ইনটেকটো, বা যিখিনি ৰেষ্ট দিব লাগে লিভাৰটোক হিল হোৱাৰ কাৰণে, সেইখিনি কৰিলে কনজাৰ্ভেটিভ ট্ৰিটমেণ্টত ঠিক হৈ যায় হেপেটাইটিছ এ আৰু ই। হেপেটাইটিছ বি আপোনাৰ যদি ছিক্স মান্থৰ ভিতৰত গম পাইছে হোৱাৰ, ইঞ্জুৰি হোৱাৰ, তেতিয়া উইদিন ছিক্স মান্থত একিউট হেপেটাইটিছ বুলি কোৱা হয়, আৰু মেক্সিমাম ক্ষেত্ৰত এইটো নোহোৱা হৈ যায়। কিন্তু যদি আফটাৰ ছিক্স মান্থলৈ থাকে, তেতিয়া ক্ৰনিক হেপেটাইটিছ হ'লে কেতিয়াবা ই অলপ মানে প্ৰিভেঞ্চ, তাক এইটো ষ্টেবল কৰি ৰাখিব পাৰি কণ্ডিশ্যনটোক, কিন্তু কিউৰ জেনেৰেলি কৰিব নোৱাৰি মেক্সিমাম ক্ষেত্ৰত, যদি ক্ৰনিক হেপেটাইটিছ বি হৈ গৈছে কোনো ব্যক্তিৰ। আৰু হেপেটাইটিছ চিটো আপোনাৰ এটলিষ্ট 90-95% কেছতে কিউৰেবল হয়, ট্ৰিটমেণ্ট আছে, কিছুমান মেডিকেশ্যন আছে, সেইখিনিৰ দ্বাৰাই কিউৰেবল হয় হেপেটাইটিছ এটো। কিন্তু যদিহে এইবিধ হেপেটাইটিছ এ, বিশেষকৈ বি আৰু চি, যদি আনডায়েগনোজ হৈ আছে, যদি বহুত দিনলৈ গম পোৱা নাই কোনো ব্যক্তিৰ দেহত আছে, বছৰ বছৰ ধৰি আছে গম পোৱা নাই, তেতিয়াই সাধাৰণতে পিছলৈ গৈ অধিক কমপ্লিকেশ্যন যেনেকুৱা লিভাৰ ফাইব্ৰ'ছিছ বা চিৰ'ছিছ, বা শেষত গৈ যিখিনি লিভাৰ কেঞ্চাৰ, সেইখিনিৰো সৃষ্টি কৰিব পাৰে।
1: আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, বহুতে কয় যে মাদক দ্ৰব্য সেৱন কৰিছে, মদ খাই, হয় নহয় জানো, সেইকাৰণে লিভাৰটো বেছি ক্ষতি হৈছে আৰু সেইকাৰণে হেপাটাইটিছ হৈছে, অন্যসকলৰ তেনেকুৱা নহয়, এইটো এই ধাৰণাটো কেনেকুৱা? আমি কোৱা নাই যে তেওঁলোকৰ নহ'বই, কিন্তু এই যে ধাৰণা এটা যে মাদক দ্ৰব্য এলকহল লৈছে কাৰণেই তেওঁৰ বেছি হেপাটাইটিছ হৈছে, অন্য ক্ষেত্ৰত নহ'লহেঁতেন, এই কথাটো কিমান সঠিক, বা এই ধাৰণাটো সম্পৰ্কে, বা আন কি কি কাৰণত আমাৰ লিভাৰৰ ইনফ্লেমেশ্যনটো আৰু হ'ব পাৰে? আজিকালি বহু ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ বহুতে মাদক দ্ৰব্য সেৱন নকৰে কিন্তু হেপাটাইটিছ হয় বা লিভাৰৰ ইনফ্লেমেশ্যন হয়, ফেটি লিভাৰটো আজিকালি একেবাৰে এটা সাধাৰণ সমস্যাৰ নিচিনা হৈ গৈছে, প্ৰায় প্ৰতি এগৰাকী ব্যক্তিৰ মাত্ৰ গ্ৰেডৰ ডিফাৰেঞ্চ আছে, গতিকে এই ক্ষেত্ৰত অলপ বুজাই কওকচোন কথাখিনি।
0: সেইটোৱে মানে মাদক দ্ৰব্য বা এলকহল ইনটেক সেইটো এটা কাৰণ হেপাটাইটিছ, অকল যে সেইটো কাৰণতে হ'ব তেনেকুৱা নহয়, যিটো আগতে আমি কৈ আহিলোঁ, হেপেটাইটিছৰ সেইটো এটা কাৰণহে হয় মাদক দ্ৰব্য সেৱন কৰা, কিন্তু ইয়াৰ উপৰিও বিভিন্ন কণ্ডিশ্যন আছে যেনেকুৱাকৈ কৈ আহিলোঁ, হেপেটাইটিছ এই যিখিনি ৱাটাৰ বৰ্ণ বা ফুড বৰ্ণ হ'ব পাৰে, কিন্তু তাৰ লগতে আপুনি যিটো ক'লে ফেটি লিভাৰ, আজিকালি সেইটো যিটো মেটাবলিক ডিজিজ বুলি যিটো কোৱা হয়, কোনো ব্যক্তি যদি ডায়েবেটিছ আছে, হাই কলেষ্টেৰল আছে, তাৰ লগতে তোৰ ফেটি লিভাৰ আছে, আৰু তেওঁ শকত

0: কি হয়, অবেজ হয়, সেইটো মানে মেটাবলিক ডিজিজ বুলি এটা কোৱা হয়। আৰু মেটাবলিক ডিজিজ সেইটোত যদি ফেটি লিভাৰ আছে কোনো ব্যক্তিৰ, তেওঁ যদি গম পোৱা নাই সেইটো, বা গম পায়ো যদি তেওঁ ব্যৱস্থা লোৱা নাই নিজৰ ৱেইট কমোৱাত, বা যিখিনি খাদ্য খাই আছে সেইখিনি ঠিক কৰাত, বা তেওঁ যদি কোনো ফিজিকেল এক্টিভিটি নাই, এক্সাৰচাইজ নাই, সেইখিনি যদি তেওঁ ইনক্লুড কৰা নাই, তেতিয়া হয়তো হেপেটাইটিছৰ মানে যিটো ফেটি লিভাৰ আছে সেইখিনি গ্ৰেডটো ইনক্ৰিজ হৈ গৈ থাকিব, গ্ৰেড 1, 2, 3 তেনেকুৱা ইনক্ৰিজ হৈ গৈ থাকিব, আৰু লাষ্টত হয়তো সেইটোৱে ফাইব্ৰছিছ কৰিব। ফাইব্ৰছিছ কৰাৰ পিছত যিটো চিৰ'ছিছ হ'লে আপোনাৰ জেনেৰেলি ইৰিভাৰ্চিবল হৈ গ'ল, ধৰক চিৰ'ছিছ, তাৰপিছত আপোনাৰ এছআইটিছ, পেটটোত পানী জমা হোৱা, পেট ফুলি, সেই গোটেইখিনি। আৰু সেইটো কণ্ডিশ্যনতো যিখিনি আমাৰ জণ্ডিছৰ যিখিনি লক্ষণ, চকু হালধীয়া হোৱা, ওজন কমি যোৱা, ভোক নলগা, সেই গোটেইখিনি লক্ষণে দেখা দিব। গতিকে সেইটো এটা কাৰণ, সেইটো যিটো আজিৰ মানে পৰিৱেশত বা আজিৰ দিনত সেইটো এটা মানে গুৰুতৰ সমস্যা হিচাপত পৰিগণিত হৈছে, যিটো ফেটি লিভাৰ ডিজিজ, মানে নন এলকহলিক। এলকহলিকখিনিটো বেলেগে, নন এলকহলিক যোনে ড্ৰিংকছ নকৰে কেতিয়াও, যদি কোনোবা ব্যক্তি শকত হয়, ডায়েবেটিছ আছে, হাই কলেষ্টেৰল, লিপিড প্ৰফাইল এবনৰ্মেল আছে, তেনেকুৱা ক্ষেত্ৰত ফেটি লিভাৰ হয়, সেইটো যদি তেওঁ ব্যৱস্থা নলয় সেইটো প্ৰগ্ৰেছ হৈ গৈ থাকিব পাৰে চাইলেণ্টলি। সেইটো এদিনতে যে হ'ব তেনেকুৱাও নহয়, বহুত বছৰ লাগিব, সেইটো প্ৰগ্ৰেছ হৈ গৈ থাকিব, আৰু লাষ্টত সেইটোৱে হয়তো তেওঁৰ যিখিনি লিভাৰৰ ইঞ্জুৰি, যিটো এলকহল খালে হ'ব বা হেপাটাইটিছ বি চি হ'লে হ'ব, সেইটো ছেইম হ'ব, একো নকৰিলেও হ'ব তাৰমানে, উইদাউট এনি ড্ৰাগছ, এলকহল এইবোৰৰ।
1: কথাখিনি আমি বাৰে বাৰে একেখিনি কথাকে আমি অলপ বেলেগ ধৰণে আমি আলোচনা কৰি কৰি আকৌ সেই বিন্দুটোলৈ আহিছোঁ বা সেই পইণ্টলৈ আহিছোঁ। এইকাৰণে আমি কথাখিনি পাতিছোঁ কাৰণ এই কথাখিনি আমি বুজি পাব লাগিব। আৰু যেতিয়া তেওঁ কৈছে যে আমাৰ আচলতে বৰ্তমান জীৱনশৈলী কি ধৰণৰ হৈছে, বৰ্তমান জীৱনশৈলী কি ধৰণৰ হৈছে, আৰু আমি যদি গ্ৰেড 1 বা গ্ৰেড 2 ফেটি লিভাৰ হৈছে, তাৰপিছত আমি ব্যৱস্থা লোৱা নাই, আমি ফিজিকেল এক্টিভিটি আমাৰ কমি আহিছে, বা বিভিন্ন সময়ত আমি ধৰি লওক আমি টেবুলত বহিয়ে কম্পিউটাৰত কাম কৰি থাকোঁ, গতিকে এনেকুৱা এটা জীৱনশৈলী বা এনেকুৱা এটা আমাৰ বৃত্তি হিচাপেতো আমি কাম কৰি থাকোঁতে আমি এনেকৈ কৰি থাকিব লগা হৈছে, দিনৰ পৰা দিনটো এনেকেই আছোঁ। গতিকে এই কথাবিলাকে আচলতে আমাৰ ফিজিকেল এক্টিভিটিও কমি গৈছে, দিনটো ধৰি লওক আমি কাৰ্যালয়তে আছোঁ, গতিকে আমাৰ ফিজিকেল এক্টিভিটিও কমি গৈছে, এই ধৰণৰ কথাসমূহে কথাই আচলতে সমস্যাৰ সৃষ্টি কৰিছে। এগৰাকী শ্ৰোতা ফোন লাইনত সংযুক্ত হৈছে, মই এবাৰ চাই লওঁ যদি তেওঁ সংযোগ স্থাপন হয়, নহ'লে আমি আৰু বাকী কথাখিনি পাতিম। হেল্ল' শুনা পাইছেনে? হয়, মই আপোনালৈ এৰিছোঁ, আপুনি কথাখিনি কওকচোন, আমি সকলোৱে শুনি আছোঁ, আমাৰ চিকিৎসকগৰাকীও শুনি আছে, গতিকে আপোনাক নিজৰ পৰিচয়টো জনাই আপোনাৰ সমস্যাটো কওকচোন।
2: হয় ছাৰ, মই জোনাই নিশাকি চাপৰিৰ পৰা বিমল বসুন্ধৰী কৈ আছো ছাৰ। মই জানিব খুজিছিলোঁ এই বুকুৰ বিষয়ে অলপ জানিব খুজিছিলোঁ। বুকুৰ আমাৰ এনেকুৱা হৈছে ছাৰ, বুকুৰ এনেকুৱা গৰম হৈ থাকে, মানে গৰম হৈ পিনি তাত জ্বলা ফুৰা কৰে, আৰু উশাহ লোৱাকে অলপ উশাহটো ল'বলৈ অলপ অসুবিধা হয়, এইটো কিয়ৰ কাৰণে হৈছে এইটো ছাৰৰ পৰা মই জানিব বিচাৰিছিলোঁ ছাৰ।
0: সেইটো বাৰু জেনেৰেলি আমি যিটো বিষয়ত আলোচনা কৰি আছোঁ তাৰ লক্ষণ নহয়, জেনেৰেলি যিটো বুকুৰ তেওঁ বিষ বুলি কৈছে, জ্বলা পোৰা হৈ থাকে, সেইটো ক্ষেত্ৰত কেতিয়াবা ডিছপেপচিয়া বা এচিডিটি হৈ যিখিনি হয় তেনেকুৱা লক্ষণ যেন লাগে। যদি সেইটো বহুত দিনৰ পৰা তেওঁৰ হৈ আছে, ছেম চিমটম হৈ আছে, সেইটো এচিডিটি বা জি আৰ ডি বুলি যিটো কয় সেইটো ৰোগৰ লক্ষণ হ'ব পাৰে, তাৰ কাৰণে তেওঁ মেডিকেশ্যন ইউজ কৰিব পাৰে। তাৰ আৰু লগতে তেওঁ যদি কণ্টিনিউৱাছলি বহুত দিনৰ পৰা হৈ আছে, এটা আপাৰ জিআই যিটো এণ্ডস্কপি আছে সেইটো তেওঁ টেষ্ট কৰাই চাব পাৰে, তাত যদি কিছুমান আলচাৰ বা তেনেকুৱা যদি ইৰোচন কিবা হৈ আছে সেইটোৰ ট্ৰিটমেণ্ট ল'লে তেওঁ নিশ্চয় উপকৃত হ'ব। তাৰ লগতে এখন ইচিজি কৰা দৰকাৰ, ইচিজি বা লিপিড প্ৰফাইল এইখিনি কৰি থোৱা দৰকাৰ যদিহে তেওঁ ডায়েবেটিক বা হাইপাৰটেনচিভ হয়।
1: নিশ্চয় আপুনি কথাখিনি শুনিলে, বিমল বসুমতাৰে আপুনি জোনাই মেচাকি চাপৰিৰ পৰা অনুষ্ঠানটি শুনি আছে, ভাল পাইছে, আৰু আপুনি ফোনতো সংযুক্ত হ'ল, ইমান দূৰৰ পৰা আপোনালোকে অনুষ্ঠান শুনি আছে। আচলতে আকাশবাণী অনুষ্ঠানটো বহুতো শ্ৰোতাই ভাল পায়, কাৰণ বৰ্তমান সময়ত স্বাস্থ্য সম্পৰ্কে বহুতো সমস্যা আছে, এই সমস্যাৰ মাজৰ পৰা আমি যে সজাগতামূলক অনুষ্ঠানটি কৰিছোঁ আৰু এপল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত এই কথাটো সকলোৱে আদৰি লৈছে, সেইকাৰণে ভাল লাগে অনুষ্ঠানটি শ্বেয়াৰ কৰিব যাতে সৰহসংখ্যক লোকে এই সম্পৰ্কে বিতংকৈ পৰৱৰ্তী সময়তো জানিব পাৰে।
3: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপল' প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ

0: নাগরিক সকলোরে বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
1: বুকিংৰ বাবে আজি ফোন কৰক 9957568450-ত।
2: এপোলো এক্সেল কেয়ার হস্পিটাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
3: এপল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা আজিৰ এই প্ৰভাতী তৰংগ অনুষ্ঠানটিত ভদ্ৰাৱতী বৰ্মন, আপুনি লিখিছে যে আমি দুধনৈ প্ৰাথমিক শিক্ষাখণ্ড বিষয়াৰ কাৰ্যালয়ৰ পৰা শিৱসাগৰ জিলালৈ ৰাহি হৈ থকা কিতাপ পঠাবৰ বাবে সাজু হৈছোঁ। নিশ্চয় কিছু সংখ্যক ছাত্ৰ ছাত্ৰীৰ সহায় হ'ব, খুব ভাল পদক্ষেপ, ধন্যবাদ জনাইছোঁ ভদ্ৰাৱতী বৰ্মন। ধনজিত বেজবৰুৱা, তেওঁ নলবাৰী জিলাৰ ডিৰুৱাৰ পৰা অনুষ্ঠানটি শুনি আছে। এতিয়া আমি কথা পাতিব বিচাৰিছোঁ যে আমাৰ, আমি সাধাৰণতে কোনো ৰোগ হ'লে ভেকচিনৰ কথা আহে, যে ভেকচিনেশ্যন কৰা বা আমি যদি পরিষ্কার পরিচ্ছন্ন হয়ে থাকো, এইবিলাক কথায় আসলতে এনেকুৱা ধরনের রোগের পর আমাক পরিত্রাণ দিয়ার ক্ষেত্রে বা আমাক আঁতরাই রাখার ক্ষেত্রে আমি নিজকে যাতে আঁতরাই রাখব পড়ো, কিমান এই সহায় করে এই সম্পর্কে অল্প, আর ভ্যাকসিনেশনের কি ভ্যাকসিনেশন উপলভ্য এই সম্পর্কে অল্প বুঝাই কোকসো।
4: হয়, এতিয়া ভ্যাকসিন প্রিভেন্টেবল বলে যদি কও, যে দরকারি সেইটোর ক্ষেত্রে হয়েছে হেপাটাইটিস বি, যেটি হয়েছে হেপাটাইটিস বির ক্ষেত্রে আমি প্রত্যেকেই ভ্যাকসিনেশন লওয়াটো অত্যন্ত জরুরি। কিছু এটা টেস্ট আছে যেটার দ্বারা আমি, যদি কোনো ব্যক্তি হেপাটাইটিস বি ভ্যাকসিনেশন লৈছিলো কেতিয়াবা, তেও হেপাটাইটিস বি তেওঁৰ প্রটেক্টিভ যেটো এন্টিবডি লেভেল আছে কিমান আছে সেইটো চেক করাই চাব পাৰে। সেইটো যদি তেওঁৰ কমি গৈছে, যেটো এটা লেভেল থাকে সেইটোৰ কমি গেলে তেওঁ ইনজেক্ট বা ভ্যাকসিনেশনটো রিপিট লওয়া দরকার, বা যদি কোনো লওয়াও নাই তেতিয়া হেপাটাইটিস বি যিটো ভেকচিনেশ্যন আছে তিনিটা ড'জৰ শ্বিডিউলছ আছে সেইটো কমপ্লিট কৰি থোৱা খুব দৰকাৰী মই ভাবোঁ। আৰু হেপাটাইটিস এ আৰু ইৰ ক্ষেত্ৰত আমি যিখিনি খোৱা খানা আছে, খাদ্য পানী, সেইখিনিয়ে আমি বিশেষকৈ পৰিষ্কাৰ খোৱা খাদ্য পানী, যিটো গৰম কৰি খোৱা পানী উতলাই খোৱা বা হাত দুখন পৰিষ্কাৰ কৰি খোৱা, বাহিৰৰ যিকোনো বস্তু খাব নালাগে, যিবোৰ পেকেজিঙৰ আছে, যিখিনি বস্তু আহে যিখিনি বহুত দিনৰ পৰা আছে পেকেজিঙত, তেনেকুৱা বস্তুবোৰ জেনেৰেলি এভইড কৰি চলিলে হেপাটাইটিস এৰ পৰা সাধাৰণতে বাচি থাকিব পাৰি। কিন্তু বিৰ ক্ষেত্ৰত ভেকচিনেশ্যনটো অত্যন্ত গুৰুত্বপূৰ্ণ, সেইটো সকলোৱে লোৱা দৰকাৰী।
3: আৰু এটা কথা কওঁ যে যিটো জীৱনশৈলীৰ কথা কৈছোঁ, আমাৰ দৰে ব্যক্তিসকল, এনেকুৱা বহু ব্যক্তি কাৰ্যালয়ৰ দিনৰ পৰা দিনটো বহি কাম কৰি থাকিব লাগে, গতিকে আমাৰ যিটো জীৱনশৈলীয়ে, নিশ্চয় জীৱনশৈলীয়ে অকল হেপাটাইটিছেই নহয়, লিভাৰৰ সমস্যাই নহয়, বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰে। গতিকে এটা সুস্থ জীৱনশৈলীৰে আমি কিদৰে আগবাঢ়ি অহাটো প্ৰয়োজন, এই সম্পৰ্কে আমাৰ লগতে শ্ৰোতাসকল সকলোকে কওকচোন আপুনি।
4: যিহেতু আজিকালি প্ৰায় সকলোৰে ডেস্ক জবেই হৈছে, বহি থাকিব লাগে গোটেই দিনটো, গতিকে যিমানখিনি সময় পোৱা যায় তাৰে মাজতে, বা সময় নিজাকে উলিয়াব লাগিব, এটলিষ্ট এক ঘণ্টা যদি সকলোৱে নিজৰ শৰীৰৰ কাৰণে উলিয়াব পাৰে, যিখিনি ফিজিকেল এক্সাৰচাইজ, যিকোনো হওক, লাগিলে খোজ কঢ়া হওক, ৰানিং হওক, চুইমিং হওক, যেনেকুৱা কোনোবা জিমত গৈছে, জিমত যাওক, যি কৰে, এটলিষ্ট 1 hour ফিজিকেল এক্টিভিটি, লগতে যিখিনি আমাৰ খাদ্য, সেইখিনি এটা যিটো বেলেন্স ডায়েট, আমি যিটো কাৰ্বহাইড্ৰেটৰ পৰিমাণ আমাৰ খোৱা খানাখিনিত বেছি হয়, প্ৰটিনৰ পৰিমাণটো কম থাকে, এটা যিটো বেলেন্স ডায়েট, প্ৰটিন, ফাইবাৰ, ফেটছ, কাৰ্বহাইড্ৰেট, সেইটোৰ এটা বেলেন্স ডায়েট, লগতে টোপনি, এটলিষ্ট 7-8 ঘণ্টা বা এটলিষ্ট মিনিমাম 6-7 ঘণ্টা যিটো এটা টোপনি, ষ্ট্ৰেছ সবতকৈ যিটো দৰকাৰী, ষ্ট্ৰেছ মেনেজমেণ্ট কৰা, যদি বহুত বেছি ষ্ট্ৰেছ হৈ আছে তেতিয়া আপুনি হয়তো গোটেইখিনি মেইনটেইন কৰিলেও আপোনাৰ বহুত বিশেষ ফল নাপাব পাৰে। আপুনি যেনেকৈ বহুতৰ ষ্ট্ৰেছ হ'লে আপোনাৰ কৰ্টিছল লেভেল, যিটো ষ্ট্ৰেছ হৰম'ন, বাঢ়ি যায়, আৰু সেইটোৰ ফলতে বহুতৰ চুগাৰৰ লেভেলটো বাঢ়ি থাকে কণ্টিনিউৱাছলি। তেওঁ যদি বহুত কমো খাইছে, তেওঁ চুগাৰৰ পৰিমাণটো বাঢ়ি থাকে অত্যন্ত, যদি ষ্ট্ৰেছ হৈ থাকে, সদায় যদি ষ্ট্ৰেছত চলি থাকে, সেইটো এটা কাৰণ হৈছে শকত হোৱাৰ, অবেচিটি হোৱাৰ, কৰ্টিছল যেতিয়া বাঢ়ি যায় বডিত। গতিকে ষ্ট্ৰেছ কণ্ট্ৰল কৰাটো খুবেই দৰকাৰী মই ভাবোঁ, আৰু এটা হেলদি ৱেইট মেইনটেইন কৰা, আৰু যিখিনি আমাৰ যিখিনি এলকহল আছে বা তেনেকুৱা বস্তুবোৰ, স্মকিং, সেইখিনিৰ পৰা যিমান পাৰি দূৰত থকাটো খুব দৰকাৰী।
3: হয়, এই কথাখিনি আমিও শুনিলোঁ, নিজেও শুনিছোঁ, কাৰণ ইয়াতে বহি আছোঁ, আৰু এই কথাখিনি আমি বহুতেই, আচলতে ডাক্টৰ দাস, আমি বহুতেই কথাখিনি বুজি পাওঁ, জানো,
4: হয়,
3: কিন্তু নকৰোঁ।
4: হয় হয়,
3: তেখেতক দেখিলে, আপুনি তেখেতক দেখিলেই গম পাব, তেখেতে সেইখিনি নিজেই কৈছে আৰু তেখেতে নিজে মানি চলে, সেইকাৰণে আচলতে তেওঁৰ কথাখিনি গুৰুত্ব আছে, আৰু আমি কথাখিনি জানো, আমি নকওঁ।

0: গতিকে আমাক দেখিলে আপুনি বুজি পাব যে আমি জানিও কিছুমান কাম কৰা নাই। ইনামুল মজিদ সাতখলিৰ পৰা শুনি আছে, তেখেত ক্ষীৰোমণি বৰুৱা ডেকা, হেপাটাইটিছ ৰোগৰ কাৰণ সম্পৰ্কে ইয়াৰ আগলৈকে বহু কথাই জনা নাছিলোঁ। চিকিৎসকগৰাকীৰ সৰল বৰ্ণনা শুনি বহুত উপকৃত হৈছোঁ। আজিৰ প্ৰয়োজনীয় বিষয়ৰ সমান্তৰালকৈ হীৰেণ ভট্টাচাৰ্যদেৱৰ উপজা দিনত তেওঁৰ ভাষাৰেই কওঁ, মোৰ আইৰ হাত ধৰি দেশৰ পৰা দেশান্তৰলৈ গৈ আছোঁ। ধন্যবাদ জনাইছোঁ ক্ষীৰোমণি বৰুৱা ডেকা, খুব ভাল পালোঁ। আৰু এটা কথা জানিব বিচাৰিছোঁ, আমি যদি হেপাটাইটিছ ৰোগৰ সম্পৰ্কে জানিব লাগে, কি ধৰণৰ ডায়েগনচিছ, কি ধৰণৰ পৰীক্ষা আছে যাৰ যোগেদি আচলতে এই কথাখিনি ভালকৈ বুজি পোৱা যায়? আৰু বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ প্ৰত্যেকেই নিজৰ ধৰণে, ধৰি লওক ফাৰ্মাচীলৈ গ'ল, নিজে এটা ঔষধ লৈ আহিলে, এই ছেল্ফ মেডিকেশ্যন যে কৰি থাকে, তাৰ ফলত এনেকুৱা এটা হয়তো পৰ্যায় থাকিব যিটো পৰ্যায়ত আচলতে তেওঁলোকে এই সকলো বাদ দি অন্ততঃ পোনে পোনে চিকিৎসকলৈ ওচৰলৈ যোৱাটো প্ৰয়োজন। একেবাৰে আৰম্ভণিৰ পৰা কৰিবই নালাগে, যদি কোনোবাই কৰিছেও কিন্তু এটা পৰ্যায় হয়তো থাকিব যে ইয়াৰ পিছত আৰু তেওঁলোকে পোনে পোনে চিকিৎসকৰ ওচৰলৈ যাব লাগে। গতিকে কি কি ধৰণৰ পৰীক্ষাৰ জৰিয়তে আমি গম পাম বা কোনটো পৰ্যায়ত আচলতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো খুব প্ৰয়োজনীয়, এই কথাটো আপুনি কওকচোন।
1: হয়, যিহেতু প্ৰাৰম্ভিক অৱস্থাত হেপাটাইটিছৰ ৰোগৰ লক্ষণসমূহ একে হয়, যেতিয়া আমাৰ ভাইৰেল ফিভাৰে হওক বা যিকোনো ৰোগ হ'লে, লুজ টুল ডায়েৰিয়া হ'লেও যিটো আমাৰ উইকনেছ এটা থাকিব বডিত, উইকনেছ থাকিব বা ৱেইট কমিব পাৰে, এটা অলপ সময়ৰ কাৰণে ৱেইট কমিব পাৰে, খোৱা যিটো ভোক লগা সেইটো কমিব পাৰে, সেইখিনি হয়তো হেপাটাইটিছ ৰোগতো প্ৰাৰম্ভিক অৱস্থাত থাকে সেই বস্তুখিনি। তেনেকুৱা ক্ষেত্ৰত বা কেতিয়াবা পেটত যিটো এটা বিষ বা ডিছকমফৰ্ট এটা ফিল হৈ থাকিব পাৰে, সেইটো তেনেকুৱা ক্ষেত্ৰত যদি কোনো জেনেৰেলি যিটো আমাৰ মানে ফাৰ্মাচীৰ পৰা গৈ নিজাকে যিটো ছেল্ফ মেডিকেশ্যন কৰা হয়, পেইন কিলাৰ আনি খালে কিবা কৰিলে, সেইটো জেনেৰেলি এভইড কৰা উচিত। কাৰণ যদি তেওঁৰ গম নোপোৱাকৈ যদি লিভাৰৰ ইঞ্জুৰি হৈ আছে আৰু যদি নিজে আনি পেইন কিলাৰ খাই আছে বিষটো কমাবৰ কাৰণে, তেতিয়া সেইটো আৰু মানে ওলোটাকৈ সেইটো অনিষ্টহে কৰিব। গতিকে সেইটো কৰিব নালাগে। আৰু যদি তেওঁ ব্যক্তিজনে দেখিছে যে তেওঁৰ মানে সদায় মানে কিছুদিনৰ পিছত তেওঁৰ উইকনেছে হওক বা জ্বৰভাৱে হওক বা সেইবোৰ যদি বাঢ়ি গৈছে, তেওঁ যদি কোনো কাৰণত তেওঁ যদি সেইটোৰ পৰা যে বস্তুটো কমি আহিছে তেনেকুৱা যদি অনুমান কৰিব পৰা নাই, যদি বস্তু চিম্পটমছখিনি ডেইলি বাঢ়ি গৈ আছে বা একে হৈ আছে, বা যদি বিশেষকৈ যদি চকু, বিশেষকৈ যিটো আমাৰ ফাৰ্ষ্ট ছাইন যিটো হয় চকু হালধীয়া যদি দেখিছে কিবা কাৰণত, তেতিয়া লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। নিজাকৈ সেইটো ক্ষেত্ৰত যি বহুতে যিখিনি গাঁৱলীয়া মেডিচিন আছে, দৰৱ আছে, সেইবোৰ ইউজ কৰে 3-4 দিনলৈ, তাৰপিছত যেতিয়া ভাল নহয় তেতিয়া আহে। গতিকে সেইটো ভুলতো কৰিব নালাগে, যিখিনি গাঁৱলীয়া মেডিচিন আছে ইউজ কৰিব নালাগে সেইটো।
0: মঙলদৈৰ পৰা ক্ষীৰোমণি বৰুৱা ডেকাই চাই আছে অনুষ্ঠানটি। ভদ্ৰাৱতী বৰ্মনে এটা কথা জানিব বিচাৰিছে, হেপাটাইটিছ বিৰ যদি ভেকচিন লোৱা হয় তাৰ পাছতো হ'ব পাৰে নেকি?
1: হেপাটাইটিছ বিৰ ভেকচিন ল'লে জেনেৰেলি মেক্সিমাম ক্ষেত্ৰত হেপাটাইটিছ বিৰ ভেকচিনটো প্ৰটেক্টিভহে হয়, কেৱল তাৰ এণ্টিবডি লেভেল এটা থাকে। যদি ভেকচিন লোৱা বহুত দিন হৈ গৈছে, আপোনাৰ এণ্টিবডি লেভেলটো 10 থাকিব লাগে জেনেৰেলি, সেইটোতকৈ যদি কম হৈ আছে তেতিয়া আপোনাৰ হেপাটাইটিছ বি ৰোগত সংক্ৰমিত হ'ব পাৰে, যদি কিবা কাৰণত আপুনি সেইটোৰ কণ্টেক্টত আহিছে গম নোপোৱাকৈ হ'লেও। কিন্তু যদি এণ্টিবডি লেভেলটো আপোনাৰ হাই আছে, জেনেৰেলি চান্সটো নেগলিজিবল বা নাই বুলিয়ে ক'ব পাৰি, প্ৰটেক্টিভ এণ্টিবডি থাকিলে।
0: লিপিকা ভূঞাই বেংগালুৰুৰ পৰা অনুষ্ঠানটি চাই আছে, তেখেতে কৈছে যে তেওঁ লিভাৰৰ যেতিয়া গ্ৰেড 2 ফেটি লিভাৰ হয়, তেতিয়া কি ধৰণৰ খাদ্য খাব লাগে বা কি ধৰণৰ খাদ্য খাব নালাগে, এই কথাটো তেওঁ বেংগালুৰুৰ পৰা জানিব বিচাৰিছে।
1: ফেটি লিভাৰ হ'লে আপুনি কি খাই আছে মেইনলি সেইটো চাব লাগিব, আপোনাৰ খোৱা খানাটো কেনেকুৱা। যদি তাতে বেছি অইলি ফুড আছে, বেছি ফ্ৰাইড ফুড আছে, সেইখিনি এভইড কৰিব লাগিব। যিমান পাৰে ফাইবাৰ ৰিচ ফুডছ, প্ৰটিন ৰিচ ফুডছ, সেইখিনি ইনক্লুড কৰিব লাগিব। আৰু লগতে যিটো কৈ আহিলোঁ, ৰেগুলাৰ ডায়েটৰ লগতে সমানে ইম্পৰ্টেণ্ট হৈছে ৰেগুলাৰ এক্সাৰচাইজ, ৱেইট মেনেজমেণ্ট কৰা, ষ্ট্ৰেছ মেনেজমেণ্ট কৰা, এইখিনি মানি চলিব লাগিব। যদি মেডিকেশ্যন দিছে ডক্টৰে আপোনাক ইউজ কৰিব পাৰে, কিন্তু মেইন ডায়েট, এক্সাৰচাইজ, শ্লীপ, ৱেইট মেনেজমেণ্ট।
0: আৰু যিহেতু আপুনি এগৰাকী MD মেডিচিন স্পেচিয়েলিষ্ট, আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ, গাঁও অঞ্চলত
1: হয়
0: বা কিছুমান এনেকুৱা অঞ্চল আছে যিসমূহত হৈছোঁ গেষ্ট্ৰ' এণ্ট্ৰ'লজিষ্টৰ তেওঁলোকক নাই, গতিকে তেনেকুৱা ক্ষেত্ৰত এই হেপাটাইটিছৰ সোনকালে যাতে ধৰা পৰে বা এনেকুৱা ধৰণৰ সমস্যাৰ পৰা আঁতৰাই ৰাখিব পাৰি, এই ক্ষেত্ৰত আছে কি ধৰণৰ আৰু পদক্ষেপ লোৱাৰ প্ৰয়োজন, আপুনি কি অনুভৱ কৰে এই ক্ষেত্ৰত?
1: হয়, যিহেতু গেষ্ট্ৰ' এণ্ট্ৰ'লজিষ্টৰ ধৰক গাঁৱৰ ভিতৰত বা যিকোনো গাঁৱৰ এৰিয়া অঞ্চলত

0: যিহেতু তেনেকুৱাকৈ সুবিধাটো কম হয় গেষ্ট্ৰ'এণ্টাৰ'লজিষ্টক পোৱা ৰেগুলাৰ বেচিছত। গতিকে কোনো ব্যক্তিয়ে যদি যিখিনি আমি আলোচনা কৰিলোঁ তেনেকুৱা যদি সমস্যাত ভুগি আছে বা যদি তেনেকুৱা লক্ষণ কেতিয়াবা দেখে, বা এনেকুৱা নহয় যে তেওঁ মানে যে চকু হালধীয়া হৈ গৈছে তাৰপিছতো তেওঁ ৰৈ আছে তেনেকুৱা নহয়, যদি প্ৰাৰম্ভিক অৱস্থাতে তেওঁ দেখিছে ভোক কমিছে, বহুত দিনৰ পৰা জ্বৰ ভাৱ হৈ আছে, ৱেইট কমিছে বডিৰ, তেনেকুৱা যদি দেখি আছে তেতিয়া তেওঁ এজন MD মেডিচিন বিশেষজ্ঞৰ ওচৰ চাপিব পাৰে। আৰু যদি তেওঁ হেপেটাইটিছ বা যদি তেওঁৰ কিছুমান ৰিস্ক ফেক্টৰ অলৰেডি আছে যিখিনি কৈ আহিলোঁ আমি, এলকহল ইনটেক কৰা তেনেকুৱা যদি আছে, তেতিয়া এজন বিশেষজ্ঞ ডক্তৰক লগ কৰিলে তাৰ দ্বাৰাই তেওঁ উপকৃত হ'ব। যদি সোনকালে ইনভেষ্টিগেশ্যন কৰি তেওঁ ডায়েগনচিছটো কৰিব পৰা যায় তাৰপিছত তেওঁৰ ট্ৰিটমেণ্টটো ষ্টাৰ্ট কৰিলে নিশ্চয় উপকৃত হ'ব, কিন্তু সেইটো ক্ষেত্ৰত বেছি পলম কৰি থাকিব নালাগে।
1: গতিকে কোনো ক্ষেত্ৰতে পলম কৰিলে আচলতে গোটেইখন আৰু বেছি সমস্যাটো গুৰুতৰ হৈ যায়, গতিকে পলম নকৰিব কোনো ক্ষেত্ৰতেই। এই কথাটো আপোনালোক সকলোৱে যদি অনুধাৱন কৰে তেতিয়াহ'লে নিশ্চয় ভাল হ'ব। আৰু এই অনুষ্ঠানটি এপ'ল' এক্সেলকাৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে। আপোনালোকে অনুষ্ঠানটি শ্বেয়াৰ কৰিব যাতে সৰহ সংখ্যক শ্ৰোতাৰ বাবে এয়া তেওঁলোকৰ সহায় হয়, কাৰণ এই মুহূৰ্তত যিসকলে চাই থাকিব পৰা নাই তেওঁলোকে পৰৱৰ্তী সময়ত এই কথাখিনি গম পাব। বকুলি বৈশ্য বাইদেউ, আপুনি প্ৰভাতী তৰংগ অনুষ্ঠানটি শুনি আছে আৰু এইখিনি সময় এটা গুৰুত্বপূৰ্ণ সময়, কাৰণ এইখিনি সময়ত কাৰ্যালয়লৈ গৈ থকা বহু ব্যক্তিয়ে আচলতে আকাশবাণী অনুষ্ঠান শুনি যায়, 101.6 FM-ত টিউন কৰে আৰু গাড়ীত তেওঁলোকে শুনি গৈ থাকে। গতিকে তেওঁলোক বা ৰেডিঅ'ত যিসকলে শুনি আছে, যিসকলে এপত শুনি আছে, যিসকলে ফেচবুকত চাই আছে, বিভিন্ন মাধ্যমত তেওঁলোকে এই অনুষ্ঠানটি পাইছে। গতিকে এই অনুষ্ঠানটিৰ যোগেদি নিশ্চয় সকলো উপকৃত হ'ব বুলি আশা কৰিছোঁ। অনুষ্ঠানটি শ্বেয়াৰ কৰিব সেয়া আমি কামনা কৰিছোঁ। হেপাটাইটিছ আচলতে সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰিব পাৰি হয়নে নহয় এই সম্পৰ্কে ডাক্তৰ ইন্দ্ৰজিৎ দাসে কথাখিনি বুজাই কৈছে, কিন্তু হেপাটাইটিছ বি বা চি যদি হয় তেতিয়াহ'লে তাৰ কি ধৰণৰ চিকিৎসা আছে?
0: হেপাটাইটিছ বি চিৰ মেইনলি ট্ৰিটমেণ্ট মেডিকেল মেনেজমেণ্টে বা আগতীয়াকৈ যেনেকৈ ক'লোঁ, যদি হেপাটাইটিছ বি 6 মান্থৰ ভিতৰত গম পোৱা গৈছে একিউট ষ্টেজত আছে তেতিয়া মেক্সিমাম ক্ষেত্ৰত সি জেনেৰেলি কিউৰ হৈ যায় মেক্সিমাম টাইমতে। যদিহে 6 মান্থৰ বেছি হৈ গৈছে, ক্ৰনিক হেপেটাইটিছ বি হৈ গৈছে, তেতিয়া মেডিকেশ্যনৰ দ্বাৰাই তাক ষ্টেবল কৰি ৰাখিব পাৰি। জেনেৰেলি কিউৰেবল কৰাটো অলপ প্ৰব্লেমেটিক হয়, কিন্তু হেপেটাইটিছ চিৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই হয়। কিছুমান মেডিকেশ্যন আছে যিখিনি ইউজ কৰিব লাগে, আৰু ইউজ কৰিলে 90-95% কেছতে হেপেটাইটিছ চিটো আমি বডিৰ পৰা ৰিমুভ কৰিব পাৰোঁ বা ভাইৰাছটো এলিমিনেট কৰিব পাৰোঁ। গতিকে ট্ৰিটমেণ্ট বুলি ক'লে মেডিকেল মেনেজমেণ্টটোৱে মেইনলি প্ৰাইমাৰী ট্ৰিটমেণ্ট হেপাটাইটিছৰ ক্ষেত্ৰত।
1: হয়, এই কথাখিনি আমি আজি এঘণ্টা সময় আলোচনাৰ মাজেৰে আপোনালোকক এই কথাখিনি আমি অৱগত কৰিলোঁ। নিশ্চয় আপোনালোক উপকৃত হ'ব। আৰু ইতিমধ্যে আমি আৰু কেইটামান কথা সুধিবলগীয়া আছিল, কিন্তু ডাক্তৰ ইন্দ্ৰজিৎ দাসে কথাখিনি আগতেই আপোনালোকে বুজাই ক'লে যে কি ধৰণৰ লাইফষ্টাইল বা আমাৰ জীৱনশৈলী হ'ব লাগিব যাতে আমি ইয়াৰ পৰা মুক্ত হৈ থাকিব পাৰোঁ, বা হেপাটাইটিছৰ যদি আমি চিকিৎসা নকৰোঁ এটা সময়ত ই চিৰচিছলৈ পৰিৱৰ্তিত হ'ব পাৰে নেকি বা লিভাৰ কেঞ্চাৰ হ'ব পাৰে নেকি, এই কথাখিনিও তেওঁ ইতিমধ্যে উল্লেখ কৰিছে। গতিকে শ্ৰোতাসকল, আমি আশা কৰিছোঁ যে আপোনালোকে এই কথাখিনি সকলোৱে অনুধাৱন কৰিব। আৰু শেষত আমি আৰু এটা বা দুটা কথাই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে যিসকল গ্ৰাম্যাঞ্চলত আছে, যিসকল এনেকুৱা এটা অঞ্চল আছে য'ত হয়তো আমি সহজে ঢুকি নাপাওঁ, তেনেকুৱা অঞ্চলৰ যিসকল লোক আছে তেওঁলোকে হয়তো বিশেষজ্ঞ চিকিৎসকৰ স্বাস্থ্যসেৱা নাপাবও পাৰে কোনো কোনো ঠাইত, তেতিয়া তেওঁলোকে আচলতে তেওঁলোকৰ লক্ষণসমূহ হ'লেই নিশ্চয়কৈ চিকিৎসক, আপুনি কৈছে যদি গেষ্ট্ৰ' এণ্ট্ৰ'লজিষ্ট নাই তেতিয়াহ'লে আপুনি MD মেডিচিনৰ ওচৰলৈ আহিব পাৰে। গতিকে শেষত আপুনি তেওঁলোকক এই যে হেপাটাইটিছৰ সজাগতা সম্পৰ্কত আপুনি কি বাৰ্তা দিব বিচাৰিব, যিখিনি কথা সদায় তেওঁলোকে মনত ৰখা প্ৰয়োজন আৰু তেওঁলোকে এই সমস্যাটোৰ পৰা মুক্ত হৈ থাকিব পাৰিব, আৰু যদি নহয় তেতিয়াহ'লে সমস্যা গুৰুতৰ হ'ব। গতিকে শেষত আপোনাৰ পৰা বাৰ্তা এটি শ্ৰোতাসকলৰ বাবে, যিখিনি আচলতে আমাৰ দৈনন্দিন জীৱনত সদায় আমি আচলতে মনত ৰখা আৰু কাৰ্যৰূপায়িত কৰা উচিত।
0: গতিকে মোৰ সকলোলৈ বা বিশেষকৈ গ্ৰাম্য অঞ্চলৰ লোকখিনিলৈ এইটোৱে অনুৰোধ, যদি আপোনালোকে তেনেকুৱা যিখিনি আমি আলোচনা কৰি আহিলোঁ যদি লক্ষণ কিবা দেখিছে, বা এনেকুৱা নহয় যে হেপেটাইটিছৰে কিবা লক্ষণ দেখিছে, যিকোনো যদি আপোনালোকে দেহত কিছুমান লক্ষণ দেখা পাইছে যিটো আপোনালোকৰ নাছিল কিছুদিনৰ পৰা নতুনকৈ দেখা পাইছে, তেতিয়া এজন চিকিৎসকৰ পৰামৰ্শ লোৱা খুব দৰকাৰী। সেইটো লাগে যিয়ে নহওক, তাৰ বিভিন্ন ট্ৰিট ইনভেষ্টিগেশ্যনৰ সহায়ত আপোনাৰ ৰোগটো চিনাক্ত কৰিব পৰা যাব আৰু তাৰ পৰা ট্ৰিটমেণ্ট কৰিলে আপোনালোক উপকৃত হ'ব। আৰু বিশেষকৈ যদি আমি হেপেটাইটিছৰ ক্ষেত্ৰত কওঁ,

হেপেটাইটিছৰ পৰা বাচি থাকিবলৈ যিখিনি আমাৰ কাৰণ, সেইখিনি কাৰণখিনি হ'ব নালাগে। বিশেষকৈ যিখিনি কোৱা গ'ল খাদ্য, খোৱাৰ আগত হাতখন পৰিষ্কাৰ কৰি এটলিষ্ট ধুই লোৱা, খাদ্যখিনি চাফ কৰি চাফা কৰি খোৱা, পানী উতলাই খোৱা সদায়, বা খোৱা খাদ্যখিনি বেছি সময় থৈ নিদি আমি সোনকালে যদি গৰম কৰি খাব পাৰোঁ সেইটো কৰা। লগতে আমি বাহিৰৰ যিমান পাৰোঁ ফুডছবোৰ, প্ৰচেছ ফুড যিটো ফেটি লিভাৰৰ ক্ষেত্ৰত হয়, সেইখিনি ৰিফাইন চুগাৰ, সেইখিনি যিমান পাৰোঁ আমি এভইড কৰিব লাগে। ৰুটিন এটা, হেলডি লাইফষ্টাইল, অলপ হ'লেও খোজকাঢ়ক, এটলিষ্ট আধা ঘণ্টা 40 মিনিট হ'লেও এক্সাৰচাইজ যিকোনো এটা লেভেলৰ কৰক, কাৰ্ডিঅ'ভাস্কুলাৰ এক্সাৰচাইজ। লগতে আপোনাৰ টোপনি এটা লোৱা ভালকৈ 6-7 ঘণ্টাৰ, ষ্ট্ৰেছ কমাই লোৱা। সেইখিনি গোটেইখিনি কৰিলে আমি নিজকে বহুতখিনি, অকল হেপেটাইটিছ বুলিয়ে নহয়, অন্যান্য বিভিন্ন ৰোগৰ পৰা আমি বচাই ৰাখিব পাৰিম। আৰু হেপেটাইটিছৰ ক্ষেত্ৰত মই এটাই ক'ব বিচাৰোঁ, ভেকচিনেশ্যন যিটো খুব দৰকাৰী, যিটো আমি ভেকচিনৰ দ্বাৰাই আমি হেপেটাইটিছ বিটো প্ৰিভেণ্ট কৰিব পাৰোঁ, সেই ভেকচিনেশ্যনটো মই ভাবোঁ আমি প্ৰত্যেকেই লোৱা খুব দৰকাৰী হেপেটাইটিছ বিটোক প্ৰিভেণ্ট কৰি ৰাখিবৰ কাৰণে। কাৰণ হেপেটাইটিছ

0: আমি নিজকে বহুতখিনি অকল হেপাটাইটিছ বুলিয়ে নহয় অন্যান্য বিভিন্ন ৰোগৰ পৰা আমি বচাই ৰাখিব পাৰিম। আৰু হেপাটাইটিছৰ ক্ষেত্ৰত মই এটাই ক'ব বিচাৰোঁ, ভেকচিনেশ্যন যিটো খুব দৰকাৰী, যিটো আমি ভেকচিনৰ দ্বাৰাই আমি হেপাটাইটিছ বিটো প্ৰিভেণ্ট কৰিব পাৰোঁ, সেই ভেকচিনেশ্যনটো মই ভাবোঁ আমি প্ৰত্যেকেই লোৱা খুব দৰকাৰী হেপাটাইটিছ বিটোক প্ৰিভেণ্ট কৰি ৰাখিবৰ কাৰণে। কাৰণ হেপাটাইটিছ বিটো হ'লে যদি ক্ৰনিক ষ্টেজলৈ যায় তেতিয়া জেনেৰেলি ইয়াক এলিমিনেট কৰা দিগদাৰ হয়। গতিকে ভেকচিনেশ্যন লোৱাটো খুবেই দৰকাৰী সকলোৱে।
1: ধন্যবাদ ডাক্টৰ ইন্দ্ৰজিৎ দাস, আপুনি কথাখিনি ইমান ধুনীয়াকৈ বুজাই কৈছে আৰু এগৰাকী শ্ৰোতায়ো লিখিছে যে আপুনি অতি সৰলকৈ বুজাই দিছে, বহুখিনি নজনা কথাও তেওঁলোকে গম পাইছে। আপুনি দ্বিতীয় দিনৰ বাবে আমাৰ প্ৰভাতী তৰংগলৈ আহিলে, কথাখিনি শ্ৰোতাসকলক বুজাই ক'লে, আপুনি এইখিনি সময় দিলে। এপ'লো এক্সেল কেয়াৰ হাস্পাতালকো আমি কৃতজ্ঞতা জনাইছোঁ আৰু আপোনাক বিশেষভাৱে এই সময়কণ দি শ্ৰোতাসকলক কথাখিনি বুজাই কোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।
0: ধন্যবাদ
1: অনিমা মেধি, আপুনি সুন্দৰ গঠনমূলক এটি দৰকাৰী অনুষ্ঠানৰ বাবে আকাশবাণীক ধন্যবাদ জনাইছে গুৱাহাটী ভেটাপাৰাৰ পৰা। শ্ৰোতাসকল, এইখিনিতে আপোনালোক জনাওঁ যে আজি দিনৰ 12:30 বজাত প্ৰচাৰ কৰিবলগীয়া ফোন ইন লাইভ আইডৰ বুলনিৰ বিষয় হৈছে গৰ্ভাৱস্থাত স্বাস্থ্যৰ যতন। এই অনুষ্ঠানৰ অতিথি স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ সপলা পাটোৱাৰী। আপোনালোকে পোনপটীয়াকৈ এই অনুষ্ঠানত ভাগ ল'ব পাৰিব, আঁত ধৰিব ভাস্বতী কলিতাই। বৃহস্পতিবাৰে হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি হ'ব অভিনেত্ৰী, নৃত্যশিল্পী তথা কোৰিঅ'গ্ৰাফাৰ বনলতা বৈশ্য, আঁত ধৰিব প্ৰাণজিৎ প্ৰীতম কলিতাই। বৃহস্পতিবাৰে সন্ধিয়া 7:20 বজাৰ পৰা এই অনুষ্ঠানে পোনপটীয়াকৈ শুনিবলৈ পাব। শ্ৰোতাসকল, প্ৰভাতী তৰংগৰ এই বিশেষ খণ্ডটি আমি সামৰিব বিচাৰিছোঁ আজি বিশ্ব হেপাটাইটিছ দিৱস উপলক্ষে। আপোনালোক সকলো ভালে কুশলে থাকক, সুস্থ হৈ থাকক তাৰে কামনা কৰিলোঁ। আৰু এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল। ধন্যবাদ ৰুচেংগ গগৈ, ধন্যবাদ জনাইছোঁ মিতালী বৰবৰা, ধন্যবাদ কৰবী হাজৰিকা, নিয়ন্ত্ৰণ কক্ষ, ট্ৰান্সমিটাৰত থকা প্ৰতিগৰাকী ব্যক্তিক কৃতজ্ঞতা জ্ঞাপন কৰি এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা প্ৰভাতী তৰংগ অনুষ্ঠানটিৰ পৰা মই ইন্দ্ৰজিৎ দাসে বিদায় ল'ব বিচাৰিছোঁ। নমস্কাৰ।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

প্ৰভাতী তৰংগ অনুষ্ঠানটি শুনিলে অনুষ্ঠানটি আগবঢ়ালে ইন্দ্ৰজিৎ দাসে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ।

0: ইমান পৰে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক দিনৰ 11 বজাৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা।

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে। অৱশ্যে এতিয়াও ছখন জিলাৰ 21টা ৰাজহ চক্ৰৰ 631খন গাঁও বানত বুৰ গৈ আছে। বানত সম্প্ৰতি 4,45,495 লোক ক্ষতিৰ সন্মুখীন হৈছে। এই বানত ৰাজ্যখনৰ 37,139.52 হেক্টৰ কৃষিভূমি নষ্ট হৈছে। এইবাৰৰ বানত অসমত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা বৰ্তমানলৈ 68 হৈছেগৈ। ৰাজ্যখনত এতিয়াও ভালেসংখ্যক লোক সাহায্য শিবিৰসমূহত আশ্ৰয় লৈ আছে। ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত কালি মন্ত্ৰী কেশৱ মহন্ত আৰু বিমল বৰাই ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে 2,88,000 পেকেট খাদ্য সামগ্ৰী, 6,70,000 লিটাৰ খোৱা পানী আৰু 30,000 পৰিয়ালক ত্ৰিপাল দিয়া হৈছে বুলি এখন সংবাদমেলত জানিবলৈ দিয়ে। ইপিনে স্বাস্থ্য বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ জনসাধাৰণৰ সুবিধাৰ বাবে পৰ্যাপ্ত ঔষধ মজুত ৰাখিছে আৰু স্বাস্থ্যকৰ্মী নিয়োগ কৰিছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে প্ৰকাশ কৰিছে। তদুপৰি স্বাস্থ্য শিবিৰ মুকলি কৰি বানৰ কবলত পৰা লোকসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰিছে। ৰাজ্যজুৰি আজি দেশভক্তি দিৱস পালন কৰা হৈছে। দেশৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম বৰেণ্য নেতা দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুবাৰ্ষিকী উপলক্ষে এই দিৱস পালন কৰা হয়। ৰাজ্য চৰকাৰে 2021 বৰ্ষৰ পৰা প্ৰতি বছৰে আজিৰ দিনটোত দেশভক্তি দিৱস হিচাপে উদযাপন কৰি আহিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই দিৱস উপলক্ষে স্বাধীনতা সংগ্ৰামৰ এইগৰাকী অগ্ৰণী নেতাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে দেশভক্ত তৰুণৰাম ফুকনৰ আদৰ্শ, ত্যাগ আৰু দেশপ্ৰেমৰ মূল্যবোধ নতুন প্ৰজন্মৰ মাজত প্ৰেৰণাৰ উৎস হৈ থাকিব। গুৱাহাটীৰ ভৰলুমুখৰ তৰুণৰাম ফুকন উদ্যানত বিভিন্ন কাৰ্যসূচীৰে দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিৱস পালন কৰা হৈছে। এই উদ্দেশ্যে আজি উদ্যানখনত ৰাজ্য চৰকাৰৰ পশুপালন, পশু চিকিৎসা আৰু মীন মন্ত্ৰী নীলিমা দেৱী তথা গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগাংক শৰণীয়া উপস্থিত হৈ দেশভক্ত ফুকনৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰাৰ লগতে প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে। এই অনুষ্ঠানত দেশভক্তগৰাকীৰ পৰিয়ালৰ কেইবাগৰাকী সদস্যয়ো অংশগ্ৰহণ কৰে। গোৱালপাৰা জিলাতো আজি দেশভক্তি দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আৰু গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ত এই দিৱস পালন কৰা হৈছে। এই উদ্দেশ্যে দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলন তথা স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হৈছে। আজি ৰাজ্যৰ অন্যান্য জিলাতো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু বিভিন্ন সামাজিক সাংস্কৃতিক সংগঠনে দেশভক্তগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিভিন্ন অনুষ্ঠান আৰু স্মৃতিচাৰণ সভাৰ আয়োজন কৰিছে। আজি যশস্বী কবি হীৰেণ ভট্টাচাৰ্যৰ উপজা দিন। কেইবাখনো কবিতা পুথিৰে অসমীয়া ভাষা সাহিত্যক চহকী কৰা কবি ভট্টাচাৰ্যৰ দুখন কবিতা পুথি বাংলা ভাষালৈও অনুদিত হৈছে। 1992 চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত কবি হীৰেণ ভট্টাচাৰ্যৰ সুগন্ধি পখিলা আৰু শৈশৰ পথাৰ মানুহ দুখন উল্লেখযোগ্য কাব্যগ্ৰন্থ। 2000 চনত অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কবি ভট্টাচাৰ্য এগৰাকী প্ৰখ্যাত গীতিকাৰো আছিল। তেওঁৰ ভালেসংখ্যক গীত স্বনামধন্য অনেক শিল্পীয়ে পৰিৱেশন কৰিছে। 1972 চনত তেওঁৰ প্ৰথম কাব্য সংকলন মোৰ দেশ মোৰ প্ৰেমৰ কবিতা প্ৰকাশ পোৱাৰ পাছত ক্ৰমে বিভিন্ন দিনৰ কবিতা, কবিতাৰ ৰোদ, মোৰ প্ৰিয় বৰ্ণমালা, ভালপোৱাৰ বোকামাটি আদি সংকলনসমূহ

0: প্ৰকাশ পায়। তোমাৰ গান তেওঁৰ একমাত্ৰ গীতৰ সংকলন। তেওঁৰ কবিতাৰ শব্দচয়ন আৰু লালিত্যই পাঠকক মুগ্ধ কৰি আহিছে। প্ৰখ্যাত কবি গীতিকাৰ হীৰেণ ভট্টাচাৰ্যই শিশুৰ বাবে ল'ৰা ধেমালি, আকৌ ধেমালি আৰু ৰৈ ৰৈ ধেমালি শীৰ্ষক তিনিখন সংকলন ৰচনা কৰিছিল। 2012 চনত কবি ভট্টাচাৰ্যৰ বিয়োগ ঘটে। অসম টেবল টেনিছ সন্থাৰ অধীনত আৰু নগাঁও ক্ৰীড়া সংস্থাৰ সৌজন্যত কালিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে ত্ৰৈলোক্যনাথ UTT সপ্তদশ সদৌ অসম মেজৰ ৰেংকিং টেবুল টেনিছ চেম্পিয়নশ্বিপ 2026 অনুষ্ঠিত হৈছে। কালি বিয়লি নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। টেবুল টেনিছ সন্থাৰ উপসভাপতি প্ৰশান্ত কুমাৰ দত্তই সন্থাৰ পতাকা উত্তোলন কৰে। ইয়াৰ পাছতে জিলা আয়ুক্তই প্ৰয়াত ত্ৰৈলোক্যনাথৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি ক্ৰীড়ানুৰাগীজনৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত মীনাক্ষী দেৱী, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, আতিকুৰ ৰহমান, ফটিক চন্দ্ৰ বৰ্মন আৰু মায়ামণি শৰ্মা। FM ট্ৰান্সমিটাৰ বিশ্বদেৱ স্বৰ্গীয়াৰী, ট্ৰান্সমিটাৰৰ দায়িত্বত অজয় আনন্দ, বিপুল কলিতা আৰু ষ্টুডিঅ'ত মই চয়নিকা। খন্তেক পাছতে পৰাগমালা লাইভ আগবঢ়াব গুণপ্ৰভা বৰাই।
2: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
3: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
2: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
4: ये आकाशवाणी गुवाहाटी का महाबाहु है। प्रस्तुत है कार्यक्रम परागमाला लाइव। नमस्कार श्रोताओं, आज की इस कड़ी में मैं गुना प्रभा बोरा आप सभी का हार्दिक स्वागत करती हूँ। श्रोताओं, आज 28 जुलाई को विश्व प्रकृति संरक्षण दिवस मनाया जा रहा है। हमारे प्राकृतिक संसाधनों और प्रकृति के संरक्षण को लेकर जागरूकता फैलाने के उद्देश्य से ये दिवस मनाया जाता है। हम सभी जानते हैं कि पृथ्वी पर जीवन को बनाए रखने में प्रकृति की भूमिका महत्वपूर्ण है। ये प्रकृति ही है जिससे हमें भोजन, पानी, हवा और आवास मिल पाता है। इतना ही नहीं, प्रकृति के कारण ही जलवायु अनुकूल रहता है और हम तमाम प्राकृतिक आपदाओं जैसे जलवायु परिवर्तन, प्रदूषण, वनों की कटाई आदि से बचे रहते हैं।

0: परात माला। পৰাগমালা লাইভ শুনিলে আগবঢ়ালে গুণপ্ৰভা বৰাই, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ যুৱবাণী।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাঞ্জিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ যুৱ সাহিত্য অনুষ্ঠানটিৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, সাহিত্য জীৱনৰ দাপোনস্বৰূপ। সাহিত্যিকসকল কৌশলী শব্দশিল্পী, তেওঁলোকে গল্প কবিতাৰ মাধ্যমেৰে প্ৰকাশ কৰে ব্যক্তি তথা সমাজ জীৱনৰ প্ৰাপ্তি অপ্ৰাপ্তি, ক্ষোভ বিদ্ৰোহ প্ৰেম আদি হৃদয়ত পঞ্জীভূত সমস্ত ভাৱ অনুভূতি। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ সাহিত্য বিষয়ক বিশেষ অনুষ্ঠান যুৱ সাহিত্যলৈ আপোনালোক আটাইকে জনাইছোঁ আন্তৰিক আদৰণি। এই অনুষ্ঠানত আমি বহুতো নতুন নতুন প্ৰতিভা আপোনালোকৰ সৈতে চিনাকি কৰাই দিওঁ। আজিও তাৰ ব্যতিক্ৰম নহয়। আমাৰ মাজত উপস্থিত আছে উদীয়মান কবি তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ 2024 আৰু 25 বৰ্ষৰ সাহিত্য সম্পাদক প্ৰাঞ্জিত কোচ আৰু উদীয়মান গল্পকাৰ তথা যুৱ লেখক সন্মানপ্ৰাপ্ত অবিনাশ বৰুৱা, দুয়োগৰাকীকে আজিৰ যুৱ সাহিত্য অনুষ্ঠানলৈ স্বাগতম।
2: নমস্কাৰ।
1: আজি আমি বহুত কথা পাতিম তথা কবিতা আৰু গল্প শুনিম। প্ৰথমে মই আহিব বিচাৰিছোঁ প্ৰাঞ্জিত কোচৰ ওচৰলৈ। আপোনাৰ শৈশৱৰ বিষয়ে জানিব বিচাৰিম, আপোনাৰ জন্ম শিক্ষাৰ বিষয়ে কওকচোন।
2: হয়, আচলতে মোৰ জন্ম হৈছিলে ঢেকিয়াজুলিৰ ওচৰৰ এখন সৰু গাঁৱত, যিখনৰ নাম ডুমডুমা, শোণিতপুৰ জিলাৰ অন্তৰ্গত। আৰু মোৰ শৈশৱৰ শিক্ষা আৰম্ভ হৈছিলে ডুমডুমা প্ৰাথমিক বিদ্যালয়ৰ পৰা। তাৰ পৰা গৈ গৈ মাধ্যমিক শিক্ষা আৰম্ভ কৰিলোঁ, তাৰে এখন মজলীয়া বিদ্যালয় আছিলে ডুমডুমা। তাৰপৰা হাইস্কুল সমাপ্ত কৰিছোঁ ডুমডুমা বিদ্যাপীঠ। তাৰ পাছৰ পৰ্যায়ত সমজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা একাদশৰ দ্বাদশ সম্পন্ন কৰি, আৰু বাকীছোৱা কাল মই ডিগ্ৰী সম্পন্ন কৰিছোঁ উত্তৰ পূৰ্বাঞ্চলৰ যিখন আমাৰ নালন্দাৰ উপেক্ষা দৰং মহাবিদ্যালয়ৰ পৰা। স্নাতকোত্তৰ সম্পন্ন কৰিছোঁ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয় কৃষ্ণচূড়া দেশ উপেক্ষাটো, গুৱাহাটী বিশ্ববিদ্যালয়।
1: সাহিত্যৰ সৈতে সম্পৰ্ক আপোনাৰ কেতিয়াৰ পৰা?
2: আচলতে সাহিত্যৰ সৈতে সম্পৰ্ক বুলি ক'লে, যেতিয়াৰ পৰা অলপমান আখৰসমূহ পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ বা তেতিয়াৰ পৰাই মা হাতত কিতাপ তুলি দিছিলে আলোচনীবোৰ, তেতিয়া সৰু সৰু কবিতাৰ কিতাপবোৰ, লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ কিতাপবোৰ, তেতিয়াৰ পৰাই তেনেকৈ পঢ়ি পঢ়ি কেতিয়াবা লিখিবলৈ মন যায়, তেনেকৈ কিবাকিবি লিখিলোঁ। তাৰপাছত মোৰ একেবাৰে সাহিত্যৰ ক্ষেত্ৰত, কবিতাৰ ক্ষেত্ৰত অহাৰ কথা যদি কওঁ, দৰং মহাবিদ্যালয়ত পৰাই আৰম্ভ হৈছিলে বুলি ক'ব লাগিব, কাৰণ তাৰ পৰা বহুতো অনুপ্ৰেৰণা পাইছিলোঁ। প্ৰথম কথা, মই যেতিয়া কবিতা লিখিবলৈ আৰম্ভ কৰিছিলোঁ, তেতিয়া মোৰ প্ৰথম যেতিয়া লিখোঁ, আমাৰ লেখাটো কাৰোবাক দেখাবলৈ মন যায় যে কেনেকুৱা হৈছে, মানুহজনক বুজি পাইছেনে মই যিটো ভাৱ বুজাবলৈ চেষ্টা কৰিছোঁ। সেইটো মোৰ দৰং মহাবিদ্যালয়ৰ শিক্ষকসকলক দেখুৱাইছিলোঁ। তেতিয়া তেওঁলোকে কৈছিলে যে অধ্যয়ন কৰি গ'লে আৰু উন্নত পৰ্যায় পাবগৈ, কিন্তু লিখিবলৈ আৰম্ভ কৰা তুমি কেতিয়াও নিদিবা। সেই তেনেকৈ আৰম্ভ কৰিলোঁ। তাৰপাছত আহিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰৱকিলোঁ, তেতিয়াৰ পৰা আৰু অলপমান জাৰ্ণিটো উন্নত হ'ল বুলি ক'ব লাগিব। তেনেকৈয়ে মোৰ কবিতাৰ ক্ষেত্ৰত প্ৰৱেশ ঘটিছিলে, আৰু তেনেকৈ এতিয়াও বৰ্তমান চৰ্চা কৰি আছোঁ। আচলতে চৰ্চাহে কৰি আছোঁ, এতিয়াও মানে যে সাহিত্যিক বুলিব পৰা সেই অভিধাটো হোৱাগৈ নাই।
1: হয়, তথাপি আপুনি খুব সুন্দৰ কবিতা লিখে। সাহিত্যৰ ক্ষেত্ৰখনত বিচৰণ কৰাৰ ক্ষেত্ৰত আপুনি কবিতাকে কিয় বাছি ল'লে?
2: আচলতে মনৰ মাজত দোলা দি থকা কিছুমান কথা প্ৰত্যেক কিছুমান বেলেগ বেলেগ মাধ্যমেৰে প্ৰকাশ কৰে, কিন্তু মই বাছি ল'লোঁ কবিতা, কাৰণ মোৰ যিখিনি মনৰ মাজত চলি থাকে সেই কথাখিনি যাতে কম শব্দৰে, মানে কম সময়ৰ ভিতৰত যাতে সেই ভাৱখিনি প্ৰকাশ কৰিব পাৰোঁ। কবিতা যিহেতুকে ভাল পাওঁ, কবিতাকে মাধ্যম হিচাপে ব্যৱহাৰ কৰিলোঁ আৰু নিজৰ সাহিত্যৰ খিনি প্ৰকাশ কৰাৰ ক্ষেত্ৰত।
1: নিজে কবিতা পঢ়ি ভাল পালে মন যায় যে ময়ো কবিতাকে লিখোঁচোন। যেতিয়া পঢ়ি, আমি লেখা এটা পঢ়ি ভাল পাওঁ, আমাৰ নিজৰো মনত এটা ইচ্ছা জাগে যে আমিও লিখোঁ।
2: হয়,
1: আপুনি কবিতা লিখাৰ ক্ষেত্ৰত কেনেধৰণৰ বিষয়বস্তু বাছনি কৰি লয়?
2: আচলতে যেতিয়া প্ৰথমৰ পৰা আৰম্ভ কৰিছিলে, একেবাৰে প্ৰথমৰ পৰা কওঁ, প্ৰথমতে যেতিয়া আৰম্ভ কৰিছিলোঁ, তেতিয়া সেই আমাৰ মনত এটা প্ৰেমৰ ভাৱ উন্মুক্ত হয়। তেতিয়া প্ৰথমতে প্ৰেমৰ কবিতা লিখিছিলোঁ, তাৰপাছত বিভিন্ন

0: আমি ঠাইবোৰ ঘূৰোঁ, তেতিয়া সেই কাহিনীবোৰ বা সেই দৃশ্যপটটোক মানে শব্দ প্ৰকাশ কৰিবলৈ
1: মন
0: যুঁজিছিলোঁ।
1: যায়, হয়।
0: আৰু তেনেকৈ প্ৰথমতে প্ৰেমৰ লিখিছিলোঁ, তাৰপৰা এতিয়া গৈ গৈ বাস্তৱ জীৱনৰ ওপৰত লিখোঁ। এতিয়া আমাৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে আমাৰ আজিকালি হতাশা।
1: হয়।
0: এই হতাশাটো, হতাশাৰ ওপৰতো অলপমান বেছিকৈ অধ্যয়ন কৰোঁ, মানে চাওঁ যে কেনে কিয় হয়, বা হতাশাত ভুক্তভোগী হ'লে মানুহজনৰ মানসিক অৱস্থা কেনেকুৱা হয়, বিভিন্ন কাহিনীবোৰ দোলা দি থাকে। সেই বিষয়বস্তুকে লৈ মই বেছিকৈ লিখিবলৈ চেষ্টা কৰোঁ। আৰু আমাৰ যিটো কৰ্মসংস্থাপন, সেইটো নেপালে ঘৰত যেতিয়া দেউতাৰ সন্মুখত বা মাৰ সন্মুখত ভাতৰ পাতত বহিবলৈ ইচ্ছা নাযায়, তেনেকুৱা বিষয়বোৰ মই আচলতে বাছি লওঁ বাস্তৱ জীৱনৰ সৈতে। ধৰক এতিয়া চলি আছে প্ৰত্যেকৰ জীৱনত, এতিয়া শিক্ষা সাং কৰাৰ পাছত প্ৰত্যেকৰ জীৱনলৈ তেনেকুৱা পৰিস্থিতিবোৰ আহে। সেই পৰিস্থিতিটোবোৰকে কেতিয়াবা আমি ব্ৰাছ এডাল লৈ লৈ বিভিন্ন কথাবোৰ ভাবোঁ, কিনো কথা ভাবোঁ, সেইখিনিকে মই কবিতাৰ মাধ্যমেৰে প্ৰকাশ কৰিব বিচাৰোঁ আচলতে।
1: হয়, বয়স বাঢ়ি অহাৰ লগে লগে সেই দায়িত্ববোধটো নিজে নিজে আমাৰ মনত জাগি উঠে, যে দেউতাৰ কান্ধৰ ভাৰখন আমি যে
0: হয়
1: নিজৰ ওপৰত উঠাই লওঁ, সেই চিন্তাটো আমাৰ মনলৈ আহে। আপুনি প্ৰথমে কবিতা লিখিবলৈ আৰম্ভ কৰিছিল প্ৰেমক বিষয়বস্তু
0: হয়
1: হিচাপে লৈ, আপোনাৰ প্ৰথম কবিতাটো আমি শুনিব বিচাৰিম।
0: আহিবাচোন নৈ পাৰৰ শিমলুজোপালৈ। আচলতে এই কবিতাটো যেতিয়া প্ৰেয়সী এজনীক বিচ্ছেদিত হয়, সেই তাৰ প্ৰেক্ষাপটত লিখা যে তেওঁ বিবাহ হৈ গ'ল, কিন্তু তথাপি তেওঁ আহ্বান কৰিছে যে আহিছে, পৰিস্থিতিটো বুজি ল'বলৈ, তেনেকুৱা এটা প্ৰেক্ষাপটক লৈ লিখা আৰু কবিতাটো। পাঠ কৰি দিওঁ।
1: হয়।
0: আহিবাচোন নৈ পাৰৰ শিমলুজোপালৈ, যদি ব্যস্ত নগৰী বন্দৰ কোটাৰ পৰিৱেশে ভাগৰুৱা কৰিছে তোমাক, আহিবা কিন্তু মনক দোলা দি ফুৰা পুৰণি স্মৃতিবোৰ মহানগৰখনৰ ভৰলুৰ পানীতে উটুৱাই থৈ, নহ'লে কোনোবাখিনিৰ স্মৃতিয়ে আমাক দুই আকৌ আমনি কৰিব, মই আৱেগিক হৈ পৰিম, তুমি হৈ পৰিবা মৌন, মাত্ৰ বলি থাকিব একাত্মক নোহোৱাৰ এজাক বতাহ, কাৰণ তোমাক পূৰ্বৰ দৰে বুজনি দিয়াৰো যে নাথাকিব মোৰ অধিকাৰ, অধিকাৰ নহয় তোমাৰ শিৰত জিলিকি ৰোৱা ৰঙা সেন্দুৰ কণে মোক থমকি ৰ'বলৈ বাধ্য কৰিব, কুশলে থাকিবা, আহিবা পাৰিলে নৈ পাৰৰ শিমলুজোপালৈ।
1: খুব সুন্দৰ। আপোনাৰ প্ৰিয় কবি কোন?
0: আচলতে প্ৰিয় কবি বুলি ক'লে মই হীৰেণ ভট্টাচাৰ্য ছাৰৰ কবিতাবোৰ ভাল পাওঁ। কম কথাৰে বিভিন্ন ভাৱ পৰিস্ফুট হয়, বহল এটা ভাৱাৰ্থ পৰিস্ফুট হয়। তেনেকৈ হীৰেণ ভট্টাচাৰ্য ছাৰৰ কবিতাবোৰ পঢ়োঁ, নীলিম কুমাৰ ছাৰৰ পঢ়োঁ, আৰু বিভিন্ন কবিতাবোৰ পঢ়োঁ বিভিন্ন লেখকৰ, আৰু নতুন লেখকসকলৰ কবিতাবোৰো যথেষ্ট পঢ়োঁ।
1: আমি যিমানে পঢ়িম সিমানে আমাৰ পৰিসৰ বহল হৈ পৰে আৰু নতুন নতুন চিন্তাৰ আমাৰ মনত আৰম্ভণি ঘটে। আপোনাৰ এখন প্ৰকাশিত কবিতা পুথি কবিতাৰ আঁৰৰ কাহিনী, সাহিত্য চৰ্চা কৰা সকলোৰে মনত এটা হেঁপাহ থাকে, ইচ্ছা থাকে নিজৰ নামটো ছপা আখৰত দেখাৰ তথা এখন কিতাপ প্ৰকাশ কৰাৰ, আৰু আপোনাৰ সেই সপোন আজি বাস্তৱ হৈছে। আপোনাৰ এখন কবিতাৰ পুথি হৈছে কবিতাৰ আঁৰৰ কাহিনী, এই যাত্ৰাটোৰ বিষয়ে আমাৰ শ্ৰোতাসকলক জনাওকচোন।
0: আচলতে কবিতা লিখি ভাল পোৱাৰ কাৰণে মই আচলতে বিভিন্ন বিষয়ে কবিতাবোৰ লিখি গৈছিলোঁ। কেতিয়া ভবা নাছিলোঁ যে ছপা আকাৰে প্ৰকাশ কৰিম, তেতিয়া হয়তো সামৰ্থ্যও নাছিলে আৰু ভবাও নাছিলোঁ যে কবিতা লিখি ভাল পাওঁ, সেইকাৰণে লিখি গৈ আছোঁ। তাৰপাছত গুৱাহাটী বিশ্ববিদ্যালয়ত যেতিয়া আহিলোঁ, মই আগতেও কৈছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ে মোক বহুতখিনি দিলে, বা বহুতখিনি পোৱা নোপোৱা হিচাপ কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ে বহুতখিনি দিলে বুলি ক'ব লাগিব। মই আচলতে নোপোৱাটো থাকেই বহুত আৰু। তেতিয়া সেনেকৈ যিবোৰ কবিতা লিখিছিলোঁ, আচলতে মোৰ ছাৰে যেতিয়া ক্লাছ কৰাই থাকে আগতে বিশ্ববিদ্যালয়ত, তেতিয়া মই কবিতা লিখি থাকোঁ ক্লাছত বহি বহি, তেতিয়া দেখাওঁ। এতিয়া মোৰ আজি মোৰ সন্মুখত মোৰ বন্ধু আছে, তেওঁ জানে, কবিতাবোৰ দেখাওঁ তেতিয়া পাত এটাত লিখি। তাৰপাছত তেওঁলোকে কয় যে সংৰক্ষণ কৰি থোৱা, পাছলৈ হয়তো ছপা আকাৰে প্ৰকাশ কৰিবলৈ সুবিধা হ'ব। তেনেকৈ সংগ্ৰহ কৰি গৈছিলোঁ যিবোৰ লিখিছিলোঁ। তাৰপাছত বিগত বৰ্ষৰ যি আমাৰ গ্ৰন্থমেলা, তেতিয়া মই বন্ধুকেইজনমানক আগতে কলেজত লগ পোৱা, তেওঁলোককো ফোন কৰিলোঁ যে এনেকৈ ভাবিছোঁ, তেওঁলোকো যথেষ্ট প্ৰেৰণা দিলে।
1: আপোনাক যদি সোধা হয় যে কবিতা গল্প লিখিবলৈ আপুনি প্ৰেৰণা ক'ৰ পৰা পালে বুলি ক'লে আপোনাৰ মনলৈ প্ৰথমে কি ভাৱ আহে?
0: প্ৰথমে আচলতে মনলৈ বুলি ক'লে আমাৰ আলোচনীসমূহ যিহেতুকে অধ্যয়ন কৰি থকা যায়, সেই সময়ত ছপা আকৌ নিজৰ নামটো প্ৰকাশ কৰিবলৈ এটা ইচ্ছুকতা জন্ম হয় বা ইচ্ছা যায়, তেনেকৈ ছপা আকাৰত নিজৰ নামটো আৰু নিজৰ ভাৱ অনুভূতি প্ৰকাশ কৰাৰ কাৰণে আচলতে তেনেকৈ চেষ্টা কৰিছিলোঁ।
1: এতিয়া ভৱিষ্যত পৰিকল্পনা কেনেধৰণৰ?
0: ভৱিষ্যত পৰিকল্পনা আচলতে যিহেতুকে মই গল্পও এনেকৈ লিখোঁ, এতিয়া গল্পৰ পুথি এখন প্ৰকাশ কৰাৰ বাবে যুঁজা চলাই আছোঁ। হয়তো সময় লাগিব, আচলতে মই বহুত বেছি সময় লওঁ, কেতিয়াবা কিবা এটা লিখোঁ, কাগজ কিতাপ লিখোঁ, উকা

0: তাৰপিছত সেইটো নিজে পঢ়ি সন্তুষ্টি নাপালে ফালি আকৌ পেলাই দিওঁ, তেনেকুৱা সেই স্বভাৱটো আছে। কাৰণ নিজে যদি সন্তুষ্ট নহওঁ তেতিয়া সেইটো মই পঢ়ুৱৈসকল আগবঢ়াই দিবলৈ টান পাওঁ।
1: শেষভালে সকলো ভাল বুলি কোৱা হয়, গতিকে শেষত এটা ভাল ফলাফল সকলোৱে আশা কৰে। আপুনি যদিও সময় লৈছে তথাপি খুব উন্নত মানৰ কবিতাৰ পুথি আপুনি ইতিমধ্যেই পঢ়ুৱৈ সমাজলৈ আগবঢ়াই দিছে, গতিকে আমি আশাবাদী আপোনাৰ ভৱিষ্যতৰ গ্ৰন্থসমূহো তেনেধৰণৰেই হ'ব। আপোনাৰ সাহিত্যৰ যাত্ৰাৰ বাবে আমাৰ শুভকামনা সদায় আছে। এইখিনিতে আমি আপোনাৰ কেইটিমান কবিতা শুনিব বিচাৰিম।
0: সৰু কবিতা এটা পৰা আৰম্ভণি কৰিছোঁ। কবিতাটোৰ শিৰোনাম আছিলে যোৱাৰ শেষত হাঁহি দিবাচোন এবাৰ, যোৱাৰ শেষত হাঁহি দিবাচোন এবাৰ, পাহৰিব খুজিছোঁ তোমাৰ মৃদুভাষিত শোকৰ আত্মযাতন, বিষাদৰ পৃষ্ঠাবোৰ সামৰি মেলিব খুজিছোঁ হাঁহিৰে সেউজীয়া পৃথিৱী, দুখৰ পাৰ ভাঙি ময়ো হাঁহিব খুজিছোঁ, আঁকিব খুজিছোঁ শূন্যতাৰ আকাশত বিষাদবিহীন ছবি, যোৱাৰ শেষত এবাৰ হাঁহি দিবাচোন, মই হাঁহি হাঁহিয়ে বিদায় লওঁ, তোমাৰ হাঁহিতে বিসৰ্জন দিম তুমি বিহীন বিষাদ বেদনা। অন্য এটি কবিতা বিষণতাৰত জালিকটা পহু, উভতি আহিলোঁ ৰৈ ৰৈ ক্লান্ত হোৱা সূৰ্যাস্ত চাই, আন্ধাৰবোৰে আৱৰি ধৰিলে সপোন পৰিকল্পনা বাস্তৱ, তাৰ সতে জি আছোঁ মই ভগ্ন সপোনবোৰৰ খামতি। কবিতাটিৰ শিৰোনামাটি হৈছে আন এটি ফাগুনৰ কবিতা। নিলিখোঁ বুলিও নোৱাৰি বুকু ভেদি ৰখা শব্দবোৰ ভেদি ৰাখিবলৈ, এয়া মোৰ ব্যৰ্থতা, হয় এয়া মোৰেই ব্যৰ্থতা, ব্যৰ্থতাৰ বিশেষণেই যথেষ্ট, কাৰণ ব্যৰ্থতাৰ অজুহাত লৈ আকৌ লিখিব পাম তোমাৰ নামত আন এটি ফাগুনৰ কবিতা। মোৰ অন্য এটি কবিতা জীৱনৰ, মোৰ কোঠাত এখন মুখা আছিলে, সেই মুখাখনক চাই চাই এটা কবিতা লিখিছিলোঁ, সেই মুখাখনক কেন্দ্ৰ কৰি আৰু সেই কবিতাটোৰ শিৰোনামাটো আমি মুখাই ৰাখিছিলোঁ আৰু সেই কবিতাটো পাঠ কৰি দিছোঁ। মুখা, প্ৰায় ৰাতি টোপনি নহয় লাইটটো জ্বলাই চাওঁ, আৰ চিট আছে নেকি তোমাৰ সৈতে পাৰ কৰা স্মৃতিৰ আবিৰ্বোৰ, লাচিত ঘাটত গৈ নবহোঁ আজিকালি ভাল নালাগে, পাণবজাৰলৈ যাওঁ বুলি থমকি ৰওঁ, কিজানি তুমি ভালপোৱা উপন্যাসখন আকৌ অচেতন কৰিম, মেঘালীত চাহৰ সুগান আমাৰ চাহ কাপে অকলশৰীয়া অনুভৱ কৰাৰ ভয়ত, তুমিহীনতাৰ দিন ৰাতি জোনবেলি সকলোৰ সৈতে ল'ৰালি ধেমালি মানুহ, মই জনহে কৃত্ৰিম প্ৰবঞ্চ মুখা পিন্ধোতা, ৰঙা ডাকবোৰক তুমিহঁতৰ যজ্ঞত আহুতি দিলোঁ, বাহিৰৰ চৰাঘৰত দুখন মুখা আঁৰি থৈছোঁ, অঙহি বঙহিয়ে সোধে আঁৰি থোৱা মুখা দুখন কাৰ, সিহঁতক কেনেকৈ নকওঁ এই মুখা দুখন মোৰেই, এখন সুখৰ এখন দুখৰ।
1: খুব সুন্দৰ প্ৰকাশভংগী।
0: অন্য এটি কবিতা পাঠ কৰিছোঁ জালুকবাৰীক কেন্দ্ৰ কৰি, এতিয়া ইউনিভাৰ্চিটিৰ এৰিম আৰু, কাৰণ কৃষ্ণচন্দ্ৰ নগৰীত এক্সাম কিমান বেদনাদায়ক হয় সেইটো হয়তো গুৱাহাটী বিশ্ববিদ্যালয়ত যিসকল শিক্ষাৰ্থীয়ে পঢ়ি বৰ্তমান প্ৰাক্তন হৈছে তেওঁলোকে সেইখিনি অনুভৱ কৰে।
1: বিশ্ববিদ্যালয়খন আচলতে আনুষ্ঠানিকভাৱেহে এৰি অহা হয়, কিন্তু বিশ্ববিদ্যালয়খন আমি হৃদয়ত অহৰহ কঢ়িয়াই ফুৰোঁ।
0: হয়, কৃষ্ণচূড়া নগৰী বুলি ক'লে যেনেকৈ ৰঙা প্ৰস্ফুটিত হৈ থাকে, সেই অনুৰোধখিনি বা সেই আমাৰ আৱেগখিনি জাগ্ৰত হৈ আহে আচলতে কৃষ্ণচূড়া বুলি ক'লে। শুকান গোলাপ আৰু এৰি হোৱা জালুকবাৰী, যাওঁ বুলি জানো যাব পাৰি এই জালুকবাৰীৰ সুবাসিনী, ইউনিভাৰ্চিটিৰ বিকেবি চেনিপুল হোষ্টেলৰ 46 নং কোঠাটো এৰি আৰু তুমি তুমি লগা কৃষ্ণচূড়া, তুমি দিয়া গোলাপ পাহ আছে ডায়েৰ পৃষ্ঠাত শুকাইলে, গোলাপ পাহ উলিয়াই লৈ বাৰে বাৰে চাওঁ, বিচাৰি ফুৰিছোঁ তোমাৰ উপস্থিতি কিন্তু নাপালোঁ, কেনেকৈ এৰি যাওঁ এই জালুকবাৰী, তথাপি বিদায় মায়াময় জালুকবাৰী মোৰ আধুনিক কাহিনী চহৰ, বিদায় জালুকবাৰী। শিৰোনামাহীন নিনাদিত কবিতা, দুৱাৰদলিত যদি অচিনাকি বিষাদে আহি দোকান মাৰি আশ্ৰয় বিচাৰে তেন্তে মই নিঃসন্দেহে দিওঁ, আন্ধাৰ ৰাতি যদি হৃদয় কপোৱা কিৰিলিবোৰে মোৰ কৰ্ণ পাৰ কৰেহি তেন্তে তেওঁ ৰক্ষাৰ স্বাৰ্থত আন্ধাৰখিনি ঘোফৰাই নিজে পি লওঁ সমাজৰ লাঞ্চনৰ গ্লানি, আকাশত দৃশ্যমান জোন নজনা সলিতা গুচি সাৱতি ধৰিলে জোনা ও আমাৰ পৃথিৱী। প্ৰকৃতিৰ এটি কবিতা শুনিলোঁ বিনিদ্যাৰ ৰজনী কলাই, হৃদয়খন ব্যাকুল পুৱাৰ চৰাইৰ কলকলনিত জাগ গ'ল বিগলিত বেদনা, অহ ক'বলৈ পাহৰিছিলোঁ যোৱা ৰাতিৰ সমাধি ইয়াতেই পাতিছিলোঁ।
1: আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিল, আপোনাৰ এই কাব্যিক যাত্ৰা এনেদৰে অব্যাহত থাকক আমি তাৰে আশা কৰিছোঁ। এতিয়া মই আহিব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত থকা যুৱ গল্পকাৰ অবিনাশ বৰুৱাৰ ওচৰলৈ। আপোনাৰ শৈশৱৰ বিষয়ে জানিব বিচাৰিম, জন্ম শিক্ষা ক'ত কেনেদৰে আৰম্ভ হৈছিল?
2: হয়, মোৰ জন্ম শহীদ নগৰী গহপুৰস্থিত

0: ডুবিয়া শীৰ্ষক গাঁওখনত শৈশৱ আমি ডুবিয়াতে পাৰ কৰিলোঁ। আৰু সেই ডুবিয়াৰে আদৰ্শ শিশু বিদ্যাপীঠ শীৰ্ষক শিক্ষানুষ্ঠানখনতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিলোঁ। তাৰ পৰা গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ষষ্ঠমান শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে হায়াৰ ছেকেণ্ডেৰী সম্পূৰ্ণ কৰিলোঁ। তাৰপিছত গহপুৰৰ অন্যতম শিক্ষানুষ্ঠান চৌদাৰ মহাবিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিলোঁ। আৰু বৰ্তমান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শংকৰদেৱ অধ্যয়ন বিভাগৰ গৱেষক ছাত্ৰ হিচাপে অধ্যয়নৰত।
1: সাহিত্যৰ সৈতে সম্পৰ্ক কেতিয়াৰ পৰা?
0: আচলতে সাহিত্যৰ সৈতে সম্পৰ্ক বুলি ক'লে, দেউতা যিহেতু শিক্ষকতাৰ সৈতে জড়িত, সেইবাবে ঘৰত সৰুৰে পৰা এটা পৰিৱেশ আছিল শিক্ষাৰ। দেউতাই বিভিন্ন কিতাপ পত্ৰ আনি আমাক দিছিল পঢ়িবলে। তাৰ লগতে দেউতাৰ যিটো ব্যক্তিগত পুথিভঁৰাল, সেই পুথিভঁৰালত অজস্ৰ কিতাপ আছিল। আৰু দেউতাই বিশেষকৈ সেই আমাক সৰু হৈ থাকোঁতে ৰংমনকে কেন্দ্ৰ কৰি কেইবাখনো ইংৰাজী শিশু আলোচনীও আনি দিছিল। দেউতা যিহেতু ইংৰাজী বিষয় শিক্ষক আছিল, আৰু সেই আলোচনীকেইখন পঢ়ি সাহিত্য জগতৰ সৈতে দেউতাই সৰুৰে পৰা পৰিচয় কৰাই দিছিল। আৰু তেনেকৈ সাহিত্য জগতৰ সৈতে প্ৰথম পৰিচয় হ'ল। তাৰপিছত মইনা পাৰিজাতৰ সৈতে, বিশেষকৈ মইনা পাৰিজাতৰ সৈতে সৰুৰে পৰা জড়িত হৈ আছিলোঁ। মইনা পাৰিজাতে সৰুৰে পৰাই সাহিত্য জগতৰ প্ৰতি, কলাৰ প্ৰতি, সংস্কৃতিৰ প্ৰতি এটা আগ্ৰহ জাগ্ৰত কৰালে। আৰু তাৰ যোগেদি আমি সাহিত্যৰ প্ৰতি আকৰ্ষিত হ'লোঁ। আৰু যেতিয়া হাইস্কুল পৰ্যায়ত আছিলোঁ, বিদ্যালয়ৰ বিভিন্ন সাহিত্য প্ৰতিযোগিতা হৈছিল, আৰু সেই সাহিত্য প্ৰতিযোগিতাসমূহত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিলোঁ। তাত পোৱা পুৰস্কাৰসমূহে আমাক অনুপ্ৰেৰণা যোগাইছিল সাহিত্য চৰ্চা কৰিবৰ বাবে। তাৰপিছত মহাবিদ্যালয় পৰ্যায়ত সাহিত্যৰ ছাত্ৰ হিচাপে সাহিত্যৰ বিভিন্ন কিতাপ পঢ়িবলৈ সুযোগ পালোঁ। আৰু তাৰ লগতে যিহেতু আমি সাহিত্যৰ ছাত্ৰ আছিলোঁ, সেইবাবে পাঠ্যক্ৰমৰ অন্তৰ্গতই হওক বা পাঠ্যক্ৰমৰ বহিৰ্ভূতই হওক, বিভিন্ন গল্প, উপন্যাস, কবিতা ইত্যাদিৰ সোৱাদ ল'বলৈ সুযোগ পালোঁ। আৰু এনেদৰে আমি সাহিত্য জগতৰ সৈতে পৰিচয় হ'লোঁ আৰু সাহিত্য চৰ্চাৰ এটা মনোবৃত্তি গঢ়ি উঠিল। আৰু এনেদৰে আমাৰ সাহিত্য জগতৰ প্ৰৱেশ ঘটিলে। সেয়া আজি অব্যাহত ৰাখিছোঁ সাহিত্য চৰ্চা। সাহিত্যৰ সাধক হিচাপে সাহিত্য চৰ্চা কৰি আছোঁ। মই ক্লাছ এইটত থাকোঁতে প্ৰথম কবিতা লিখিবলৈ আৰম্ভ কৰিছোঁ। আচলতে প্ৰতিজন সাহিত্যিকেই সাহিত্যৰ ক্ষেত্ৰত হাত দিওঁতে প্ৰথমে কবিতাৰ যোগেৰে হাত দিয়ে, পোনপ্ৰথমে কবিতাৰে আৰম্ভ কৰে সকলোৱে। তাৰপিছত তেনেকৈ বিদ্যালয়ৰ হৈ যোৱা সাহিত্য প্ৰতিযোগিতাসমূহত অংশগ্ৰহণৰ যোগেদিয়ে সাহিত্য চৰ্চাৰ প্ৰতি আমাৰ মনোনিৱেশ হৈ গ'ল। মহাবিদ্যালয় পৰ্যায়ত পঢ়ি থাকোঁতে গল্পৰ প্ৰতি আকৰ্ষিত হ'লোঁ আৰু সেই অনুসৰি আজি গল্পৰ চৰ্চা কৰি আছোঁ, এনেধৰণে চৰ্চা কৰি আগবাঢ়িছোঁ।
1: জীৱনৰ প্ৰথমটো লেখাৰ অনুভৱ সদায় সুকীয়া
0: হয়,
1: আপোনাৰ সেই অনুভৱৰ বিষয়ে জানিব বিচাৰিম।
0: প্ৰথম অনুভৱৰ, প্ৰথম যি ৰচনাৰ অনুভৱ, তাত কৈশোৰৰ আকুলতা আছিল। আৰু সেই আকুলতাৰ অন্তৰালত হয়তো অন্তৰাত্মাৰ পৰা জাগ্ৰত হোৱা কবিতা চৰ্চাৰ প্ৰথম দিখোজ বুলি মই ক'ব বিচাৰিম।
1: সাহিত্য চৰ্চাৰ ক্ষেত্ৰত আপুনি কেনে ধৰণৰ বিষয়বস্তু সাধাৰণতে বাছনি কৰি লয়?
0: গল্প এটা লিখাৰ ক্ষেত্ৰত প্ৰথমেই মই ক'ব বিচাৰিম যে সাহিত্যকৰ্মত যেতিয়া জড়িত হৈ পৰোঁ, তেতিয়া তাৰ যি অন্তৰৰ পৰা জাগ্ৰত হোৱা যি মনোভাৱ, সেই মনোভাৱে সাহিত্যকৰ্মত বিশেষভাৱে অৰিহণা যোগায়। আৰু লিখোঁ বুলি লিখিব পৰা নাযায় কেতিয়াও। অন্তৰাত্মাৰ পৰা এটা ভাৱ জাগ্ৰত হ'ব লাগিব আৰু সেই ভাৱটো কলমৰ যোগেৰে উকা কাগজখনত লিখিত ৰূপত এটা সাহিত্যকৰ্মৰূপে এটা সুঠাম শৰীৰ পায়। গতিকে গল্পৰ প্ৰথম অনুভৱ বুলি ক'লে, ই আমাৰ সমাজখনত দেখি অহা যি বাস্তৱিক ছবি আমি সকলোৱে অনুভৱ কৰি আহিছোঁ, সেই বাস্তৱিক ছবিৰ যি জাগ্ৰত মনোভাৱ আমি সকলোৱে অনুভৱ কৰি আহিছোঁ। প্ৰথম গল্প গুৱাহাটী বিশ্ববিদ্যালয়ত থাকোঁতে প্ৰথম গল্পত মই হাত দিছোঁ, প্ৰথম গল্প লিখিছোঁ। আৰু গল্পৰ মূল বিষয়বস্তু বুলি ক'লে, গল্প ৰচনাৰ ক্ষেত্ৰত মই ভাবোঁ যে আজিৰ আধুনিক সমাজখনত আমি দেখি থকা আমাৰ সামাজিক চিত্ৰ, সাংস্কৃতিক চিত্ৰ, বাস্তৱিক চিত্ৰ বা আমাৰ সমাজখনৰ যি প্ৰচলিত সত্যতা, নিষ্ঠতা, গতানুগতিকতা, অগতানুগতিকতা ইত্যাদি গোটেই দিশসমূহক সামৰি গল্প সাহিত্যৰ এক বিস্তৃত ৰূপ এটা লাভ কৰিব পাৰে।
1: কৃষ্ণচূড়া আপোনাৰ প্ৰকাশিত উপন্যাস আৰু প্ৰবন্ধ প্ৰবাহ আপোনাৰ প্ৰকাশিত এখন প্ৰবন্ধ সংকলন, এই বিষয়ে কিছু কথা কওকচোন।
0: হয়, কৃষ্ণচূড়া উপন্যাসখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ 2024 বৰ্ষৰ সাহিত্য প্ৰতিযোগিতাৰ উপন্যাসিকা প্ৰতিযোগিতাত তৃতীয় শ্ৰেষ্ঠ উপন্যাস হিচাপে নিৰ্বাচিত হৈছিল। উপন্যাসখন লিখাৰ আঁৰৰ কাহিনীটো আছিল আচলতে এজন ল'ৰাৰ এজোপা গছৰ সৈতে যি আত্মিক সম্পৰ্ক বা প্ৰকৃতি আৰু মানৱ মনৰ যি আত্মিক সম্পৰ্ক, সেই আত্মিক সম্পৰ্কৰ আধাৰতে উপন্যাসখন লিখিবলৈ প্ৰয়াস কৰা হৈছিল। সেই উপন্যাসখন লিখাৰ ক্ষেত্ৰত বিশেষভাৱে মই এটা ক্ষেত্ৰত গুৰুত্ব দিছিলোঁ যে প্ৰকৃতি আৰু মানুহৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কৰ যি জাগতিক দৃশ্য, সেই আন্তৰিকতাৰ আঁৰত যে এক ঐশ্বৰিক মনোভাৱ, এক ঐশ্বৰিক শক্তি যে বিৰাজমান, প্ৰকৃতি আৰু মানুহৰ যি সম্পৰ্ক, সেই সম্পৰ্কৰ আধাৰতে উপন্যাসখন

0: ৰচিত হৈছিল। তদুপৰি উপন্যাসখনত এক সামাজিক চিত্ৰ প্ৰতিফলিত হৈছে। তাৰ লগতে উপন্যাসখন মই হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোঁতেই লিখা আছিলে। সেই সময়ত অসমত কা আন্দোলন হৈছিল। স্বাভাৱিক কথা যে সাহিত্যত সামাজিক চিত্ৰ প্ৰতিফলিত হ'বই, বা সমসাময়িক সমাজখনত হৈ থকা ঘটি থকা বিভিন্ন ঘটনাৰ প্ৰতিফলন সাহিত্যৰ যোগেদি হোৱাটোৱেই স্বাভাৱিক, চিৰন্তন সত্য সাহিত্যৰ ক্ষেত্ৰত। গতিকে উপন্যাসখনত তাৰো এক সামাজিক চিত্ৰ অংকন কৰিবলৈ চেষ্টা কৰিছিলোঁ।
1: হয়, খুব সুন্দৰ। প্ৰবন্ধ প্ৰবাহ কিতাপখনৰ বিষয়ে কিছু জানিব বিচাৰিম।
0: এই প্ৰবন্ধ সংকলনখনত বিশেষকৈ সাহিত্যকেন্দ্ৰিক প্ৰবন্ধসমূহ সংকলিত হৈ আছে। 7টা প্ৰবন্ধ সংকলিত হৈ আছে আৰু প্ৰবন্ধ পুথিখনত বিশেষকৈ পুৰণি অসমীয়া সাহিত্যৰ পৰা আৰম্ভ কৰি অসমীয়া ভাষাৰ উচ্চাৰণ পদ্ধতিলৈকে প্ৰবন্ধ সামৰি পেলাই সংকলনখন ৰচনা কৰিবলৈ প্ৰয়াস কৰিছিলোঁ।
1: সাহিত্যৰ ক্ষেত্ৰখনক লৈ বৰ্তমানৰ তথা অনাগত ভৱিষ্যতৰ পৰিকল্পনা কেনেধৰণৰ?
0: পৰিকল্পনা বুলি ক'লে বৰ্তমান এটা কামত নিয়োজিত হৈ আছোঁ, বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ প্ৰফুল্ল কুমাৰ নাথ ছাৰৰ সৈতে এখন ট্ৰান্সলেশ্যন ষ্টাডিজৰ কিতাপৰ কাম অলপ দিনৰ আগতে সম্পূৰ্ণ কৰিছোঁ। কিতাপখনত ভাৰতীয় বিভিন্ন ভাষাৰ গল্পসমূহৰ অসমীয়া অনুবাদ সন্নিৱিষ্ট কৰা হৈছে। বিশেষকৈ ভাৰতীয় প্ৰান্তীয় ভাষাসমূহৰ ক্ষেত্ৰত বিশেষকৈ মৈথিলী, উৰিয়া, বাংলা, হিন্দী, তামিল এইকেইটা ভাষাৰ গল্পসমূহ অসমীয়ালৈ অনুবাদ কৰা হৈছে।
1: অসম চৰকাৰৰ যুৱ লেখক সন্মান ভাৰতীয় সাহিত্য পুৰস্কাৰেৰে আপুনি সন্মানিত হৈছে। এই সমগ্ৰ যাত্ৰাটোৰ বিষয়ে জানিব বিচাৰিম।
0: হয়, যুৱ লেখক সন্মানৰ ক্ষেত্ৰত অসম চৰকাৰে গ্ৰন্থবৰ্ষ 2025ৰ লগত সংগতি ৰাখি অসমৰ প্ৰায় 1000 যুৱক যুৱতীক যুৱ লেখক সন্মান প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। সেই মৰ্মে বাতৰি কাকতত প্ৰকাশিত বিজ্ঞাপনৰ জৰিয়তে আমি গম পালোঁ আৰু আবেদন কৰিলোঁ আৰু এই সন্মানৰ বাবে নিৰ্বাচিত হ'লোঁ। ভাৰতীয় সাহিত্য পুৰস্কাৰ 2026 পুৰস্কাৰটোৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত NGO ইণ্ডিয়ান লিটাৰেচাৰ এণ্ড আৰ্ট ছ'চাইটিয়ে ভাৰতীয় প্ৰান্তীয় ভাষাত সাহিত্য চৰ্চা কৰি থকা নৱপ্ৰজন্মৰ বিভিন্ন লেখকসকলক বঁটাৰে পুৰস্কৃত কৰে। ইণ্ডিয়ান লিটাৰেচাৰ এণ্ড আৰ্ট ছ'চাইটিয়ে এই বঁটাৰ বাবে আমাৰ সৈতে যোগাযোগ কৰিছিলে। যিহেতু অসম চৰকাৰৰ গ্ৰন্থবৰ্ষ 2025ৰ যুৱ লেখক সন্মানপ্ৰাপ্ত আছিলোঁ বাবে তেওঁলোকে আমাৰ সৈতে যোগাযোগ কৰিলে আৰু তেওঁলোকে আমাৰ পৰা আমাৰ কিতাপ দুখন বিচাৰিলে আৰু সেই মৰ্মে আমি তেওঁলোকলৈ কিতাপ দুখন প্ৰেৰণ কৰিলোঁ আৰু সেই কিতাপ দুখনৰ আধাৰতে অসমীয়া সাহিত্যৰ এজন যুৱ লেখক হিচাপে তেওঁলোকে ভাৰতীয় সাহিত্য পুৰস্কাৰ 2026 পুৰস্কাৰটি আমালৈ আগবঢ়ায়।
1: খুব ভাল লগা এটি ইতিবাচক খবৰ আমাৰ বাবে। আপোনাৰ সাহিত্যৰ এই যাত্ৰা সুমধুৰ হওক। আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিছে, আপোনাৰ মনৰ বতৰা জানি আমাৰ ভাল লাগিছে। এইখিনিতে আমি শুনিব বিচাৰিম আপোনাৰ স্বৰচিত এটি গল্প পাঠ।
0: গল্পৰ শিৰোনাম কেণ্ডেল। আভৰণৰ ফ্লেটৰ দ্বিতীয় মহলাৰ পৰা গুৱাহাটী চহৰখন এখন জিলিকি থকা মৰিচিকাৰ দৰে দেখা যায়। সন্ধিয়া নামি অহাৰ লগে লগে গুৱাহাটীৰ বুকুত অজস্ৰ দোকান, গাড়ী, ফ্লাইঅভাৰৰ বিজ্ঞাপনৰ পটত পোহৰ জ্বলি উঠে। আভৰণে এই আলোকমালাৰ ফালে চাই থাকে, কিন্তু তাৰ হৃদয়ৰ একোণত এক অদ্ভুত শূন্যতাই বাহ লৈছে। বয়স মাত্ৰ 25, কিন্তু তাৰ হৃদয়ৰ মাজত যেন এটা শতিকাৰ ভাৰ। এটা ভাল চাকৰি, মাহে মাহে একাউণ্টত টকা সোমাই থাকে, মাক দেউতাকৰ স্বাস্থ্যও ভাল, ফ্লেটটো তাৰ নিজৰ, সেইবাবে বন্ধুবৰ্গৰ মাজত সি বৰ ভাগ্যৱান বুলি পৰিচিত। তথাপিও প্ৰতিদিনে ৰাতি টোপনি অহাৰ আগত তাৰ মনত এটা প্ৰশ্নই খোপনি পুতি থাকে, মোৰ আছে নেকি, আৰু যদি নাই তেন্তে কি নাই। তাক দেউতাকে এবাৰ কৈছিল, আভৰণ মানে অলংকাৰ, শৰীৰক সজাবলৈ, কিন্তু ভিতৰখন যদি খালী থাকে অলংকাৰে কি কৰিব পাৰে। এই কথাষাৰ আজিও তাৰ কাণত বাজি থাকে। ঠিক যিদৰে কোনো এটা পুৰণি সুৰ মনৰ একোণত লুকাই থাকে আৰু কেতিয়াবা অজানিতেই ওলাই আহে। আভৰণে সৰুতে বেহেলা বজাইছিল, তাৰ আইতাকে দিছিল বেহেলাখন আৰু কৈছিল, যেতিয়া কথা ক'বলৈ শব্দৰ অভাৱ হ'ব তেতিয়া সুৰে ক'ব। কিন্তু জীৱনৰ দৌৰত, কৰ্মব্যস্ততাত সেই বেহেলাখন এতিয়াও আলমাৰীৰ একোণত ধূলিৰে ঢাক খাই আছে। সি কেতিয়াবা ভাবে মানুহেও এনেদৰেই নিজৰ ভিতৰৰ সুৰটো আলমাৰিত থৈ দিয়ে আৰু বাহিৰত প্ৰদৰ্শনীৰে জীৱন কটায়। সন্ধিয়াৰ চাহকাপ হাতত লৈ আভৰণে ফ্লেটৰ বেলকনিত বহিলেহি। কাষৰ টেবুলত কাফকাৰ মেটামৰফোচিছখন, তাৰ কাষতে সি কেণ্ডেল এডাল জ্বলাই লৈছে। চাহকাপ মুখত দিয়াৰ লগে লগে দূৰৰ পৰা এটা সুৰ ভাহি আহিল। প্ৰথমে সি ভাবিলে কাষৰ ফ্লেটত নিশ্চয় কোনোবাই গান বজাইছে, কিন্তু সুৰটো এনেকুৱা আছিল যিটো তাৰ পূৰ্বে সি কেতিয়াও শুনা নাছিল। সুৰটো বাহিৰ নে বেহেলাৰ নে মানুহৰ কণ্ঠৰ, এটা মিহলি সুৰ যিয়ে যেন বতাহতে জন্ম লয় আৰু বতাহতে মিলি যায়। সি চাহকাপলৈ চালে, চাহকাপৰ ভিতৰত সৰু সৰু ঢৌ উঠিছে, ঠিক যেন কোনোবাই তাৰ চাহকাপৰ পৃষ্ঠত আঙুলিৰে সুৰ বজাই আছে। আভৰণে কাপটো তলত থৈ কাণ পাতি সুৰটো আকৌ এবাৰ শুনিলে, যেন তাৰ ফ্লেটৰ চুকতেই কোনোবাই বজাই আছে।

0: কিন্তু বেলকনিতটো কোনো নাই, কেৱল সন্ধিয়াৰ বতাহ আৰু দূৰৈত ব্ৰহ্মপুত্ৰৰ ধ্বনি। আজি অফিচৰ পৰা উভতি আহোঁতে আৱৰণে ফুটপাথৰ এখন দোকানৰ ৰেডিঅ' এটাত বাজি থকা সুৰ এটা শুনিছিল। সুৰটো তাৰ চিনাকি লাগিল যদিও শব্দবোৰ ঠিক মনত পৰা নাই। সি কিছু সময়ৰ বাবে ৰৈ গ'ল। দোকানীজনে এটা পুৰণি গ্ৰামোফোন চলাই আছিল। আৱৰণে সুধিলে, এই গানটোৰ নাম কি দাদা? দোকানীজনে হাঁহি এটা মাৰি ক'লে, নাম নাজানো নহয়, কিন্তু এই সুৰটো যিয়েই শুনে তেওঁই ৰৈ যায়। কিছুমান সুৰৰ নাম নাথাকে, কেৱল অনুভৱ থাকে। কথাষাৰে আৱৰণৰ বুকু চুই গ'ল। সি চাহকাপ টেবুলতে থৈ ব্ৰহ্মপুত্ৰৰ পাৰলৈ ওলাই গ'ল। উমানন্দৰ ফালে সূৰ্য মাৰ যাব ধৰিছে। আকাশখন কমলা আৰু বেঙুনীয়া ৰঙেৰে ৰঙীন। নদীৰ পানীত সেই ৰং প্ৰতিফলিত হৈছে যেন নদীখনে আকাশৰ লগত কথা পাতিছে। আৰু তাতেই ঘাটৰ শেষৰটো চুকত এজন বৃদ্ধই হাতত বেহেলা এখন লৈ বহি আছে। বৃদ্ধজনৰ চকুত ওঠত এক শান্ত হাঁহি, আৰু তেওঁৰ বেহেলাখনৰ পৰা ওলাই থকা সুৰটোৱেই আছিল সেইটো সুৰ যিটো সুৰে আৱৰণক আকুল কৰি ফুৰিছিল। আৱৰণে লগে লগে কাষ চাপি গৈ সুধিলে, ককা, আপুনি এই সুৰটো কেতিয়াৰ পৰা বজাই আছে? বৃদ্ধজনে চকু নেমেলাকৈয়ে ক'লে, যেতিয়াৰে পৰা মানুহে প্ৰথম প্ৰশ্ন কৰিছিল মোৰ আছেনো কি। আৱৰণৰ বুকুখন কঁপি উঠিল। আপুনি কেনেকৈ জানিলে মই এই কথা ভাবি আছিলো বুলি? বৃদ্ধই এইবাৰ চকু মেলি চালে। আৱৰণে দেখিলে এই চকুযোৰত কোনো প্ৰতিফলন নাই, নাই আকাশ, নাই নদী, আনকি তেওঁ নিজেও নাই। প্ৰতিজন মানুহেই এদিন এই প্ৰশ্ন সোধে, বৃদ্ধই ক'লে, কিন্তু কম মানুহে ইয়াৰ উত্তৰ শুনিবলৈ ৰৈ থাকে। তুমি শুনিব খোজানে? আৱৰণে মূৰদুৱে সন্মতি জনালে। তুমি সকলো লাভ কৰিছা, তোমাৰ একো অভাৱ নাই, তেওঁ কথা আৰম্ভ কৰিল। কিন্তু তুমি নিজকে কেতিয়াও লাভ কৰা নাই। তোমাৰ ঘৰ আছে কিন্তু তুমি তাত থকা নাই। তোমাৰ চাকৰি আছে কিন্তু তাত তুমি উপভোগ কৰা নাই। তুমি হাঁহিছা, কথা কৈছা, খাইছা, শুইছা, কিন্তু এই সকলোবোৰৰ মাজত তুমি নামৰ মানুহটো ক'ত? তুমি হেৰাই থকা নাইনে? তেনেহ'লে এই সুৰটোনো কি ককা? এইটোৱেই সেই হেৰুৱা অংশ, বৃদ্ধই ক'লে। বেহেলাখন উঠাই তেওঁ আকৌ বজালে। যিমান তুমি ইয়াক শুনিবলৈ অস্বীকাৰ কৰিছিলা সিমান ই গভীৰ হৈ গৈ আছে। প্ৰতিটো বস্তুৰ ভিতৰতে এই সুৰ আছে আৱৰণ। চাহৰ কাপত, হৰ্ণৰ শব্দত, বতাহৰ শব্দত, আনকি তোমাৰ উশাহ নিশাহতো। কিয়নো শূন্যতাৰ কোনো নিৰ্দিষ্ট ঠাই নাথাকে, ই সকলো ঠাইতে থাকে। ই তোমাৰ থকাখিনিৰ ভিতৰতো আছে। আৱৰণে নদীৰ ফালে চালে। পানীখিনি এতিয়া গাঢ় নীলা হৈ পৰিছে। আকাশৰ শেষ পোহৰ কোনো প্ৰায় নুবুজা হৈছে। তেনেহ'লে এতিয়া মই কি কৰোঁ? এই শূন্যতাৰ পৰা কেনেকৈ মুক্ত হওঁ? বৃদ্ধই হাঁহিলে প্ৰথমবাৰৰ বাবে। মুক্তি বিচৰাটোৱে ভুল প্ৰশ্ন। তুমি শূন্যতাৰ পৰা পলাব খুজিছা, কিন্তু শূন্যতা তোমাৰ শত্ৰু নহয় আৱৰণ, ই তোমাৰ আটাইতকৈ সত্য সংগী। যিদৰে সংগীতৰ সুৰবোৰৰ মাজৰ নীৰৱতাইহে সেই সংগীতক অৰ্থ দিয়ে, তোমাৰ জীৱনৰ এই শূন্যতাইহে তোমাৰ থকাবোৰক অৰ্থবহ কৰি তোলে। শূন্যতা নাথাকিলে পূৰ্ণতাৰ কোনো অস্তিত্বই নাথাকিব আৱৰণ। শূন্যতা মানেইতো সম্পূৰ্ণতা। তেনেহ'লে মই সদায় এনেকৈ থাকিব লাগিব নেকি এই সুৰৰ সৈতে? হয়তো এই সুৰেই তুমি আৱৰণ, বৃদ্ধই ক'লে। আৰু কথাষাৰ কোৱাৰ লগে লগে তেওঁৰ শৰীৰটো নদীৰ কুঁৱলীৰ মাজত বিলীন হ'বলৈ ধৰিল, যেনেকৈ ধোৱা বতাহত বিলীন হৈ যায়। প্ৰতিজন মানুহৰেই এটা সুৰ, প্ৰতিজন মানুহেই এটা সুৰ, এটা অসম্পূৰ্ণ সুৰ, যিয়ে সদায় সম্পূৰ্ণতাৰ সন্ধান কৰে। এই সন্ধানেহে জীৱন আৱৰণ, ইয়াৰ লক্ষ্যটো নহয়। আৱৰণে হাতখন আগবঢ়াই বৃদ্ধজনক ধৰিবলৈ চেষ্টা কৰিলে, কিন্তু নোৱাৰিলে। বৃদ্ধ তেওঁৰ বেহেলাখন সকলো নদীৰ লগত একাকাৰ হৈ গ'ল। কিন্তু তেতিয়াও সেই সুৰটো বাজি আছিল যেন নদীৰ পৰা, শিলৰ পৰা, বতাহৰ পৰা, হৃদয়ৰ গভীৰ কোণৰ পৰা। সি বুজি পালে এই সুৰ কেতিয়াও সম্পূৰ্ণ নহয়, ই সদায় বাজি থাকিব। ফ্লেটলৈ উভতি আহোঁতে চহৰখনৰ প্ৰতিটো শব্দতেই সি এক আকৰ্ষণ অনুভৱ কৰিলে। সি ভাবিলে, মানুহে জীৱনত যিমান পাব বিচাৰে সিমানেই তেওঁ নিজৰ পৰা আঁতৰি যায় নেকি? পূৰ্ণতাৰ সন্ধানত যিমান দূৰ আগবাঢ়ে সিমানেই নিজৰ ক্ষয় হৈ গৈ থাকে নেকি?
1: খুব ভাল লাগিল আপোনালোকৰ সৈতে কথা পাতি। আপোনালোকৰ সাহিত্যৰ এই যাত্ৰা সুমধুৰ হওক। আগন্তুক দিনৰ বাবে অফুৰন্ত শুভকামনা জনাইছোঁ। প্ৰিয় শ্ৰোতা, আজি আমাৰ এই অনুষ্ঠানত উপস্থিত আছিল উদীয়মান কবি প্ৰাণজিৎ ঘোষ আৰু উদীয়মান গল্পকাৰ অবিনাশ বৰুৱা। যুৱ সাহিত্যৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই ঝৰ্ণা ভৰালী আজিলৈ ইমানতেই বিদায় লৈছোঁ। নমস্কাৰ।
2: ইমানপৰে শ্ৰোতাসকলে যুৱ সাহিত্য অনুষ্ঠানটিৰ এটি খণ্ড শুনিলে। অনুষ্ঠানটিৰ আঁত ধৰি আগবঢ়ালে ঝৰ্ণা ভৰালীয়ে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাণজিৎ প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাস।

0: शर्मिला धनखड़ ने ग्लासगो राष्ट्रमंडल खेलों में महिलाओं के शॉटपुट F57 स्पर्धा में 9.81 मीटर के सर्वश्रेष्ठ प्रदर्शन के साथ स्वर्ण पदक जीता। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাতোন্নত হৈছে যদিও এতিয়াও 6খন জিলাৰ কেইবাখনো গাঁও বানৰ কবলত, অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি ত্ৰয়োদশ দিনাৰ কাম কাজ প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ, ৰাজ্যজুৰি দেশভক্তি দিৱস পালন, ভৰলুমুখৰ দেশভক্ত তৰুণৰাম ফুকন উদ্যানত বিভিন্ন কাৰ্যসূচীৰ আয়োজন আৰু কমনৱেলথ গেমছত স্বৰ্ণপদক বিজয়ী শৰ্মিলা ধনকৰলৈ ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। এতিয়াও 6খন জিলাৰ 21টা ৰাজহচক্ৰৰ 631খন গাঁও বানত বুৰ গৈ আছে। বানত সম্প্ৰতি 4,45,495 লোক ক্ষতিৰ সন্মুখীন হৈছে। এই বানত ৰাজ্যখনৰ 37,139.52 হেক্টৰ কৃষিভূমি নষ্ট হৈছে। এইবাৰৰ বানত ৰাজ্যত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা বৰ্তমানলৈ 68 হৈছেগৈ। ৰাজ্যখনত এতিয়াও ভালেসংখ্যক লোক সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত কালি মন্ত্ৰী কেশৱ মহন্ত আৰু বিমল বৰাই ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে 2,88,000 পেকেট খাদ্য সামগ্ৰী, 6,70,000 লিটাৰ খোৱাপানী আৰু 30,000 পৰিয়ালক ত্ৰিপাল দিয়া হৈছে বুলি এখন সংবাদমেলত জানিবলৈ দিয়ে। ইপিনে স্বাস্থ্য বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ জনসাধাৰণৰ সুবিধাৰ বাবে পৰ্যাপ্ত ঔষধ মজুত ৰাখিছে আৰু স্বাস্থ্যকৰ্মী নিয়োগ কৰিছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে প্ৰকাশ কৰিছে। তদুপৰি স্বাস্থ্য শিবিৰ মুকলি কৰি বানৰ কবলত পৰা লোকসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰিছে। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি ত্ৰয়োদশ দিন। সদনৰ কাম কাজ আজি প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হৈছে। আজি দিনটোত বিবেচনা আৰু পাৰিতৰ বাবে 7খন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হ'ব। এই 7খন বিধেয়ক হৈছে অসম দোকান আৰু প্ৰতিষ্ঠান সংশোধন বিধেয়ক, অসম পৰ্যটন উন্নয়ন আৰু পঞ্জীয়ন সংশোধন বিধেয়ক, অসম ক্ষুদ্ৰ লঘু আৰু মজলীয়া প্ৰতিষ্ঠান স্থাপন আৰু পৰিচালনাৰ সুবিধা বিধেয়ক, অসম জনবিশ্বাস বিধান সংশোধন বিধেয়ক, অসম ব্যৱসায়িক সুচলতা সংশোধন বিধেয়ক, গুৱাহাটী উপগ্ৰহ চহৰ উন্নয়ন প্ৰাধিকৰণ বিধেয়ক, অসম ৰাজ্যিক বিধানসভাৰ সদস্যসকলৰ সংশোধন বিধেয়ক। বিধানসভাৰ অধ্যক্ষ সদনত আজি বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদনো ঘোষণা কৰিব। সদনৰ নিয়মাৱলীৰ 301ৰ অধীনত একাধিক বিষয়ো আজি সদনত উত্থাপন কৰা হ'ব। উজনি অসমৰ 4খন জিলাৰ বান পৰিস্থিতিৰ বাবে নিৰ্ধাৰিত সময়তকৈ দুদিন পূৰ্বে অসম বিধানসভাৰ অধিৱেশন অন্ত পৰিব। কালি অনুষ্ঠিত অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই অনুসৰি 31 জুলাইৰ পৰিৱৰ্তে কাইলৈ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সামৰণি পৰিব। উল্লেখযোগ্য যে যোৱা 6 জুলাইৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশন পূৰ্বে 31 জুলাইত অন্ত পৰাৰ দিন ধাৰ্য কৰা হৈছিল। আজি ত্ৰয়োদশ দিনৰ অধিৱেশনৰ কাৰ্যসূচীত উজনি অসমৰ 3খন জিলাৰ শেহতীয়া বান পৰিস্থিতিৰ কথা আলোচনা হোৱাৰ লগতে মথাউৰিসমূহ সন্দৰ্ভতো আলোচনা অনুষ্ঠিত হয়। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তৰ হৈ সদনত এই বিষয়ে কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই এইদৰে কয়।
2: এই যিটো বানপানী এবাৰ হ'ল আমাৰ বিশেষকৈ শিৱসাগৰ জিলা আৰু চৰাইদেউ জিলাত, এইটো আনপ্ৰেচিডেণ্টেড আৰু আননেচাৰেল হ'ব পাৰে। কাইলৈ আকৌ বানপানী হ'ব পাৰে বেলেগ বেলেগ জেগাতো। এই বছৰ এই জেগাখিনি বাদ দি আৰু লগত যোৰহাটো লগাই দিলোঁ, 3খন জিলা বাদ দি অসমত যিটো নেচাৰেলি বানপানী হয় খুব কম হৈছে, আগতকৈতো কমিছে নিশ্চয়কৈ। যিকেইজন সদস্যই ক'লে তেওঁলোকৰ সমষ্টিত ক'তো বানপানী হোৱা নাই। সন্মানীয় সদস্য মুজিবুৰ ৰহমান ডাঙৰীয়াৰ সমষ্টিত আমি যোৱা বছৰত 20-22 কিলোমিটাৰ মথাউৰি বনাইছো, তাত বানপানীয় নহ'ব অধ্যক্ষ ডাঙৰীয়া। ঠিক তেনেকৈ সন্মানীয় সদস্য আমাৰ চেয়াৰমেন আলী ডাঙৰীয়া সমষ্টিটো আমি মথাউৰি বনাইছো, গৰাখনীয়াৰ কাৰণে কাম কৰিছো, তাতো নেচাৰেল বানপানী কমিছে। মই আগতেও কৈছো যে অসমত এতিয়া আৰু 130 কিলোমিটাৰ মথাউৰি কৰিব লগা আছে, এবাৰ হৈ যাব। সেইটো
1: বিধানসভাৰ চলিত বাজেট অধিৱেশনত আজি অৰুণোদয় আঁচনি সন্দৰ্ভত বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰে প্ৰশ্ন উত্থাপন কৰে। ইপিনে বিধানসভাত কালি পূৰ্বে দাখিল কৰা 3খন বিধেয়ক সদনে গৃহীত কৰে। গৃহীত হোৱা এই বিধেয়ক কেইখন হ'ল অসম সামগ্ৰী সেৱা কৰ সংশোধনী বিধেয়ক, ভূমি অধিগ্ৰহণ পুনৰ্বাসন আৰু পুনৰ সংস্থাপনৰ উচিত ক্ষতিপূৰণ আৰু স্বচ্ছতা অধিকাৰ সংশোধনী বিধেয়ক আৰু 2026 চনৰ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক। সদনত কালি চাৰিখন নতুন বিধেয়ক উত্থাপন কৰা হয়। মন্ত্ৰী কেশৱ মহন্তৰ হৈ

সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক, ভূমিক্ষেত্ৰৰ পৰিসীমা নিৰ্ধাৰণ সংশোধনী বিধেয়ক, পঞ্জীয়ন অসম সংশোধন বিধেয়ক, ভাৰতীয় ষ্টাম্প অসম সংশোধন বিধেয়ককেইখন উত্থাপন কৰে। স্বাধীনতা সংগ্ৰামী দেশভক্ত তৰুণৰাম ফুকনৰ 87 সংখ্যক মৃত্যু দিৱস উপলক্ষে আজি ৰাজ্যজুৰি দেশভক্তি দিৱস পালন কৰা হৈছে। ৰাজ্য চৰকাৰে 2021 বৰ্ষৰ পৰা প্ৰতিবছৰে আজিৰ দিনটো দেশভক্তি দিৱস হিচাপে পালন কৰি আহিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্বাধীনতা সংগ্ৰামৰ এইগৰাকী অগ্ৰণী নেতাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে দেশভক্ত তৰুণৰাম ফুকনৰ আদৰ্শ, ত্যাগ আৰু দেশপ্ৰেমৰ মূল্যবোধ নতুন প্ৰজন্মৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব। ৰাজ্য চৰকাৰৰ তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে ৰাজ্যিক ভিত্তিত দেশভক্তি দিৱসৰ আয়োজন কৰা হৈছে। ইয়াৰ অংশ হিচাপে গুৱাহাটীৰ ভৰলুমুখত থকা তৰুণৰাম ফুকন উদ্যানত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত পশুপালন, পশু চিকিৎসা আৰু মীন মন্ত্ৰী নীলিমা দেৱী আৰু গুৱাহাটীৰ মেয়ৰ মৃগন হৰণীয়াই দেশভক্ত ফুকনৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰে। এই অনুষ্ঠানত পৰিয়ালৰ লোকেও অংশগ্ৰহণ কৰে। জনতা ভৱনত দিনৰ 2 বজাৰ পৰা দেশভক্তি দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। গোৱালপাৰা জিলাতো আজি দেশভক্তি দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আৰু গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ত এই দিৱস পালন কৰা হৈছে। এই উদ্দেশ্যে দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলন তথা স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আজি ৰাজ্যৰ অন্যান্য জিলাতো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু বিভিন্ন সামাজিক সাংস্কৃতিক সংগঠনে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, স্মৃতিচাৰণ সভাৰ আয়োজন কৰিছে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আজি যশস্বী কবি হীৰেণ ভট্টাচাৰ্যৰ উপজা দিন। কেইবাখনো কবিতা পুথিৰে অসমীয়া ভাষা সাহিত্যক চহকী কৰা কবি ভট্টাচাৰ্যৰ 2খন কবিতা পুথি বাংলা ভাষালৈ অনুদিত হৈছে। 1992 চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত কবি হীৰেণ ভট্টাচাৰ্যৰ সুগন্ধি পখিলা আৰু শৈচৰ পথাৰ মানুহ 2খন উল্লেখযোগ্য কাব্যগ্ৰন্থ। 2000 চনত অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কবি ভট্টাচাৰ্য এগৰাকী প্ৰখ্যাত গীতিকাৰো আছিল। তেওঁৰ ভালেসংখ্যক গীত স্বনামধন্য অনেক শিল্পীয়ে পৰিৱেশন কৰিছে।

কবিতা কবিতাৰ ৰোদ মোৰ প্ৰিয় বৰ্ণমালা ভালপোৱাৰ বোকামাটি আদি সংকলনসমূহ প্ৰকাশ পায়। তোমাৰ গান তেওঁৰ একমাত্ৰ গীতৰ সংকলন। তেওঁৰ কবিতাৰ শব্দচয়ন আৰু লালিত্যই পাঠকক মুগ্ধ কৰি আহিছে। প্ৰখ্যাত কবি গীতিকাৰ হীৰেণ ভট্টাচাৰ্যই শিশুৰ বাবে ল'ৰা ধেমালি, আকৌ ধেমালি আৰু ৰৈ ৰৈ ধেমালি শীৰ্ষক তিনিখন সংকলন ৰচনা কৰিছিল। 2012 চনত কবি ভট্টাচাৰ্যৰ মৃত্যু হয়। ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত কেন্দ্ৰীয় পৰীক্ষাগাৰৰ অধীনস্থ জৈৱ ৰসায়ন, ৰোগ বিজ্ঞান আৰু অনুজীৱ বিজ্ঞান বিভাগে NABL স্বীকৃতি অৰ্জন কৰিছে। চিকিৎসা পৰীক্ষাগাৰৰ গুণগত মান, নিৰ্ভুলতা, বিশ্বাসযোগ্যতা আৰু কাৰিকৰী দক্ষতাৰ বাবে এই ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰা হয়। প্ৰমাণপত্ৰ অনুসৰি এই স্বীকৃতি 17 জুলাইত জাৰি কৰা হৈছে আৰু 2030 চনৰ 16 জুলাইলৈকে এই স্বীকৃতি বৈধ থাকিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কমনৱেলথ গেমছত মহিলাৰ 58 কিলোগ্ৰাম ভাৰোত্তোলন প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰোত্তোলনকাৰী বিন্দিয়া ৰাণীদেৱীক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতীয় খেলুৱৈগৰাকীৰ শক্তি, স্থিতিস্থাপকতা আৰু উৎকৃষ্টতাৰ অটল সাধনাই জাতিটোৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। তেওঁৰ কৃতিত্বই সমগ্ৰ দেশৰ যুৱ ক্ৰীড়াবিদসকলক অনুপ্ৰাণিত কৰে বুলি শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনেও ভাৰোত্তোলনকাৰীগৰাকীক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতীয় খেলুৱৈগৰাকীৰ শক্তি, স্থিতিস্থাপকতা আৰু উৎকৃষ্টতাৰ অটল সাধনাই আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতলৈ আন এক গৌৰৱৰ মুহূৰ্ত কঢ়িয়াই আনিছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই কমনৱেলথ গেমছ 2026ত মহিলা শ্বটপুট F57ত স্বৰ্ণ পদক জয় কৰি ইতিহাস সৃষ্টি কৰাৰ বাবে শৰ্মিলা ধনকৰক অভিনন্দন জনায়। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে তেওঁৰ অদম্য মনোভাৱে সমগ্ৰ জাতিটোক বিশ্ব মঞ্চত গৌৰৱান্বিত কৰি তুলিছে। গুৱাহাটী মহানগৰত যোৱা নিশা হোৱা এটা পথ দুৰ্ঘটনাত প্ৰতিভাশালী কাবাডী খেলুৱৈ বৈষ্ণৱী চাহাৰ মৃত্যু হয়। ধীৰেণপাৰাৰ খেলুৱৈগৰাকীয়ে সৰুসজাই ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুশীলন কৰি ওলাই আহোতেই এখন তীব্ৰবেগী গাড়ীয়ে খুন্দা মাৰে। এই দুৰ্ঘটনাত বৈষ্ণৱী চাহাই মৃত্যু খাবটি লোৱাৰ বিপৰীতে

0: আন দুগৰাকী খেলুৱৈ আহত হয়। আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন জব্দ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে যদিও এতিয়াও 6খন জিলাৰ কেইবাখনো গাঁও বানৰ কবলত। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি ত্ৰয়োদশ দিনাৰ কাম কাজ প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ। ৰাজ্যজুৰি দেশভক্তি দিৱস পালন, ভৰলুমুখৰ দেশভক্ত তৰুণম ফুকন উদ্যানত বিভিন্ন কাৰ্যসূচীৰ আয়োজন আৰু কমনৱেলথ গেমছত স্বৰ্ণ পদক বিজয়ী শৰ্মিলা ধনকৰলৈ ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: মোৰ সংগীত যাত্ৰা। এই অনুষ্ঠানত এইবাৰৰ অতিথি শিল্পী বিউটি শৰ্মা বৰুৱা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। আজি শুনক বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ তৃতীয় খণ্ড।

0: বাইদেউ নমস্কাৰ।
1: নমস্কাৰ।
0: আপোনাৰ সংগীত যাত্ৰাৰ আজি ইয়াৰ তৃতীয় খণ্ড।
1: হয়,
0: আজি খুব গুৰুত্বপূৰ্ণ এটা পৰ্যায়ত আমি কথা পাতিব খুজিছোঁ। আপুনি আকাশবাণীত কেতিয়া আহিল এগৰাকী শিল্পী হিচাপে?
1: হয়, আকাশবাণীলৈ কেতিয়া আহিলোঁ মানে বহুত বছৰ হৈ গ'ল। মই অডিশ্যন দিবলৈ আহিছিলোঁ ইয়াত 1967 আৰু ঠিক সেই সময়খিনিত আচলতে মোৰ বৰ তৈয়াৰী, মই অলৰেডি মোৰ নাম হৈ গৈছিলে, মই শ্ৰদ্ধাৰে গ্ৰহণ কৰিছিলোঁ নামখিনিক, কিন্তু মোৰ কোনো গপ অহংকাৰ মানা আছিলে কৰাৰ, গতিকে একো নাভাবোঁ যেন মই একো নাজানোৱেই, কিন্তু সেইকাৰণে ৰিয়াজ আছিল কাৰণে অলপ ডাঠি পেলাই মই আহিছিলোঁ। আৰু ইণ্টাৰেষ্টিং কি, অডিশ্যন দি পেলাই মানে মই শ্বিলং যাম, মই ইহঁতৰ লগত আহিছোঁ নহয়, মোৰ খুব এক্সাইটমেণ্ট, মোৰ খুব মানে উৎসাহ আছিলে যে ইছৰাম আজি মই শ্বিলং যাবলৈ পাম। সেইকাৰণে মই ভাবিছিলোঁ যে অডিশ্যনটো সোনকালে হ'ব লাগে। মই আহিছোঁ, তাৰপিছত আকৌ মই খবৰ কৰিছে মানে মোৰ লগত অহা মোৰ দাদাহঁতে যে অকণমান আগতে লৈ দিব নেকি, মানে সেইটো এটা মানে আচৰিত ধৰণৰ লাগে পিছত ভাবিলে মোৰ। ময়ে কৈছিলোঁ কাৰণ মই তিনিটা বিষয়ত অডিশ্যন দিছিলোঁ, আধুনিক গীতৰ, ভজন আৰু গজলৰ। গতিকে মোৰ মানে খুব আগ্ৰহ আছিলে, মই মানে অডিশ্যনটো দি পেলাই মই শ্বিলং যামগৈ আৰু। অকণমান তেতিয়া ধমকিও খাইছিলোঁ মই, তো ভালকৈ গাবি মানে এনেকৈ শ্বিলং যাব ইমান হেৰি হ'ব নালাগে নহয়। তাৰপিছত অডিশ্যন দি শ্বিলং গুচি গ'লোঁগৈ, ঘূৰি আহিলোঁ, আহি পেলাই মই অলৰেডি মানে হেৰি পালোঁ, ৰিজাল্ট পালোঁ মই যে মই পাছ কৰিছোঁ। আৰু তেতিয়া খুব সোনকালে সোনকালে আমি প্ৰগ্ৰাম পাইছিলোঁ কিন্তু, আৰু ইমান ইণ্টাৰেষ্টিং, মই গুৱাহাটীলৈ এবাৰ আহি পেলাই মোৰ পুৰণা বহীখন পাইছোঁ, মই ৰেডিঅ'ত মই যিখন বহি ষ্টাৰ্ট কৰিছিলোঁ 67 67 চনত মই ৰেডিঅ'ত গোৱাৰ পৰা যিখন বহি মই আৰম্ভ কৰিছিলোঁ, প্ৰথম গীতটি কোন ডেটত গাইছিলোঁ, কোন সময়ত ব্ৰডকাষ্ট হৈছিল সেই পৰ্যন্ত, সেইবিলাকত চব ডিটেইলছ লিখি ৰাখিছিলোঁ। মোৰ এতিয়া দেখি সেইখন খুব আচৰিত লাগিছে জানা, মই ইমান ডিটেইলছত লিখি থৈছিলোঁ কিন্তু ভালো লাগিছে, আৰু সেই বহীখনৰ প্ৰতি মোৰ বেলেগ এটা শ্ৰদ্ধা আৰু মৰম উপজিছে।
0: তাতে আপুনি যে আকাশবাণীত অডিশ্যন দিছিলে,
1: হয়,
0: অডিশ্যন দিবলৈ আহোঁতে আপুনি যোৰহাটৰ পৰা আহিছিলে?
1: যোৰহাটৰ পৰা আহিছিলোঁ।
0: একেদিনা আহিতো অডিশ্যন দিব নোৱাৰি যোৰহাটৰ পৰা,
1: নোৱাৰি,
0: গতিকে আপুনি এদিন বা দুদিন আগতে আহিছে?
1: নিশ্চয় আগদিনা আহিছোঁ মই,
0: আগদিনা আহিছে,
1: পিছদিনা অডিশ্যন আছে আৰু অডিশ্যন দি পেলাই শ্বিলং যাম। মোৰ মানে যোৰহাটৰ পৰা এক্সাইটমেণ্ট আছিলে যে মই শ্বিলং যাম এইবাৰ, তেতিয়া অলপ বহুত ইয়াং আছিলোঁতো, ইমান মানে মনটো হেৰি আছিলে আৰু মোৰ খুব প্ৰিপাৰেশ্যন ভাল আছিলে, বুজিছা।
0: কিন্তু আপুনি সোনকালে যাব বিচাৰিছে আৰু তিনিটা বেলেগ বেলেগ বিষয়ত দিছেও,
1: হয়,
0: তাৰ ভিতৰত ধৰকচোন এনেকুৱাতো থাকে, মই আপোনাক খোলাখুলিকে সুধিছোঁ, খোলাখুলিকে উত্তৰটো বিচাৰিছোঁ।
1: নিশ্চয়,
0: মানে ধৰকচোন এনেকুৱা যে মোৰ যদি কিবা কাৰণত বেয়া হয় এইটোতে হওক, বাকী দুটাত কিন্তু পাছ কৰোঁ, এনেকুৱা কি আছিলে সেইখিনি মনৰ ভাৱ?
1: আচৰিত কথা, মোৰ জানা একো নাছিলে তেনেকুৱা, মই

0: সেইটোৱে আচৰিত লাগে মোৰ ইমান ধুনীয়া প্ৰিপাৰেশ্যন আছিলে গজল মই কৈছোঁৱে মই যে মই কাৰোবাৰ কাৰোবাৰ পৰা মই শিকিছোঁ প্ৰনাউন্সিয়েশ্যনৰ কাৰণে মই কৈছোঁ উচ্চাৰণবোৰ কেনেকৈ হয় এতিয়া দৰ্দ চিনি মি চুপালি তে হে হম পণ্ডিতজী প্ৰাহিকা ৰোনে সে আৰ ইশ্ক মে ইশ্ক ইশ্ক কেনেকৈ কয় এইবিলাক এটা এটা বস্তু মই কষ্ট কৰি মই শিকিছোঁ ভজন গাওঁতে মোক দেউতাই শিকাইছিল যে ভজনত কেনেকৈ অন্তৰ ঢালি দিব লাগে তুমি আগত থাপনাখন ভাবি পেলাইহে ভজন গাবা সেইকাৰণে মোৰ এতিয়াও সেই বাগানৰ ঘৰৰ থাপনা মোৰ চকুৰ আগত ভাঁহি উঠিছে কেনেকুৱা আছিল গতিকে এইবোৰ এইবোৰ চাপ বহি যোৱা মনত চাপ বহি যোৱা
1: গতিকে আপুনি মানে অডিশ্যন দিওঁতে বিচাৰিছিল যে মই তিনিটাতে যাতে সমানে পাছ কৰিব
0: পাৰোঁ মই সমানে মানে মোৰ খুব বিশ্বাস আছিল যে মই ইমান ধুনীয়াকৈ মই প্ৰিপাৰেশ্যন কৰি আহিছোঁ গতিকে মই নিশ্চয় মানে বিশ্বাস আছিল খালি মোৰ গজলৰ কাৰণে মোৰ অকণমান ভয় আছিলে কাৰণ যোৰহাট আৰু গুৱাহাটী তেতিয়া বহুত ডিফাৰেঞ্চ আছিলে যোৰহাট মানে আমি ভাবিছিলোঁ যে যোৰহাটৰ মই আৰু গুৱাহাটীত চাগে বহুত বিশাল মানে সকলো বস্তু চাগে খুব বিশাল তথাপি মোৰ যিমান ৰিয়াজ টিয়াজ কৰিছিলোঁ শিকিছিলোঁ ভালকৈ এটা বিশ্বাস আছিল অকণমান গজলটোৰ কাৰণে মোৰ ভয় আছিলে কিজানি প্ৰনাউন্সিয়েশ্যনৰ কাৰণে বা কিবা কাৰণে কিন্তু গোৱাৰ ক্ষেত্ৰত নহয় কিন্তু যেতিয়া পাৰ হৈ গৈছিলোঁ মই পণ্ডিতজীৰ পৰাও শিকিছিলোঁ বাল গৌতমজীৰ পৰাও মই বহুতখিনি শিকিছিলোঁ কক্কৰ বুলি এজন ল'ৰাৰ পৰা মোৰ দাদাৰ লগৰ তেওঁ কাশ্মীৰৰ
1: ল'ৰা
0: মই উচ্চাৰণবোৰ শিকিছিলোঁ সেইকাৰণে কনফিডেঞ্চটো আছিলে আচলতে
1: গতিকে গজল শব্দটো উচ্চাৰণ কৰোঁতে অকণমান
0: দিগদাৰ
1: বহুতে মানে গজল কয়
0: বহুতে
1: বিভিন্ন ধৰণে কয় আচলতে গজল শব্দটো সম্পূৰ্ণ বেলেগ উৰ্দু উচ্চাৰণটো সম্পূৰ্ণ বেলেগ
0: জটো জেদ উচ্চাৰণ হয় কিছুমান ক্ষেত্ৰত মানে বহুত আছে তাত
1: শিকিব লগা বহুত কথা আছে এতিয়া আপোনাৰ এই যে পাছ কৰিলে তিনিটা বিষয়তে পাছ কৰিলে আপুনি সেইটো 1967 চনতে আৰু তাৰপিছৰ পৰা আপুনি যেতিয়া গীতৰ আমন্ত্ৰণ পালে প্ৰথম গীতটো আধুনিক গীত আছিল নে গজল আছিল নে হেৰি
0: প্ৰথম গীত আধুনিক আছিলে আধুনিকৰে মই কেইবাটাও কৰিছোঁ প্ৰথমতে গজল ভজনা মই কৰিছিলোঁ বন্দনাৰ কাৰণে বন্দনা অনুষ্ঠানৰ কাৰণে তেতিয়া বহুত বেলেগ আছিলে ৰেডিঅ'ৰ পৰিৱেশ যেনেকৈ মানুহ বেলেগ থাকিছিলে ৰেডিঅ'ৰ পৰিৱেশ বেলেগ নিয়ম বেলেগ সেইকাৰণে ভজন কৰোঁতে মোৰ মনত আছে বন্দনাৰ কাৰণে কৰিছিলোঁ আৰু সেই বন্দনাৰ সেই বুটকৰো ৰেকৰ্ডিংটো মোৰ হেমেন দাই কৰিছিল নেকি হেমেন হাজৰিকা খুব সম্ভৱ মই এটা স্তোত্ৰ গাইছিলোঁ আৰু খুব ভাল হৈছিলে বুলি মোক কৈছিলে তেতিয়া স্তোত্ৰটো মই যে কৈছোঁ যে সংস্কৃত শিকিলে প্ৰনাউন্সিয়েশ্যনৰ কাৰণে সুবিধা হয় আৰু মই সংস্কৃত সঁচাকৈ খুব ভাল পাইছিলোঁ এতিয়াও মই পিছতো বহুত পিছতো মই কৰিছোঁ বন্দনাৰ কাৰণে কিন্তু বন্দনা অনুষ্ঠানত মোৰ ভজন আৰু সংস্কৃত স্তোত্ৰ কৰা আছিলে তাৰপিছত ভজনৰ প্ৰগ্ৰাম আকৌ যেনেকৈ লাইভ প্ৰগ্ৰাম হয় তেনেকৈ ৰেকৰ্ডিং কৰি থৈছিলে কেইজনমান ইয়াতে বিখ্যাত সেইসকল মই সুৱৰিছোঁ যেনে আমাৰ আক্তাৰ খাহ চাহাব আছিলে প্ৰভাত দাদা আছিলে প্ৰভাত শৰ্মা দাদা তাৰপিছত প্ৰমোদ চক্ৰৱৰ্তী দাদা আৰু জয়হৰি দাস ৰেকৰ্ডিছ হিচাপে থাকে সদায় আৰু তেতিয়া ৰমেন্দা একৰ্ডিয়ান বজাইছিলে ৰেডিঅ'ত এনেকৈ এনেকৈ ইকবাল খাহ চাৰিংগী এই তানপুৰা আছিলে এজন কাৰণ মোৰ কি হৈছিলে ভজন গজলৰ প্ৰগ্ৰামটো বাদেই দিছোঁ মডাৰ্ণ গাবলৈ হ'লেও মই চিধা মিউজিক ৰুমত যাওঁ আৰু মই তানপুৰাখন উঠাই আনো সদায় কাৰণ মোৰ হাৰমনিয়ামৰ লগত সম্পৰ্কটো মই সৰুৰে পৰা কম ৰাখিবলৈ কৈছিলে মোক যে হাৰমনিয়াম বজালে এটা সঁহাৰি লাগে সদায় মানে গোৱাৰ কাৰণে সহায় লাগে মানে নহ'লে ডিষ্টিউ নোহোৱাৰ বা কিবা হোৱাৰ চান্স থাকে সেইটো কাৰণে হাৰমনিয়ামৰ লগত অলপ কম আছিলোঁ মই বিয়াৰ পিছতো এওঁহে মোৰ লগত হাৰমনিয়াম বজাই দিছিলে এওঁ সুন্দৰ গাইছিলোঁ মাত্ৰাটো খুব ভাল বাকীটো সকলোৱে জানেই গানবিলাকৰ বিষয়ে মই আচলতে এওঁ বুলি কৈ আছো কি মোৰ জীৱন সংগীজন মই নামটো নলওঁ তুমি নামটো কৈ দিয়া
1: আমি সকলোৱে জানো দ্বিজেন্দ্ৰ মোহন শৰ্মা
0: হয়
1: তেখেত আমাৰ আকাশবাণীৰ শ্ৰদ্ধেয় এগৰাকী সুৰকাৰ গীতিকাৰ গতিকে তেখেত সংগীতৰ জগতখনত বহুত গভীৰলৈ প্ৰৱেশ কৰা এগৰাকী ব্যক্তি আৰু সেই কথালৈ আহিম আমি পিছত কিন্তু আমি আকাশবাণীত আপোনাৰ প্ৰথম যে পদাৰ্পণ হ'ল আপুনি শ্বিলং গ'ল তাৰপিছত আৰু
0: শ্বিলং গৈ ঘূৰি আহি ৰিজাল্টটো পালোঁ গতিকে

0: আকৌ আশীৰ্বাদ পালোঁ,
1: সেইকাৰণে
0: মন ভাল লাগিলে। কিন্তু খুব সোনকালতে মই পাই গৈছিলোঁ প্ৰগ্ৰাম, মই 67 পাছ কৰিছিলোঁ আৰু 67 ডিচেম্বৰ মাহত মোৰ প্ৰগ্ৰাম এটা আছিলে। মই সেই বহীখনৰ যে গানৰ বহীখনৰ সংযোগত এই কথা মই আজি ক'ব পাৰিছোঁ। আৰু ডেটটো আছিলে, এইটো কিবা এটা ডেট আছিলে কিন্তু ডিচেম্বৰ মাহৰ, আৰু ব্ৰডকাষ্টিঙৰ টাইমো আছে তাত। গতিকে প্ৰথম গীতটো মই মোৰ ৰেকৰ্ডিং হৈছিলে, এতিয়া লাইভ আছিল নে ৰেকৰ্ডিং মনত নাই মোৰ, তেতিয়াতো বহুত লাইভ প্ৰগ্ৰামবিলাক হৈছিলে। সেইটো গীত আছিলে প্ৰথম গীতটো, শ্ৰদ্ধাৰ লীলা গগৈদেৱৰ গীত, আৰু সুৰ কৰিছিলে আমাৰ শ্ৰদ্ধাৰ লক্ষী বাইদেউ। মই শ্ৰদ্ধা জনাইছোঁ আৰু গীতটি মই গুণগুণাই দিছোঁ অকণমান।
1: নিশ্চয় নিশ্চয়।

0: যুগর পাহনা বিফল, তোর যে মরম বন্ধ্যা, ও রজনী গন্ধা। এই গীতটো প্ৰথম
1: প্ৰথম বাণীবন্ধন কৰিছিল, কিন্তু সেইটো জেনেৰেল প্ৰগ্ৰেমৰ আছিল। সেইটো
0: জেনেৰেল প্ৰগ্ৰেমৰ গীত আৰু কি আছিলে জানা? জেনেৰেল প্ৰগ্ৰেমত আমি পাঁচটিকে গীত গাব লাগিছিল। মই ছেকেণ্ড গীতটো কৰিছিলোঁ ইন্দ্ৰেশ্বৰ শৰ্মাৰ সুৰত, আৰু সেইটোৰ গীতিকাৰ আছিলে আমাৰ বিমল ৰাজখোৱা বাইদেউ যোৰহাটৰে। এইটো আছিলে এটি প্ৰশ্ন মোৰ বসুন্ধৰা, এটি প্ৰশ্ন মোৰ বসুন্ধৰা, ইমান দিনৰে ধুনীয়া পৃথিৱী, ধুনীয়া আকাশ, ধুনীয়া জোন, এটি প্ৰশ্ন মোৰ বসুন্ধৰা। এইটো ছেকেণ্ড গান আছিলে বিমল ৰাজখোৱা বাইদেউৰ আৰু ইন্দ্ৰেশ্বৰ শৰ্মাদেৱৰ সুৰ। থাৰ্ড গানটো মই 68 গুচি গ'লোঁ। এইটো এটা খুব অদ্ভুত কথা হয়, এইটো মই ফেব্ৰুৱাৰী মাহত যেতিয়া সৰস্বতী পূজাৰ দিনা মোৰ ব্ৰডকাষ্ট হৈছিলে এই গীতটি, আৰু সেইকাৰণে মই তেতিয়া সেই সময়ত মই আজি কি বাৰ বা কি ধৰণত মোৰ গানটো ব্ৰডকাষ্ট হ'ব, কেনেকুৱা সময়, কিবা উৎসৱ আছে নেকি, সেইমতে গীতবোৰ ছিলেক্ট কৰি লৈছিলোঁ। আৰু নৰুলদাৰ লিখা গীত, নৰুলহকৰ গীত, আৰু তেওঁক মই কৈছিলোঁ যে সৰস্বতী পূজাৰ দিনা ব্ৰডকাষ্ট হ'ব, মোক এটা গীত লাগে, আৰু যিটো দাতপন দাই সুৰ কৰি দিছিলে সেইটো আছিলে বৰ সুন্দৰ গীত। এটি এইটো চাগে মই আকৌ বাণীবদ্ধ কৰিম। আজি আকাশত কিহৰ

0: বৰ সুন্দৰ গীত আছিলে আৰু সৰস্বতী পূজাৰ দিনা ব্ৰডকাষ্ট
1: আছিলে। আপুনি এতিয়া তিনিটা গীতৰ কথা ক'লে, গুণগুণাই দিলে আমাক সেইখিনি সময়ত, অৰ্থাৎ প্ৰথম যেতিয়া বাণীবন্ধন কৰিছিলে তেতিয়া আপোনাৰ ঠিক ক্লাছিকেল শাস্ত্ৰীয় মাৰ্গৰ গীতৰ প্ৰভাৱটো খুব বেছি আছিলে আপোনাৰ, হয়তো লক্ষী বাইদেউৰ কাৰণেও হ'ব পাৰে, হয়তো ইন্দ্ৰেশ্বৰ শৰ্মাৰ কাৰণেও হ'ব পাৰে, সেইখিনি সময়ত আপোনাক ঠিক
0: আকাশবাণী
1: গুৱাহাটীত, আৰু আকাশবাণী গুৱাহাটীত সেইখিনি সময়ত যিকেইজন ব্যক্তিয়ে সংগীতানুষ্ঠানটো চাইছিলে আটাইকেইজন মানে শাস্ত্ৰীয় মাৰ্গৰ অতি অনুৰাগী, আৰু সেইখিনি সময়ত গুৱাহাটীৰ ধাৰাটোত, আৰু সেইখিনি সময়ৰ বোধকৰূপ মানুহৰ যিটো যিটো ৰুচি, সেই ৰুচিটো বোধকৰ শাস্ত্ৰীয় সংগীতৰ কিছু আৱেশ আছিলে, সেইকাৰণে সেইখিনি সময়ত
0: বীৰেণ
1: ফুকন আছিলে,
0: তেখেতক বৰ শ্ৰদ্ধা জনাইছোঁ মই বহুতখিনি তেখেতৰ পৰা, আৰু তেখেতৰ অনুষ্ঠান মই গৈ পেলাই শাস্ত্ৰীয় সংগীতৰ পৰিৱেশন কৰিছিলোঁ। সেই সময়ত মুন্নেখা চাহাব আছিলে গুৱাহাটীত, তেখেতে সংগত কৰিছে মোৰ লগত, আৰু ভাগ্যক্ৰমে জলছা এখনত মই শাস্ত্ৰীয় সংগীত পৰিৱেশন কৰোঁতে তেখেতে মোৰ লগত বজাইছে শাস্ত্ৰীয় সংগীতৰ লগত, আৰু নগমা মই তেখেতৰ তবলাৰ লগত ধৰিছিলোঁ জীৱনত প্ৰথমবাৰৰ বাবে। এইবিলাক মোৰ কাৰণে আশীৰ্বাদ, বহুত শ্ৰদ্ধাৰে মই সুঁৱৰিছোঁ।

0: বহুত ডাঙৰ অভিজ্ঞতা, বহুত ডাঙৰ প্ৰাপ্তি বুলি কয়।
1: প্ৰাপ্তি হয়, এইবোৰে প্ৰাইজ মোৰ কাৰণে জানা, এই যে ৰাইজৰ মৰম আদৰ, শ্ৰোতাৰ মৰম, তাৰোপৰি
0: এই সংগখিনি, এই সংগ, আপুনি যিখিনি শিল্পীৰ নাম ক'লে, তেখেতসকলৰ সৈতে একেলগে বহিবলৈ পোৱা, মঞ্চত গীত গোৱা, আপোনাৰ লগত বহিব পোৱাটো কাৰোবাৰ কাৰণে বহুত ডাঙৰ প্ৰাপ্তি। সেইটো
2: ইমান পৰে শ্ৰোতাসকলে মোৰ সংগীত যাত্ৰা অনুষ্ঠানত বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আইদেউৰ বোলনী।

0: প্ৰীতি আৰু সম্ভাষণ জনাই মই ভাস্বতী কলিতাই আজিৰ বুলনি মুকলি কৰিছোঁ। প্ৰিয় শ্ৰোতা, আমাৰ আজিৰ ফোন ইন লাইভ অনুষ্ঠানৰ বিষয় হৈছে গৰ্ভাৱস্থাৰ স্বাস্থ্যৰ যতন, আৰু এই বিষয়ে কথা পাতিবলৈ আজি আমাৰ মাজত উপস্থিত হৈছে স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ চপলা পাটোৱাৰী। আপোনালোকে ডাক্তৰ চপল পাটোৱাৰীৰ সৈতে পোনপটীয়াকৈ ফোনযোগে কথা পাতিব পাৰিব আৰু আপোনালোকৰ প্ৰশ্নসমূহ সুধিব পাৰিব। ইতিমধ্যে আমাৰ ফোনৰ লাইন দুটি মুকলি কৰি দিয়া হৈছে। নম্বৰ দুটি মই কৈ দিছোঁ, 9435405222, আৰু এটা নম্বৰ 9435405223। মই নম্বৰ দুটি আকৌ এবাৰ আপোনালোকক কৈ দিছোঁ, 9435405222, 9435405223। আৰু আপোনালোকে AIR গুৱাহাটী পেজযোগেও অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰণ চাব পাৰিব। বাইদেউ নমস্কাৰ।
1: নমস্কাৰ,
0: আপোনাক আমাৰ বুলনিলৈ স্বাগতম জনাইছোঁ।
1: নমস্কাৰ।
0: হয় বাইদেউ, ইতিমধ্যে আজি আমি শ্ৰোতাক কৈছোঁৱেই যে আজি আমি বিষয় ৰাখিছোঁ গৰ্ভাৱস্থাৰ সময়ত মহিলাসকলে কেনেধৰণে নিজৰ যত্ন লোৱা উচিত। এতিয়া আপোনাৰ পৰা আমি জানিব বিচাৰিম যে গৰ্ভাৱস্থাৰ প্ৰথম কৰণীয় কি হোৱা উচিত।
1: ধন্যবাদ। আচলতে গৰ্ভাৱস্থা এটা প্ৰাকৃতিক অৱস্থা। এইটো নহয় যে গৰ্ভাৱস্থা মানুহগৰাকী গৰ্ভৱতী হৈছে, এটা বেমাৰ হৈছে। মুঠতে যেতিয়া নাৰীগৰাকী মহিলাগৰাকীয়ে যেতিয়া পিৰিয়ড মিছ কৰে, যেতিয়া সময়ত হ'ব লাগিছিল যেতিয়া পিৰিয়ড নহয়, তেতিয়া তেওঁলোকে কি কৰিব লাগে, পেচাবটো পৰীক্ষা কৰিব চাব লাগে। তেতিয়া কনফাৰ্ম হোৱা যায় যে তেখেতে গৰ্ভৱতী হ'ব। তেতিয়াই লগে লগে ওচৰৰ যি প্ৰাইমেৰী হেলথ চেণ্টাৰ হওক বা হস্পিটেল হওক, তেওঁলোকে যাই নামটো অন্তৰ্ভুক্ত কৰিব লাগে, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। এতিয়া গৰ্ভাৱস্থাত যিখিনি সাৱধানতা ল'ব লাগে, আচলতে ইয়াতে দুটা পাৰ্ট থাকে। এটা হৈছে কি পৰীক্ষা কৰা, আৰু দ্বিতীয়টো হৈছে আৰু কেনেকুৱা ধৰণৰ পৰামৰ্শ দিলে গৰ্ভৱতী মহিলাসকলৰ উপকাৰ হ'ব। প্ৰথমতে আমি সাধাৰণতে আমাৰ ভাষাত ক'ব গ'লে, আমি যেতিয়া গৰ্ভৱতী মহিলাগৰাকী আহে আমাৰ ওচৰত, আমি তিনিটা ভাগত ভাগ কৰোঁ, ফাৰ্ষ্ট ট্ৰাইমিষ্টাৰ, ছেকেণ্ড ট্ৰাইমিষ্টাৰ এণ্ড থাৰ্ড ট্ৰাইমিষ্টাৰ। যিহেতু গোটেই পিৰিয়ডটো গৰ্ভৱতীৰ অৱস্থা, গৰ্ভাৱস্থাটোৰ পিৰিয়ডটো 40 সপ্তাহ থাকে, এটা বছৰত 52 সপ্তাহ থাকে আৰু গৰ্ভৱতী গৰ্ভাৱস্থাটো 40 সপ্তাহ থাকে। গতিকে ইয়াৰ ভিতৰত প্ৰথম যিটো কমে ফাৰ্ষ্ট ট্ৰাইমিষ্টাৰ, সেইটো 0-12 সপ্তাহলৈ থাকে, আৰু তাৰপিছত 13-28 সপ্তাহ, 29-40 সপ্তাহ। প্ৰত্যেকটো পিৰিয়ডতে বেলেগ ধৰণৰ পৰীক্ষা কৰা হয়, বেলেগ ধৰণৰ সমস্যা হয়, আৰু সেই অনুসৰি চিকিৎসা প্ৰদান কৰা হয়। গতিকে মানুহ এগৰাকী যেতিয়া আমাৰ ওচৰলৈ গৰ্ভৱতী অৱস্থাত আহে, তেখেতক আমি সুধোঁ কেতিয়া লাষ্টৰ পিৰিয়ড হৈছিলে, আমি এটা এক্সপেক্টেড ডেট তেখেতসকলক দি দিওঁ। তাৰপিছতে কিবা যদি সমস্যা হয় সেইবিলাকৰ পৰা আমি সুধোঁ। সাধাৰণতে প্ৰথম অৱস্থাত মহিলাগৰাকীৰ বমি ভাৱ হয়, আৰু বা বমিও হয়, বা সোনকালে পেচাব কৰিবও লাগে, পেটৰ বিষ হয়, এই নানান ধৰণৰ সৰু সুৰা কিছুমান সমস্যাই দেখা দিয়ে।
0: হয় বাইদেউ, আমি এটা কথা জানো যে গৰ্ভাৱস্থাত প্ৰকৃত যতনেই হৈছে অনাগত শিশুৰ ভৱিষ্যত। মাকগৰাকীৰ এইখিনি এটা এনেকুৱা সময়, এই সময়খিনিত তেওঁ যদি মানে যতন ভালকৈ ল'ব পাৰে, তেওঁ শিশুটিৰ মানসিক, বৌদ্ধিক, শাৰীৰিক এই গোটেইখিনি মানে সুন্দৰকৈ গঠন হয় বুলি আমি ভাবোঁ। আৰু এই ক্ষেত্ৰত আমি দুটা ভাগ কৰিব পাৰোঁ বাইদেউ, এটা হৈছে শাৰীৰিক আৰু এটা মানসিক। এতিয়া প্ৰথমতে বাইদেউ আমি শাৰীৰিকৰ ফালে আগবাঢ়িছোঁ। এতিয়া বাইদেউ আহাৰ, এই বিষয়ে আপুনি আমাক কওকচোন বাইদেউ, সুষম আহাৰ, কেনেকুৱা ধৰণৰ আহাৰ তেওঁলোকে গ্ৰহণ কৰিব এই বিষয়ে আমাক কওক।
1: আচ্ছা, সুষম আহাৰ বা বেলেঞ্চ ডায়েট যদি আমি ক'বলৈ যাওঁ, ইয়াতে 5 প্ৰকাৰৰ খাদ্য থাকে, যেনে কেঁচুৱাটো আহাৰ, কাৰ্বহাইড্ৰেট, প্ৰ'টিন, ফেট,

0: মিনাৰেলছ ভিটামিনছ এইবিলাকে, আৰু এইবিলাকৰ ওপৰত গুৰুত্ব দি আমি বেলেগ বেলেগ ধৰণে আৰু উপযুক্ত আৰু এভেল ক'ত কেনেধৰণৰ বস্তু পায়, এনেকুৱা কথা নহয় যে প্ৰেগনেঞ্চি হ'লেই আৰু খুব দামী দামী বস্তু খাব লাগিব, তেনেকুৱা কথা নহয়। গতিকে কাৰ্বহাইড্ৰেটৰ কাৰণে ধৰক ভাতো খালে, ৰুটিও খালে তেনেকুৱা ধৰণৰ, তাৰপাছতে প্ৰটিনৰ কাৰণে যিবিলাক নন ভেজিটেৰিয়ান থাকে তেখেতসকলে কণী খাব পাৰে, চিকেন খাব পাৰে, আৰু ভেজিটেৰিয়ানবিলাকে যদি থাইৰয়ড প্ৰব্লেম নাথাকে তেখেতসকলে চয়াবিন খাব পাৰে। আৰু দ্বিতীয়তে ফেটটো যিকোনো ৰন্ধনৰ প্ৰতিও তেল ব্যৱহাৰ কৰা হয়েই। তাৰ উপৰি শাক পাচলি আৰু ভৰপূৰ পৰিমাণৰ ফল মূল খোৱা অত্যন্ত জৰুৰী। যিবিলাক ছিজনেল ফ্ৰুট থাকে, লোকেলি যিবিলাক পোৱা যায় সেইবিলাকেই ফল মূল খাব লাগে। যিকোনো যেনেকুৱা ধৰণৰ আম হওক, মধুৰী হওক বা তৰমুজ হওক, যিকোনো ধৰণৰ তেনেকুৱা ধৰণৰ ফল মূল খাবলৈ, শাক পাচলি, পালেং শাক, ধনিয়া পাত হওক বা ঢেকীয়া শাক হওক, এইবিলাকত বহুত ধৰণৰ ভিটামিন বি কমপ্লেক্স থাকে। আৰু কল বা পাহৰি কলটো, কলটো খুব ভাল ভাল ফল হয়। আৰু পানী, বহুতে পানীটো খাব নোখোজে, কিন্তু পানী গৰ্ভাৱস্থা বুলি নহয় আৰু বেলেগ সময়তো আচলতে পানী খোৱাটো অত্যন্ত জৰুৰী। মিনিমাম 8-10 গিলাচ পানী খাব লাগে। তাৰ উপৰি ধৰক দালি খালে, চুপ খালে, যিবিলাকৰ বমি হয়, বমি ভাৱ হয়, সেইসকলৰ কাৰণে চৰবত বা নাৰিকলৰ ডাবৰ পানী অত্যন্ত জৰুৰী, তেওঁলোকে খাব লাগে, নহ'লে পেচাবৰ প্ৰব্লেম হ'লে পেচাবৰ ইনফেকশ্যন হয়। শাৰীৰিক ফালৰ পৰা এইখিনি যথেষ্ট তেওঁলোকৰ কাৰণে মই ভাবোঁ যথেষ্ট হয়। নিজৰ ঠাইতে যিখিনি পায় আপোনালোকে সেইখিনিয়ে খাব। এনেকুৱা নহয় যে প্ৰেগনেঞ্চি হৈছে আঙুৰ খাব লাগে বুলি তেনেকুৱা কোনো কথা নাই। ডালিম খুব ভাল ফল মূল হয়। ড্ৰাই ফ্ৰুটছৰ ভিতৰত আপোনাৰ খেজুৰ খুব ভাল, এইবিলাক এলমণ্ড, এইবিলাক খুব ভাল বস্তু।
1: হয় বাইদেউ, আমি খোৱা কথাখিনি গম পালোঁ যে আমি এইখিনি খাব লাগে। এতিয়া বাইদেউ কিছুমান বহুত ধাৰণা আছে যে গৰ্ভাৱস্থাত আমি এইখিনি বস্তু খাব নালাগে। এতিয়া কেনেকুৱা ধৰণৰ আমি নোখোৱা, মানে নোখোৱাটো ভাল গৰ্ভৱতী মহিলা এগৰাকীয়ে, এই ক্ষেত্ৰত অকণমান কওকচোন বাইদেউ আমাক।
0: যদি ভেজিটেবল আমাৰ সাধাৰণতে আমি মানে অমিতা খাবলৈ নিদিওঁ বা আনাৰস খাবলৈ নিদিওঁ, বাকী চব ধৰণৰ ফ্ৰুটছ আৰু এইবিলাকেই খাব পাৰে। আৰু এইখিনিতে মই ক'ব বিচাৰিছোঁ, যিবিলাকে ধূমপান যদি কৰে, ধূমপান যদি কৰে কৰিব নালাগে, যিবিলাকে এলকহল খায় খাব নালাগে, যিবিলাক ড্ৰাগছ কিছুমান আছে সেইবিলাকো খাব নালাগে। তাৰোপৰি যদি মোৰ কিবা এটা প্ৰব্লেম হৈছে যে গৰ্ভৱতী মহিলাৰ বোলে মোৰ মূৰ বিষাইছে, মোৰ ডায়েৰিয়া ডিচেণ্ট্ৰি হৈছে, যে ফাৰ্মাচীত গৈ অভাৰ দ্য কাউণ্টাৰ গৈ যে মোৰ এনেকুৱা দৰৱ লাগে, এনেকুৱা মই দৰৱ খাম, সেইবিলাকো কৰিব নালাগে। বহুত কিছুমান দৰৱ আছে, এইবিলাকে মানে আহিব লগা শিশুটোৰ কাৰণে যথেষ্ট অপকাৰ কৰিব।
1: হয় হয়। আৰু এটা বাইদেউ আমি কথা জানো যে এই গৰ্ভাৱস্থাৰ সময়ত টীকাকৰণ,
0: হয়
1: এইটো এটা খুব মানে সঠিকভাৱে আমি কৰা উচিত।
0: হয়।
1: আৰু এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ চৰকাৰী সুবিধাও আছে, বা কেনেধৰণে মহিলাসকলে মানে গৰ্ভৱতী হোৱাৰ পিছৰ পৰা তেওঁ কেনেকে আগবাঢ়িব পাৰে আৰু কিমান মাহলৈকে এই টীকাকৰণৰ তেওঁৰ আৱশ্যক হয়, এই বিষয়ে কওকচোন।
0: ইমিউনাইজেশ্যনৰ যদি সকলোতকৈ ইম্পৰ্টেণ্ট হৈছে কি, টিটেনাছ অক্সাইড, এইটোতো গভৰ্মেণ্টৰ ফালৰ চৰকাৰী ফালৰ বিনামূলীয়াকৈ দিয়া হৈছে। আশাকৰ্মীসকলে ঘৰে ঘৰে দিয়ে, দুটা লোৱা হয়, 12 সপ্তাহৰ পিছত, 3 মাহৰ পিছত এটা লোৱা হয়, আৰু এমাহ বা ডেৰমাহৰ পিছত আৰু এবাৰ ৰিপিট কৰা, দুমাহৰ মানে আৰু এবাৰ দুবাৰ ল'ব লগা হয়। গতিকে তেওঁলোকে আশাকৰ্মীয়ে যদি দিয়াও নহয় তেতিয়া হস্পিটেললৈ গৈ বা যিকোনো ঠাইতে তেওঁলোকে এইটো ভেকচিনেশ্যন কম্পালচৰি ল'ব লাগে। এইটো চৰকাৰী ফালৰ পৰা ফ্ৰী দিয়া হৈছে, আৰু বেলেগ ভেকচিনেশ্যনে ল'ব পাৰে, যেনে ইনফ্লুয়েঞ্জা ভেকচিন হওক বা কুকুৰে যদি কামুৰিছে ৰেবিজ ভেকচিন, সেইটোও তেওঁলোকে ল'ব পাৰে।
1: হয়। আৰু বাইদেউ এইটো এই ক্ষেত্ৰতো বিভিন্ন ধৰণৰ চৰকাৰী টীকাকৰণৰ তেনেকুৱা আঁচনি আছে। আৰু মহিলা এগৰাকীয়ে যেতিয়া গম পায় তেওঁ গৰ্ভাৱস্থাৰ সময় চলি আছে বুলি, তেতিয়া তেওঁ কেনেকে, ধৰক আজিকালি গাঁৱত বিভিন্ন ধৰণৰ আশাকৰ্মীৰ ব্যৱস্থা আছে, তেওঁ কেনেকে সেইটো পঞ্জীয়ন কৰিব লাগে নেকি বাইদেউ, কেনেকে
0: আগবাঢ়ি? আশাকৰ্মীসকলে নিজে গম পায় খবৰ, যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰে ওচৰৰ হেল্থ চেণ্টাৰত বা হস্পিটেলত, আশাকৰ্মীসকলে নিজে ঘৰত গৈ তেওঁলোকক টিটেনাছ অক্সাইডটো ঘৰত দি থৈ আহে।
1: তেওঁ নিজেই তেনেকে
0: এখন কাৰ্ড দিয়ে তেখেতসকলক, এটা ল'লেতো তাৰপিছতে লিখি থৈ দিয়ে যে এটা টিটি ল'লে আৰু ডেস্ক কেতিয়া দিব, তেওঁলোকে নিজেই গৈ উপস্থিত হৈ ছেকেণ্ড ড'জটো তেওঁলোকে
1: হয়। আৰু এটা প্ৰশ্ন বাইদেউ, আমি যেতিয়া মহিলা এগৰাকী গৰ্ভাৱস্থাত হয় থাকে, তেতিয়া ধৰক বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে,

0: ধৰক তেওঁৰ জ্বৰ হ'ব পাৰে আৰু ভৰি ফুলা, সেইটো এটা খুব দেখা যায়। বা তেওঁৰ বমি হ'ব পাৰে, বমিৰো এটা আছে। প্ৰথমতে বাইদেউ বমিটো আমি শুনো, এই বিষয়ে কওকচোন।
1: বমি আৰু বমি ভাৱ এইটো সাধাৰণতে প্ৰথম 3 মাহতেই হয় বেছিকৈ। এইটো এটা হৰ্মনেল প্ৰব্লেম বুলিও কোৱা যায় আৰু কিছুমান চাইক'লজিকেল ফেক্টৰো থাকে। গতিকে সেইটোৰ কাৰণে এটাই কথা, বমি টেবলেট পায় খুব বেছি হয় তেতিয়া দিব লগা হয়, কাৰণ তেতিয়া আৰু বেছিকৈ বমি হৈ থাকিলে শৰীৰৰ পৰা মানে পানী ওলাই যায়, তেতিয়া ডিহাইড্ৰেশ্যন হোৱাৰ চান্স থাকে। এটাই কথা, তেতিয়া পানীজাতীয় বস্তুখিনি খাব লাগে আৰু ORS, চবে ORS তেতিয়া সেইমত ল'ব লাগে, ডাবৰ পানী ল'ব লাগে, যিটো নেচাৰেল হয়, সেইটোৱে কথা। ভৰি ফুলাটো কথাটো ক'বলৈ গ'লে এনেকুৱা হ'ব যে বিভিন্ন কাৰণত ভৰি ফুলে, সেইকাৰণে প্ৰথম যেতিয়া গৰ্ভৱতী মহিলা আমাৰ ওচৰলৈ আহে তেখেতসকলৰ আমি ব্লাড টেষ্ট কৰোঁ, যেনেকৈ কওঁ CBC, হিমগ্ল'বিনটো চোৱা যায়, চুগাৰ চোৱা যায়, থাইৰয়ড, তাৰপিছত ভাইৰেল মাৰ্কাৰ বুলি এটা টেষ্ট আছে য'ত তোমাৰ HBS, HIV আৰু HBSC এই পৰীক্ষা কৰা হয়, সেই লিভাৰ ফাংচন টেষ্ট কৰা হয়, ইউৰিন টেষ্ট, পেচাবৰ পৰীক্ষা কৰা হয়, আল্ট্ৰাছ'ন'গ্ৰাফি কৰা হয়। এইটো বহুত কম্পালচৰি আজিকালি আল্ট্ৰাছ'ন'গ্ৰাফি কৰাটো, প্ৰথম 6 সপ্তাহৰ পিছত হেৰি কৰিবৰ কাৰণে বহুতে নকৰে আৰু 12 সপ্তাহ হোৱাৰ লগে লগে আল্ট্ৰাছ'ন'গ্ৰাফি কয়, ফাৰ্ষ্ট ছেমিষ্টাৰ স্ক্ৰিনিং বুলি কয়, প্লাছ ডাবল মাৰ্কাৰ এনেকুৱা আল্ট্ৰাছ'ন'গ্ৰাফি, তেনেকৈ 16 to 18 weeks কোৱাড্ৰিপল মাৰ্কাৰ কয়, এনোমেলি স্কেন কৰে, এইবিলাক কৰাটো বহুত জৰুৰী হয়। পিছত আকৌ টাইমৰ সময়ত আকৌ এবাৰ আল্ট্ৰাছ'ন'গ্ৰাফি ব্লাড টেষ্ট কৰা হয়।
0: এইটো বাইদেউ যিটো আপুনি ডাবল মাৰ্কাৰ আৰু এই দুটা কৈছে, এই দুটাৰ বিষয়ে অকণমান বাইদেউ কওকচোন। সাধাৰণতে দেখা যায় আজিকালি যদি মহিলা মানে এটা নিৰ্দিষ্ট বয়স থাকে নহয় জানো বাইদেউ, সেই বয়সৰ ভিতৰত যদি তেওঁ গৰ্ভৱতী হয় ইমান এটা চিন্তাৰ বিষয় নহয়, কিন্তু কেতিয়াবা যদি অকণমান বয়সটো আগলৈ যায় তেতিয়া অলপমান তেওঁ চিন্তাৰ বিষয় এটা আহে। তেতিয়া আপুনি এই টেষ্টসমূহৰ কথা বাইদেউ আপুনি কৈছিলে, এইখিনিৰ দ্বাৰা কেনেকৈ উপকৃত হয় বা তেওঁ গম পায়?
1: আচ্ছা, এতিয়া যিটো মই ক'লো ফাৰ্ষ্ট ছেমিষ্টাৰ স্ক্ৰিনিং বুলি কৈছে, এই ফাৰ্ষ্ট ছেমিষ্টাৰ স্ক্ৰিনিঙত কি কৰে, নিউক্লিয়াৰ ট্ৰান্সফাৰেন্স ৰেট এন্টি টেষ্ট, সেইটোৰ পৰা মানে কি গম পায় যে এই যে ডাউন চিনড্ৰম বুলি কয়, মংগোলিজিম বুলি কয়, কিছুমান ক্ৰমোজমেল ডিফৰ্মিটি থাকে, সেইবিলাক ওলাই পৰে। প্লাছ ডাবল মাৰ্কাৰ দুটা টেষ্ট কৰা হৈছে, পেপাৰ HCG, তাৰপৰাও ওলাই পৰে। গতিকে আকৌ যদি কনফাৰ্ম কৰিব লগা হয় তেতিয়া আমি ছেকেণ্ড ট্ৰাইমেষ্টাৰত 16 to 18 by 20 weeks ভিতৰত এনোমেলি স্কেন কৰা বুলি কয়। আচলতে কম্পালচৰি সকলোৱে কৰিব লাগে এইটো। এনোমেলি স্কেন কৰিলে কি, প্ৰত্যেকটো বেবীৰ প্ৰত্যেকটো অৰ্গেন, ব্ৰেইনৰ পৰা আৰম্ভ কৰি হাৰ্ট, লাং, কিডনি, এই যে হাত ভৰি গোটেইখিনিয়ে মানে ওলাই পৰে, পেটৰ যিবিলাক ষ্টমাক আছে, ইণ্টেষ্টাইন, চব ওলাই পৰে। লগতে কয় কোৱাড্ৰিপল টেষ্ট, কেইটামান মানে বস্তু চোৱা যায়, 4টা AFP, নেভিন, ইষ্ট্ৰিয়ল, এইবিলাক চোৱা যায়, ইয়াৰ পৰা ওলাই পৰে লাগে, যেনে এনোমেলি লাইক জেনেটিক TRISOMY 21, TRISOMY 18, ডাউন চিনড্ৰম বুলি আছে, এইবিলাক ওলাই পৰে। গতিকে যদি এনেকুৱা ধৰণৰ এইবিলাকতো বেবী কণ্টিনিউশ্যন কৰিতো লাভ নাই, তেতিয়া মানে এটা কাউন্সিলিং কৰি পাৰ্টি আৰু ডক্টৰৰ মাজত এইটো কৰা যায় যে প্ৰেগনেঞ্চিটো কণ্টিনিউ কৰিব নে তেওঁলোকে কেনেকুৱা ধৰণৰ কৰিব, সেইটোৱে কথা।
0: সেই বস্তু মানে সেই যিখিনি টেষ্ট আছে সেই টেষ্টখিনিত
1: কৰাটো দৰকাৰ আচলতে, দৰকাৰ
0: হয়, গম পোৱা যায়।
1: বয়স বুলি নহয়, আজিকালি চবেই কৰাটোৱেই ভাল আচলতে।
0: সেইমতে তেওঁ মানে
1: আগবাঢ়িব পাৰে, তেতিয়া কাউন্সিলিঙৰ দৰকাৰ হয় কেতিয়াবা এইটো ক্ষেত্ৰত।
0: হয় হয় বাইদেউ, আৰু এটা প্ৰশ্ন যে এই সময়ত আমাৰ বিভিন্ন ধৰণৰ বতৰৰ যিবিলাক আমাৰ জ্বৰ হয় বা আমাৰ চৰ্দি হয়, তেনেকুৱা বিভিন্ন ধৰণৰ মহিলাগৰাকীৰ হ'ব পাৰে, গৰ্ভৱতী মহিলাগৰাকীৰ হ'ব পাৰে, কিন্তু এই সময়ত তেওঁ ডক্টৰৰ পৰামৰ্শ লৈ মেডিচিন মানে ঔষধ গ্ৰহণ কৰিব লাগে নেকি বাইদেউ?
1: একেবাৰে, ডক্টৰৰ পৰামৰ্শ লোৱাটো অত্যন্ত জৰুৰী। সাধাৰণ জ্বৰ হ'ল বুলি কথা নাই, বাকী যিকোনো কথাতেই হওক ডক্টৰৰ পৰামৰ্শ লয়, কিয়নো মেক্সিমাম দৰৱবিলাকে মাকে যিটো দৰৱ খাইছে সেই বস্তুটো বেবীলৈও যায় আৰু বেবীৰ মানে যথেষ্ট অপকাৰ কৰিব পাৰে। সাধাৰণতে পেৰাচিটামল খুব জ্বৰ উঠিলে অলপ দিব পাৰি, তথাপিও ডাক্তৰৰ পৰামৰ্শ লৈ মানে খোৱাটো ভাল। দৰৱ মানে প্ৰেগনেঞ্চিৰ সময়ত এটাই কথা হ'ল, প্ৰথম অৱস্থা আমি ফলিক এচিড দিওঁ, পিছত আইৰণ ফলিক এচিড টেবলেট দিয়া যায়, কেলছিয়াম টেবলেট দিয়া যায়, ভিটামিন ডি দিয়া যায়, এইবিলাক হৈছে প্ৰেগনেঞ্চিত লাগতিয়াল দৰৱ। আৰু ভেকচিনেশ্যনটো কৈছোঁ, আৰু খাদ্যটো সঁচাকৈ বহুত ইম্পৰ্টেণ্ট।
0: হয়, খাদ্যটো হয় হয় বাইদেউ। আৰু এটা গৰ্ভাৱস্থাত এটা দেখা যায় মহিলাসকলৰ এটা সমস্যা, সেইটো হৈছে ছালৰ বেমাৰ, হয় নহয় জানো বাইদেউ? হয়তো নিজৰ দেহত বিভিন্ন ধৰণৰ হৰ্মনেল

0: যিবিলাক আমাৰ ইনবেলেঞ্চ হওক বা বিভিন্ন ভাৰসাম্য যেতিয়া হয় নিশ্চয় তেনেকুৱা এটা কিবা হ'ব পাৰে। এই ক্ষেত্ৰত বাইদেউ তেওঁলোকে কেনেধৰণে সাৱধানতা অৱলম্বন কৰিব লাগে বা তেওঁলোকে কি কৰিব লাগে?
1: আচ্ছা, কমনলি যেতিয়া দেখা যায় যে খজুৱতি যিটো হয় সাধাৰণতে লিভাৰ ফাংচন টেষ্ট কেতিয়াবা অল্টাৰনেট হয়, কিছুমান পিগমেণ্ট থাকে সেই পিগমেণ্টবিলাক বেছি হৈ যায় বা এনজাইম লিভাৰ এনজাইমবিলাক বাঢ়ি যায়, তেতিয়া কি হয় খুব খজুৱায়, বিশেষকৈ মানে পেট খুব খজুৱায় বা হাত ভৰি বেছিকৈ খজুৱায়, তেতিয়া মানে লিভাৰ ফাংচন টেষ্টটো কৰি লৈ লিভাৰৰ মেডিচিন দিয়া হয়, তেতিয়া ঠিক হৈ যায়। আৰু ময়শ্চাৰ ৰাখিবৰ কাৰণে সদায় গা ধুব লাগে, পাৰিলে দুবাৰে গা ধুব লাগে, নিজৰ যিটো হাইজিন প্ৰেগনেঞ্চিৰ সময়ত মেইনটেইন কৰাটো অত্যন্ত দৰকাৰ। সদায় কটন কাপোৰ কপাহী কাপোৰ পিন্ধিব লাগে, হাই হিল বা চেণ্ডেল এইবিলাক পিন্ধিব নালাগে। আৰু মাজতে এবাৰ কৈছিলোঁ চাগে অলপ এক্সাৰচাইজ কৰাৰ কথাও মাজতে চাগে ওলাইছিলে, কিন্তু সেইটোৱে পৰিষ্কাৰ পৰিচ্ছন্নতাও প্ৰেগনেঞ্চিৰ সময়ত অত্যন্ত দৰকাৰ। আৰু যদি খজুৱতিও এনেকৈ নেগলেক্ট কৰিব নালাগে, সদায় ডক্তৰৰ ওচৰলৈ গৈ যদি স্পেচিয়েল পৰীক্ষা থাকে, মই ভাবোঁ যে স্পেচিয়েলি লিভাৰ যেতিয়া এনজাইমবিলাক বাঢ়ে বা পিগমেণ্টবিলাক বাঢ়ে তেতিয়া খুব খজুৱায়, তেতিয়া একৰ্ডিংলি সেনেকৈ ট্ৰিটমেণ্ট কৰিলে ভাল হয়। তেতিয়া আকৌ প্ৰটিনজাতীয় বস্তুবিলাক কমাই দিয়া হয়, কাৰ্বহাইড্ৰেট যেতিয়া চুগাৰ কাৰ্বহাইড্ৰেট চেতসাৰ জাতীয় হেৰিবিলাক খাদ্য খাবলৈ আমি কম গৰ্ভৱতী মহিলা।
0: হয় বাইদেউ, আমাৰ অনুষ্ঠান চাই থকা আমাৰ পেজত, আমাৰ যিটো এ আই আৰ গুৱাহাটী পেজ আছে সেইটোত পেজত আমাৰ শ্ৰোতাই আমালৈ লিখিছিল যে শুভ দুপৰীয়া, এটি সুন্দৰ অনুষ্ঠান। আৰু এইটো এটি লিখিছে অজয় চক্ৰৱৰ্তীয়ে, তাৰপিছত প্ৰদীপ বিশ্বাসে লিখিছিল, মহিলাসকলৰ বাবে বৰ দৰকাৰী অনুষ্ঠান, ধন্যবাদ জনাইছোঁ আকাশবাণী গুৱাহাটীক। আৰু লগতে কৃষ্ণমণি বৰুৱা ডেকায়ো লিখিছে যে আমি অনুষ্ঠানটো শুনি আছোঁ আৰু মহিলাৰ কাৰণে অতি উপকাৰী আৰু আমি শুনি ভাল পাইছোঁ,
1: ধন্যবাদ
0: লিখিছে তেওঁলোকে। আৰু এটা বাইদেউ অসুবিধা দেখা পোৱা যায়, সেইটো হৈছে গৰ্ভাৱস্থাত মধুমেহ আৰু যিটো প্ৰেগনেঞ্চি চুগাৰ বুলি কয়, সেই যিটো বাইদেউ চুগাৰ হয় মধুমেহে দেখা দিয়ে, এই বিষয়ে প্ৰথমতে আপুনি আমাক কওক এই সময়ত তেওঁ কি কৰা উচিত, মহিলাগৰাকীয়ে কেনেধৰণৰ, আৰু পিছলৈকেও বাইদেউ এইটো থাকি যায় নেকি, ৰৈ যায় নেকি, আৰু যদি ৰৈ যায় তেতিয়া তেওঁ কি কৰিব লাগিব, আৰু এই ক্ষেত্ৰত চাগে যিটো আমাৰ অনাগত যিটো আমাৰ মানে আমাৰ নৱজাতকৰ ক্ষেত্ৰতো কিবা তেনেকুৱা ধৰণৰ হয় নেকি বাইদেউ?
1: হয়,
0: এই বিষয়ে কওক।
1: আচ্ছা, এইটো টাৰ্মছ আমি কওঁ গেষ্টেচনেল ডায়েবেটিছ, সেইকাৰণে যেতিয়া প্ৰথম পৰীক্ষা কৰিবলৈ আহে, মানুহৰ চেকআপ কৰিবলৈ আহে, তেতিয়া আমি সকলোৰে ব্লাড চুগাৰটো চাওঁ, এইচ বি ওৱান চি বুলি এটা আছে সেইটোও আমি চাওঁ, বিশেষকৈ যিবিলাকৰ পৰিয়ালৰ আছে, পৰিয়ালৰ মানে মা দেউতাসকলৰ আছে ডায়েবেটিছ আছে, তেখেতসকলৰতো এইটো কৰিবলৈ এনেও চুগাৰটো কম্পালচৰি প্ৰত্যেকটো মহিলাৰে চোৱাটো দৰকাৰ। তাৰপিছতে হৈছে কি, আমি কি কৰোঁ, যিটো প্ৰেগনেঞ্চি ইনডিউচ গেষ্টেচনেল মানে প্ৰেগনেঞ্চি ইনডিউচ ডায়েবেটিছ, তেতিয়া আমি 28 উইকছ পিছত আমি কৰোঁ কি, জি টি টি বুলি এটা কয়, গ্লুক'জ টলাৰেঞ্চ টেষ্ট বুলি কয়, এটা বেচলাইন এটা আমি চুগাৰ চাওঁ, তাৰপিছতে 75 গ্ৰাম গ্লুক'জ খুৱায়, তাৰপিছত আকৌ আমি 1.5 ঘণ্টা 2 ঘণ্টাৰ পিছত আমি আকৌ এবাৰ গ্লুক'জ চাওঁ, তেতিয়া পূৰা কনফাৰ্ম হৈ যায় যে তেখেতৰ গেষ্টেচনেল ডায়েবেটিছ আছে, তেতিয়া আমি ডায়েবেটলজিষ্টক পঠাওঁ। আৰু এনেও আজিকালি ভাল দৰৱ ওলাইছে, মুখে দেখুওৱা টেবলেটেই আছে, সেইবোৰ ধুনীয়াকৈ কণ্ট্ৰল হৈ যায়, কিন্তু কণ্ট্ৰল হৈ থাকিবলৈ যে মোৰ ঘৰতে চুগাৰ চাই ভাল হৈ গ'লোঁ সেইটো একেবাৰে কৰিব নালাগে, ডক্তৰৰ পৰামৰ্শ লৈ যিটো ডায়েবেটিছৰ দৰৱ তেওঁলোকে খাব লাগে, পিছত কেতিয়াবা যদি খুব বেছি ইনচুলিন ল'ব লগাও হ'ব পাৰে। ইয়েছ, যদি মাকৰ ডায়েবেটিছ হয় বেবীটো এইটো এফেক্ট ডেফিনেটলি পৰে, জন্ম হোৱাৰ লগে লগে চুগাৰ লেভেলটো কমি যায় বা বেবীটো মানে যিটো অ'ভাৰ চাইজ হৈ যায়, ওজনটো বেছি হৈ যায়, যিটো নৰ্মেল ৱেট থাকে লাইক 3 কেজি হ'ব পাৰে, তেতিয়া 5 কেজিলৈকেও ডায়েবেটিছ বেবীবিলাকৰ হৈ যাব পাৰে। গতিকে ডায়েবেটিছ যেতিয়া এবাৰ ডায়েগনচিছ হৈ যায়, অবজাৰভেশ্যনৰ লগতে স্ত্ৰীৰোগ বিশেষজ্ঞৰ লগতে একেলগে ডায়েবেটিছৰ লগতো একেলগে এটা টিম ৱৰ্ক হিচাপে তেওঁ মানে চিকিৎসা কৰা যায়।
0: হয়,
1: আৰু তেতিয়া মানে ঘৰৰ এইবিলাক ক'তো ডেলিভাৰী স্পেচিয়েল হস্পিটেলবিলাক যিবিলাক ছুপাৰ স্পেচিয়েলিটি হস্পিটেল বা ৰেফাৰেল হস্পিটেল আছে সেইবিলাকত তেওঁলোকক ডেলিভাৰী কৰিলে ভাল, বিশেষকৈ বেবীটোৰ কাৰণে, বেবীটো ওলাই প্ৰব্লেম হ'বৰ কাৰণে, যিবোৰ মানে NICU আছে য'ত সুবিধা আছে বেবীটো ভালদৰে ৰিকভাৰী কৰিব পাৰি তাতে মানে প্ৰসৱ কৰাব লাগে।
0: হয়, আৰু পিছত বাইদেউ এইটো প্ৰেগনেঞ্চি চুগাৰটো যিটো মধুমেহ এইটো পিছত বাইদেউ

0: থাকিবও পাৰে, সেইকাৰণে নাথাকিবও পাৰে, সেইকাৰণে লেডিগৰাকী নাৰীগৰাকীৰ মানে সেইখিনি থাকিব লাগিব সতৰ্কতা, যে তেওঁ মাজে মাজে গৈ তেওঁ নিজেও চুগাৰটো চা টেষ্ট কৰি থাকিব লাগে। কিছুমানে ভাল পাই যায়, কিন্তু মোৰ মিছৰে মোৰ ব্যক্তিগত মোৰ আছে পেচেণ্ট, তেহেঁতৰ কিন্তু ডায়েবেটিছটো আছে, থাকি যায় কিছুমানৰ, সেইটোৱে কথা।
1: হয় বাইদেউ, আমি শাৰীৰিক স্বাস্থ্যৰ কথা আমি ইতিমধ্যে পাতিছোঁ বাইদেউ, এতিয়া আমি অকণমান মানসিক স্বাস্থ্যৰ কথা পাতোঁ গৰ্ভাৱস্থাত। এই বিষয়ে বাইদেউ আপুনি কওকচোন, মহিলাগৰাকীৰ লগতে আমাৰ তেওঁৰ পৰিয়ালৰ সদস্যই তেওঁক কেনেকৈ সহায় কৰিব লাগে, সহযোগ কৰিব লাগে, মানসিকভাৱে সাহস দিব লাগে, এইখিনিও আমি ভাবোঁ খুব জৰুৰী, নহয় জানো? এই বিষয়ে কওকচোন বাইদেউ।
0: তেন্তে যিহেতু গৰ্ভাৱস্থাটো 40 সপ্তাহ, 9 মাহ 10 দিন, গতিকে এতিয়া এই দীঘলীয়া এটা পিৰিয়ড এটা, আৰু এই পিৰিয়ডটোত কি হয়, চবৰেতো মানে যিটো মেণ্টেল ষ্টেটাছ, মানসিক ষ্টেটাছ চবৰে একে নহয়, কিছুমানে অলপমান বেছিকৈ চিন্তা কৰে, কিছুমানে অলপমান কম চিন্তা কৰে, গতিকে এই ক্ষেত্ৰত ঠিকেই ঘৰৰ পৰিয়ালৰ মানুহৰ সহযোগ অত্যন্ত দৰকাৰী। যিবিলাকে মানে একেলগে থাকে, লগ হৈ থাকে, ধৰক শহুৰ শাহু থাকে, তেওঁলোকে তেওঁলোক এই মানুহৰ গৰ্ভৱতী অৱস্থাটো তেওঁলোকে সহযোগিতা কৰাটো অত্যন্ত জৰুৰী। বিশেষকৈ খাদ্য খোৱা বস্তু তেওঁলোকক ঠিকমতে পৰ্যাপ্ত পৰিমাণে পাইছে নে নাই, নিয়মীয়াকৈ চেকআপৰ কাৰণে প্ৰত্যেকে যেনেকৈ কয় এমাহৰ মূৰে মূৰে গৈছে নাই, সেইবিলাক চাব লাগে, ইমিউনাইজেশ্যন হৈছে নে নাই, আৰু মানে ছাপৰ্টিং ছিষ্টেমটো, এইটো বহুত দৰকাৰ হাজবেণ্ডৰ ফালৰ পৰাও যিকোনো ক্ষেত্ৰত। কিন্তু প্ৰেগনেঞ্চিটো যে সদায় ভালেই থাকিব এনেকুৱা নহয়, কেতিয়াবা ভেজাইনেল ব্লিডিং হ'ব, তেজ যাব পাৰে, ভৰিখন ফুলিব পাৰে, আৰু ৰক্তহীনতা হ'ব পাৰে, গা বেয়া লাগিব পাৰে, এই প্ৰত্যেকটো যিটো কমপ্লেইন আহিব পাৰে, সেই তেওঁলোকে ছাপৰ্ট অত্যন্ত দৰকাৰ। গতিকে ইয়েছ, বহুতৰে মেণ্টেলি অলপমান ইনো হয়, কিন্তু ঘৰৰ মানুহৰ ছাপৰ্টটো পালে, আৰু যেতিয়া তেখেতক ডক্তৰৰ ওচৰলৈ লৈ যায়, স্ত্ৰী ৰোগৰ বিশেষজ্ঞৰ ওচৰলৈ লৈ যায়, তেখেতসকলে যথেষ্ট এচিউৰেঞ্চ দিয়ে, তুমি ভালকৈ থাকিবা, ভালকৈ খাবা, নিজৰ চাফ চিকুণতা কৰা, এনেকুৱা নহয় যে প্ৰেগনেঞ্চি হৈছে বিচনাতে উঠি থকাৰ কোনো কাম নাই, সৰু সুৰা কাম ডেফিনেটলি কৰিব লাগে, মানে মানে একদম ডাঙৰ বাল্টিং, ডাঙৰ বাল্টিং মানে দানা পানীৰ ওচৰত ওপৰে তোলে ষ্টেপছত বেছিভাগ অহা যোৱা কৰি থকা, সেইবিলাক অলপ এভইড কৰিলে, এইবিলাক কৰিলে ভাল হয়। যিখিনি শৰীৰে টানে সেইখিনি কৰিব পাৰে, আৰু প্ৰত্যেকটো মানে প্ৰত্যেকটো ইণ্ডিভিজুৱেল, আমি এজন এজন ইণ্ডিভিজুৱেল, চবৰে যে একেই হ'ব তেনেকুৱা কথা নাই, কিছুমানে সহ্য কৰিব পাৰে, কিছুমানে সহ্য কৰিব নোৱাৰে, গতিকে আমি ডক্টৰৰ ফালৰ পৰা আমি ছাপৰ্ট দিব লাগিব, আৰু ফেমিলি মেম্বাৰ্ছ যিসকল আছে, তেখেতৰ স্বামী হওক, শাহুৰ শহু বা যি আছে ঘৰত, তেখেতসকলেও তেওঁলোকৰ সহযোগিতা অত্যন্ত জৰুৰী।
1: হয়, মানসিক স্বাস্থ্যৰ বাবে এইখিনি তেওঁলোকে কৰা উচিত। এইখিনি এইখিনি কওঁতে বাইদেউ মোৰ মনত পৰিছে যোগ অভ্যাস। এইখিনি আপুনি কওকচোন বাইদেউ, সেইখিনি কৰা উচিত নে, বা কৰিলেও কেনেধৰণৰ যোগ অভ্যাস তেওঁ কৰিব পাৰে, এইখিনি কওক।
0: কি আজিকালি মানেতো যোগটো চাৰিফালৰ পৰা বহুতে মানে জনপ্ৰিয় হৈ উঠিছে, কিন্তু গৰ্ভৱতী অৱস্থাত যিটো য়োগ কৰা যায় এইটো স্পেচিয়েল, মানে ইট ইজ কল্ড প্ৰিনেটেল য়োগ, অকল গৰ্ভৱতী মহিলাসকলেহে এইটো কৰিব, কিন্তু কমন মানে এতিয়া য়োগ প্ৰেক্টিছ তেনেকৈ কৰিব নালাগে। খুব বেছি কৰিলে ধৰক কৰিলে সেই যে উশাহ নিশাহ লোৱাটো মানে সেইটো সেইটো কৰিব পাৰে, অনুলোম বিলোম বুলি কয়, সেইটো কৰিব পাৰে, কিন্তু মানে হেভি এক্সাৰচাইজ তেওঁলোকে কৰিব নালাগে, খোজকাঢ়িব পাৰে, চুইমিং কৰিব পাৰে, কিন্তু বাকী হেভি এক্সাৰচাইজ তেওঁলোকে কৰিব নালাগে। য়োগটো কৰিলে কাৰোবাৰ আণ্ডাৰত কৰি, কাৰোবাৰ তেওঁলোকৰ যেনেকৈ কৰি পৰামৰ্শ দিব য়োগ টিচাৰ, তেওঁলোকে তেনেকুৱাকৈ কৰাটো দৰকাৰ
1: কৰিব পাৰে। হয়, যদিও বাইদেউ আজি আমি গৰ্ভাৱস্থাৰ মানে কৰণীয় কাম বা আমি কেনেধৰণৰ যত্ন ল'ম এই বিষয়ে কথা পাতি আছোঁ, আৰু আপুনি যিহেতু এগৰাকী স্ত্ৰী ৰোগ বিশেষজ্ঞ, আজি আপোনাক আমি ষ্টুডিঅ' মজিয়াত পাইছোঁ, গৰ্ভাৱস্থাৰ পিছৰখিনিও বাইদেউ কেনেধৰণৰ কৰণীয় হ'ব পাৰে?
0: গৰ্ভাৱস্থা কৰণীয়টো এই বাকী খেতিটো হ'ল, আৰু এটা কথা আছে কি, গোটেই চিম্পলি এটা অৰ্থতে মই ক'ব বিচাৰিছোঁ, মেটাৰনেল মৰ্টেলিটি, মাতৃৰ যদি মৃত্যু হয়, এই যে এণ্টিনেটেল কেয়াৰ যদি গৰ্ভাৱস্থাত আমি ভালকৈ দি দিওঁ, তেতিয়াহ'লে আমাৰ মাতৃৰ মৃত্যুৰ হাৰো কমি যাব। এতিয়া এতিয়া ভাল কথা হৈছে কি, অসমৰ মৃত্যুৰ হাৰটো বহুত কমিছে। এতিয়া ডেলিভাৰী প্ৰসৱটো হোৱাৰ পিছতো আমাৰ এজনী, আমি 1.5 মাহ পিছত তেখেতসকলক মাতোঁ, আৰু সেইখিনি আমাৰ যথেষ্ট তেওঁলোকক আমি সহায় সুবিধা দিব লাগিব, খাদ্য ঠিককৈ দিব লাগিব, ইভিন ডেলিভাৰী হোৱাৰ পিছত কেলৰি কাউণ্টটো বহুত বেছি, সেইকাৰণে খাদ্য বেছিকৈ দিব লাগে, ছাপৰ্ট কৰিব লাগে, কিয়নো তেওঁৰ এটা নতুন শিশু এটা আছে, শিশুটোকো তেওঁ চাব লাগিব, আৰু কিছুমান এনকাৰেজ কৰিব লাগে, লাইক ব্ৰেষ্ট ফিডিং খুৱাব লাগে, বেলেগ খাদ্য বেলেগ দিব নালাগে, অকল ব্ৰেষ্ট ফিডিং বেবীটোক শিশুটোক দিব লাগে, বেবীটোক যিটো ইমিউন

0: এডুকেশন এখন শ্বৰ্ট দিয়া হয়, সেই তেওঁলোকে সেইটো ফ'ল' কৰিব লাগিব। তাৰ উপৰি হৈছে ফেমিলি প্লেনিং, সেইটো এটা ডাঙৰ এডভাইচ যে কিমান দিনলৈ তেওঁলোকে যে পটককৈ তেওঁ বাচ্চা কৰিব নোৱাৰে, গতিকে ফেমিলি প্লেনিংটো তেওঁলোকে এডভাইচটো ডক্টৰে দিয়া উচিত, পৰিয়াল পৰিকল্পনা যিটো আমি কৰোঁ। গতিকে হাজবেণ্ড ৱাইফ দুজনকে বহাই লৈ তেওঁলোকক মানে এইটো পৰিয়াল পৰিকল্পনাৰ হিচাপে তেওঁলোকক আমি উপদেশ দিব লাগে।
1: হয় হয় বাইদেউ, আজি আমি বহুখিনিয়ে কথা পাতিলোঁ আপোনাৰ লগত, আৰু আশা ৰাখিছোঁ আমাৰ শ্ৰোতাসকলে আমাৰ আজিৰ এই অনুষ্ঠান শুনি উপকৃত হৈছে, যে মহিলাসকলে গৰ্ভাৱস্থাৰ সময়ত কেনেধৰণে নিজৰ যত্ন ল'ব লাগে, মানসিক শাৰীৰিক কেনেকৈ আগবাঢ়ি যাব লাগে। আৰু এইটো কথা আমি জানো যে গৰ্ভাৱস্থাৰ প্ৰকৃত যতনে আমাৰ আগন্তুক শিশুটিৰ মানসিক শাৰীৰিক বৌদ্ধিক বিকাশত আগবঢ়াই লৈ গৈ থাকে আৰু সুফল হয়, নহয় জানো বাইদেউ? আৰু আজি আপুনি ইমান সময় উলিয়াই আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আহিলে, আমাৰ লগত এইখিনি কথা পাতিলে, আপোনাক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ।
0: ধন্যবাদ।
1: হয় প্ৰশ্ৰত, আপোনালোকে ইতিমধ্যে আমাৰ আজিৰ অনুষ্ঠানটি শুনিলে, আশা ৰাখিছোঁ আপোনালোকে আমাৰ আজিৰ অনুষ্ঠানটিৰ পৰা উপকৃত হৈছে আৰু মহিলাসকলেও নিজৰ যত্ন ল'ব, আপোনালোকে যিখিনি বাইদেউ পৰামৰ্শ দিছে সেইখিনি লৈ আপোনালোকে আগবাঢ়ি যাব। ইয়াৰ লগে লগে মই ভাস্বতী কলিতাই আজিৰ বুলনি ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আইনৰ বুলনিৰ লাইভ ফোন ইন অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আলাপ অনুৰাগ, আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া এক বজাত হিন্দীত আৰু 1:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।

0: আধুনিক গীতৰ অনুষ্ঠানটিত আজি শ্ৰোতাসকলে প্ৰাৰ্থনা চৌধুৰীৰ কণ্ঠৰ দুটি গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে গীতাঞ্জলি মহন্ত আৰু নিত্যা দত্তৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: প্ৰাসংগিক

0: নমস্কাৰ শ্ৰোতাসকল, প্ৰাসংগিকলৈ স্বাগতম। আজিৰ অনুষ্ঠানত শুনক বৰপেটা জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাক্তৰ ভূপেন চন্দ্ৰ বৰাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ বৰপেটা জিলাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
1: নমস্কাৰ শ্ৰোতাসকল, বৰপেটা জিলাত বাহকজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ যথেষ্ট দেখা গৈছে, কিন্তু বৰপেটা জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত এই ৰোগ প্ৰতিৰোধৰ কাৰণে যথেষ্ট ব্যৱস্থা লোৱা হৈছে আৰু তাৰ ফলত যথেষ্ট সফলতাও লাভ কৰিছে স্বাস্থ্য বিভাগে। জিলাখনত কি ধৰণৰ ব্যৱস্থা লোৱা হৈছে বা এই ৰোগৰ প্ৰাদুৰ্ভাৱ কেনেকুৱা, প্ৰসাৰ কেনেকুৱা, সেই বিষয়ে আমাৰ জনাবলৈ আজি আমাৰ লগত আছে বৰপেটা জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাক্তৰ ভূপেন চন্দ্ৰ বৰা ডাঙৰীয়া। আমি তেওঁৰ পৰা এই বিষয়ে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। বৰা ডাঙৰীয়া, বৰপেটা জিলাত বাহকজনিত ৰোগ প্ৰতিৰোধৰ বাবে কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰা হৈছে?
2: বাহকজনিত ৰোগ বুলি ক'লে জেনেৰেলি আমি জাপানিজ এনকেফেলাইটিছ, মেলেৰিয়া আৰু ডেংগু বিশেষকৈ এইকেইটাকে বুজো, আৰু এইকেইটাৰ পৰা ৰক্ষা পাবলৈ আমাৰ স্বাস্থ্যকৰ্মীয়ে বিশেষ কাৰ্যসূচী হাতত গ্ৰহণ কৰি আছে। বাহকজনিত ৰোগ কে কিউলেক্স মহ বুলি কয়, কিউলেক্সে মানে এই বাহকজনিত জাপানিজ এনকেফেলাইটিছ বিয়পায়, গতিকে চোৰ্চ ৰিডাকশ্যনটো আমাৰ চলি আছে, আৰু ITBN মানে ইনচেক্টিচাইড ট্ৰিটেড বেডনেট, সেইখিনি আমাৰ মানুহৰ মাজত আমাৰ যিখিনি আঁঠুৱা ৰাইজৰ সেইখিনিত আমাৰ ঔষধযুক্তকৰণ কৰা হৈ আছে, আৰু ফগিংটো দি আছে, ফগিংটো দিয়াৰ ফলত মহৰ পৰা ৰাইজ কিছু ৰক্ষা পাব, আৰু আমাৰ যদি জ্বৰৰ কেছ পায় বা সেই গাঁওখনত যদি জ্বৰৰ কেছ ওলায় তেতিয়াহ'লে তাৰ পৰা ব্লাড লাইট কালেকশ্যন কৰি আছে যাতে তাত মেলেৰিয়া ধৰা পৰে নেকি, এই ধৰণৰ কাৰ্যসূচীও আমাৰ হাতত লোৱা হৈছে।
1: বৰপেটা জিলাত এতিয়ালৈকে এনে ৰোগত কিমানজন লোক আক্ৰান্ত হৈছে বা কিমান মানুহৰ মৃত্যু ঘটিছে নেকি?
2: মেলেৰিয়াত আমাৰ আক্ৰান্তৰ সংখ্যাটো আমাৰ বৰপেটা জিলাৰ মানুহৰ গাত মেলেৰিয়া ধৰা পৰা নাই, কিন্তু বাহিৰৰ পৰা অহা আমাৰ 5 ৰোগী তেনেকুৱা আছে মেলেৰিয়াত আক্ৰান্ত হোৱা, আৰু আমাৰ যিটো ডেংগু বুলি কয় এইডিছ ইজিপ্টাই বুলি কয় মহবিধ, সেই মহে বিয়পায়, গতিকে তেনেকুৱা আমাৰ 13 কেছ আছিলে বৰপেটা জিলাত ডেংগুৰ, কিন্তু মৃত্যুৰ সংখ্যাটো আমাৰ নাই। কিন্তু দেখা গৈছে যে জাপানিজ এনকেফেলাইটিছ আমাৰ বৰপেটা জিলাত আছে আৰু 12 লোক আক্ৰান্ত হৈছিলে জাপানিজ এনকেফেলাইটিছ, তাৰ ভিতৰত 4 লোকৰ মৃত্যু ঘটিছে।
1: বৰপেটা জিলাত এই বাহকজনিত ৰোগ বা জাপানিজ এনকেফেলাইটিছ বা ডেংগুৰ চিকিৎসা কেনেকুৱা কেনেকুৱা ব্যৱস্থাটো আছে?
2: জাপানিজ এনকেফেলাইটিছ চিকিৎসা মানে প্ৰিভেণ্টিভ চিকিৎসা বুলি কওঁ, গতিকে তেনেকুৱা জ্বৰ মূৰৰ বিষ বমি বা জ্ঞানটো নাইকিয়া হোৱা যাতে নিউৰলজিকেল চিম্পটমছ দেখা যাব তেনেকুৱা ৰোগীৰ চিকিৎসাৰ কাৰণে আমাৰ বৰপেটা চিভিল হস্পিটেলত ব্যৱস্থা আছে আৰু বৰপেটা মেডিকেল কলেজত ব্যৱস্থা আছে, আৰু আমাৰ বৰপেটা মেডিকেল কলেজতে যি 4 ঢুকাইছিল তাৰে 3 চিকিৎসা বৰপেটা মেডিকেল কলেজতে হৈছিল আৰু এজন আমাৰ GMCত চিকিৎসা গ্ৰহণ কৰিছিলে এজনে, গতিকে চিকিৎসা ব্যৱস্থা আমাৰ আছে, সেইখিনি ৰাইজে পাই আছে।
1: স্বাস্থ্য বিভাগৰ লগতে কোন কোন বিভাগ আপোনালোকৰ জড়িত হৈ এই গোটেই অভিযানটোত জড়িত হৈছে, কাৰণ এটা বিভাগেই গোটেইখিনি চম্ভালি লোৱাটো সম্ভৱ নহয়?
2: হয় হয়, স্বাস্থ্য বিভাগৰ লগত আমাৰ বেলেগ বিভাগো আছে, বিশেষকৈ ভেটেনেৰি বিভাগ আমাৰ জড়িত হৈছে, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনো জড়িত হৈ আছে। আপোনালোকে জানে যে জাপানিজ এনকেফেলাইটিছ বেমাৰটো আমাৰ কিউলেক্স মহে বিয়পায়, কিন্তু ভাইৰাছটো জাপানিজ এনকেফেলাইটিছ ভাইৰাছটো সাধাৰণতে সেই বগলী বা ৱাটাৰ যিখিনি বাৰ্ড সেই তাৰ পৰা মানে ভাইৰাছটো আহে মহৰ জৰিয়তে, আৰু সেই মহে যেতিয়া মানে গাহৰিক কামোৰে তেতিয়া সেই গাহৰিত মানে ভাইৰাছটোৰ বংশবৃদ্ধি হয়, আৰু সেই ভাইৰাছটো যেতিয়া মহৰ গাৰ পৰা আমাৰ মানুহক কামোৰে তেতিয়া মানুহৰ গালৈ আহে, আৰু এনেকেই জাপানিজ এনকেফেলাইটিছ বেমাৰ।

0: মানুহৰ গালৈ আহে। গতিকে আমি বৰপেটাত দেখিছো যে গাহৰিৰ ফাৰ্ম খুব কম, গতিকে গাহৰিৰ পৰা এইকেইজন ব্যক্তিলৈ জাপানী যেনেকে পেলাইছে অহা নাই, ভাইৰাছটো অহা নাই, বনৰীয়া চৰাইৰ পৰাই আহিছে বুলি আমাৰ ধাৰণা। আৰু ভেটেনেৰি ডিপাৰ্টমেণ্টে যিখিনি গাহৰি ফাৰ্ম আছে সেই গাহৰি ফাৰ্মখিনি সাধাৰণতে ঘৰৰ পৰা কিছু আঁতৰত ৰাখিব লাগে, যেতিয়া মানে সেই গাহৰিৰ পৰা মহৰ কামুৰিলে মানে মানুহজনৰ দেহলৈ পটকে আহিব নোৱাৰে। গতিকে সেইখিনি ব্যৱস্থা ভেটেনেৰি ডিপাৰ্টমেণ্টে কৰি আছে আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেচন আমাৰ লগত সদায় সহযোগ কৰি আছে।
1: তাৰমানে আপোনালোকে কেইবাটাও বিভাগীয় সমন্বয়ৰে গোটেই কামখিনি
0: গোটেই কামখিনি আগবাঢ়ি গৈ আছে।
1: আৰু বৰপেটা ছাৰ তেনেকুৱা স্পৰ্শকাতৰ অঞ্চলবিলাক চিনাক্ত কৰা হৈছে নেকি, এনেকুৱা যিবিলাক ঠাইত এনেকুৱা ৰোগৰ প্ৰাদুৰ্ভাৱ?
0: হয় হয়, সেই স্পৰ্শকাতৰ অঞ্চলবিলাক অলৰেডি চিনাক্ত হৈছে আৰু তাৰ বাবে আমাৰ যি মেলেৰিয়া কৰ্মী আছে তেওঁলোকে সেই অঞ্চলত মানে ফগিঙৰ পৰা আদি কৰি বিশেষ এৱাৰনেছ আৰু বাকী কামখিনিও সেই অঞ্চলবিলাকত কৰি আছে।
1: মানুহৰ পৰা এই ক্ষেত্ৰত ছাৰ সহযোগিতা কেনেকুৱা পাইছে, আপোনালোকে যিটো সজাগতা সৃষ্টি কৰি আছে তাৰ ফলত যোগাত্মক প্ৰভাৱ আপোনালোকে দেখা পাইছে নেকি?
0: হয়, ৰাইজে সহযোগ কৰি আছে, বিশেষকে মানে আঁঠুৱাৰ ঔষধীকৰণ যিটো সেই ক্ষেত্ৰত ৰাইজ আগবাঢ়ি আহিছে আৰু আমাৰ টীম যেতিয়া সেই অঞ্চলবিলাকলৈ যায় সেই আমাৰ মেডিকেলৰ টীমবিলাকক ৰাইজে যথেষ্ট সহায় আগবঢ়াইছে।
1: তাৰমানে দেখা গৈছে যে বৰপেটা জিলাৰ স্বাস্থ্য বিভাগে যিটো যৌথভাৱে কামখিনি কৰি আছে তাৰ ফলত বৰপেটা জিলাত সিমান ধৰণে
0: কিছু নিয়ন্ত্ৰণত আছে, কিছু নিয়ন্ত্ৰণত আছে বুলি আমি ক'ব পাৰোঁ আৰু।
1: হয় হয় হয়, নিয়ন্ত্ৰণত আছে, সেইটো এটা ভাল লক্ষণ। আৰু ছাৰ চহৰ অঞ্চলতো এই ৰোগৰ প্ৰাদুৰ্ভাৱ আছিল, বৰপেটা জিলাত কেইবাখনো চহৰ আছে, চহৰ বা নগৰ অঞ্চল আছে,
0: তাত বিশেষকে আমি এই সুন্দৰী দিয়াত মানে চহৰ অঞ্চল বুলিয়ে কওঁ, এই সুন্দৰী দিয়াত তেনেকুৱা আমাৰ কেছ এটা ওলাইছে যে, গতিকে বাকী বৰপেটা টাউনৰ মাজত তেনেকুৱা আমি কেছ পোৱা নাই, গতিকে সুন্দৰী দিয়াত আছে, সুন্দৰীয়া এলেকাটোত।
1: ইয়াৰ আগতে বৰপেটা জিলাতো এটা অভিযান চলিছিল যে জাপানী এনকেফেলাইটিছৰ এটা প্ৰতিৰোধীমূলক এটা ভেকচিন দিয়া, প্ৰতিষেধক প্ৰদান কৰা, সেই প্ৰক্ৰিয়াটো এতিয়াও চলি আছে নেকি?
0: এতিয়া নাই, বৰ্তমান মানে প্ৰতিষেধক আমাৰ বৰপেটা জিলাত দিয়া নাই, হয়তো আগন্তুক দিনত চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা ল'ব বুলি আমি আশা কৰিম।
1: হয় হয়, আৰু দ্বিতীয় কথা হ'ল কি, যিটো ডেংগুৰ প্ৰভাৱটো ক'লে ছাৰ, বা ডেংগুৰ প্ৰভাৱ বা বাহকজনিত অন্যান্য ৰোগৰ প্ৰভাৱটো, এতিয়া সেইবিলাকো গোটেইখিনি নিয়ন্ত্ৰণত আছে নেকি বৰপেটা জিলাত?
0: বৰ্তমান নিয়ন্ত্ৰণতে আছে, আমাৰ ডেংগু কেছ মানে নগাঁও ব্লক পি এইচ চি আণ্ডাৰত আমি পাইছিলোঁ 6টা কেছ, আৰু মন্দিয়া এলেকাত 3টা কেছ পাইছিলোঁ, কলগেছিয়া এলেকাত 2টা, টেঙা এলেকাত 1টা আৰু ভৱানীপুৰ এলেকাত 1টা। গতিকে সেই ডেংগুত আমাৰ মৃত্যুৰ সংখ্যা নাই আৰু গোটেইকেইটা কেছে এতিয়া ভাল হৈছে, গতিকে ডেংগুত ভয় কৰিবলগীয়া আমাৰ নাই।
1: বৰপেটাত স্বাস্থ্য বিভাগে এটা বিশেষ পদক্ষেপ লৈছিল আজি যোৱা বছৰ লৈছিল যে মহ ধ্বংসৰ কাৰণে এবিধ বিশেষ মাস্ক এৰি দিয়া হৈছিল বৰপেটাৰ বিভিন্ন নলাত, সেইটো বিষয়ে অলপ জনাব নেকি?
0: মানে সেইখিনি মাস্কখিনি আমি গুৱাহাটীৰ পৰা আনো আৰু যি নলা নৰ্দমা আছে বিশেষকে মিউনিচিপালিটিৰ যি ড্ৰেইন আছে সেই তাত এৰি দিয়া হয়। সেই মাস্কবিধে মানে মহৰ যিটো কণী লাৰ্ভা সেইবিলাক মানে খাই পেলায়, ধ্বংস কৰি পেলায়, খাই পেলাই কাৰণে মানে বৃদ্ধিটো হ'ব নোৱাৰে মহৰ। গতিকে সেই ক্ষেত্ৰত অলপ দিনৰ আগত আমি সত্ৰৰ সন্মুখত যিটো ড্ৰেইন আছিল তাত আমি কিছু মাছ, তেনেধৰণৰ মাছ আমি এৰি দিছোঁ আৰু বেলেগ জেগাতো আমাৰ মেলেৰিয়া বিভাগৰ পৰা তেনেকুৱা মাছ বৰপেটা জিলাৰ নলা বিলাকত এৰি দিয়া হৈছে।
1: এই মাছটোৰ প্ৰভাৱ আপোনালোকে যোগাত্মক প্ৰভাৱ দেখা পাইছে নেকি?
0: তেনেকে আমি ধৰি লওক ৰিচাৰ্চ টাইপত একো কৰা নাই, সেই মাছবিধে যিহেতু মেলেৰিয়া লাৰ্ভা বিলাক নষ্ট কৰে গতিকে ডেফিনেটলি যোগাত্মক প্ৰভাৱ পাইছো বুলি আমি ক'ব লাগিব, যিহেতু চহৰ অঞ্চলত আমি তেনেকুৱা মেলেৰিয়া ডেংগু বা যি কেছ পোৱা নাই।
1: শেষত বৰপেটা জিলাৰ আপোনাৰ অধীনৰ অঞ্চলত ৰাইজক এই ৰোগৰ প্ৰতিৰোধৰ ক্ষেত্ৰত কেনেকুৱা কেনেকুৱা ব্যৱস্থা ল'ব লাগে আৰু ৰাইজে কেনেকুৱা আপোনালোকক সহযোগ
0: কৰিব লাগে,
1: আহ্বান জনাব আপুনি?
0: ৰাইজে নিজে সজাগ হ'ব লাগিব, মানে বিশেষকে আমাৰ মহৰ পৰা যাতে ৰাইজ বাচি থাকে সেইটোৱে মানে প্ৰধান, ৰাইজে সজাগতা হ'ব লাগিব। ঘৰৰ চাৰিওফালে যাতে পানী জমা হৈ নাথাকে, কাৰণ সেই পানীবিলাকেতো মহে কণী পাৰে, গতিকে ঘৰৰ চৌপাশটো পৰিষ্কাৰ কৰি ৰাখিব লাগিব। আৰু দ্বিতীয়তে মানে আমাৰ যিটো পৰম্পৰা এটা আছিল সন্ধিয়া হ'লে ধূনা দি পেলাই ধোঁৱা জাতীয় ধোঁৱা দিয়া, গতিকে সেই পৰম্পৰাটো ৰাখিব পাৰিলে ভাল, সেই ধোঁৱাইও মহক মানে মানুহক আক্ৰমণৰ পৰা ৰক্ষা কৰিব বুলি ভাবিছো। আৰু খেতি পথাৰলৈ গ'লে যাতে মানে অকণ দীঘল চাৰ্ট বা তেনেকুৱা পেণ্ট জাতীয় পিন্ধি যায় যাতে মহে সহজে আমাক আক্রমণ করব নয় সজাগতামূলক ব্যবস্থা যদি রাইজে লয় তো কিছু আর রাতে খাওয়া সময় আঁকুয়া ব্যবহার করা সেটি মানে সদায় খাব লাগে, যাতে আঁকুয়া তলতে আমি শুব লাগে, বা দিনতো আমার

0: সকলো লৰা ছোৱালী থাকিলে যাতে আঁঠুৱাখন আমি তৰি দিওঁ সেইটো ৰাইজে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, তেতিয়া ৰাইজ সজাগ হলে আমি এই ৰোগৰ পৰা কিছু পৰিত্ৰাণ পাম বুলি ভাবিছো আৰু নিয়ন্ত্ৰণত থাকিব বুলি ভাবিছো।
1: বৰপেটা জিলাৰ স্বাস্থ্য বিভাগে লোৱা ব্যৱস্থা সন্দৰ্ভত জনালে ধন্যবাদ।
2: প্ৰাসংগিক শুনিলে। আজিৰ অনুষ্ঠানত বৰপেটা জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাক্তৰ ভূপেন চন্দ্ৰ বৰাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ বৰপেটা জিলাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ। সহযোগিতা আগবঢ়ালে।

0: সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ বৰপেটা জিলাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ। সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ একে সময়তে। নমস্কাৰ।
1: প্ৰাসংগিক শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো সুৰ সমলয়, পৰিচালনা বিপুল বৰুৱাৰ।

0: ইমান পৰে শ্ৰোতাসকলে বিপুল বৰুৱাৰ পৰিচালনাৰে সুৰ সমলয় শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বাতৰি।
1: এয়া আকাশবাণী। বাতৰি সৈতে মই পংকজ নন্দ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে: দিল্লীত ছাত্ৰ বিক্ষোভত আৰক্ষীৰ আতিশয্যৰ অভিযোগ তুলি বিৰোধী পক্ষই কৰা হুলস্থুলৰ পৰিপ্ৰেক্ষিতত লোকসভা আৰু ৰাজ্যসভা দিনৰ 2 বজালৈকে স্থগিত ৰাখিবলগীয়া হয়। অসমত বান পৰিস্থিতি কিছু উন্নত হোৱা পৰিলক্ষিত হৈছে। বান বিধ্বস্ত জিলাৰ সংখ্যা 6খনলৈ অৱনমিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অসমৰ সাংসদসকলক সাক্ষাৎ কৰে আৰু ৰাজ্যখনৰ বান পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰিছে।

ভাৰতীয় গণতান্ত্ৰিক মৰ্চা এন ডি এৰ সংসদীয় দলৰ সাপ্তাহিক বৈঠক মংগল মিলন আজি সংসদ ভৱনত অনুষ্ঠিত হয় আৰু পাকিস্তান অধিকৃত কাশ্মীৰত জইণ্ট আৱামী একচন কমিটি জে এ এ চিয়ে আয়োজন কৰা এটা লং মাৰ্চত কমেও 20 জন লোকৰ মৃত্যু হৈছে।

0: নীটৰ প্ৰশ্নকাকত আগতীয়াকৈ ৰাজহুৱা হোৱা ঘটনাৰ প্ৰতিবাদত শিক্ষাৰ্থীয়ে কৰা বিক্ষোভত দিল্লী আৰক্ষীৰ ভূমিকাক লৈ আজি সংসদৰ দুয়োখন সদন উত্তপ্ত হৈ উঠে। বিৰোধী পক্ষই কৰা হুলস্থূলৰ পৰিপ্ৰেক্ষিতত লোকসভা আৰু ৰাজ্যসভা দিনৰ 2 বজালৈকে স্থগিত ৰাখিবলগীয়া হয়। দিনৰ 11 বজাত লোকসভাৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতে অধ্যক্ষ ওম বিৰলাই 23 সংখ্যক কমনৱেলথ গেমছত সোণৰ পদক অৰ্জন কৰা পেৰা এথলীট শৰ্মিলা ধনকৰক অভিনন্দন জনায়। শ্ৰীবিৰলাই ৰূপৰ পদক অৰ্জন কৰা সৰ্বেশ কোচাৰে, ভাল্লুৰী অজয়া বাবু, জ্ঞানেশ্বৰী যাদৱ, ব্ৰঞ্জৰ পদক অৰ্জন কৰা শিল্পা চাইলা আৰু বিন্দা ৰাণী দেৱীকো অভিনন্দন জনায়। কানাডাত অনুষ্ঠিত বিশ্ব জুনিয়ৰ স্কোৱাছ চেম্পিয়নশ্বিপ জয় কৰা আনাহাত সিঙকো তেওঁ প্ৰশংসা কৰে। অধ্যক্ষ বিৰলাই দেশলৈ সন্মান গৌৰৱ কঢ়িয়াই অনা সকলো খেলুৱৈৰ লগতে প্ৰশিক্ষক আৰু খেলুৱৈসকলৰ পৰিয়ালৰ লোকসকলকো অভিনন্দন জনায়। ইয়াৰ পাছত অধ্যক্ষই প্ৰশ্নোত্তৰ কাল আৰম্ভ কৰাৰ চেষ্টা কৰে, কিন্তু বিৰোধী সদস্যসকলে দিল্লীত আন্দোলন কৰা ছাত্ৰ ছাত্ৰীসকলৰ বিৰুদ্ধে আৰক্ষীৰ আতিশয্যক লৈ শ্লোগান দিবলৈ আৰম্ভ কৰে। অধ্যক্ষই কয় যে সদনৰ কাম কাজ নিয়াৰিকৈ চলাৰ লগতে ৰাজহুৱা পৰীক্ষাত অনিয়ম প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 সন্দৰ্ভত অৰ্থপূৰ্ণ বিতৰ্ক তথা আলোচনা হোৱাত গুৰুত্ব দিয়ে। শ্ৰীবিৰলাই বিধেয়কখন সন্দৰ্ভত আলোচনাৰ পৰিৱেশ গঢ়ি তুলিবলৈ চৰকাৰ আৰু বিৰোধী পক্ষক আহান জনায়। তেওঁ কয় যে কোনো এটা বিষয় যিমানেই গুৰুত্বপূৰ্ণ নহওক লাগে প্ৰশ্নোত্তৰ কালত বিঘিনি জন্মোৱা উচিত নহয়। অধ্যক্ষগৰাকীয়ে কয় যে সংসদ হৈছে আলোচনাৰ স্থান আৰু ইয়াৰ পৰাই সমগ্ৰ দেশলৈ যোগাত্মক বাৰ্তা যোৱা উচিত।
1: আজ হম 2 বজে ইস মহত্বপূৰ্ণ বিষয় পৰ চৰ্চা কৰেংগে, এছা সবি লোগো নে সহমতি ব্যক্ত কি হে, সময় সরকাৰ আৰু প্ৰতিপক্ষ বেঠকৰ সময় তয় কৰ লেগা। और मेरा आपसे आग्रह है, कितना भी गतिरोध हो, कितना भी बड़ा मुद्दा हो, लेकिन प्रश्नकाल में गतिरोध नहीं होना चाहिए। पूरे देश के अंदर एक सकारात्मक दिशा जाए कि संसद में चर्चा होती है।
0: ইয়াৰ পাছতো হুলস্থূলীয়া পৰিৱেশ অব্যাহত থকাত অধ্যক্ষ বিৰলাই দিনৰ 2 বজালৈকে সদন স্থগিত ৰখাৰ কথা ঘোষণা কৰে। একেটা বিষয়তে ৰাজ্যসভাও দিনৰ 2 বজালৈকে স্থগিত হয়। সদনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছত কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীয়ে বিভিন্ন বিষয়ৰ তথ্যপাতি দাখিল কৰে। ৰাজহুৱা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণৰ সংসদীয় কমিটীৰ প্ৰতিবেদনো সংসদত দাখিল কৰা হয়। সভাপতি চি পি ৰাধাকৃষ্ণনে শূন্যকাল আৰম্ভ কৰোতেই বিৰোধী সদস্যসকলে দিল্লীৰ ছাত্ৰ বিক্ষোভত আৰক্ষীৰ আতিশয্যক লৈ শ্লোগান দিবলৈ আৰম্ভ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত সভাপতিয়ে দিনৰ 2 বজালৈকে ৰাজ্যসভাৰ কাম কাজ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। অসমত বান পৰিস্থিতি কিছু উন্নত হোৱা পৰিলক্ষিত হৈছে। বানবিধ্বস্ত জিলাৰ সংখ্যা 6খনলৈ অৱনমিত হৈছে। শেহতীয়া চৰকাৰী প্ৰতিবেদন অনুসৰি শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলা এতিয়াও বান প্ৰভাৱিত হৈ আছে। তথ্য অনুসৰি 21টা ৰাজহ চক্ৰৰ অন্তৰ্গত 631খন গাঁৱৰ 4,45,495গৰাকী লোক এতিয়াও বান প্ৰভাৱিত হৈ আছে। কালি বানত কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা হোৱা নাই। প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। আনহাতে প্ৰশাসনৰ সহযোগত বানপীড়িত ৰাইজে আটাইতকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাত স্বাভাৱিক জীৱন যাপনলৈ ঘূৰি আহিবলৈ আৰম্ভ কৰিছে। শিৱসাগৰ নগৰৰ পৰা লাহে লাহে দৰিকা আৰু দিখৌৰ নৈৰ পানী ওলাই যাবলৈ ধৰিছে। অৱশ্যে নগৰখনৰ 10টা ৱাৰ্ডত এতিয়াও পানী জমা হৈ আছে। শিৱসাগৰৰ বেছিভাগ অংশতে বিদ্যুতৰ যোগান পুনৰ আৰম্ভ হৈছে। এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ সহযোগিতাত জিলাখনৰ বিভিন্ন স্থানত বানপীড়িতৰ মাজত সাহায্য বিতৰণৰ কাম চলি আছে। বানবিধ্বস্ত ভিতৰুৱা গাঁওসমূহত এতিয়াও নাৱৰ সহায়ত খাদ্য আৰু অন্যান্য সা সামগ্ৰীৰ যোগান ধৰা হৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অসমৰ সাংসদসকলক সাক্ষাৎ কৰে আৰু ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰধানমন্ত্ৰীয়ে কয় যে বানত ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে কেন্দ্ৰই অসম চৰকাৰৰ সৈতে ঘনিষ্ঠতাৰে কাম কৰি আছে। শ্ৰীমোদীয়ে লগতে সকলোৰে সুৰক্ষা আৰু ভালৰ বাবে প্ৰাৰ্থনা জনায়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় চৰকাৰে দেশৰ 18খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত চাইবাৰ অপৰাধৰ গোচৰ সংক্ৰান্তত ই জিৰ' এফ আই আৰ পঞ্জীয়নৰ ব্যৱস্থা কৰিছে।

গৃহ ৰাজ্যমন্ত্ৰী বন্দী সঞ্জয় কুমাৰে লোকসভাত প্ৰকাশ কৰা মতে এই এফ আই আৰৰ জৰিয়তে 12,000ৰো অধিক গোচৰ পঞ্জীয়ন কৰা হৈছে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে চাইবাৰ অপৰাধ সম্পৰ্কে গোচৰ, বিশেষকৈ বিত্তীয় জালিয়াতি সম্পৰ্কীয় গোচৰসমূহ পঞ্জীয়নৰ বাবে এই সুবিধা প্ৰদান কৰিছে। এই ব্যৱস্থাৰ অধীনত ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ প্ৰতিবেদন পৰ্টেলত বা হেল্পলাইন নম্বৰ 1930ৰ জৰিয়তে বিত্তীয় লোকচান সম্পৰ্কীয় অভিযোগ দাখিল কৰিব পৰা যাব। এই অভিযোগ দাখিলৰ লগে লগে ই জিৰ' এফ আই আৰ পঞ্জীয়ন হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা এন ডি এৰ সংসদীয় দলৰ সাপ্তাহিক বৈঠক মংগল মিলন আজি সংসদ ভৱনত অনুষ্ঠিত হয়। এই গুৰুত্বপূৰ্ণ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু অন্যান্য নেতাসকল উপস্থিত আছিল। সংসদৰ অধিৱেশন চলি থকাৰ সময়ত মৰ্চাৰ ঐক্যবদ্ধ প্ৰদৰ্শনৰ লক্ষ্যৰে সাধাৰণতে মঙলবাৰে এন ডি এৰ সংসদীয় দলৰ এই বৈঠক অনুষ্ঠিত হয়। আজিৰ বৈঠকত তৃণমূল কংগ্ৰেছৰ পৰা ফাটি আহি নতুনকৈ গঠন কৰা নেচনেলিষ্ট চিটিজেন পাৰ্টি অব ইণ্ডিয়া এন চি পি আইৰ সাংসদসকলো উপস্থিত থাকে। ইয়াৰ পূৰ্বে 21 জুলাইত অনুষ্ঠিত বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশতে পৰীক্ষাৰ প্ৰশ্নকাকত আগতীয়াকৈ ৰাজহুৱা হোৱাৰ ঘটনা ৰোধ কৰাত সকলোৰে সহযোগিতামূলক অংশগ্ৰহণৰ আহ্বান কৰিছিল। প্ৰধানমন্ত্ৰীয়ে লগতে শেহতীয়া নীট পৰীক্ষাৰ প্ৰশ্নকাকত ৰাজহুৱা হোৱা ঘটনাত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত থকা চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাও উল্লেখ কৰিছিল। পৰ্যটন মন্ত্ৰালয়ে ৰাজ্য চৰকাৰ, বিভিন্ন ৰাষ্ট্ৰত থকা ভাৰতীয় দূতাবাস আৰু অংশীদাৰসকলৰ সৈতে দেশলৈ পৰ্যটকৰ আগমন বৃদ্ধি কৰি পৰ্যটন উদ্যোগক বিকশিত কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে আজি লোকসভাত এটা লিখিত উত্তৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই ব্যৱস্থাসমূহৰ ভিতৰত আছে পৰ্যটন সম্পৰ্কীয় ৰোডশ্ব, খাদ্য উৎসৱ, বাণিজ্যিক বৈঠক, বিভিন্ন ৰাষ্ট্ৰত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ সৈতে মত বিনিময় কাৰ্যসূচী ইত্যাদি। মন্ত্ৰীগৰাকীয়ে কয় যে 2024 চনত পৰ্যটন মন্ত্ৰালয়ে বিদেশী নাগৰিকক ভাৰতক পৰ্যটনস্থলী হিচাপে বিবেচনা কৰাৰ বাবে বিভিন্ন দেশত থকা ভাৰতীয় লোকসকলক উৎসাহিত কৰিবলৈ চলো ইণ্ডিয়া অভিযান আৰম্ভ কৰিছিল। তদুপৰি মন্ত্ৰালয়ে নিয়মীয়াকৈ সামাজিক মাধ্যমৰ ইনফ্লুৱেঞ্চাৰ আৰু কণ্টেণ্ট ক্ৰিয়েটৰৰ সহযোগত দেশৰ আকৰ্ষণীয় পৰ্যটন স্থানসমূহৰ বিষয়ে প্ৰচাৰ চলাই আহিছে বুলি তেওঁ কয়। পাকিস্তান অধিকৃত কাশ্মীৰত জইণ্ট আৱামী একচন কমিটি জে এ এ চিয়ে আয়োজন কৰা এটা লং মাৰ্চত কমেও 20 জন লোকৰ মৃত্যু হয়, আনহাতে কেইবাজনো লোক আহত হয়। শেহতীয়া খবৰ অনুসৰি আহতসকলৰ বহুতৰে অৱস্থা সংকটজনক হৈ আছে। সামাজিক মাধ্যমত সংগঠনটোৱে কয় যে লং মাৰ্চ ৰাৱালকোটত উপস্থিত হৈছে। সংগঠনটোৱে জনোৱা অনুসৰি মৃত্যু হোৱা 19 জন লোকক চিনাক্ত কৰা হৈছে। জে এ এ চি আৰু পাকিস্তান প্ৰশাসনৰ মাজত হোৱা আলোচনা সফল নোহোৱাৰ পাছতে এই লং মাৰ্চৰ আয়োজন কৰা হয়। সংগঠনটোৱে ৰাষ্ট্ৰসংঘ, আন্তৰ্জাতিক মানৱ অধিকাৰ সংগঠনসমূহ আৰু গণতান্ত্ৰিক চৰকাৰসমূহক এই বিষয়ত হস্তক্ষেপ কৰিবলৈ আহ্বান জনাই অভিযোগ কৰে যে শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক পাকিস্তানৰ সুৰক্ষা বাহিনীয়ে চৰম আতিশয্য চলাইছে। অন্ধ্ৰপ্ৰদেশৰ ভিজিয়ানগৰম জিলাৰ চেলুৰুত সংঘটিত এটা পথ দুৰ্ঘটনাত এটি শিশুকে ধৰি 3 জন লোকৰ মৃত্যু হোৱাৰ লগতে অন্য 13 জন লোক আহত হয়। আৰক্ষী সূত্ৰই জনোৱা মতে এই লোককেইজন ৰায়গড়ৰ এখন তীৰ্থস্থানলৈ গাড়ীৰে গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। দিল্লীত ছাত্ৰ বিক্ষোভত আৰক্ষীৰ আতিশয্যৰ অভিযোগ তুলি বিৰোধী পক্ষই কৰা হুলস্থুলৰ পৰিপ্ৰেক্ষিতত লোকসভা আৰু ৰাজ্যসভা দিনৰ 2 বজালৈকে স্থগিত ৰাখিবলগীয়া হয়। অসমৰ বান পৰিস্থিতি কিছু উন্নত হোৱা পৰিলক্ষিত হৈছে। বান বিধ্বস্ত জিলাৰ সংখ্যা 6খনলৈ অৱনমিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অসমৰ সাংসদসকলক সাক্ষাৎ কৰে আৰু ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা এন ডি এৰ সংসদীয় দলৰ সাপ্তাহিক বৈঠক মংগল মিলন আজি সংসদ ভৱনত অনুষ্ঠিত হয় আৰু পাকিস্তান অধিকৃত কাশ্মীৰত জইণ্ট আৱামী একচন কমিটীয়ে আয়োজন কৰা এটা লং মাৰ্চত কমেও 20 জন লোকৰ মৃত্যু হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি দিনৰ 3 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনাবলৈ লৈছো কল্পনা তালুকদাৰৰ কণ্ঠত দুটি লোকগীত।

0: কল্পনা তালুকদাৰৰ কণ্ঠত দুটি লোকগীত শুনিলে।
1: এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: খন্তেক পাছতে ভিত্তি নিউজ আৰু দুপাহাৰ সমাচাৰ শুনিবলৈ পাব।
4: Below 18 years and those having no criminal record. Both houses of parliament adjourned soon after assembling amid ruckus. Lok Sabha scheduled to take up anti-paper leak amendment bill today. Air India launches Easy Connect hub and spoke model at Amritsar Airport, connecting Punjab with 27 global destinations.

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিয়লি 3 বজাৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হোৱা পৰিলক্ষিত হৈছে। বান বিধ্বস্ত জিলাৰ সংখ্যা 6খনলৈ অৱনমিত হৈছে। শেহতীয়া চৰকাৰী প্ৰতিবেদন অনুসৰি শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলা এতিয়াও বান প্ৰভাৱিত হৈ আছে। তথ্য অনুসৰি 21টা ৰাজহ চক্ৰৰ অন্তৰ্গত 631খন গাঁৱৰ 4,45,495 লোক এতিয়াও বান প্ৰভাৱিত হৈ আছে। কালি বানত কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা হোৱা নাই। প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। আনহাতে প্ৰশাসনৰ সহযোগত বানপীড়িত ৰাইজে আটাইতকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাত স্বাভাৱিক জীৱন যাপনলৈ ঘূৰি আহিবলৈ আৰম্ভ কৰিছে। শিৱসাগৰ নগৰৰ পৰা লাহে লাহে দৰিকা আৰু দিখৌ নৈৰ পানী ওলাই যাবলৈ ধৰিছে। অৱশ্যে নগৰখনৰ 10টা ৱাৰ্ডত এতিয়াও পানী জমা হৈ আছে। শিৱসাগৰৰ বেছিভাগ অংশতে বিদ্যুতৰ যোগান পুনৰ আৰম্ভ হৈছে। SDRF আৰু NDRFৰ সহযোগত জিলাখনৰ বিভিন্ন স্থানত বানপীড়িতৰ মাজত সাহায্য বিতৰণৰ কামো চলি আছে। বান বিধ্বস্ত ভিতৰুৱা গাঁওসমূহত এতিয়াও নাৱৰ সহায়ত খাদ্য আৰু অন্যান্য সা সামগ্ৰীৰ যোগান ধৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অসমৰ সাংসদসকলক সাক্ষাৎ কৰে আৰু ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰধানমন্ত্ৰীয়ে কয় যে বানত ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে কেন্দ্ৰই অসম চৰকাৰৰ সৈতে ঘনিষ্ঠতাৰে কাম কৰি আছে। শ্ৰীমোদীয়ে লগতে সকলোৰে সুৰক্ষা আৰু কল্যাণৰ বাবে প্ৰাৰ্থনা জনায়। উজনি অসমৰ 4খন জিলাৰ বান পৰিস্থিতিৰ বাবে নিৰ্ধাৰিত সময়ত

0: দুদিন পূৰ্বে কাইলৈ অসম বিধানসভাৰ চলিত অধিৱেশনৰ অন্ত পৰিব। কালি অনুষ্ঠিত অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। আজি এই বিষয়ে বিধানসভাত ঘোষণা কৰা হয়। উল্লেখযোগ্য যে যোৱা 6 জুলাইত আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশন পূৰ্বে 31 জুলাইত অন্ত পৰাৰ দিন ধাৰ্য কৰা হৈছিল। আজি ত্ৰয়োদশ দিনাৰ অধিৱেশনৰ কাৰ্যসূচীত উজনি অসমৰ 3খন জিলাৰ শেহতীয়া বান পৰিস্থিতিৰ কথা আলোচনা হোৱাৰ লগতে মথাউৰিসমূহ সন্দৰ্ভতো আলোচনা কৰা হয়। আজিৰ অধিৱেশনত শাসক বিৰোধী সকলো বিধায়কে বান সাহায্যৰ বাবে এমাহৰ দৰমহা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াব বুলি ঘোষণা কৰে। একেদৰে অসম বিধানসভা সচিবালয়ৰ বিষয়া কৰ্মচাৰীসকলে এদিনৰ দৰমহা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াব বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে সদনৰ কাম কাজ আজি প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হয়। আজিৰ দিনটোত বিবেচনা আৰু গৃহীতকৰণৰ বাবে 7খন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰাৰ কথা। এই 7খন বিধেয়ক হৈছে অসম দোকান আৰু প্ৰতিষ্ঠান সংশোধন বিধেয়ক, অসম পৰ্যটন উন্নয়ন আৰু পঞ্জীয়ন সংশোধন বিধেয়ক, অসম ক্ষুদ্ৰ, লঘু আৰু মজলীয়া প্ৰতিষ্ঠান স্থাপন আৰু পৰিচালনাৰ সুবিধা বিধেয়ক, অসম জনবিশ্বাস বিধান সংশোধন বিধেয়ক, অসম ব্যৱসায়িক সুচলতা সংশোধন বিধেয়ক, গুৱাহাটী উপগ্ৰহ চহৰ উন্নয়ন প্ৰাধিকৰণ বিধেয়ক, অসম ৰাজ্যিক বিধানসভাৰ সদস্যসকল সংশোধন বিধেয়ক। বিধানসভাৰ অধ্যক্ষ সদনত আজি বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদনো ঘোষণা কৰাৰ কথা। সদনৰ নিয়মাৱলী 301ৰ অধীনত একাধিক বিষয়ো আজি সদনত উত্থাপন কৰা হ'ব। স্বাধীনতা সংগ্ৰামী দেশভক্ত তৰুণৰাম ফুকনৰ 87 সংখ্যক মৃত্যু দিৱস উপলক্ষে আজি ৰাজ্যজুৰি দেশভক্তি দিৱস পালন কৰা হৈছে। ৰাজ্য চৰকাৰে 2021 বৰ্ষৰ পৰা প্ৰতিবছৰে আজিৰ দিনটো দেশভক্তি দিৱস হিচাপে পালন কৰি আহিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্বাধীনতা সংগ্ৰামৰ এগৰাকী অগ্ৰণী নেতাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে দেশভক্ত তৰুণৰাম ফুকনৰ আদৰ্শ, ত্যাগ আৰু দেশপ্ৰেমৰ মূল্যবোধ নতুন প্ৰজন্মৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব। ৰাজ্য চৰকাৰৰ তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ উদ্যোগত ৰাজ্যিক ভিত্তিত দেশভক্তি দিৱসৰ আয়োজন কৰা হয়। ইয়াৰ অংশ হিচাপে গুৱাহাটীৰ ভৰলুমুখত থকা তৰুণৰাম ফুকন উদ্যানত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত পশুপালন, পশু চিকিৎসা আৰু মীনমন্ত্ৰী নীলিমা দেৱী আৰু গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াই দেশভক্ত ফুকনৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰে। এই অনুষ্ঠানত ফুকনৰ পৰিয়ালৰ লোকেও অংশগ্ৰহণ কৰে। জনতা ভৱনত দিনৰ 2 বজাৰ পৰা দেশভক্তি দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান অনুষ্ঠিত হৈছে। এই অনুষ্ঠানত কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকা মুখ্য অতিথি হিচাপে উপস্থিত আছে। গোৱালপাৰা জিলাতো আজি দেশভক্তি দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আৰু গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ত এই দিৱস পালন কৰা হৈছে। এই উদ্দেশ্যে তৰুণৰাম ফুকনৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য তৰ্পণ আৰু বন্তি প্ৰজ্বলন তথা স্মৃতি স্মৰণ সভাৰো আয়োজন কৰা হৈছে। তামোলপুৰ জিলা প্ৰশাসন তথা জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আজি দেশভক্তি দিৱস পালন কৰা হয়। জিলা আয়ুক্ত সীমিকৰণে শুভাৰম্ভ কৰা অনুষ্ঠানত কেইবাগৰাকীও বক্তাই তৰুণৰাম ফুকনৰ জীৱন আৰু কৰ্ম সন্দৰ্ভত আলোকপাত কৰে। লখিমপুৰ জিলাত প্ৰশাসনৰ উদ্যোগত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত দেশভক্তি দিৱস পালন কৰা হয়। এই উপলক্ষে দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে লখিমপুৰ জিলা মুক্তিযুঁজাৰু সন্মিলনীৰ সভাপতি ফুলানাথ নগৰীয়াই। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মুকলি সভা অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলাতো আজি দেশভক্তি দিৱস পালন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন সমাল, জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। আজি এই অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে দুৰ্গাময়ী বৰাৰ কণ্ঠত তোমাৰ বাবে শীৰ্ষক চৈব্য সপুৰাতীৰ পৰা 2টি গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে আধুনিক গীত শুনি আছে দুৰ্গাময়ী বৰাৰ কণ্ঠত।

দুৰ্গাময়ী বৰাৰ কণ্ঠত তোমাৰ বাবে শীৰ্ষক শৈব সফুৰাটিৰ পৰা দুটি গীত শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি হৈছে মঙ্গলবাৰ, 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 11 দিন, 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 28 দিন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আজিৰ বিয়লিৰ অধিৱেশনৰ মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত। শ্ৰোতাসকলে নিউজ অন AIR এপৰ যোগেদিও এই অনুষ্ঠান শুনিবলৈ পাব। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ কৰ্তব্যত আছে সমীৰ নাৰ্জাৰী আৰু মৃগাংক শৰ্মা। ট্ৰান্সমিটাৰৰ দায়িত্বত আছে ৰাজীৱ গগৈ। পৰিবহণৰ দায়িত্বত আছে নয়ন দৈমাৰী। ডিউটি ৰুমত আছে ইমতিয়াজ হুছেইন। আৰু এয়া মাইক্ৰফোনৰ সন্মুখত মই অল্পনা শইকীয়া।

ইপিকতাছে কৈছিল, কোনো বিষয়েই মানুহৰ বাবে বাধাৰ সৃষ্টি কৰিব নোৱাৰে। বাধাৰ সৃষ্টি কৰে বিষয়ৰ ক্ষেত্ৰত মানুহৰ দৃষ্টিভংগীয়েহে।

0: স্বামী বিবেকানন্দই কৈছিল, ফুলৰ কাৰণে সুৰুজ যি, মানুহৰ হিয়াৰ বাবেও মৰম চেনেহো সেয়া। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো মহিলাসকলৰ প্ৰেৰণাৰ অনুষ্ঠান অৰ্ধ আকাশ। অৰ্ধ আকাশ অনুষ্ঠানৰ মোৰ কথা শিতানত তেজপুৰৰ মাজগাঁৱৰ মহিলা শিল্পী আৰু উদ্যোগী ময়ূৰী মহন্তই এটি কবিতা পাঠ কৰিব। আহকচোন শুনো।
1: নমস্কাৰ, মই ময়ূৰী মহন্তই আবৃত্তি কৰিবলৈ ওলাইছোঁ তুষপ্ৰভা কলিতাৰ কবিতা দ্ৰৌপদী। দ্ৰৌপদী, পৃথিৱীয়ে জানে মই ৰাজকন্যা, ৰাজৰাণী, গৌৰৱিনী, কৃষ্ণযজ্ঞসেনী। কোনেও নাজানে হাই মই এক নাৰী অভাগিনী। মই অতি সাধাৰণ, নিয়তিৰ কিৰণক সমাজৰ নিয়মৰ দাসী, কুৰুকুল বধুজত কুন্তি মাতৃ অম্বালিকা অম্বিকাৰ দল। মই তাত এটিমাথো ক্ষুদ্ৰ সংযোজন। যৌৱনৰ প্ৰথম পুৱাত উৎপলৰ বৰণমালাত যাৰ বাবে গাঁঠিছিলোঁ হৃদয়ৰ সঞ্চিত আবেগ, স্বামীগৃহ প্ৰৱেশৰ প্ৰথম ক্ষণত সেই প্ৰিয় ফাল্গুনীৰ ভীৰতা ক্লিবতা দেখি ঘৃণা আৰু বিস্ময়ত আবেগ বিবলা নৱবধূ থৰে থৰে কঁপিছিলোঁ মাথো। পাণ্ডুপুত্ৰে মাতৃবাক্য কৰিলে পালন, চৰ পদাৰ্থৰ দৰে কৰি ব্যৱহাৰ সমানে ভগাই ল'লে মোৰ স্বামিত্বৰ অধিকাৰ। কোনেও নাচালে ভাবি মোৰো যে থাকিব পাৰে এখন হৃদয় এটি মন। এয়া মাথো আৰম্ভণ, ধৰ্মপুত্ৰ ধৰ্ম যুধিষ্ঠিৰে যিদিন নাৰাখিলে মোক পণ, ৰাজনীতি কলুষিত ঘৃণিত পাহাৰ, সেইদিনা মিলি গ'ল মোৰ মাটিৰ লগত মোৰ নাৰীত্বৰ সতীত্বৰ যত অহংকাৰ। সেইদিনা বুজি পালোঁ ভালদৰে মই দাস দাসী, ধন ৰত্ন ৰাজ্য আৰু ঐশ্বৰ্যৰ দৰে মই মাথো অতিৰিক্ত এপদ সম্পদ মদমতি জোৱাৰী স্বামীৰ। হাই, মই জানি কেৱল শৰীৰ, তথাপিও ভাগ্যক ধিয়াই সুখে দুখে বনে ৰণে বিপদে সম্পদে সংগ দিলোঁ, সেৱা দিলোঁ, দিলোঁ বিশ্বস্বতা, পাঁচ পাণ্ডৱক দিলোঁ পাঁচোটি সন্তান, সিহঁতক দেও মোৰ আৰু একো নাই। পাণ্ডৱৰ আছে অহংকাৰ,

জন্মৰ গৌৰৱ আছে, আৰু আছে সৰ্বাংগত উজ্জ্বল ভূষণ মৰ্যাদাৰ। সিহঁতেতো নিবিচাৰে নাৰীৰ হৃদয়। দ্ৰৌপদী সুভদ্ৰা আৰু চিত্ৰাংগদা উলুপীৰ পেলৱ শৰীৰ অৰ্জুনৰ জন্ম অধিকাৰ। সি সূৰ্যনন্দন স্বয়ম্বৰ সভাত যিদিনা সভাসদ পৰিজন সকলোৱে মিলি উপহাস কৰিছিলোঁ নিঃসম্বল সুতপুত্ৰ বুলি, প্ৰত্যাখ্যান কৰিছিলোঁ অকপট হৃদয়ৰ প্ৰেমৰ অঞ্জলিক,

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে সেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: শ্ৰোতাসকলে শান্তা অঞ্জীৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত।

0: the ongoing ISSF World Cup in Hangzhou, China today. At the Commonwealth Games, India's Srihari Natraj qualified for the 100-meter backstroke swimming competition at Glasgow in Scotland today. And that is the end of this news bulletin.
1: Medium wave for 260.6 meter, kilohertz 1125 আৰু FM bender 102.4 megahertz এয়া আকাশবাণী তেজপুর এতিয়া নিবেদন কৰিছো ভক্তিমূলক গীতৰ অনুষ্ঠান আৰাধনা আৰাধনা অনুষ্ঠানত আজি শুনাব লৈছো কবিতা কৃষ্ণমূৰ্তি আৰু সংগীবিন্দৰ কণ্ঠৰ ভজন

শ্ৰোতাসকলে আৰাধনা অনুষ্ঠানত কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো আজিৰ দিনটোত আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিস্থিতি। অনুষ্ঠান পৰিস্থিতিৰ পাছতেই প্ৰচাৰ কৰা হ'ব গীতালী অনুষ্ঠানটিৰ। গীতালী অনুষ্ঠানত আজি হিন্দী বোলছবিৰ গীত শুনোৱা হ'ব। 6:45 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আৰু 7:05 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি আৰু 7:10 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:20 আগবঢ়োৱা হ'ব কৃষিভিত্তিক অনুষ্ঠান শিৰলো। এই অনুষ্ঠানত অসমত ফলমূলক খেতি আৰু ইয়াৰ ব্যৱসায়িক সম্ভাৱনীয়তা এই বিষয়ে এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে কৃষি বিজ্ঞান কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত মুৰব্বী ডক্টৰ অংগনা শৰ্মাই। 7:50 নিবেদন কৰা হ'ব আমাৰ কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। 8:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সংসদৰ সমীক্ষা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 8:15 প্ৰচাৰ কৰা হ'ব বিশ্ব হেপাটাইটিছ দিৱস উপলক্ষে কৰা এটি বিশেষ অনুষ্ঠান। এই অনুষ্ঠানত এই সম্পৰ্কে কুসুমতলা আদৰ্শ চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক তথা মেডিচিন বিশেষজ্ঞ ডাক্তৰ জুলফিকাৰ আহমেদৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। 8:45 আৰু 9:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধ্যা আৰু News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:15 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত বিধানসভাৰ আজিৰ দিনটো আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:30 প্ৰচাৰ কৰা হ'ব শ্ৰোতাৰ ফোনযোগে অনুৰোধৰ গীতৰ অনুষ্ঠান ফোন ইন গানে গানে। নিশা 10:00 আগবঢ়োৱা হ'ব শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। 9:30 আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিব। শ্ৰোতাসকল, এয়াই আছিল আজিৰ দিনটোত আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিস্থিতি। এতিয়া আগবঢ়াইছো গীতালী। এই অনুষ্ঠানত পোনপ্ৰথমে শুনাব লৈছো দিল জেলে বোলছবিৰ উদিত নাৰায়ণৰ কণ্ঠৰ এই গীতটি।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতিয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সিয়েলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।
2: এতিয়া শুনাব লৈছো দিলজালে বুলছবিৰ কুমাৰ চানু আৰু আদিত্য নাৰায়ণৰ কণ্ঠৰ এই গীতটি।

0: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800420223 নম্বৰত। আর্থিক জৰুৰী অৱস্থা কেতিয়া
2: শ্ৰোতাসকল, গীতালি অনুষ্ঠানত এইবাৰ নিবেদন কৰিছোঁ বুলন্দী বুলছবিৰ উদিত নাৰায়ণ আৰু অলকা য়াগ্নিকৰ কণ্ঠৰ এই গীতটি।

0: জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: গীতালী অনুষ্ঠানৰ শেষত শুনাব লৈছোঁ চালাখে বুলছবিৰ, উদিত নাৰায়ণ আৰু চিত্ৰাৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে গীতালি শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। খন্তেক পাছতে গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি কিছু সুস্থিৰ, ক্ষতিগ্ৰস্ত জিলাৰ সংখ্যা 6খনলৈ অৱনমিত, বান পৰিস্থিতি সন্দৰ্ভত অসমৰ সাংসদৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, উজনি অসমৰ 4খন জিলাৰ বান পৰিস্থিতিৰ বাবে কাইলৈ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সামৰণি, কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ যুটীয়া সচিবৰ নেতৃত্বত এটা সজাতি দলৰ আজি বান প্ৰভাৱিত যোৰহাট জিলা পৰিদৰ্শন, ৰাজ্যৰ ভিন্ন প্ৰান্তত সপ্তাহজোৰা কাৰ্যসূচীৰে আজিৰে পৰা বিশ্ব হেপাটাইটিছ দিৱস পালন, আৰু কমনৱেলথ গেমছৰ আজি ষষ্ঠ দিনলৈ 2টা স্বৰ্ণসহ 10টা পদকেৰে ভাৰত পদক তালিকাৰ অষ্টম স্থানত। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে প্ৰণীতা দেৱী। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি কিছু সুস্থিৰ হোৱা পৰিলক্ষিত হৈছে। বান বিধ্বস্ত জিলাৰ সংখ্যা আজি 6খনলৈ অৱনমিত হৈছে। শেহতীয়া চৰকাৰী প্ৰতিবেদন অনুসৰি শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলা এতিয়াও বান প্ৰভাৱিত হৈ আছে। কালি পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি এইবাৰৰ বানত সামগ্ৰিকভাৱে 2,197খন গাঁৱৰ 11,00,000 অধিক লোক ক্ষতিৰ সন্মুখীন হয়। এই বানত 68জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে কমেও 8জন লোক সন্ধানহীন হৈ আছে। প্ৰলয়ংকাৰী বানত 1,180টাৰো অধিক বাসগৃহ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত আৰু 9,926টা আংশিকভাৱে ক্ষতিগ্ৰস্ত হয়। সম্প্ৰতি ৰাজ্যৰ 21টা ৰাজহচক্ৰৰ অন্তৰ্গত 631খন গাঁৱৰ 4,45,495গৰাকী লোক বানৰ কবলত আছে। কালি বানত কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা হোৱা নাই। প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। আনহাতে প্ৰশাসনৰ সহযোগত বানপীড়িত ৰাইজে আটাইতকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাত স্বাভাৱিক জীৱন যাপনলৈ ঘূৰি আহিবলৈ আৰম্ভ কৰিছে। শিৱসাগৰ নগৰৰ পৰা লাহে লাহে দৰিকা আৰু দিখৌ নৈৰ পানী ওলাই যাবলৈ ধৰিছে। অৱশ্যে নগৰখনৰ 10টা ৱাৰ্ডত এতিয়াও পানী জমা হৈ আছে। শিৱসাগৰৰ বেছিভাগ অংশতে বিদ্যুতৰ যোগান পুনৰ আৰম্ভ হৈছে। এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ সহযোগিতাত জিলাখনৰ বিভিন্ন স্থানত বানপীড়িতৰ মাজত সাহায্য বিতৰণৰ কামো চলি আছে। বান বিধ্বস্ত ভিতৰুৱা গাঁওসমূহত এতিয়াও নাৱৰ সহায়ত খাদ্য আৰু অন্যান্য সামগ্ৰীৰ যোগান ধৰা হৈছে। চৰাইদেউ জিলাত বান পৰিস্থিতি পূৰ্বতকৈ সুস্থিৰ হৈছে যদিও বহু অঞ্চল এতিয়াও পানীত বুৰ গৈ আছে। কৃষিভূমিসমূহৰ পৰা পানী আৰু পলস এতিয়াও ওলাই নোযোৱাৰ বাবে কৃষিকাৰ্য ব্যাহত হৈ আছে। এতিয়া চৰাইদেউৰ বান পৰিস্থিতি সন্দৰ্ভত জনাবলৈ আমাৰ সৈতে আছে আকাশবাণীৰ প্ৰতিনিধি মনস্বিনী মহন্ত। হয় মনস্বিনী, আপুনি চৰাইদেউত আছে, তাত আপুনি বান পৰিস্থিতি নিজে প্ৰত্যক্ষ কৰিছে, কেনেকুৱা পৰিস্থিতি সম্প্ৰতি তাত?
1: হয়, আমি এতিয়া আছো বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামস্থলীৰ পৰা 18 কিলোমিটাৰ দূৰত। এই ঠাই বানৰ বাহনী পানী ওলাই গ'ল, কিন্তু বাহনী পানীয়ে পেলাই যোৱা পলস এতিয়াও আছে আৰু কিছু অংশৰ ঘৰ বাৰী আৰু নামঘৰ ইত্যাদিৰ এতিয়াও পানীৰ কবলত থকা দেখা পোৱা গৈছে। আৰু এই পানী স্থবিৰ পানী, এই পানী এতিয়াও ওলাই যোৱাৰ অকণমান আজি 10 দিন হ'ল বানৰ, কিন্তু প্ৰথম 19 তাৰিখৰ যি ঢল নাগালেণ্ডৰ মঞ্চৰ পৰা নামি আহিছিলে, সেই ঢল ওলাই যোৱাৰ আজি 10 দিনৰ পাছতো সেই পানী যথেষ্ট পৰিমাণে ঘৰবিলাকৰ ভিতৰত থাকি যোৱা দেখা পোৱা গৈছে আৰু পলসে এটা তৰপ পেলাই গৈছে। এই অঞ্চলৰ যিবোৰ ঘৰ বাৰী, সেই ঘৰ বাৰীসমূহত পলসৰ এটা তৰপ পৰি থকা দেখা পোৱা গৈছে। সেই তৰপৰ পৰা ঘৰবিলাক উদ্ধাৰ কৰিবলৈ এতিয়াও যথেষ্ট সময় লাগিব। এই ক্ষেত্ৰত প্ৰশাসনে স্থানীয় ৰাইজৰ সহযোগত কাম কৰি থকা দেখা পোৱা গৈছে আৰু আগষ্টৰ পৰা সেই পুনৰ্বাসনৰ কাম ত্বৰিত গতিত চলিব বুলি মুখ্যমন্ত্ৰী মহোদয়েও ইতিমধ্যে আশ্বাস দিছে। কিন্তু তাৰ লগতে যিসমূহ স্বেচ্ছাসেৱী সংগঠন, সেয়াও জিলা প্ৰশাসনৰ সৈতে মিলি সেই পুনৰ্বাসনৰ কামত হাত উজান দিয়া দেখা পোৱা গৈছে। ইতিমধ্যে বিভিন্ন স্বেচ্ছাসেৱী সংগঠন বিভিন্ন স্বাস্থ্যবিধিৰ কাৰণে প্ৰয়োজন হোৱা সামগ্ৰী এই অঞ্চলসমূহত যোগান ধৰা দেখা পোৱা গৈছে।
0: মনস্বিনী, আপুনি চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মৈদামৰ পৰা 18 কিলোমিটাৰ নিলগত থকা বুলি আমাৰ শ্ৰোতাসকলক জনালে। এতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিছো, মৈদাম ক্ষেত্ৰৰ কিবা ক্ষতি হৈছে নেকি বানৰ ফলত?
1: চৰাইদেউ জিলাৰ যি মৈদামসমূহৰ কথা আপুনি সুধিছে, এই মৈদামসমূহৰ ক্ষেত্ৰ ভাগত যি বিশ্ব ঐতিহ্যস্থলী, অৱশ্যে পানীয়ে কোনো ক্ষয় ক্ষতি নাই কৰা, কিন্তু চৰাইদেউ জিলাখনত সামগ্ৰিকভাৱে পানীয়ে যথেষ্ট ক্ষয় কৰিছে আৰু এই ঠাইৰ পানী

0: শিৱসাগৰ জিলাৰ শিৱসাগৰ চহৰৰ বিভিন্ন দিশৌ আৰু দৰিকাইদি শিৱসাগৰ চহৰৰ বিভিন্ন অঞ্চললৈ বৈ গৈছে যদিও এই ঠাইত পলসৰ এটা তৰপ পৰি থকা দেখা পোৱা গৈছে। এই পলসৰ তৰপৰ পাছত বহুতে কৃষি কাৰ্যত মনোনিৱেশ কৰিবলৈ চেষ্টা কৰিছে যদিও পলসৰ কাৰণে পৰা নাই আৰু বোধ কৰো এইবোৰ অঞ্চলত কঠীয়াৰ কাৰণে যি ইতিমধ্যে অসমৰ কৃষি বিভাগে প্ৰচেষ্টা হাতত লোৱা বুলি দেখা গৈছে বিভিন্ন ঠাইৰ কঠীয়াৰ চাগে এই ঠাইত যথেষ্ট প্ৰয়োজন হ'ব আৰু তাৰ লগতে পুনৰ্বাসনৰ অন্যান্য সামগ্ৰীসমূহৰো এই ঠাইত যথেষ্ট প্ৰয়োজন হ'ব।
1: ধন্যবাদ চৰাইদেউৰ বান সম্পৰ্কীয় শেহতীয়া তথ্যৰ সৈতে। সেয়া আছিল আমাৰ প্ৰতিনিধি মনস্বিনী মহন্ত। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত অসমৰ সাংসদসকলক সাক্ষাৎ কৰে আৰু ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। বানপীড়িত জনসাধাৰণৰ উদ্ধাৰ, সাহায্য, পুনৰ সংস্থাপন আৰু পুনৰ্বাসন কাৰ্য যাতে ফলপ্ৰসূভাৱে আগবাঢ়ে এই বিষয়ে ৰাজ্য চৰকাৰৰ পদক্ষেপ সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে বুজ লয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰধানমন্ত্ৰীয়ে কয় যে বানত ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে কেন্দ্ৰই অসম চৰকাৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি কাম কৰি আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বান পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী, বিধায়ক, জ্যেষ্ঠ বিষয়াবৰ্গ আৰু জিলা আয়ুক্তসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। উজনি অসমৰ 4খন জিলাৰ বান পৰিস্থিতিৰ বাবে নিৰ্ধাৰিত সময়তকৈ দুদিন পূৰ্বে কাইলৈ অসম বিধানসভাৰ চলিত অধিৱেশনৰ সামৰণি পৰিব। কালি অনুষ্ঠিত অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত লোৱা হৈছিল। আজি এই বিষয়ে বিধানসভাত ঘোষণা কৰা হয়। উল্লেখযোগ্য যে যোৱা 6 জুলাইত আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশন পূৰ্বে 31 জুলাইত অন্ত পৰাৰ দিন ধাৰ্য কৰা হৈছিল। আজি ত্ৰয়োদশ দিনৰ অধিৱেশনৰ কাৰ্যসূচীত উজনি অসমৰ 3খন জিলাৰ শেহতীয়া বান পৰিস্থিতিৰ কথা আলোচনা হোৱাৰ লগতে মথাউৰিসমূহ সন্দৰ্ভতো আলোচনা কৰা হয়। আজিৰ অধিৱেশনত শাসক বিৰোধী সকলো বিধায়কে বান সাহায্যৰ বাবে এমাহৰ দৰমহা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াব বুলি ঘোষণা কৰে। একেদৰে অসম বিধানসভা সচিবালয়ৰ বিষয়া কৰ্মচাৰীসকলে এদিনৰ দৰমহা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াব বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে সদনৰ কাম কাজ আজি প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হয়। সদনত অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ বিধেয়ক 2026 উত্থাপন কৰাৰ বিষয়ে শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে এইদৰে প্ৰকাশ কৰে।
2: আজি আমি বিধানসভাত অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ বিল উত্থাপন কৰোঁ আৰু NEP 2020 প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত ই এটা অতি গুৰুত্বপূৰ্ণ পদক্ষেপ। কাৰণ NEPৰ পৰামৰ্শ আছিলে যে এখন হায়াৰ এডুকেশ্যন কাউন্সিল হ'ব লাগে। আমাৰ বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত আমাৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড আছে আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাৰ তেনেকুৱা কোনো ৰাজ্যিক পৰ্যায়ৰ কোনো এপে কাউন্সিল বা বডি নাই। এতেকে ইয়াৰ মাজত এটা কোৰ্ডিনেশ্যন কৰাৰ কাৰণ অৰ্থাৎ প্ৰশাসন, UGC, ইউনিভাৰ্চিটি এই সকলোখিনিৰ মাজত এটা সমন্বয় সাধন কৰি কাম কৰাৰ এটা শীৰ্ষ পৰিষদ বা বডি আমাৰ অসমত নাছিলে বা অন্য ৰাজ্যবিলাকতো নাছিলে। এতেকে আমি আসাম হায়াৰ এডুকেশ্যন কাউন্সিল এটা গঠন কৰাৰ কাৰণে এই বিলখন ইন্ট্ৰডিউচ কৰিছোঁ।
1: ইপিনে বৰঝাৰ বিমানবন্দৰৰ আশে পাশে উপগ্ৰহীয় মহানগৰ বা ছেটেলাইট চিটি নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত প্ৰকাশ কৰে। এই মহানগৰী নিৰ্মাণৰ ফলত বৃহৎ সংখ্যক নিয়োগ সৃষ্টি হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।
3: আমি যিহেতু গভৰ্মেণ্টে নমিনেটেড কৰিব পাৰিমেই আৰু এতিয়া ছেটেলাইট চিটিৰ পৰিসীমাটো হোৱা নাই আমি ক'ত কৰিম, কাৰণ আমি মেট্ৰতে কৰিব খুজিছোঁ আৰু মেট্ৰত কৰিলে স্থানীয় বিধায়ক বৰ্তমান যি জেগাত কৰিব খুজিছোঁ তাত ময়ে স্থানীয় বিধায়ক আৰু বেলেগ জেগাত কৰাৰ এতিয়া প্ৰস্তাৱ নাই। আমি জালুকবাৰী সমষ্টিৰ বৰজাৰ বিমানকোঠৰ আশে পাশে কৰিব খুজিছোঁ, তাত স্থানীয় বিধায়কজনে বৰ্তমান তাৰ অধ্যক্ষ। সেইকাৰণে আমি বেলেগ কৰি বিধায়কৰ নাম লিখা নাই আৰু বৰ্তমান জাগীৰোড বা আন জাগাত ছেটেলাইট চিটি কৰাৰ প্ৰস্তাৱ বৰ্তমান নাই। কিন্তু যিহেতু গভৰ্মেণ্টে নমিনেটেড কৰিব পাৰে আমি সদনক আশ্বাস দিছো যদি ভৱিষ্যতে এনেকুৱা নতুন সমষ্টিত গৈ ছেটেলাইট চিটি কৰা হয় তাৰ বিধায়কজনক আমি গভৰ্মেণ্টৰ নমিনেশ্যন কেটেগৰীত আমি অন্তৰ্ভুক্তি কৰি ল'ম।
1: সদনত আজি কেইবাখনো বিধেয়ক উত্থাপন কৰা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰণীতা দেৱীৰ পৰা।
4: কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ দুৰ্যোগ ব্যৱস্থাপনা শাখাৰ যুটীয়া সচিব এম ৰামচন্দ্ৰদুৰ নেতৃত্বত অহা আন্তঃ মন্ত্ৰালয় দলটোৱে আজি যোৰহাট জিলাৰ বিভিন্ন বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰে। দলটোৱে প্ৰথমে তিয়ক ৰাজচক্ৰৰ অধীনস্থ বনাই জগদুৱাৰ অঞ্চলৰ বানত ক্ষতিগ্ৰস্ত পথসমূহ আৰু ধনতোলা অঞ্চলৰ জাজি নদীৰ মথাউৰিৰ চিগা অংশসমূহ পৰিদৰ্শন কৰি শেহতীয়া বান পৰিস্থিতিৰ বুজ লয়। ইয়াৰ পাছতে দলটোৱে যোৰহাট পশ্চিম ৰাজচক্ৰৰ দ গায়ন গাঁৱৰ লগতে শোলমৰাকে ধৰি কেইবাটাও বানপীড়িত অঞ্চলত উপস্থিত হৈ খহনীয়া আৰু ক্ষতিগ্ৰস্ত পথসমূহ পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত কেন্দ্ৰীয় দলটোৱে জিলাখনৰ বানে কৰা ক্ষয়ক্ষতিৰ বুজ লয় আৰু বিভাগীয় মুৰববীসকলৰ সৈতে বিস্তৃত আলোচনাত মিলিত হয়। জিলা প্ৰশাসন তথা সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া কৰ্মচাৰীসকলে দুৰ্যোগৰ সময়ত দেখুওৱা নিষ্ঠা আৰু ক্লান্ত পৰিশ্ৰমক দলটোৱে প্ৰশংসা কৰে।

0: ইয়াৰ লগতে বানত ক্ষতিগ্ৰস্ত আন্তঃগাঁথনি পুনৰ মেৰামতিৰ কাম আৰম্ভ কৰিবলৈ বিষয়াসকলক আহ্বান জনায়। হেপাটাইটিছ ৰোগ নিৰ্মূলকৰণৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সপ্তাহজোৰা কাৰ্যসূচীৰে বিশ্ব হেপাটাইটিছ দিৱস পালন কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ ধীৰেণপাৰা এফ আৰ ইউত জিলা যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ সঞ্জীৱ কুমাৰ শইকীয়াই এই দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। হেপাটাইটিছ বিৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ স্বাস্থ্য পৰীক্ষাৰ লগতে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়। নৱজাতকৰ জন্মৰ 24 ঘণ্টাৰ ভিতৰত হেপাটাইটিছ বি প্ৰতিষেধক প্ৰদান কৰিবলৈ স্বাস্থ্যকৰ্মীসকলক তেওঁ পৰামৰ্শ আগবঢ়ায়। অহা 3 আগষ্টলৈ চলিবলগীয়া এই কাৰ্যসূচীৰ অংশ হিচাপে জিলাৰ প্ৰতিগৰাকী গৰ্ভৱতী মহিলাৰ লগতে নিচাসক্ত ব্যক্তি, তৃতীয় লিংগৰ ব্যক্তিকে ধৰি অসুৰক্ষিত শ্ৰেণীৰ লোকৰ হেপাটাইটিছ বিৰ পৰীক্ষা কৰা হ'ব। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত ডিমা হাছাও জিলা স্বাস্থ্য সমিতিয়ে আজি হাফলঙত এই দিৱস পালন কৰে। উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য প্ৰবিতা জাহাৰীয়ে এই অনুষ্ঠান মুকলি কৰে। হেপাটাইটিছ প্ৰতিৰোধ, চিকিৎসা আৰু জনসচেতনতা বৃদ্ধিৰ বাবে এই অনুষ্ঠানত গুৰুত্ব আৰোপ কৰা হয়। এই দিৱস উপলক্ষে কাছাৰ জিলা স্বাস্থ্য সংস্থাৰ উদ্যোগত জিলা পৰ্যায়ত সজাগতামূলক শোভাযাত্ৰা অনুষ্ঠিত হয়। জিলাখনৰ কেইবাগৰাকী স্বাস্থ্যকৰ্মী, আশাকৰ্মী আৰু স্বেচ্ছাসেৱকসকলে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। অনুষ্ঠানত যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ শিৱানন্দ ৰায়ে হেপাটাইটিছ ৰোগৰ পৰীক্ষা আৰু চিকিৎসাৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। নলবাৰী জিলাৰ মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়তো আজি এই দিৱস পালন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত সজাগতা সভাত কেইবাগৰাকীও বিশেষজ্ঞ ব্যক্তিয়ে অংশগ্ৰহণ কৰি ৰাইজক হেপাটাইটিছ বি ৰোগৰ চিকিৎসা সন্দৰ্ভত অৱগত কৰায়। উল্লেখযোগ্য যে জিলাখনৰ সকলো চৰকাৰী চিকিৎসালয়ত এই দিৱস পালন কৰা হয় আৰু মুকালমুৱা অঞ্চলত 12 জন ব্যক্তিক হেপাটাইটিছ বি প্ৰতিষেধক প্ৰদান কৰা হয়। বৰপেটা জিলাতো এই দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ এটা নিচামুক্তি কেন্দ্ৰৰ আৱাসী আৰু কৰ্মচাৰীসকলৰ মাজত স্ক্ৰীনিং শিবিৰ অনুষ্ঠিত হয়। শিবিৰত আগতীয়াকৈ স্বাস্থ্য পৰীক্ষা, সময়মতে ৰোগ নিৰ্ণয় আৰু উপযুক্ত চিকিৎসাৰ জৰিয়তে এই ৰোগ প্ৰতিৰোধ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। জিলাখনত অহা 3 আগষ্টলৈ এই দিৱসৰ অংশ হিচাপে সজাগতামূলক কাৰ্যসূচী অব্যাহত থাকিব। চলিত বিত্তীয় বৰ্ষত ৰাজ্যত 1733টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ লোৱা হৈছে বুলি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে আজি সদনত এটা প্ৰশ্নৰ উত্তৰত প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যত বৰ্তমান 62,142টা অনুমোদিত অংগনবাড়ী কেন্দ্ৰ আছে। বিগত কাৰ্যকালত 9,054টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ নিৰ্মাণৰ কামত অনুমোদন জনোৱা হৈছিল যদিও ইয়াৰে 4,423টাৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে বুলি তেওঁ কয়। বৰ্তমান 4,631টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ কাম চলি আছে বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যত খালী হৈ থকা অংগনবাড়ী কৰ্মী সহায়িকাৰ পদসমূহ পূৰণ কৰাৰ বাবে শিশু উন্নয়ন প্ৰকল্প বিষয়াসকলক প্ৰয়োজন সাপেক্ষে বিভাগীয় নিৰ্দেশনা অনুসৰি বিজ্ঞাপন জাৰি কৰিবলৈ সঞ্চালকালয়ৰ পৰা নিৰ্দেশ দিয়া হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে কয়। স্বাধীনতা সংগ্ৰামী দেশভক্ত তৰুণৰাম ফুকনৰ 87 সংখ্যক মৃত্যু দিৱস উপলক্ষে আজি ৰাজ্যজুৰি দেশভক্তি দিৱস পালন কৰা হয়। ৰাজ্য চৰকাৰে 2021 বৰ্ষৰ পৰা প্ৰতিবছৰে আজিৰ দিনটো দেশভক্তি দিৱস হিচাপে পালন কৰি আহিছে। ৰাজ্য চৰকাৰৰ তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ উদ্যোগত ৰাজ্যিক ভিত্তিত দেশভক্তি দিৱস পালন কৰা হয়। গুৱাহাটীৰ ভৰলুমুখত থকা তৰুণৰাম ফুকন উদ্যানত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পশুপালন, পশু চিকিৎসা আৰু মীন মন্ত্ৰী নীলিমা দেৱী আৰু গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াই অংশগ্ৰহণ কৰি শ্ৰদ্ধা নিবেদন কৰে। এই অনুষ্ঠানত ফুকনৰ পৰিয়ালৰ লোকেও অংশগ্ৰহণ কৰে। জনতা ভৱনত দিনৰ 2 বজাৰ পৰা দেশভক্তি দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানৰ আয়োজন কৰা হয়। তামোলপুৰ জিলা প্ৰশাসন তথা জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আজি দেশভক্তি দিৱস পালন কৰা হয়। জিলা আয়ুক্ত চিমিকৰণে শুভাৰম্ভ কৰা অনুষ্ঠানত কেইবাগৰাকীও বক্তাই দেশভক্ত তৰুণৰাম ফুকনৰ জীৱন আৰু কৰ্ম সন্দৰ্ভত আলোকপাত কৰে। নলবাৰী জিলাতো আজি দেশভক্তি দিৱস পালন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ লগতে বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত দেশভক্তি দিৱস পালন কৰা হয়। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
1: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি ৰাজপথত গৰাকীবিহীন কুকুৰৰ আতংক, ৰাষ্ট্ৰীয় ঘাইপথত এৰালবিহীন গৰুৰ বিচৰণ আদি বিষয় লৈ এটা নিজাববীয়া গোচৰ ৰুজু কৰিছে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যাণ ৰায় চুৰানা আৰু ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ডৰ বিচাৰপীঠে এই নিজাববীয়া গোচৰটোৰ শুনানি গ্ৰহণ কৰি চৰকাৰী পক্ষসমূহক 7 আগষ্টৰ পূৰ্বে শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে ৰাজপথত গৰাকীবিহীন কুকুৰে সৃষ্টি কৰা আতংক, ৰাষ্ট্ৰীয় ঘাইপথ, এক্সপ্ৰেছ হাইৱেত বিচৰণ কৰি থকা গৰুৰ বাবে পথ দুৰ্ঘটনা সংঘটিত হোৱা বিষয়ক লৈ এটা নিজাববীয়া গোচৰ ৰুজু কৰি ৰাজ্য চৰকাৰসমূহলৈ কেইবাটাও নিৰ্দেশনা জাৰি কৰিছিল। স্কটলেণ্ডৰ গ্লাছগোত চলি থকা কমনৱেলথ গেমছত এতিয়ালৈ 2টা সোণ, 5টা ৰূপ আৰু 3টা ব্ৰঞ্জৰ পদকসহ মুঠ 10টা পদকেৰে ভাৰত তালিকাৰ 8ম স্থানত আছে। অষ্ট্ৰেলিয়াই 59টা পদকেৰে প্ৰতিযোগিতাৰ শীৰ্ষস্থানত আছে। ইংলেণ্ডে 37টা পদকেৰে দ্বিতীয় আৰু কানাডাই 22টা পদকেৰে তৃতীয় স্থান দখল কৰি আছে। ভাৰতৰ কেইবাগৰাকীও খেলুৱৈয়ে পদক

জনৰ বাবে চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতি কিছু সুস্থিৰ। বান পৰিস্থিতি সন্দৰ্ভত অসমৰ সাংসদৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক। উজনি অসমৰ 4খন জিলাৰ বান পৰিস্থিতিৰ বাবে কাইলৈ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সামৰণি। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিবৰ নেতৃত্বত এটা সজাতি দলৰ আজি বান প্ৰভাৱিত যোৰহাট জিলা পৰিদৰ্শন। ৰাজ্যৰ ভিন্ন প্ৰান্তত সপ্তাহজোৰা কাৰ্যসূচীৰে আজিৰে পৰা বিশ্ব হেপাটাইটিছ দিৱস পালন। আৰু কমনৱেলথ গেমছৰ আজি ষষ্ঠ দিনালৈ 2টা স্বৰ্ণসহ 10টা পদকেৰে ভাৰত পদক তালিকাৰ অষ্টম স্থানত। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: Murmu today presided over a special book release ceremony at Rashtrapati Bhavan, marking the completion of 4 years of her presidency. Vice President C.P. Radhakrishnan released 5 commemorative books on the occasion. In her address, President Murmu described the high constitutional post as a profound responsibility rather than merely an honor. At the ongoing Commonwealth Games, India's Sri Hari Natraj qualified for the 100-meter backstroke swimming competition in Glasgow, Scotland today. Natraj finished 5th in his heat and 13th overall. India's para swimmers also enjoyed a successful outing, with RVV BK Bodigina and Ali Imam qualifying for the men's 50-meter freestyle S13 final. In the men's 400-meter, Indian sprinter Vishal TK progressed to the semi-finals. And that is the end of this news bulletin.
1: বাতৰি সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, লোকসভাত আজি লোক পৰীক্ষা অসাধু উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 সন্দৰ্ভত হোৱা আলোচনাত শাসক বিৰোধী উভয় পক্ষই অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে তেওঁৰ কাৰ্যকালৰ 4 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ৰাষ্ট্ৰপতি ভৱনত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰে। নতুন দিল্লীত আজি অসমৰ কেইবাগৰাকীও সাংসদে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। আৰু চীনৰ হাংঝৌত ISSF বিশ্বকাপ ৰাইফল প্ৰতিযোগিতাত ভাৰতৰ উত্তৰ মাস্কৰ আৰু হিমাংশু ধিলনে 10 মিটাৰ এয়াৰ ৰাইফল মিক্সড টীম শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। এতিয়া শুনক বিতং বাতৰি। লোকসভাত আজি লোক পৰীক্ষা অসাধু উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 বিবেচনা আৰু গৃহীত কৰাৰ উদ্দেশ্যে আলোচনা কৰা হয়। এই বিধেয়কৰ জৰিয়তে লোক পৰীক্ষা অসাধু উপায় প্ৰতিৰোধ আইন 2024 সংশোধনী ঘটাবলৈ বিচৰা হৈছে। এই বিধেয়কখনৰ জৰিয়তে অভিযুক্তৰ বিৰুদ্ধে 10 বছৰৰ কাৰাবাস, 10 কোটি টকাৰ জৰিমনা, দোষী সাব্যস্ত, অভিযুক্তৰ সম্পত্তি বাজেয়াপ্তকে ধৰি বহু কঠোৰ ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে। বিধেয়কখনৰ প্ৰতিবন্ধ অনুসৰি অভিযোগনামা দাখিলৰ পাছত 3 মাহৰ ভিতৰত বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব। বিধেয়কখন উত্থাপন কৰি কৰ্মচাৰী, ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন দপ্তৰৰ ৰাজ্যমন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে বিধেয়কখন দেশৰ যুৱ প্ৰজন্ম আৰু শিক্ষাৰ্থীৰ কল্যাণ সুৰক্ষাৰ বাবে চৰকাৰৰ দৃঢ় প্ৰতিজ্ঞাৰ এক অংশ। তেওঁ লগতে কয় যে একে সময়তে ই হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ সৈতে কোনো আপোচ নকৰাৰ সংকল্পৰ এক প্ৰতীক। ভাৰতীয় সংসদৰ ইতিহাসত এই বিধেয়ক এক মাইলৰ খুঁটি বুলিও শ্ৰীসিঙে দাবী কৰে। শ্ৰীসিঙে কংগ্ৰেছ আৰু UPA চৰকাৰৰ আমোলত সংঘটিত প্ৰশ্নকাকত ফাদিলৰ ঘটনা বুলি উল্লেখ কৰি কয় যে পূৰ্বৰ চৰকাৰৰ দিনত এই সন্দৰ্ভত কোনো সুসংগঠিত আইন নাছিল আৰু দ্ৰুত ন্যায় নিশ্চিত কৰিবলৈ মোদী চৰকাৰে লোক পৰীক্ষা অসাধু উপায় প্ৰতিৰোধ আইন 2024 প্ৰণয়ন কৰিছিল। শেহতীয়া প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ বিষয়ে অৱগত হৈ প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে এই আইনত কঠোৰতম সংশোধনী আনিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আলোচনাত ভাগ লৈ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে অভিযোগ কৰে যে শিক্ষা খণ্ডক লৈ চৰকাৰ চিন্তিত নহয় আৰু এই সন্দৰ্ভত প্ৰকৃত সংস্কাৰ সাধন কৰিবলৈ চৰকাৰৰ কোনো আগ্ৰহ নাই। তেওঁ লগতে অভিযোগ কৰে যে এই নতুন বিধেয়কখনে পূৰ্বৰ বিধেয়কৰ এক সংশোধনী মাত্ৰ আৰু ইয়াত কোনো নতুনত্ব নাই। বিজেপিৰ সাংসদ বাসুৰী স্বৰাজে বিধেয়কখনক ৰূপান্তৰকাৰী পদক্ষেপ বুলি অভিহিত কৰে আৰু স্বচ্ছ আৰু নিকা পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ই এক সময়োপযোগী পদক্ষেপ বুলি মন্তব্য কৰে। তেওঁ আলোকপাত কৰে যে প্ৰশ্নকালত ফাদিলৰ গোচৰৰ তদন্তৰ বাবে বিধেয়কখনত এক বিশেষ টাস্ক ফৰ্চ গঠন কৰাৰ ব্যৱস্থা আছে। সমাজবাদী পাৰ্টীৰ সাংসদ অখিলেশ যাদৱে আলোচনাত ভাগ লৈ বিভিন্ন পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাত উদ্বিগ্নতা প্ৰকাশ কৰে। শ্ৰীযাদৱে কয় যে লোক পৰীক্ষা অসাধু উপায় প্ৰতিৰোধ আইন 2024 ৰূপায়ণ হোৱাৰ পাছতো এই বৰ্ষৰ নীট UG পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে। বিধেয়কখনক সমৰ্থন কৰি তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীয়ে কয় যে পৰীক্ষা স্বচ্ছ হোৱাটো প্ৰতিজন শিক্ষাৰ্থীয়ে কামনা কৰে আৰু সেয়েহে প্ৰশ্নকাকত ফাদিল প্ৰতিৰোধ কৰিবলৈ এখন কঠোৰতম আইনৰ প্ৰয়োজন। ইয়াৰ পূৰ্বে নীটৰ প্ৰশ্নকাকত আগতীয়াকৈ ৰাজহুৱা হোৱা ঘটনাৰ প্ৰতিবাদত শিক্ষাৰ্থীয়ে কৰা বিক্ষোভত দিল্লী আৰক্ষীৰ ভূমিকাক লৈ আজি সংসদৰ দুয়োখন সদন উত্তপ্ত হৈ উঠে। বিৰোধী পক্ষই কৰা হুলস্থুলৰ পৰিপ্ৰেক্ষিতত লোকসভা আৰু ৰাজ্যসভা দিনৰ 2 বজালৈকে স্থগিত ৰাখিবলগীয়া হয়। দিনৰ 11 বজাত লোকসভাৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতে অধ্যক্ষ ওম বিৰলাই 23 সংখ্যক কমনৱেলথ গেমছত সোণৰ পদক অৰ্জন কৰা পেৰা এথলীট শৰ্মিলা ধনকৰক অভিনন্দন জনায়। শ্ৰীবিৰলাই ৰূপৰ পদক অৰ্জন কৰা সৰ্বেশ কুশাৰে, ভাল্লুৰী অজয়া বাবু, জ্ঞানেশ্বৰী যাদৱ, ব্ৰঞ্জৰ পদক অৰ্জন কৰা শিল্পা চাইলা আৰু বিন্দিয়া ৰাণী দেৱীকো অভিনন্দন জনায়। কানাডাত অনুষ্ঠিত বিশ্ব জুনিয়ৰ স্কোৱাছ চেম্পিয়নশ্বিপত জয়লাভ কৰা অনাহত সিঙকো তেওঁ প্ৰশংসা কৰে। অধ্যক্ষ বিৰলাই দেশলৈ সন্মান, গৌৰৱ কঢ়িয়াই অনা সকলো খেলুৱৈৰ লগত প্ৰশিক্ষক আৰু খেলুৱৈ

0: পৰিয়ালৰ লোকসকলকো অভিনন্দন জনায়। ইয়াৰ পাছত অধ্যক্ষই প্ৰশ্নোত্তৰ কাল আৰম্ভ কৰাৰ চেষ্টা কৰে, কিন্তু বিৰোধী সদস্যসকলে দিল্লীত আন্দোলন কৰা ছাত্ৰ ছাত্ৰীসকলৰ বিৰুদ্ধে আৰক্ষীৰ আতিশয্যৰ বিৰুদ্ধে শ্লোগান দিবলৈ আৰম্ভ কৰে। অধ্যক্ষই কয় যে সদনৰ কাম কাজ নিয়াৰিকৈ চলাৰ লগতে ৰাজহুৱা পৰীক্ষাত অনিয়ম প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 সন্দৰ্ভত অৰ্থপূৰ্ণ বিতৰ্ক তথা আলোচনা হোৱাত গুৰুত্ব দিয়ে। একেটা বিষয়তে ৰাজ্যসভায়ো দিনৰ 2 বজালৈকে স্থগিত ৰখা হয়। সভাপতি চি পি ৰাধাকৃষ্ণনে শূন্যকাল আৰম্ভ কৰোতেই বিৰোধী সদস্যসকলে দিল্লীৰ ছাত্ৰ বিক্ষোভত আৰক্ষীৰ আতিশয্যক লৈ শ্লোগান দিবলৈ আৰম্ভ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত সভাপতিয়ে দিনৰ 2 বজালৈকে ৰাজ্যসভাৰ কাম কাজ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে তেওঁৰ কাৰ্যকালৰ 4 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ৰাষ্ট্ৰপতি ভৱনত আজি ভাৰ্চুৱেলযোগে কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰে। ভাষণ প্ৰসংগত তেওঁ জাতিটোৰ উন্নয়ন আৰু সাংস্কৃতিক নৱজাগৰণ সন্দৰ্ভত আলোকপাত কৰে। শ্ৰীমতী মুৰ্মুৱে কয় যে বিগত 4 বছৰত ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু আত্মগৌৰৱবোধক সৰ্বাংগীন উন্নতিৰ সমান্তৰালভাৱে পুনৰুজ্জীৱিত কৰিবলৈ চেষ্টা কৰা হৈছে। সমগ্ৰ দেশতে ভাৰতীয়ৰ মনোভাৱ আৰু অধিক সবল কৰি তোলা চৰকাৰৰ প্ৰধান উদ্দেশ্য বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। যোৱা 4 বছৰত ঔপনিৱেশিক মানসিকতাৰ অৱশিষ্টসমূহ নিৰ্মূল কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। জাতিটোৱে এতিয়া নিজৰ শিপালৈ উভতি আহিছে আৰু নিজৰ সাংস্কৃতিক তথা গণতান্ত্ৰিক আদৰ্শক লৈ গৌৰৱবোধ কৰিছে বুলি শ্ৰীমতী মুৰ্মুৱে মন্তব্য কৰে। এই বিষয়ে নিজৰ মনৰ ভাৱ ব্যক্ত কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে কয়।
1: ইন 4 বছৰ মে সমাৱেশী বিকাশ কি সোচ কে সাথ সাথ দেশ কি সমৃদ্ধ সাংস্কৃতিক বিৰাসত কে প্ৰতি গৰ্ব আৰু আত্মগৌৰৱ কি ভাৱনা কো নই উৰ্জা মিলি হে। এ খুচি কি বাত হে কি পিছলে বৰ্ষ এসে অনেক কাৰ্য কিয়ে গে হে জিনমে ভাৰতীয়তা কি ভাৱনা কা বিস্তাৰ হোৱা আৰু হামনে ঔপনিৱেশিক মানসিকতা কে অবশোষ কো খতম কৰনে কি আৰু ঠোস কদম উঠায়ে হে। বিকাশ আৰু জনসেৱা কি এ যাত্ৰা নিৰন্তৰ আগে বঢ়েগি তথা হাম সব নই সংকল্প উৎসাহ কে সাথ আপনে লক্ষ্য কি আৰু অগ্ৰসৰ হে।
0: ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাষ্ট্ৰপতি ভৱনত কৰ্মৰত কৰ্মচাৰীসকলৰ শিশুসকলৰ বাবে বচপন বাল পৰিচয় উদ্বোধন কৰে। এই পদক্ষেপত শিশুসকলৰ বাবে কিলকাৰী আৰু সমৰ্থ অংগনবাড়ী নামেৰে শিশুৱে খেলা ধূলা কৰিব পৰা এটা পৰিৱেশ সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত শ্ৰীমতী মুৰ্মুৱে বাল পৰিষদ পৰিদৰ্শন কৰি শিশুসকলৰ সৈতে মত বিনিময় কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে সেউজ আৰু সৰ্বাংগীন গতিশীলতাক প্ৰসাৰিত কৰাৰ উদ্দেশ্যে বিনামূলীয়া বৈদ্যুতিক বাছ সেৱা ৰাহি মুকলি কৰে। ৰাষ্ট্ৰপতি ভৱনৰ কৰ্মচাৰী আৰু বাসিন্দাসকলৰ বাবে মহিলাৰ দ্বাৰা পৰিচালিত এই বাছ সেৱা উপলব্ধ কৰোৱা হৈছে। মহিলা, শিশু, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে নিৰাপদ আৰু সুৰক্ষিত গতিশীলতা প্ৰদান কৰাই এই বাছ সেৱাৰ মূল উদ্দেশ্য। তদুপৰি ৰাষ্ট্ৰপতি ভৱনলৈ অহা দৰ্শনাৰ্থীৰ অভিজ্ঞতা বৃদ্ধিৰ বাবে ৰাষ্ট্ৰপতিগৰাকীয়ে এপ ভিত্তিক বহুভাষিক ই অডিঅ' গাইডো মুকলি কৰিছে। ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত আন 14টা ভাষাকে ধৰি হিন্দী আৰু ইংৰাজী ভাষাত উপলব্ধ এই ই অডিঅ' গাইডত সাংকেতিক ভাষাও সন্নিৱিষ্ট কৰা হৈছে। অসমৰ বান পৰিস্থিতি কিছু সুস্থিৰ হোৱা পৰিলক্ষিত হৈছে। বান বিধ্বস্ত জিলাৰ সংখ্যা আজি 6খনলৈ অৱনমিত হৈছে। শেহতীয়া চৰকাৰী প্ৰতিবেদন অনুসৰি শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলা এতিয়াও বান প্ৰভাৱিত হৈ আছে। কালি পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি এইবাৰৰ বানত 2,197খন গাঁৱৰ 11 লাখৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। এই বানত 88জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে কমেও 8জন লোক সন্ধানহীন হৈ আছে। নতুন দিল্লীত আজি অসমৰ কেইবাগৰাকীও সাংসদে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। বানপীড়িত জনসাধাৰণৰ উদ্ধাৰ, সাহায্য, পুনৰ সংস্থাপন আৰু পুনৰ্বাসন কাৰ্য যাতে ফলপ্ৰসূভাৱে আগবাঢ়ে এই বিষয়ে ৰাজ্য চৰকাৰৰ পদক্ষেপ সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে বুজ লয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বানত ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে কেন্দ্ৰই অসম চৰকাৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি কাম কৰি আছে। শ্ৰীমোদীয়ে লগতে সকলোৰে সুৰক্ষা আৰু কল্যাণৰ বাবে প্ৰাৰ্থনা জনায়। ইপিনে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ দুৰ্যোগ ব্যৱস্থাপনাৰ যুটীয়া সচিব এম ৰামচন্দ্ৰ দুৰ নেতৃত্বত অহা এটা আন্তঃ মন্ত্ৰালয় কেন্দ্ৰীয় দলে আজি যোৰহাট জিলাৰ বিভিন্ন বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰে। চীনৰ হাংঝৌত চলি থকা ISSF বিশ্বকাপ ৰাইফল প্ৰতিযোগিতাত ভাৰতৰ উত্তৰ মাস্কাৰ আৰু হিমাংশু থিলনে 10 মিটাৰ এয়াৰ ৰাইফল মিক্সড টীম শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ভাৰতীয় যুটীটোৱে 441.2 পইণ্ট অৰ্জন কৰি এই পদক লাভ কৰে। চীনৰ প্ৰথম আৰু দ্বিতীয় দলটোৱে ক্ৰমে সোণৰ আৰু ৰূপৰ পদক অৰ্জন কৰে। এই বিশ্বকাপ প্ৰতিযোগিতাত এই পৰ্যন্ত ভাৰতে 1টা সোণ, 1টা ৰূপৰ আৰু 2টা ব্ৰঞ্জৰ পদকেৰে 4টা পদক লাভ কৰিছে।

0: কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। লোকসভাত আজি লোক পৰীক্ষা অসাধু উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 সন্দৰ্ভত হোৱা আলোচনাত শাসক বিৰোধী উভয় পক্ষই অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে তেওঁৰ কাৰ্যকালৰ 4 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ৰাষ্ট্ৰপতি ভৱনত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰে। নতুন দিল্লীত আজি অসমৰ কেইবাগৰাকীও সাংসদে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। আৰু চীনৰ হাংঝোত ISSF বিশ্বকাপ ৰাইফল প্ৰতিযোগিতাত ভাৰতৰ উত্তৰ মাস্কাৰ আৰু হিমাংশু দিধলানে 10 মিটাৰ এয়াৰ ৰাইফল মিক্স টীম শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। আমাৰ ইটাৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছো হিৰলো অনুষ্ঠানটিৰ।
2: এয়া আকাশবাণী তেজপুৰ। আৰম্ভ কৰিবলৈ লৈছো কৃষিভিত্তিক অনুষ্ঠান হিৰলো।

0: শ্রোতাসকল, আজি শিৰলু অনুষ্ঠানত আমি অসমত ফল মূলৰ খেতি আৰু বাণিজ্যিক ক্ষেত্ৰত ইয়াৰ সম্ভাৱনীয়তা এই শীৰ্ষক কিছু কথা পাতিম। আৰু তাৰ বাবে আজি আমি আমাৰ শিৰলু অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি আনিছোঁ তেজপুৰৰ নপামত অৱস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ শোণিতপুৰৰ ভাৰপ্ৰাপ্ত মুৰব্বী বিষয়া ডক্টৰ অংগনা শৰ্মাক। নমস্কাৰ শ্ৰীমতী শৰ্মা।
1: নমস্কাৰ।
0: আপোনাক আমাৰ এই শিৰলু অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: প্ৰথমে আপোনাৰ পৰা জানিব খুজিম যে আমাৰ অসমত ফল মূল যথেষ্ট পৰিমাণৰ হয়, আমি সকলোৱে জানো। অসমত বাণিজ্যিক ভিত্তিক ফল মূল উৎপাদন লাভজনক হ'বনে বাৰু, আৰু অসমৰ বাণিজ্যিক ফল খেতিৰ সম্ভাৱনীয়তা কেনেকুৱা, এই বিষয়ে আপুনি কিছু কথা কওকচোন।
1: হয়, প্ৰথমতে মই শ্ৰোতাসকলক সকলোকে অভিনন্দন জনাইছোঁ। আমি সকলোৱে জানো যে অসম এখন কৃষি প্ৰধান ৰাজ্য, কিয়নো অসমৰ প্ৰায় শতকৰা 70% অধিক মানুহ বৰ্তমান কৃষিৰ ওপৰতে পোনপটীয়াভাৱে বা আওপকীয়াভাৱে জড়িত হৈ আছে। গতিকে অসম যিহেতু কৃষি প্ৰধান দেশ আৰু অসমৰ জলবায়ু বিশেষকৈ আমি যিহেতু ছাবট্ৰপিকেল ক্লাইমেটত অন্তৰ্গত, গতিকে অসমৰ জলবায়ু নাতিশীতোষ্ণ আৰু লগতে অসমৰ উৰ্বৰা মাটি ফল মূল শস্য খেতিৰ বাবে যথেষ্ট উপযোগী। আৰু লগতে আমি দেখা পাওঁ যে অসমত যথেষ্ট পৰিমাণে বৰষুণ হয়, অৰ্থাৎ বছৰি প্ৰায় 2000-2300 মিলিমিটাৰমান বৰষুণ বছৰি অসমে পায়। গতিকে এই সকলোখিনি সুবিধাৰ প্ৰতি যদি লক্ষ্য ৰখা হয় তেনেহ'লে অসমৰ পৰিৱেশত বিভিন্ন ধৰণৰ ফল মূলৰ বাণিজ্যিক খেতি অপাৰ সম্ভাৱনা আছে। দ্বিতীয়তে আপুনি সুধিছে যে এই ফল মূলৰ খেতি কৰি এজন কৃষক লাভৱান হ'ব পাৰিবনে নাই। গতিকে মই জনাব বিচাৰিছোঁ, যদি এজন কৃষকে ফল মূলৰ খেতিটো বাৰী চুকত নকৰে, কিয়নো আমাৰ অসমত সাধাৰণতে দেখা যায় যে অসমীয়াসকলে বাৰী পাতি খেতি কৰে, গতিকে বিভিন্ন ধৰণৰ ফল মূলৰ খেতি সাধাৰণতে বাৰী চুকত কৰা হয়। কিন্তু যদি এজন কৃষকে বাৰী চুকত নকৰি তেওঁ যদি অন্য পথাৰ শস্য বা শাক পাচলিৰ খেতিৰ দৰে তেওঁ যদি কমাৰ্চিয়েল ভাৱে অৰ্থাৎ ব্যৱসায়িক ভিত্তিত যদি তেওঁ বাগান পাতি খেতি কৰে তেনেহ'লে কৃষকজনে এই ফল মূলৰ খেতিৰ জৰিয়তে যথেষ্ট আয় উপাৰ্জন কৰিব পাৰিব। উদাহৰণস্বৰূপে আমি যদি তেজপুৰ লিচুৰ কথাই কওঁ, কাৰণ বৰ্তমান সময়ত দেখা গৈছে যে তেজপুৰ লিচুৱে দেশীয় বজাৰৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। গতিকে আমি যদি তেজপুৰ লিচুৰ কথা চাওঁ তেতিয়াহ'লে সাধাৰণতে দেখা যায় যে বজাৰত তেজপুৰ লিচুৰ এভাৰেজ হিচাপে দামটো প্ৰায় 20-50 টকালৈকে দামত বিক্ৰী হয় এটা এটা লিচু। গতিকে এজন খেতিয়কে যদি এই ক্ষেত্ৰত 1 বিঘা মাটিত যদি তেওঁ লিচু খেতি কৰিবলৈ যায়, আৰু যিটো জাত আটাইতকৈ জনপ্ৰিয় তাৰ নামটো হৈছে বোম্বাইয়া জাতটো আমাৰ সকলোৰে মাজতে যথেষ্ট জনপ্ৰিয়, কিয়নো ফলবিধৰ আকাৰ যথেষ্ট ডাঙৰ হয়। গতিকে এই বোম্বাইয়া জাতৰ খেতি যদি তেওঁ 1 বিঘা মাটিত কৰে তেনেহ'লে তেওঁ 20ডাল গছ 1 বিঘা মাটিত লগাব পাৰিব, যদিহে তেওঁ 8 মিটাৰ বা 8 মিটাৰ স্পেচিঙত গছবিলাক ৰোপণ কৰে। গতিকে এনে এজোপা গছৰ পৰা

0: তেওঁ যদি গড় হিচাপত 80-100 কেজি ফল উৎপাদন কৰিব পাৰে, তেনেহ'লে কেজিত বোম্বাই ভেৰাইটিটোৰ ক্ষেত্ৰত কেজিত 800 টকা হিচাপত তেওঁ 1 বিঘা মাটিৰ পৰা খুব কম বুলিবলৈও 5-8 লাখ টকা তেখেতে উপাৰ্জন কৰিব পাৰিব। গতিকে দেখা যায় যে এই ক্ষেত্ৰত ফল মূলৰ খেতিৰ ক্ষেত্ৰত মানে উপাৰ্জনৰ যিটো পৰিমাণ সেইবিলাক সেই পৰিমাণটো আন পথাৰ শস্যৰ তুলনাত যথেষ্ট বেছি হয়। তদুপৰি ফল মূলৰ খেতিৰ ক্ষেত্ৰত দেখা যায় যে বিভিন্ন পৰ্যায়ৰ যেনে নাৰ্চাৰী ৰেজিং, পেকেজিং, প্ৰচেছিং, ট্ৰান্সপৰ্টেশ্যন আৰু মাৰ্কেটিং এই সকলোবিলাক ক্ষেত্ৰতে কৰ্মসংস্থাপনৰ যথেষ্ট সুবিধা আছে, কিয়নো এই সকলোবিলাক ছেক্টৰতে আমাৰ যদিহে আমাৰ ডেকা চামক যদি নিয়োগ কৰিব পৰা যায় তেতিয়াহ'লে যথেষ্ট এই ক্ষেত্ৰত যথেষ্টখিনি এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ অপৰচুনিটি বা সুবিধা আমাৰ মানে যুৱ কৃষকসকলে পাব পাৰে। তদুপৰি আমি সকলোৱে জানো যে ফল মূল আমাৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰতো যথেষ্ট উপযোগী, কিয়নো ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু মিনাৰেল থাকে। গতিকে এই দিশটোৰ কথা যদি চৰকাৰে সঠিকভাৱে যদি তেওঁলোকে আমাৰ প্ৰপাৰ প্লেনিং কৰা হয় তেতিয়াহ'লে মই ভাবোঁ ফল মূলৰ খেতিৰ জৰিয়তে অসমখন এখন স্বাৱলম্বী দেশ হিচাপে ৰাজ্য হিচাপে নিজকে পৰিচয় দিব পাৰিব আৰু লগতে কৃষকৰ আয় বৃদ্ধি কৰাৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰিব।
1: হয়, আপুনি লেচু খেতিৰ কথা উল্লেখ কৰিলে অসমৰ আমাৰ কৃষকসকলে আৰু কি কি ফলৰ খেতিৰ ওপৰত গুৰুত্ব বেছিকৈ দিব লাগে এই বিষয়ে অলপ জনাওকচোন।
0: ইতিমধ্যে মই জনাইছোঁ যে অসমৰ জলবায়ু নাতিশীতোষ্ণ হোৱাৰ বাবে আৰু ইয়াৰ মাটি সাৰুৱা হোৱাৰ বাবে অসমত বিভিন্ন ধৰণৰ ফলৰ খেতি সম্ভৱ। এতিয়া আমি যদি জোন হিচাপে চাওঁ তেতিয়াহ'লে আমি যদি আপাৰ আছামৰ পিনে চাওঁ, সাধাৰণতে আপাৰ আছামত আমাৰ ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ আদি ডিষ্ট্ৰিক্ট আছে, লগতে শোণিতপুৰ, ধেমাজি আৰু লখিমপুৰো আমাৰ এই আপাৰ আছামতে পৰে। গতিকে এই জিলাবিলাক যিহেতু উপনদীসমূহৰ পলসুৱা মাটি, পলস পৰা মাটি আছে বা দোৱাশ মাটি এইবিলাক মানে জিলাত উপলব্ধ, গতিকে এই অঞ্চলত সাধাৰণতে আমি যদি খেতি কৰিবলৈ যাওঁ তেতিয়াহ'লে লিচু, আম, কলৰ খেতি, ধুৰি আমৰ খেতি আৰু মাটি কঁঠালৰ খেতি খুব ভালদৰে হ'ব। গতিকে এইবিলাকৰ কথা এজন কৃষকে চিন্তা কৰিব পাৰে। ঠিক সেইদৰে যদি আমি চেণ্ট্ৰেল আসাম বা মধ্য অসমৰ কথা চিন্তা কৰোঁ, য'ত নগাঁও, মৰিগাঁও, দৰং, হোজাই আদি জিলাবিলাক পৰে, গতিকে এই অঞ্চলৰ মাটি যে সাধাৰণতে উৰ্বৰ পলসুৱা মাটি, গতিকে এইবিলাক মাটি এনেধৰণৰ মাটিতো আমি আমৰ খেতি, লিচুৰ খেতি, কলৰ খেতি, আসাম লেমন যিটো আমাৰ ছিডলেছ নেমু টেঙা আছে আৰু লগতে মধুৰি আমৰ খেতি আমি ব্যৱসায়িক ভিত্তিত কৰিবৰ কাৰণে যথেষ্ট উপযোগী। আৰু সেইদৰে লোৱাৰ আসামৰ বিভিন্ন ধৰণৰ জিলা যেনে বৰপেটা, নলবাৰী, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা এইবিলাক জিলাত সাধাৰণতে দেখা যায় যে মাটিটো সাধাৰণতে বালিচহীয়া হয়, দোৱাশযুক্ত আৰু পলসুৱা মাটি। গতিকে এনে অঞ্চলত সাধাৰণতে দেখা যায় যে কলৰ খেতি এটা খুব লাভজনক ব্যৱসায় ৰূপে লোৱাৰ আসামত পৰিগণিত হৈছে আৰু লগতে মাটি কঁঠাল, নেমু টেঙা, মধুৰি আম আৰু কঁঠালৰ খেতিৰ ক্ষেত্ৰত এই জিলাসমূহে যথেষ্ট আগবঢ়াৰ স্কোপ আছে। সেইদৰে আমি যদি আমাৰ যিবিলাক হিলি এৰিয়া আছে যেনে কাৰ্বি আংলং, কাছাৰ, শ্ৰীভূমি, ডিমা হাছাও এই ৰাজ্যবিলাকত যদি চাওঁ তেতিয়াহ'লে সাধাৰণতে এই ৰাজ্যবিলাকৰ মাটিটো ৰঙা মাটি হয় আৰু সুনিষ্কাশিত মাটি, পাহাৰুৱা দ মাটি হয়। গতিকে এই মাটিবিলাকত সফলভাৱে কৰিব পৰা ফলৰ খেতিৰ ভিতৰত আছে খাচী মেণ্ডাৰিন, লগতে ড্ৰেগন ফ্ৰুট, পাইনএপলৰ খেতি, কিৱি ফলৰ খেতিও খুব সফলভাৱে কৰিব পাৰে যিহেতু টেম্পাৰেচাৰটো অলপমান কম হয়, ল' টেম্পাৰেচাৰ থাকে, প্লামৰ খেতি, নাচপতিৰ খেতি আৰু লগতে এভোকেডো এবিধ নতুন ফল, এই ফলবিলাকৰ খেতি এই অঞ্চলবিলাকত যথেষ্ট লাভজনকভাৱে কৰিব পৰা যায়।
1: হয়, আপুনি কেইবাটাও ফল আমাৰ অসমত কৰাৰ সম্ভাৱনীয়তাৰ বিষয়ে জনালে। যেতিয়া এটা যিকোনো এটা ফলৰ খেতি কৰিবলৈ আগবাঢ়ে কোনোবা এজন কৃষক, তেতিয়াহ'লে সেই ফল মূলৰ বাগিচাখন স্থাপনৰ আগতে তেওঁলোকে কি কি বিষয়ত বিশেষকৈ গুৰুত্ব দিব লাগে এই বিষয়ে অকণমান কওকচোন।
0: হয়, এইটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন, কিয়নো যিকোনো এবিধ শস্যৰ খেতি কৰাৰ আগতে যদি এজন কৃষকে তাৰ আনুষাংগিক দিশবিলাক ভালদৰে পৰ্যালোচনা বা চিন্তা চৰ্চা কৰি লয় তেতিয়াহ'লে তেওঁ সেই খেতিটোৰ পৰা নিশ্চয়ভাৱে লাভাৱান্বিত হ'ব পাৰিব, কিয়নো এটা খেতিৰ লগত যেনেকৈ লাভ জড়িত হৈ আছে তেনেকৈ লোকচানো

0: সমানেই জড়িত হৈ আছে। গতিকে এই ক্ষেত্ৰত ফল মূলৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ, তেনেহ'লে ফল মূলৰ নতুন খেতি, ফল মূলৰ খেতিটো ব্যৱসায়িক ভিত্তিত যিহেতু আমাৰ অসমত এতিয়ালৈকে ইমান বহলভাৱে হোৱা নাই, যদিও দুই এজন খেতিয়কে এই খেতিটো আৰম্ভ কৰিছে। গতিকে এই ক্ষেত্ৰত এজন খেতিয়কে চাব লাগিব যাতে যিবিধ শস্যৰ তেওঁ খেতি কৰিবলৈ গৈছে বা যিবিধ ফলৰ খেতি কৰিবলৈ গৈছে সেই ফলৰ বজাৰখন উপলব্ধ হয়। বজাৰ এনেকুৱা এটা বিষয়, কৃষকসকলে যদি খেতিটো কৰাৰ পিছত বজাৰ বিচাৰি যায় তেতিয়াহ'লে তেওঁ স্বাভাৱিকতে লোকচানৰ সন্মুখীন হ'ব পাৰে। এতিয়া আমি যদি উদাহৰণ হিচাপে আকৌ যদি লিচুৰ কথাকে ক'বলৈ যাওঁ, এতিয়া দেখা যায় যে বৰ্তমান অসমত লিচুৰ যথেষ্ট চাহিদা আছে, আমাৰ অসমৰ লোকেল বজাৰতো লিচুৰ যথেষ্ট চাহিদা আছে আৰু সমান্তৰালভাৱে মানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো লিচুৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। গতিকে এজন খেতিয়কে যদি লিচু খেতি কৰিবলৈ যায় তেতিয়াহ'লে তেওঁ লোকেল বজাৰখনত নহ'লে তেওঁ ৰপ্তানিৰ ক্ষেত্ৰতো ধৰক আগবাঢ়িব পাৰিব। কিন্তু কিছুমান ফলৰ যদি মই উদাহৰণ দিবলৈ যাওঁ, যেনে এভোকেডো, ড্ৰেগন ফ্ৰুট, ষ্ট্ৰবেৰী, এইবিলাক ফল সাধাৰণতে দেখা যায় যে আমাৰ লোকেল বজাৰত ইয়াৰ চাহিদা স্বাভাৱিকতে ইমান বেছি নহয়। গতিকে এজন খেতিয়কে যদি ড্ৰেগন ফলৰ খেতি বা এভোকেডোৰ খেতি কৰি পেলাই স্বাৱলম্বী হোৱাৰ কথা চিন্তা কৰিছে তেতিয়াহ'লে তেওঁ বাহিৰৰ বজাৰখনৰ ওপৰত অকণমান ষ্টাডি কৰিব লাগিব আৰু বজাৰখনৰ ওপৰত তেওঁ এটা নলেজ ল'ব বা জ্ঞান, সম্যক জ্ঞান তেওঁ থাকিব লাগিব আৰু লগতে তেওঁ এক্সপৰ্টৰ কথাও চিন্তা কৰিব লাগিব। কিয়নো যদি লোকেল বজাৰত তেওঁ ফলটো বেচিব নোৱাৰে তেতিয়াহ'লে তেওঁ লোকচানৰ সন্মুখীন নহয়। তেওঁ যদি বাহিৰৰ বজাৰৰ লগত যোগাযোগ ৰাখি বাহিৰৰ বজাৰখনৰ ষ্টাডি কৰি তেওঁ ভালদৰে আগবাঢ়ে, সঠিকভাৱে আগবাঢ়ে, তেতিয়াহ'লে তেওঁ লাভ কৰিব পাৰিব। গতিকে এই ক্ষেত্ৰত এক্সপৰ্টৰ কথা চিন্তা কৰাৰ লগতে বিভিন্ন ধৰণৰ আনুষাংগিক কথা আহি পৰে, যেনে ৱেৰ হাউচ ফেচিলিটি থাকিব লাগিব, পেক হাউচৰ ফেচিলিটি থাকিব লাগিব, লগতে কোল্ড ষ্টৰেজ আৰু লগতে ট্ৰান্সপৰ্টেশ্যনৰ কথাটো তেওঁ চিন্তা কৰিব লাগিব। গতিকে এই সকলোখিনি দিশ যদি তেওঁ ভালকৈ ভালদৰে পৰিচালনা কৰে আৰু লগতে তেওঁ মাটি পৰীক্ষাৰ কথা চিন্তা কৰিব লাগিব, কিয়নো সকলো ধৰণৰ মাটিতে সকলো ধৰণৰ শস্য সফল নহ'বও পাৰে। মাটিৰ লগতে উন্নত জাত নিৰ্বাচনো এটা খুব গুৰুত্বপূৰ্ণ দিশ আৰু লগতে উন্নত পুলিৰ যোগান, কিয়নো ফল মূলৰ খেতিৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ ড্ৰবেক বা অসুবিধাটোৱে হৈছে যে সুস্থ পুলিৰ যোগান ধৰিব পৰা নাৰ্চাৰী আমাৰ অসমত খুবেই কম। গতিকে এই ক্ষেত্ৰতো কৃষকজনে যথেষ্ট গুৰুত্ব দিব লাগিব আৰু লগতে তেওঁ বিভিন্ন ধৰণৰ ইণ্টাৰকালচাৰেল অপাৰেশ্যন, যেনে পথাৰখনৰ পৰা যাতে ফিল্ডখনৰ পৰা যাতে পানী নিষ্কাশনৰ সুব্যৱস্থা থাকে তাৰ ওপৰতো তেওঁ গুৰুত্ব দিব লাগিব, কিয়নো সঘনাই আমাৰ অসমত বানপানী হোৱা দেখা যায় আৰু বৰ্তমানো আমাৰ অসমৰ বিভিন্ন জিলা বৰ্তমান বানপানী কবলত পৰি আছে। গতিকে পানী নিষ্কাশনৰ সুচল ব্যৱস্থা থাকিব লাগিব আৰু লগতে জলসিঞ্চনৰ ব্যৱস্থাও, এইবিলাক দিশত তেওঁ যদি গুৰুত্ব দিয়ে তেনেহ'লে এজন কৃষকে খুব সুন্দৰভাৱে সফলভাৱে এই ফল মূলৰ খেতিটো কৰিব পাৰিব বুলি মোৰ বিশ্বাস।
1: মাটি প্ৰস্তুতিৰ বিষয়ে আপুনি কৈছিল, ফল মূলৰ খেতি কৰাৰ আগতে মাটি প্ৰস্তুতি কেনেধৰণে কৰা হয় এই বিষয়ে কওকচোন।
0: ইতিমধ্যে মই জনাইছোঁ আমাৰ কৃষক শ্ৰোতা ৰাইজক যে ফলৰ খেতিটো মানে সফলভাৱে কৰিবৰ বাবে বিভিন্ন আনুষংগিক দিশবোৰৰ ভিতৰত এটা দিশ হৈছে মাটি। গতিকে এই ফল মূলৰ বাগিচা স্থাপন কৰাৰ আগতে এজন কৃষকে যদি মাটিটো পৰীক্ষা কৰি লয় তেতিয়াহ'লে তেখেতে সেই মাটিৰ পৰা স্বাভাৱিকতে অধিক উপাৰ্জন বা উৎপাদন কৰিব পাৰিব। এতিয়া এজন কৃষকে সাধাৰণতে মাটিত কি স্বাস্থ্যৰ ক্ষেত্ৰত কি সূচক বা কাৰক পৰীক্ষা কৰিব লাগে, তাৰ ভিতৰত প্ৰথমটো হৈছে যে মাটিৰ অম্লতা, যাক সাধাৰণতে pH বুলি কোৱা যায়, লগতে মাটিত জৈৱ কাৰ্বন বা অৰ্গেনিক মিটাৰ কিমান আছে, সেইটো এটা খুব দৰকাৰী বিষয়, লগতে মাটিত মুখ্য মূল অৰ্থাৎ গছৰ বৃদ্ধিৰ কাৰণে যিবিলাক যি 17টা মূল লাগে তাৰ ভিতৰতে কেইটামান মুখ্য মূল আৰু কেইটামান গৌণ মূল, অৰ্থাৎ মুখ্য মূলবিলাক গছক বেছি পৰিমাণে লাগে আৰু গৌণ মূলবিলাক গছক কম পৰিমাণে লাগে, কিন্তু খুব প্ৰয়োজনীয় দুইবিধ মূলই গছৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয়। গতিকে মাটি স্বাস্থ্য পৰীক্ষা যদি তেখেতে কৰে তেনেহ'লে সেই মাটি স্বাস্থ্য পৰীক্ষা পত্ৰখনত তেওঁ জানিব পাৰিব যে তেওঁ মাটিত নাইট্ৰজেন, ফসফৰাছ আৰু পটাছ অৰ্থাৎ মুখ্য মূলবোৰৰ পৰিমাণ কেনেকৈ আছে, ল' হয় নে মেডিয়াম হয় নে হাই হয়, গতিকে সেই গোটেইখিনি তেওঁ চাব পাৰিব আৰু লগতে গৌণ মূল অৰ্থাৎ আমাৰ সচৰাচৰতে অসমৰ মাটিত সাধাৰণতে বৰণ, জিংক, আইৰণ এইবিলাকৰ মানে অভাৱ পৰিলক্ষিত হয়। গতিকে তেওঁ যদি এজন কৃষকে যদি মাটি স্বাস্থ্য পৰীক্ষা কৰে তেনেহ'লে তেওঁ যিখন মাটি স্বাস্থ্য পৰীক্ষা পত্ৰ পাব সেই পত্ৰখনত সকলোবিলাক বিষয়ৰ ওপৰতে তেওঁ এটা সম্যক জ্ঞান তেওঁ আহৰণ কৰিব পাৰিব যে তেওঁ মাটিটুকুৰা কেনেকুৱা বৰ্তমান পৰিস্থিতিত আছে। গতিকে সেই

অনুযায়ী যদি তেওঁ মাটিত সাৰ প্ৰয়োগ কৰে তেতিয়াহ'লে তেওঁ যথেষ্ট উৎপাদন বৃদ্ধি কৰিব পাৰিব আৰু লগতে ফলৰ গুণগত মানদণ্ডও তেওঁ যথেষ্ট উন্নত কৰিব পাৰিব। আৰু এই ক্ষেত্ৰত মানে সাৰ প্ৰয়োগৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰোঁ, যিহেতু ফল মূলৰ খেতিত যথেষ্ট পৰিমাণে জৈৱিক পদাৰ্থৰ প্ৰয়োজন হয়, গতিকে খেতিয়কজনে যদি তেখেতৰ মাটিটো তৈয়াৰ কৰাৰ সময়তে প্ৰতি হেক্টৰত দহ টনমানকৈ যদি জৈৱিক মানে পচা গোবৰ বা পচন সাৰ তেখেতে ব্যৱহাৰ কৰে তেতিয়াহ'লে তেওঁ যথেষ্টখিনি সুফল পাব পাৰিব। আৰু যিহেতু আজিকালি গোবৰটো সহজতে উপলব্ধ নহয়, গতিকে এই ক্ষেত্ৰত গ্ৰীণ মেনিউৰিং ক্ৰপ বুলি এবিধ শস্য আছে, যে তাৰ ভিতৰত ঢেঞ্চা চানহেম এনেকুৱা ধৰণৰ শস্য গ্ৰীণ মেনিউৰিং শস্যৰ অন্তৰ্গত, গতিকে এইবিলাকৰ বীজ আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিভিন্ন কৃষি বিজ্ঞান কেন্দ্ৰসমূহত বৰ্তমান উপলব্ধ, গতিকে সেই বীজবিলাক সংগ্ৰহ কৰি তেওঁ যদি মানে খেতিটো বা ফল মূলৰ খেতি বা বাগিচা স্থাপনৰ আগতে এই গ্ৰীণ মেনিউৰিং ক্ৰপবিলাকৰ খেতি কৰি বৰষুণৰ আগে আগে তেওঁ যদি মাটিৰ লগত চহাই দিয়ে তেতিয়াহ'লে মাটিত নাইট্ৰজেনৰ পৰিমাণ যথেষ্ট পৰিমাণে তেওঁ বৃদ্ধি কৰিব পাৰিব। আৰু লগতে মালচিং

0: এইবিলাকৰ বীজ আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিভিন্ন কৃষি বিজ্ঞান কেন্দ্ৰসমূহত বৰ্তমান উপলব্ধ। গতিকে সেই বীজবিলাক সংগ্ৰহ কৰি তেওঁ যদি মানে খেতিটো বা ফল মূলৰ খেতি বা বাগিচা স্থাপনৰ আগতে এই গ্ৰীণ বেণ্ডিং ক্ৰপবিলাকৰ খেতি কৰি বৰষুণৰ আগে আগে তেওঁ যদি মাটিৰ লগত চহাই দিয়ে, তেতিয়াহ'লে মাটিত নাইট্ৰজেনৰ পৰিমাণ যথেষ্ট পৰিমাণে তেওঁ বৃদ্ধি কৰিব পাৰিব। আৰু লগতে মালচিঙৰ ব্যৱহাৰ কৰিও তেওঁ মাটিৰ আৰ্দ্ৰতা বজাই ৰখাত ই সহায় কৰে আৰু লগতে অপতৃণ নিয়ন্ত্ৰণতো যথেষ্ট সহায় কৰে। গতিকে এনেকুৱা ধৰণৰ ব্যৱস্থা যদি কৰাৰ লগতে যদি তেওঁ মাটিত অম্লতাটো চাই পেলাই তাত চূণ দিয়াৰ ব্যৱস্থা কৰে, গতিকে এনেকুৱা ধৰণৰ ব্যৱস্থাবিলাক যদি তেওঁ কৰে তেতিয়াহ'লে তেওঁ খেতিডৰাৰ পৰা যথেষ্টখিনি লাভ কৰিব পাৰিব।
1: অসমত বাণিজ্যিক ভিত্তিত ফল মূলৰ খেতি কৰিবলৈ উপযুক্ত ৰোপণ সামগ্ৰীৰ অভাৱ দেখা যায়, গতিকে এই ক্ষেত্ৰত খেতিয়কসকলে গুণগত ৰোপণ সামগ্ৰী কেনেকৈ সংগ্ৰহ কৰিব পাৰিব এই বিষয়ে আপুনি কি ক'ব বাৰু?
0: হয়, ইতিমধ্যে আমি অসমৰ জলবায়ু অসমৰ মাটি খেতিৰ বাবে উপযোগী আৰু কেনেদৰে আমি সেই মাটিখিনি প্ৰস্তুত কৰিব লাগিব ফল মূলৰ খেতিৰ কাৰণে সেইখিনি কথা পাতিছোঁ। কিন্তু অকল জলবায়ু আৰু মাটি দুবিধ উপাদান যদি আমাৰ কাৰণে মানে সুবিধা হয় সেইটোৱে যথেষ্ট নহয় বুলি ভাবোঁ মই ফল মূলৰ খেতিৰ পৰা মানে অধিক উপাৰ্জন কৰিবৰ কাৰণে, কিয়নো এখন সফল বাগিচাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটোৱে হৈছে গুণগত ৰোপণ সামগ্ৰী অৰ্থাৎ কোৱালিটি প্লেণ্টিং মেটেৰিয়েলৰ মানে যোগান ধৰাটো। গতিকে এই ক্ষেত্ৰত এজন কৃষকে চাব লাগিব যাতে তেওঁ সঠিক জাতৰ নিৰ্বাচন কৰে। ধৰক তেওঁ লিচু খেতিয়ে কৰে বা আমৰ খেতিয়ে কৰে বা আনাৰসৰ খেতিয়ে কৰে, তেওঁ কোনবিলাক জাতৰ তেওঁ বাছনি কৰিব, বিশেষকৈ অসমৰ কাৰণে কোনবিলাক জাত উপযোগী হয়, এই ক্ষেত্ৰত তেওঁ যিখিনি সম্যক জ্ঞান সেইখিনি তেওঁ কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে ল'ব পাৰে, জিলা কৃষি বিভাগৰ জৰিয়তে তেওঁ আয়ত্ত কৰিব পাৰে, কিয়নো এই অনুষ্ঠানবিলাকত সময়ে সময়ে কৃষকৰ প্ৰশিক্ষণৰ ব্যৱস্থা থাকে। গতিকে তেওঁ জাতৰ ওপৰত এটা সম্যক জ্ঞান আহৰণ কৰাটো খুবেই প্ৰয়োজনীয়। আৰু দ্বিতীয়তে তেওঁ চাব লাগিব যিবিলাক আমাৰ প্লাণ্টিং মেটেৰিয়েল অৰ্থাৎ ৰোপণ সামগ্ৰীবিলাক যাতে তেওঁ এখন চৰকাৰী স্বীকৃতিপ্ৰাপ্ত নাৰ্চাৰী নহ'লে অসম কৃষি বিশ্ববিদ্যালয় আৰু জিলা কৃষি বিজ্ঞান কেন্দ্ৰসমূহ আৰু যদি প্ৰাইভেট নাৰ্চাৰী হয় তেনেহ'লে স্বীকৃতিপ্ৰাপ্ত প্ৰাইভেট নাৰ্চাৰীৰ পৰা যাতে তেওঁ সংগ্ৰহ কৰে, কিয়নো আজিকালি আমাৰ অসমত দেখা গৈছে যে বহুতো খেতিয়কে বাণিজ্যিকভাৱে কিছুমান ফলৰ খেতি যেনে লিচু খেতি, ড্ৰেগন ফলৰ খেতি, আপেল বগৰী, মাল্টা, নেমু, কল আদি খেতি ইতিমধ্যে বাণিজ্যিকভাৱে আৰম্ভ কৰিছে। গতিকে এইখিনিতে মই কৃষকসকলক পৰামৰ্শ দিব বিচাৰোঁ যাতে তেওঁলোকে যদি এই মই উল্লেখ কৰা অনুষ্ঠানসমূহৰ পৰা তেওঁলোকে যদি এই ৰোপণ সামগ্ৰীবিলাক সংগ্ৰহ কৰে তেতিয়াহ'লে তেওঁ নিশ্চয় ঠগ নেখাব, কিয়নো আজিকালি কিছুমান নাৰ্চাৰীত সাধাৰণতে দেখা যায় যে তেওঁলোকৰ ওচৰত মাডাৰ প্লেণ্ট ব্লক নাথাকে, অৰ্থাৎ তেওঁলোকে মাডাৰ প্লেণ্ট ব্লক নাথাকে মানে যিবিলাক যিটো জাতৰ ধৰক যিটো কোৱালিটি বা যিটো জাতৰ পুলি এজন কৃষকে বিচাৰিছে সেই জাতটো সঠিক হয়নে নহয়, সেই জাতৰ পুলিয়ে হয়নে নহয়, ধৰক বোম্বাই পুলি বিচাৰিছে তেওঁ শাহীয়ে পাইছে নে চাইনাই পাইছে, সেই বিষয়ে নলেজটো যিহেতু খেতিয়কজনৰ কম থাকে গতিকে বহু ক্ষেত্ৰত এই ক্ষেত্ৰত মানে কৃষকসকলে ঠগ খোৱা দেখা যায়। গতিকে মই উল্লেখ কৰা অনুষ্ঠান চৰকাৰী অনুষ্ঠানসমূহৰ পৰা বা কৃষি বিজ্ঞান কেন্দ্ৰ বা জিলা কৃষি বিভাগৰ পৰা যদি পুলিসমূহ তেওঁলোকে সংগ্ৰহ কৰে তেনেহ'লে এই ক্ষেত্ৰত তেওঁলোকে যথেষ্টখিনি সুফল পাব। আৰু লগতে জিলা কৃষি বিভাগৰ পৰা আজিকালি দেখা গৈছে যে HMNEH নামৰ এখন আঁচনি আছে অৰ্থাৎ হৰ্টিকালচাৰেল মিছন ফৰ নৰ্থ ইষ্ট এণ্ড হিমালয়ান ষ্টেটছ, এই আঁচনিখনৰ জৰিয়তে ইতিমধ্যে জিলা কৃষি বিভাগৰ ফালৰ পৰা কৃষকসকলৰ মাজত উন্নত মানদণ্ডৰ ৰোপণ সামগ্ৰী বিতৰণ কৰি থকা হৈছে। গতিকে মই কৃষকসকলক মই জনাম যদিহে তেওঁলোকে এই সময়ত কৃষি বিভাগৰ লগত যোগাযোগ কৰে তেনেহ'লে তেওঁলোকে গুণগত মানদণ্ডৰ পুলি পাবলৈ নিশ্চয় সক্ষম হ'ব।
1: হয়, এবাৰ আহিছোঁ এটা বেলেগ দিশলৈ যে ফল মূলৰ খেতিত পোক পৰুৱা আৰু ৰোগৰ প্ৰাদুৰ্ভাৱ হয় নিশ্চয়, আৰু এই ৰোগ বা পোক পৰুৱাৰ প্ৰাদুৰ্ভাৱৰ পৰা খেতিডৰা বা সেই ফল মূলৰ বাগিচাখন ৰক্ষা কৰিবলৈ খেতিয়কসকলে কিদৰে খেতিডৰাক প্ৰস্তুত কৰি তুলিব লাগিব এই বিষয়ে জনাওকচোন।
0: পোক পৰুৱাৰ প্ৰাদুৰ্ভাৱৰ পৰা খেতিডৰাক বচাবৰ কাৰণে প্ৰথম সাৱধানতাটোৱে হৈছে কি যিটো কৃষকে ল'ব লাগিব যে সুস্থ আৰু গুণগত মানদণ্ডৰ বা মানে ৰোপণ সামগ্ৰীৰ ব্যৱহাৰ। গতিকে যদি আমাৰ ৰোপণ সামগ্ৰী বা আমাৰ প্লাণ্টিং মেটেৰিয়েলটো সুস্থ হয় বা স্বীকৃতিপ্ৰাপ্ত নাৰ্চাৰী বা চৰকাৰী অনুষ্ঠানৰ পৰা প্ৰতিষ্ঠানৰ পৰা সংগ্ৰহ কৰা হয় তেতিয়াহ'লে স্বাভাৱিকতেই কি হ'ব, সেই পুলিটোৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বা বেমাৰ প্ৰতিৰোধী কৰিব পৰা ক্ষমতা স্বাভাৱিকতে বেছি হ'ব। গতিকে এনেবিধ

0: মানে এনেকুৱা ধৰণৰ প্লাণ্টিং মেটেৰিয়েল ব্যৱহাৰ কৰি যদি খেতিটো কৰা হয় তেতিয়াহ'লে স্বাভাৱিকতে এজন কৃষকৰ ব্যয়ৰ পৰিমাণ যথেষ্ট পৰিমাণে কম হ'ব, কিয়নো বেমাৰ আজাৰ পোক পতংগৰ প্ৰাদুৰ্ভাৱ কমিব আৰু লগতে তেওঁ যথেষ্টখিনি আয় অৰ্থ উপাৰ্জন কৰিব পাৰিব। আৰু যদিহে আমাৰ কৃষকসকলে সফলভাৱে মানে তেওঁৰ বাগিচাখন পোক পৰুৱা বা বেমাৰ আজাৰ আক্ৰমণৰ পৰা বচাব বিচাৰে তেতিয়াহ'লে তেওঁ কিছুমান কথা লৈ মন কৰিব লাগিব, যেনে আমি এটা নিৰ্দিষ্ট দূৰত্বত মানে ফলবিলাক লগাব লাগিব। সাধাৰণতে দেখা যায় সাধাৰণতে আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা প্ৰত্যেকজোপা ফলমূলৰ খেতিৰ কাৰণে বিভিন্ন ধৰণৰ দূৰত্ব বা স্পেচিং নিৰ্ধাৰণ কৰা হৈছে। এইবিলাক সকলোখিনি জ্ঞান আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা যিবিলাক ফলমূলৰ খেতি পেকেজ অফ প্ৰেক্টিচ ডেভেলপ কৰা হৈছে সেই পেকেজ অফ প্ৰেক্টিচতে সম্যক জ্ঞান আমাৰ কৃষকসকলে লাভ কৰিব পাৰিব। আৰু এইবিলাক আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ ৱেবছাইটত উপলব্ধ আছে আৰু লগতে কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ লগত যদি আপোনালোকে যোগাযোগ কৰে তেতিয়াহ'লে সেই খেতিটোৰ বিষয়ে সকলোখিনি জ্ঞান আপোনালোকে লাভ কৰিব পাৰিব। গতিকে এটা নিৰ্দিষ্ট দূৰত্বত আমি ফল মূলৰ গছবিলাক ৰোপণ কৰিব লাগিব, সময়ে সময়ে গছবিলাকৰ প্ৰুনিং অৰ্থাৎ কলম কৰিব লাগিব যাতে ইজোপা গছৰ লগত সিজোপা গছৰ সংস্পৰ্শত নাহে, কিয়নো বেমাৰ আজাৰ বা পোক পৰুৱাৰ আক্ৰমণ প্ৰাদুৰ্ভাৱটো বৃদ্ধি হয় যদিহে গছবিলাকে ইজোপাই সিজোপাই চুই থাকে। গতিকে সেইটো এটা খুব দৰকাৰী বিষয়। আৰু লগতে তেওঁলোকে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত বা বেমাৰ এটা হৈ যোৱাৰ পিছত প্ৰাদুৰ্ভাৱটো কমাবৰ কাৰণে বেমাৰ যাতে আৰু বেছি স্প্ৰেড নহয় সেই ক্ষেত্ৰত তেওঁলোকে চাব লাগে। আমাৰ সাধাৰণতে কৃষকসকলে কি কৰে এইটো দেখা যায় সচৰাচৰ যে তেওঁলোকে বজাৰত গৈ পেলাই কেমিকেল যিবিলাক আমাৰ ফাংগিচাইড বা ইনচেক্টিচাইড আছে সেইবিলাকৰ ওপৰতে তেওঁলোকে নিৰ্ভৰ কৰে আৰু বজাৰৰ দোকানৰ পৰা আনি পেলাই তেওঁলোকে ব্যৱহাৰ কৰে। কোনো ধৰণৰ ড'জ বা কোনো ধৰণৰ মানে সম্যক জ্ঞানখিনি নোহোৱাকৈ তেওঁলোকে সেই দৰৱবিলাক যধে মধে ব্যৱহাৰ কৰা দেখা যায়। গতিকে এই ক্ষেত্ৰত মই কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী হিচাপে মই কৃষকসকলক অনুৰোধ জনাব বিচাৰোঁ, যদি তেওঁলোকে পোক পৰুৱা বা বেমাৰ আজাৰ আক্ৰমণৰ পৰা তেওঁলোকৰ খেতিডৰা বচাব বিচাৰে তেতিয়াহ'লে ইণ্টিগ্ৰেটেড পেষ্ট মেনেজমেণ্ট আৰু ইণ্টিগ্ৰেটেড ডিজিজ মেনেজমেণ্ট এই দুটা ব্যৱস্থাৰ ওপৰত যাতে তেওঁলোকে আশ্ৰয় লয়, কিয়নো অকল যদি আমি কেমিকেল দি পেলাই এই বেমাৰ বা পোক পতংগ ৰোধ কৰিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ দেখা যায় যে সদ্যহতে এই বেমাৰৰ বীজাণুবিলাক বা পোক পতংগবিলাক ৰেজিষ্টেঞ্চ ডেভেলপ কৰে, কিয়নো একেটা কেমিকেলকে যদি তেওঁ বাৰে বাৰে ব্যৱহাৰ কৰে সেইটো হয়তো এসময়ত কামত নাহিব পাৰে। গতিকে ইণ্টিগ্ৰেটেড পেষ্ট মেনেজমেণ্ট বা ইণ্টিগ্ৰেটেড ডিজিজ মেনেজমেণ্ট এই ব্যৱস্থাবিলাকত আমি কৃষকক কওঁ কেনেদৰে তেওঁ বিভিন্ন ধৰণৰ পদ্ধতি যেনে কেমিকেল কণ্ট্ৰলৰ লগতে বায়'লজিকেল কণ্ট্ৰল বা ফিজিকেল কণ্ট্ৰল মেকানিকেল কণ্ট্ৰল সেই গোটেই মেথডবিলাক তেওঁ কেনেকৈ সমন্বিতভাৱে তেওঁ ব্যৱহাৰ কৰিব পাৰে আৰু খেতিডৰাক তেওঁ এই বেমাৰ আজাৰ বা পোক পৰুৱা আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত মই কৃষকসকলক অনুৰোধ জনাইছোঁ তেওঁলোকে কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা সময়ে সময়ে দি থকা প্ৰশিক্ষণ অনুষ্ঠানবিলাক তেওঁলোকে যাতে অংশগ্ৰহণ কৰে আৰু এইবিলাকৰ ওপৰত সম্পূৰ্ণ জ্ঞান লৈহে যাতে তেওঁ খেতিডৰাৰ ফালে আগবাঢ়ে।
1: হয়, এবাৰ সুধিবলৈ লৈছোঁ যে ব্যৱসায়িক ভিত্তিত কৃষক এজনে ফল মূলৰ খেতি কৰিবলৈ যাওঁতে চৰকাৰী আঁচনিৰ সুবিধা কেনেদৰে ল'ব পাৰিব এই বিষয়ে আপুনি কি ক'ব বাৰু?
0: এইখেত আমাৰ দেখা গৈছে যে অসম চৰকাৰে আৰু লগতে ভাৰত চৰকাৰেও বিভিন্ন ধৰণৰ আঁচনি মানে ফল মূলৰ খেতিৰ কাৰণে প্ৰৱৰ্তন কৰিছে। তাৰ ভিতৰত কিছুমান আঁচনিৰ কথা মই জনাব বিচাৰিছোঁ। প্ৰথমখন হৈছে মিছন ফৰ ইণ্টিগ্ৰেটেড ডেভেলপমেণ্ট অফ হৰ্টিকালচাৰ। ইয়াৰ আণ্ডাৰত কি হৈছে, যদি এজন কৃষকে এখন নতুন ফলৰ বাগিচা স্থাপন কৰিব বিচাৰে বা উন্নত মানৰ পুলি তেওঁ পাব বিচাৰে আৰু লগতে ড্ৰিপ স্প্ৰিংকলাৰ ইৰিগেশ্যন এইবিলাকৰ সুবিধা পাব বিচাৰে আৰু লগতে পেক হাউচ কোল্ড ষ্টোৰেজ বা পোষ্ট হাৰ্ভেষ্ট মেনেজমেণ্টৰ বিভিন্ন সুবিধাবিলাক অৰ্থাৎ ভেলু এডিশ্যন বা ফুড প্ৰচেছিঙৰ বিভিন্ন সুবিধাবিলাক পাব বিচাৰে তেতিয়াহ'লে তেওঁ এই ক্ষেত্ৰত এই আঁচনিখনৰ জৰিয়তে তেওঁ ছাবচিডি পাব পাৰে। সেইদৰে আৰু এখন আঁচনি ইতিমধ্যে মই কৈছোঁ যে HMNEH অৰ্থাৎ হৰ্টিকালচাৰেল মিছন ফৰ নৰ্থ ইষ্টাৰ্ণ হিমালয়ান ষ্টেটছ। এই আঁচনিখন সাধাৰণতে আমাৰ উত্তৰ পূৰ্ব ৰাজ্যসমূহৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰযোজ্য হয় আৰু ইয়াৰ জৰিয়তে এজন কৃষকে নতুন বাগিচা স্থাপন নাৰ্চাৰী এষ্টাব্লিছ ইৰিগেশ্যনৰ বিভিন্ন সুবিধা আৰু লগতে ফল মূলৰ ক্ষেত্ৰত ভেলু এডিশ্যন বা মূল্য সংযোজনৰ ক্ষেত্ৰতো তেওঁলোকে সুবিধাসমূহ পাব পাৰে। আৰু তৃতীয়খন আঁচনি হৈছে ইণ্টিগ্ৰেটেড হৰ্টিকালচাৰ ডেভেলপমেণ্ট স্কিম। ইয়াত এই আঁচনিৰ জৰিয়তে ফল মূলৰ উপৰিও যদি কোনো এজন কৃষকে ফুলৰ খেতি বা শাক পাচলিৰ খেতি বা মছলাজাতীয় শস্যৰ খেতি কৰিব বিচাৰে তেতিয়াহ'লে এই ক্ষেত্ৰতো তেওঁলোকে চৰকাৰৰ পৰা সাহাৰ্য পাব। আন এখন আঁচনি হৈছে প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনা।

শ্ৰোতাসকল, এতিয়া নিবেদন কৰিছোঁ আমাৰ কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। আজি হৈছে মঙ্গলবাৰ 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 11 দিন, 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 28 দিন। প্ৰত্যেক দিনেই হৈছে বিভিন্ন ঘটনাৱলীৰে ভৰপূৰ। প্ৰত্যেক দিনেই বিভিন্ন ঘটনাৰে ইতিহাসৰ পাতত খোদিত হৈ আছে। আজিৰ দিনটো তাৰ ব্যতিক্ৰম নহয়। আজিৰ দিনটোত ঘটা বিভিন্ন ঘটনাৱলীৰ এক চমু বিৱৰণ দিবলৈ লৈছোঁ। 1821 চনৰ আজিৰ দিনটোতে পেৰুৱে স্বাধীনতা লাভ কৰে। তাৰ পিছতে 1824 চনৰ 9 ডিচেম্বৰত আয়াছুৰ যুদ্ধত পেৰুৱে স্পেইনৰ পৰা সম্পূৰ্ণৰূপে স্বাধীনতা লাভ কৰে। 1914 চনত ছাৰ্বিয়াৰ বিৰুদ্ধে অষ্ট্ৰিয়াই যুদ্ধ ঘোষণা কৰে। এই যুদ্ধত জাৰ্মানীয়ে সমৰ্থন কৰে অষ্ট্ৰিয়াক আৰু ছাৰ্বিয়াক। ব্ৰিটেইন, ফ্ৰান্স আৰু ৰাছিয়াই ছাৰ্বিয়াৰ পক্ষ অৱলম্বন কৰে। ইয়াৰ ফলস্বৰূপে 1914 চনৰ আজিৰ দিনটোতেই সূচনা হয় প্ৰথম মহাসমৰৰ। ১৯৭৯ চনৰ আজিৰ দিনটোতেই চৌধুৰী চৰণ সিং ভাৰতৰ পঞ্চমগৰাকী প্ৰধানমন্ত্ৰীৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। 2007 চনৰ আজিৰ দিনটোতেই মহানন্দ শৰ্মা আৰু জ্ঞানদা বৰালৈ নটসূৰ্য ফণি শৰ্মা বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰা হয়। 2011 চনৰ আজিৰ দিনটোতেই লোকপালৰ খচৰাক ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাই অনুমোদন জনায়। 2011 চনৰ আজিৰ দিনটোতেই ভাৰত আৰু মংগোলিয়াৰ মাজত প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰিত হয়। 2012 চনৰ আজিৰ দিনটোৰ পৰা উজনি অসমত হোৱা জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ প্ৰায় 64 জন লোকৰ মৃত্যুমুখত পৰে। ২০১২ চনৰ আজিৰ দিনটোতেই ফৰাচী বেংকত ভাৰতীয় 565 কোটি টকা জমা থকাৰ তথ্য প্ৰকাশ পায়। আজি হৈছে বিশ্ব হেপেটাইটিছ দিৱস। প্ৰতি বছৰে 28 জুলাই তাৰিখে সমগ্ৰ বিশ্বতে পালন কৰা এক সজাগতামূলক দিৱস হৈছে বিশ্ব হেপেটাইটিছ দিৱস। হেপেটাইটিছ বা যকৃতৰ প্ৰদাহ ৰোগৰ 4টা প্ৰকাৰ, হেপেটাইটিছ এ, হেপেটাইটিছ বি, হেপেটাইটিছ চি আৰু হেপেটাইটিছ ডিৰ প্ৰতিৰোধ, চিনাক্তকৰণ আৰু চিকিৎসাৰ বিষয়ে সজাগতা সৃষ্টি কৰা এই দিৱসৰ মূল উদ্দেশ্য। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে প্ৰতি বছৰে কোটি কোটি মানুহ হেপেটাইটিছত আক্ৰান্ত হয় আৰু তাৰে 13.4 লাখ লোকৰ মৃত্যু হয়। শ্ৰোতাসকল, এতিয়া আজিৰ দিনটো জন্ম হোৱা বিখ্যাত ব্যক্তিসকলৰ বিষয়ে কিছু জনাব লৈছোঁ। 1932 চনৰ আজিৰ দিনটোতেই সুগন্ধি পখিলাৰ কবিৰূপে খ্যাত হীৰেণ ভট্টাচাৰ্যৰ জন্ম হয়। তেওঁৰ জন্মদিনটো অসমত কাব্যস্নেহ দিৱস হিচাপে পালন কৰা হয়। তেওঁৰ দ্বাৰা ৰচিত মুঠ 13খন অসমীয়া ভাষাৰ কবিতা পুথি প্ৰকাশ পাইছে আৰু বঙালী ভাষাত 2খনকৈ কবিতা পুথি অনুদিত হৈছে। তদুপৰি অসমৰ বিভিন্ন কাকত আলোচনীৰ পাতত তেওঁৰ বহুতো কবিতা প্ৰকাশ পাইছে। তেওঁ 1992 চনৰ সাহিত্য একাডেমি বঁটা লাভ কৰিছিল। অসমীয়া কবিতা প্ৰেমীৰ বাবে তেওঁৰ পৰিচিত নাম হ'ল হীৰুদা। তেওঁ প্ৰেম আৰু ৰদালিৰ কবি বুলি অসমীয়া সাহিত্য জগতত পৰিচিত। প্ৰকৃতি আৰু মানুহ তেওঁৰ কবিতাৰ প্ৰধান বিষয়বস্তু। তেওঁৰ বিষয়ে সমালোচক হীৰেণ গোহাঁয়ে কৈছে, তেওঁৰ প্ৰথম পৰ্যায়ৰ কবিতাত থকা সংকল্প আৰু সপোনৰ অনুৰণীয় উজ্জীৱিত মিলন পৰৱৰ্তী পৰ্যায়বোৰত লীন হৈছিল এক বিস্তীৰ্ণ দুখবোধ আৰু সামাজিক ব্যৰ্থতাৰ স্থিতধী কাৰুণ্যত। কিন্তু তেওঁ নিশ্চিত আছিল যে স্বদেশৰ মানুহ আৰু মাতৃভাষাৰ পথাৰত থিয় হৈ থকা তেওঁৰ কবিতা নিমাত হৈ নাযায়।

অনাগত দিনৰ মানুহকো সি সৃষ্টিত আশাৰ আস্থাৰ আকাশ দেখুৱাই থাকিব। ১৯৮৩ চনৰ আজিৰ দিনটোতে টলিউড আৰু বলিউডৰ অভিনেতা ধনুষৰ জন্ম হয়। ১৯৮৭ চনৰ আজিৰ দিনটোতে স্পেইনৰ ফুটবল খেলুৱৈ 2010 চনৰ ফিফা বিশ্বকাপ বিজয়ী দলৰ সদস্য পেড্ৰ' ৰড্ৰিগেজৰ জন্ম হয়। ১৯৯৩ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ অধিনায়ক হাৰী কেনৰ জন্ম হয়। শ্ৰোতাসকল, এতিয়া আজিৰ দিনটোত মৃত্যু হোৱা বৰেণ্য ব্যক্তিসকলৰ বিষয়ে জনাব লৈছোঁ। 1750 চনৰ আজিৰ দিনটোতে ইউৰোপৰ বিশিষ্ট সংগীত শিল্পী জোহান জষ্টিন বাখৰ মৃত্যু হয়। 1939 চনৰ আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা তৰুণৰাম ফুকনৰ মৃত্যু হয়। তেওঁৰ এই মৃত্যু দিনটোত অসমত দেশভক্তি দিৱস হিচাপে পালন কৰা হয়। তৰুণৰাম ফুকন এগৰাকী সুদক্ষ বক্তা হোৱাৰ উপৰি চিকাৰী আৰু লেখক আছিল। সাহিত্যিক অতুল চন্দ্ৰ বৰুৱাই আলোচনী প্ৰসংগত তৰুণৰাম ফুকন সম্বন্ধে কৈছিল, চিকাৰী ফুকন, সভা শোৱনী ফুকন, দেশভক্ত ফুকন, ছাত্ৰবন্ধু ফুকন, সাহিত্যিক ফুকন, বেৰিষ্টাৰ ফুকন, ৰসিক ফুকন আদি নানাভাৱে মানুহে তেওঁক জানিছিল আৰু বুজিছিল। অসম সাহিত্য সভাৰ 10ম গৰাকী সভাপতি তৰুণৰাম ফুকনক স্বাধীনতা আন্দোলনত তেওঁ আগবঢ়োৱা সেৱাৰ বাবে দেশভক্ত উপাধিৰে বিভূষিত কৰা হয়। গুৱাহাটীৰ ভৰলুমুখত জন্মগ্ৰহণ কৰা তৰুণৰাম ফুকনে পাছলৈ কলিকতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা FA পৰীক্ষাত উত্তীৰ্ণ হৈ পৰৱৰ্তী সময়ত লণ্ডনত ওকালতি কৰিবলৈ যায়। তেওঁ অসমৰ তৃতীয়জন বেৰিষ্টাৰ আছিল। উকিলৰ বৃত্তিৰে নিজৰ কৰ্মজীৱনৰ পাতনি মেলা তৰুণৰাম ফুকনে গুৱাহাটীৰ আৰ্ল মহাবিদ্যালয়ত কিছুদিন শিক্ষকতা কৰে। 1914 চনত ইতিমধ্যে আৰম্ভ হোৱা ভাৰতীয় স্বাধীনতা সংগ্ৰামত তেওঁ অংশগ্ৰহণ কৰে। আন্দোলনৰ সময়তে তেওঁ মহাত্মা গান্ধীৰ সান্নিধ্যলৈ আহে। 1937 চনত তেওঁ এটা ৰাজনৈতিক দল গঠন কৰে। 1920 চনত তেওঁ স্তুতিমালা নামৰ এলানি স্তুতি কবিতা লিখে। অসমীয়াৰ বাহিৰেও তেওঁ উৰিয়া, হিন্দী, বঙালী, সংস্কৃত, ফাৰ্চী আৰু উৰ্দু ভাষাত লিখা মেলা কৰিব পাৰিছিল। সুদক্ষ বক্তা তৰুণৰাম ফুকনে অসমীয়া আৰু অসমত প্ৰচলিত অন্য ভাষাত সাৱলীল ভাষণ দিব পাৰিছিল। তৰুণৰাম ফুকনে কলিকতাত পঢ়ি থকা অৱস্থাত তেওঁ চাইকেল চলাই ঘূৰা পকা কৰিছিল। সেই সময়ত চাইকেল চলোৱাটো সম্ভ্ৰান্ত পৰিয়ালৰ কাম বুলি বিবেচিত হৈছিল। অসমলৈ উভতি আহি লগত চাইকেল এখন আনি তেওঁ গুৱাহাটীৰ ৰাজপথত চলাইছিল আৰু অসমত চাইকেল চলোৱা প্ৰথমগৰাকী ব্যক্তি হিচাপে পৰিচয় লাভ কৰিছিল। ২০১৬ চনৰ আজিৰ দিনটোতেই পশ্চিমবংগৰ লেখিকা আৰু মানৱ অধিকাৰ কৰ্মী মহাশ্বেতা দেৱীৰ মৃত্যু হয়। তেওঁ বঙালী ভাষাৰ সাহিত্য একাডেমী বঁটা, জ্ঞানপীঠ বঁটা, ৰেমন মাগাছেছে বঁটা, পদ্মশ্ৰী আৰু পদ্মবিভূষণ বঁটা লাভ কৰে। তেওঁ পিছপৰা জাতি জনগোষ্ঠী তথা মহিলাসকলৰ বাবে যথেষ্ট অৰিহণা যোগাইছে। তেওঁ পশ্চিমবংগ, বিহাৰ, মধ্যপ্ৰদেশ, ছত্তীশগড় আদি ৰাজ্যৰ পিছপৰা আদিবাসী গাঁওসমূহত নিজে বহু বছৰ ধৰি বসবাস কৰি তেওঁলোকৰ জীৱনৰ আভাস লৈছিল। তেওঁৰ অভিজ্ঞতাসমূহ এই পিছপৰা জাতিৰ লোকসকলৰ জীৱনৰ আভাস নিজৰ লেখাসমূহত প্ৰকাশ কৰিছিল। তেওঁ কৈছিল, তেওঁৰ লিখনি কাহিনীসমূহ তেওঁৰ সৃষ্টি নহয়, সেয়া হৈছে দেশৰ লোকসকলৰ কাহিনী। ইমানতে আজিৰ দিনটো অনুষ্ঠানটিৰ অন্ত পৰিল। খন্তেক পাছতে দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সংসদৰ সমীক্ষা আমাৰ কেন্দ্ৰই লৈ কৰি শুনাব।

0: শ্রোতাসকল, এতিয়া আগবঢ়াইছো বিশ্ব হেপাটাইটিছ দিবস উপলক্ষে কৰা এটি বিশেষ অনুষ্ঠান।
1: এয়া আকাশবাণী তেজপুৰ, সমূহ শ্ৰোতাকে স্বাগতম জনাই এয়া আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান। শ্ৰোতাসকল, প্ৰতি বছৰে 28 জুলাই তাৰিখে বিশ্বজুৰি বিশ্ব হেপাটাইটিছ দিৱস পালন কৰা হয়। শ্ৰোতাসকল, যকৃত বা লিভাৰৰ ভয়ংকৰ সংক্ৰমণ ৰোধ কৰিবলৈ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাই হৈছে এই দিৱসৰ মূল উদ্দেশ্য। শ্ৰোতাসকল, হেপাটাইটিছ দিৱস উপলক্ষে আজি আমাক কিছু কথা জনাব কুসুমতলা আদৰ্শ চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক তথা মেডিচিন বিশেষজ্ঞ ডাক্তৰ জুলফিকাৰ আহমেদে। ছাৰ, আকাশবাণীৰ এই বিশেষ অনুষ্ঠানটিত আপোনাক স্বাগতম জনাইছো।
2: ধন্যবাদ
1: ছাৰ। আজি বিশ্ব হেপাটাইটিছ দিৱস, সেই প্ৰথমেই আপোনাক সুধো, হেপাটাইটিছ বুলিলে কি বুজায়? ইয়াক আমি যকৃতৰ বেমাৰ বুলি কওঁ নেকি?
2: হয়, ৱৰ্ল্ড হেপাটাইটিছ দিৱস তথা 28 জুলাই দিনটোক আমি গোটেই বিশ্বজুৰি ৱৰ্ল্ড হেপাটাইটিছ দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ উদ্দেশ্য এটাই, যে হেপাটাইটিছজনিত ৰোগৰ পৰা পৃথিৱীবাসীক মুক্ত কৰি ৰখা তথা গোটেই বিশ্বজুৰি আমি হেপাটাইটিছ ভাইৰাছজনিত বেমাৰবিধ সম্পূৰ্ণৰূপে নাইকিয়া কৰাৰ উদ্দেশ্য আমি আগত ৰাখি এই ৱৰ্ল্ড হেপাটাইটিছ ডে পালন কৰা হয়। গোটেই বিশ্বজুৰি আমি ৱৰ্ল্ড হেপাটাইটিছ ডে, হেপাটাইটিছ বেমাৰৰ বিষয়ে আমি ৰাইজক সচেতন তথা সজাগ কৰোৱা হয় এই ৱৰ্ল্ড হেপাটাইটিছ ডে। আজি এই বিশেষ দিনটোত আমি হেপাটাইটিছৰ বিষয়ে ক'বলৈ গ'লে, বিশেষকৈ ভাইৰাছজনিত যি হেপাটাইটিছ, আৰু হেপাটাইটিছ বুলি ক'লে হেপা শব্দৰ অৰ্থ হ'ল লিভাৰ, আইটি শব্দৰ অৰ্থ হ'ল ফুলি যোৱা,
3: মেডিকেল সায়েন্স
2: লিভাৰটো ফুলি যোৱা। আমি ইনফ্লেমেশ্যন তথা ফুলি যোৱাটোক আইটিছ বুলি কওঁ আৰু হেপা শব্দৰ অৰ্থ হ'ল লিভাৰ, লিভাৰ ফুলি যায়। বিশেষকৈ ভাইৰাছজনিত ৰোগৰ কাৰণে আমাৰ লিভাৰ বেছিকৈ ফুলি যোৱা বেমাৰবিধ হয় লিভাৰৰ। ভাইৰাছ মুখ্যতঃ ক'বলৈ গ'লে হেপাটাইটিছ এ ভাইৰাছ, বি ভাইৰাছ, চি, ডি আৰু ই, এই পাঁচবিধ মুখ্য ভাইৰাছ, ভাইৰাছৰ পৰা হেপাটাইটিছ বেমাৰবিধ হয়। আৰু সেই হেপাটাইটিছ বেমাৰবিধৰ বিষয়ে আজি গোটেই বিশ্বজুৰি ৱৰ্ল্ড হেপাটাইটিছ ডে পালন কৰা হয় তথা ৰাইজক আমি সজাগ সচেতন কৰা,
3: আৰু এই ৰোগটো নিৰ্মূল কৰিবৰ বাবে আচলতে ৰাইজক সজাগ কৰিবলৈ এই দিৱসটো পালন কৰা হয়। এই যে আপুনি ক'লে এ বি চি ডি ই, সাধাৰণ মানুহে কেনেকৈ মনত ৰাখিব যে এ মানে কি, বি মানে কি?
2: একচুৱেলি ভাইৰাছ এবিধ বীজাণু হয়, আমি চকুৰে মনিব নোৱাৰা বীজাণু, যেনেকৈ বেক্টেৰিয়া আছে, ভাইৰাছ আছে, আদ্য প্ৰাণী আছে, তেনেকৈ ভাইৰাছ এটা প্ৰজাতি হয়। লিভাৰক সংক্ৰমিত কৰা ভাইৰাছ ভাইৰাছবিলাকক এ বি চি ডি এনেকৈ নাম দিয়া হৈছে। গঠন মানে ভাইৰাছৰ গঠনৰ ওপৰত ভিত্তি কৰি এ বি চি ডি ই, আৰু বিশেষকৈ অকল গঠনে নহয়, আপোনাৰ ভাইৰাছ এৰ পৰা হোৱা ৰোগ, এ কেনেকৈ দেহত সংক্ৰমিত হয়, বি কেনেকৈ সংক্ৰমিত হয়, চি ডি, ইয়াৰ মধ্যমবিলাক বেলেগ বেলেগ আছে, সেই হিচাপে এ বি চি ডি নাম দিয়া হয়। তাৰ ভিতৰত এ আৰু ই ভাইৰাছবিধ বিশেষকৈ চাফ চিকুণতা মেইনটেইন নকৰাৰ কাৰণে, আমি হাত ভালকৈ ধুই নোখোৱাৰ কাৰণে, তাৰমানে এইটো ফিকো অৰেল ৰোগ বুলি কয়, এ আৰু ই,
3: এ আৰু ই,
2: আৰু বি আৰু চি বিশেষকৈ তেজৰ পৰা সংক্ৰমিত হয়, এজনৰ পৰা তেজ আনজনে যদি লয়। দ্বিতীয়তে আপোনাৰ অসুৰক্ষিত যৌন সংক্ৰমণ হ'ব পাৰে। 3 নম্বৰত আপোনাৰ, আমি যদি নিডেল শ্বেয়াৰ কৰোঁ তথা নিডেল বা ৰেজৰ বা টুথব্ৰাছ, এইখিনি যদি আমি এজনে আনজনৰ লগত শ্বেয়াৰ কৰোঁ, তো এজনৰ গাত যদি আপোনাৰ হেপাটাইটিছ বি বা চি থাকে, তেতিয়াহ'লে আমাৰ দেহাত এয়া
3: হ'ব
2: আহি যাব পাৰে আৰু আমি আমাৰ লিভাৰ সংক্ৰমিত হ'ব পাৰে। একচুৱেলি এই ভাইৰাছবিলাকৰ এটা মানে টেণ্ডেঞ্চি থাকে, গৈ কেনে লিভাৰক এটাক কৰে, মানে লিভাৰ চেল, লিভাৰ চেলক এটাক কৰে আৰু বিশেষ লিভাৰৰ বেমাৰ হয়, আৰু লিভাৰৰ পৰা সৃষ্টি হোৱা আন আন কিছুমান
3: বেমাৰৰ
2: উৎপত্তি হয়।
3: হেপাটাইটিছ হলে শৰীৰত প্ৰথম কি কি লক্ষণে দেখা দিয়ে?
2: হেপাটাইটিছ এ বি চি ডি ই, তাৰ ভিতৰত বিভিন্ন হেপাটাইটিছ বিলাকৰ লক্ষণবিলাক অকণমান বেলেগ বেলেগ হয়।
3: চকু হালধীয়া হোৱা,
2: বিশেষকে হেপাটাইটিছ এ আৰু ই সংক্ৰমিত হ'লে লক্ষ্য কৰোঁ, পেচেণ্টে আহি আমাক কয় ভোক নালাগে, বমি বমি ভাৱ হয়, গাটো দুৰ্বল লাগে, ফেটিক হয়, ইজি ফেটিকেবিলিটি, তথা মানে কিবা এটা অলপ কাম কৰিব গ'লেই ভাগৰ ভাগৰ অনুভৱ হয়, কি লাহে লাহে পেচেণ্টৰ পেচাব হালধীয়া হ'ব, চকু হালধীয়া হ'ব, তথা জণ্ডিচ ৰোগত আক্ৰান্ত হ'ব, পেচেণ্টৰ জ্বৰ হ'ব পাৰে। গতিকে এয়াই আপোনাৰ হেপাটাইটিছ এ আৰু ইৰ লক্ষণ, বিশেষকৈ
3: সাধাৰণ লক্ষণ।
2: হেপাটাইটিছ বি আৰু চিৰ ক্ষেত্ৰত আমি ক'ব

0: হলে তাত মানে এটা বিশেষত্ব আছে যে হেপাটাইটিছ বি আৰু চি মানুহ সংক্ৰমিত হৈ বহু বছৰলৈকে একো গমে নোপোৱাকে তেওঁ বি আৰু চিৰ পৰা
1: আক্ৰান্ত
0: বি আৰু চিৰ পৰা আক্ৰান্ত হ'ব আৰু লক্ষণ নোহোৱাকে একিউট ষ্টেজৰ পৰা ক্ৰনিক ষ্টেজলৈ যাব পাৰে আৰু ক্ৰনিক ষ্টেজত গৈ লিভাৰটো চিৰচিছ হ'ব পাৰে তথা মানে চিৰচিছ মানে লিভাৰ পৰা সংকুচিত হয় লিভাৰ কমপ্লিট ডেমেজ হয় তাৰপিছত লিভাৰ চেলৰ কাৰ্চিনোমা কিবা কেঞ্চাৰ হ'ব পাৰে লিভাৰৰ গতিকে বি আৰু চি বহুত বিপদজনক হয় আমি বি আৰু চি যিহেতু ইয়াৰ সংক্ৰমণ তেজৰ মাধ্যমেদি হয় আপোনাৰ অসুৰক্ষিত যৌন সংগমৰ কাৰণে হয় তৃতীয়তে নিডেল তথা মানে আমি বেজী ইনজেকশ্যন দিয়া নিডেল টুথব্ৰাছ এইখিনি যদি আমি শ্বেয়াৰ কৰোঁ এজনে আনজনৰ লগত তেতিয়াও হ'ব পাৰে সেইকাৰণে এইখিনি কাম আমি কৰোঁতে আমি যদি কাৰোবাৰ পৰা ব্লাড ট্ৰেন্সফিউশ্যন আগতে লৈছোঁ তেতিয়াহ'লে আমি আকৌ টেষ্ট কৰিব পাৰোঁ বা লোৱাৰ আগতেও আমি টেষ্ট কৰাটো আমাৰ দৰকাৰ বি চি এইবিলাক ভাইৰাছ যাৰ পৰা তেজ লোৱা হয় তেওঁৰ গাত আছে নেকি বা সেই লোৱা ব্লাডখিনিত আছে নেকি তো গতিকে বি আৰু
1: চিৰ পিছতো আকৌ ব্লাডটো টেষ্ট কৰিব লাগিব
0: কেতিয়াবা হয় মানুহ যেনেকৈ আগতে ক'ৰবাত ব্লাডটো লৈছে তাৰ ৰেকৰ্ড নাথাকে মানে যে তেওঁ টেষ্ট কৰিছে নকৰিছে কেনেকৈ লৈছে কি নকৰিছে গতিকে আমি যদি পাৰোঁ যিহেতু ব্লাড টেষ্টটো চিম্পল টেষ্ট একেবাৰে হেপাটাইটিছ বি আৰু চিৰ যিটো আমাৰ আজিকালি প্ৰতিটো পি এইচ চিত আছে প্ৰতিখন চি এইচ চি হস্পিটেল চবতে গভৰ্ণমেণ্টত পৰা ফ্ৰী একেবাৰে বিনামূলীয়াকৈ দিয়া হৈছে টেষ্টখিনি তো গতিকে আমি টেষ্টখিনি কৰি লোৱাটো উচিত অকল ব্লাড লোৱা বুলিয়েই নহয় আমি হয়তো চেলুনত গ'লোঁ দাড়ি কটালোঁ আমি তাতে কোনোবাই ৰেজাৰ ব্লেড একেখন ব্লেড দি দুইজনক দাড়ি কটাই দিব পাৰে তেওঁলোকে আমি ইমান লক্ষ্য নকৰিবও পাৰোঁ তো গতিকে সেই হিচাপে আমি সময়ে সময়ে টেষ্ট কৰাটো আমাৰ কাৰণে লাভদায়ক বুলি মই ভাবোঁ মানে
1: তো
0: প্ৰতিজন নাগৰিকে কৰিব লাগে যিহেতু হেপাটাইটিছ বি আৰু চি দেহাত আছে নে নাই বহুত দিনলৈকে গম নোপোৱা একো লক্ষণ নোহোৱাকৈ থাকি যাব পাৰে আৰু এটা সময়ত গৈ লিভাৰ কমপ্লিট ডেমেজ কৰি লিভাৰৰ কেঞ্চাৰ কৰিব পৰ্যন্ত পাৰে হেপাটাইটিছ ডিৰ ক্ষেত্ৰত যদি আমি ক'ব যাওঁ তেতিয়াহ'লে মানে যিহেতু মই ই বি আৰু চি গ'লোঁ হেপাটাইটিছ ডিটো হেপাটাইটিছ বি থকা মানুহৰ দেহাতে উৎপত্তি হয় হেপাটাইটিছ ডিৰ সংক্ৰমণো আপোনাৰ তেজৰ মাধ্যমেদি হয় তো কিন্তু গোটেই বিশ্বজুৰি যদি আমি চাবলৈ যাওঁ এই ৱৰ্ল্ড হেপাটাইটিছ ডেৰ উদ্দেশ্য তথা এই মানে আজিৰ দিনটোৰ যি লক্ষ্য এই লক্ষ্যৰ যদি আমি পিছলৈ ঘূৰি চাওঁ তো এটা ডাটা ক'ব লাগিব যে 2024ত হেপাটাইটিছ বি আৰু চিৰ পৰা সংক্ৰমিত মানুহৰ সংখ্যা গোটেই বিশ্বজুৰি 285 মিলিয়ন আছিল যোৱা 2024ত প্ৰতি বছৰে মানে এই হেপাটাইটিছ বি আৰু চিৰ পৰা মানে উৎপত্তি হোৱা ৰোগৰ পৰা মানুহৰ মৃত্যুৰ সংখ্যা 3.5 মিলিয়ন পাৰ ইয়াৰ তো গতিকে এক বৃহৎ সংখ্যা বিশেষকৈ হেপাটাইটিছ বি আৰু চি
1: আমাৰ ভাৰতবৰ্ষতো নিশ্চয় বহুত হয়
0: ভাৰতবৰ্ষ মানে আমাৰ যিখিনি ডেভেলপিং কাণ্ট্ৰি যিটো আণ্ডাৰ ডেভেলপ কাণ্ট্ৰিবিলাকত এয়া হেপাটাইটিছ বি আৰু চিৰ সংখ্যা যথেষ্ট বেছি আৰু দিনক দিনে মানুহ এই ড্ৰাগছ আসক্ত এই নিডেল শ্বেয়াৰিং এইখিনিৰ ইঞ্চিডেণ্টৰ কাৰণে লাহে লাহে বেছি হোৱা দেখা
1: গৈছে
0: হয় অসমতো বহুত আগতকৈ মানে ডিটেকশ্যনৰ ৰেটটো আগতকৈ বাঢ়িছেহে বিশেষকৈ ড্ৰাগছ যিমান দিনৰ পৰা অসমত বেছি হৈ গৈছে
1: এই
0: সংক্ৰমণটো বেছি বহুত বেছি বাঢ়ি গৈছে বি আৰু চি প্ৰায়ে অ' পি ডিত আমি লক্ষ্য কৰিয়ে থাকোঁ হেপাটাইটিছ বি চি আপোনাৰ পজিটিভ পেচেণ্টৰ মদ্যপানৰ লগত এই হেপাটাইটিছ ভাইৰাছৰ ডাইৰেক্ট কোনো সম্পৰ্ক নাই এজন মানুহ যদি অলৰেডি মদ্যপান কৰি থাকে তেখেতৰ লিভাৰৰ কণ্ডিশ্যন এনেই অলপ বেয়া থাকে দ্বিতীয়তে যদি ছেকেণ্ড হিট এটা ভাইৰাছৰ পৰা আহি যায় বি বা চি বা এ বা ই যিকোনো ভাইৰাছ যদি আহি যায় তেতিয়াহ'লে তেওঁৰ মানে সংক্ৰমণটো অলপ বৃহৎ আকাৰৰ হ'ব পাৰে আৰু তেওঁৰ অৱস্থাটো বেছি জটিল হ'ব পাৰে তো কিন্তু মদ্যপানৰ লগত ডাইৰেক্ট সম্পৰ্ক নাই
1: এতিয়া আপুনি কৈছে যে বহুত সংক্ৰমণ হৈছে ইয়াৰ জৰিয়তে ড্ৰাগছে হওক বা অন্যান্য বিভিন্ন কাৰণত তো ইয়াৰ বাবে ভেকচিন আছে নে নাই
0: ভেকচিন আছে হেপাটাইটিছ বিৰ কাৰণে ভেকচিন আজিকালি আমাৰ জন্ম হোৱাৰ উইদিন 24 আৱাৰ্ছতে ভেকচিনটো দিয়া হয় হেপাটাইটিছ বি তাৰপিছত প্ৰথম ড'জটো 24 আৱাৰ্ছত দিয়া হয় তাৰপিছত ইমিউনাইজেশ্যন নেশ্যনেল ইমিউনাইজেশ্যন শ্বিডিউল অনুযায়ী এটা নিৰ্দিষ্ট দিনত মানে তেনেকৈ নিৰ্দিষ্ট ডেটত তেওঁলোকক ভেকচিন দিয়া হৈ আছে মানে আৰু আমি এডাল্টৰ কাৰণেও আমাৰ হেপাটাইটিছ বি ভেকচিনৰ ফ্ৰী অফক'ৰ্চ মানে ভেকচিনৰ ব্যৱস্থা প্ৰতিখন জিলা চিকিৎসালয়ত উপলব্ধ আছে যিকোনো সময়ত ল'ব পাৰে লওঁ বুলি ক'লে যিকোনো সময়ত গ'লে বয়সৰ কোনো কথা নাই হেপাটাইটিছ বি ভেকচিন ল'ব পাৰে যিকোনো মানুহ যিকোনো সময়ত ল'ব পাৰে
1: মানুহবোৰ সজাগ হোৱা নাই কিয় নে সজাগতাৰ অভাৱ অভাৱ।
0: হেপাটাইটিছ বি ভেকচিনবিধ আমি এই ডায়েলাইচিছ পেচেণ্ট যিখিনি আছে, যিহেতু ডায়েলাইচিছ কৰোঁ

0: নাই।
1: সেই গছজোপাৰ পাতবিধে গৈ কেনে আৰু কোন অংগত মানে ক্ষতি কৰিব সেয়াটো আমি নাজানো। এটা নিৰ্দিষ্ট অংগ টাৰ্গেট লৈ আমি সেৱন কৰিলো, কিন্তু তাৰ পাছত এই পাতবিধে আৰু কি কি অংগত গৈ লাভ লোকচান কি কৰিব আমি নাজানো। গতিকে ইমানটো ৰিস্ক লৈ মানে মানুহ আগবাঢ়িব নালাগে। আৰু এয়া গাঁৱলীয়া চিকিৎসা কৰিব আজিৰ দিনত মানে কোনো প্ৰয়োজন নাই, যিহেতু এইখিনি চিকিৎসা বিনামূলীয়াকে ওচৰৰ মেডিকেল কলেজ আছে, চিভিল হস্পিটেল আছে, সম্পূৰ্ণৰূপে উপলব্ধ, মানুহ যিহেতু 99% কিউৰ হৈ আছে।
0: আমাৰ মানুহসকলৰ আচলতে এটা অন্ধবিশ্বাস আছে যে জণ্ডিচ হ'লে গাঁৱলীয়া ঔষধ দিয়েই ভাল হয় বুলি। সেইটো আপুনি কোৱাৰ দৰে পৰিমাণটো নজনাৰ কাৰণে, ধৰ কিমান পৰিমাণে খাব লাগে সেইটো নজনাৰ কাৰণে বেমাৰটো বৃদ্ধি হৈ যায় কেতিয়াবা।
1: অঁ, বৃদ্ধি হৈ যায়। এতিয়া মই সাধাৰণ কথা ক'বলৈ গ'লে, সাধাৰণ এটা এক্সাম্পল দিবলৈ গ'লে, মই জ্বৰৰ টেবলেটকে ক'ব পাৰোঁ, পেৰাচিটামল। পেৰাচিটামল টেবলেটবিধ যদি আপোনাক দিনত, আপুনি চাপোজ আপোনাৰ জ্বৰ উঠিছে, আপোনাৰ এটা নিৰ্দিষ্ট টাইমৰ মূৰত আপোনাক 500 বা 650 বা 1000 মিলিগ্ৰাম মই দিব পাৰোঁ ছঘণ্টা মূৰে মূৰে। তো 1000 খুব কমে দিয়া হয়, 500 বা 650 দিয়া হয়। তাৰ হিচাপত যদি পেৰাচিটামল যদি আপুনি ভাল বুলি কৈ একমুঠি খাই দিয়ে, সেইখিনি আমি চাব লাগিব। গাঁৱলীয়া মেডিচিন বুলি ক'লে, হাৰ্বেল মেডিচিন বুলি ক'লে আমি ভাল বুলিয়ে চব খাব নোৱাৰোঁ, যিহেতু আমি তাত আমি নিজৰ দেহাক ইমান ৰিস্কত পেলাব কোনো দৰকাৰে নাই, যিহেতু আমাৰ এভেইলেবল আছে চব বস্তু, মেডিচিন আছে, হস্পিটেল ওচৰতে আছে, ডক্টৰ আছে, ইনভেষ্টিগেশ্যন আছে, নিৰ্দিষ্ট চিকিৎসালয়ত গৈ কেনে বাকী ইনভেষ্টিগেশ্যন কৰাই ট্ৰিটমেণ্ট লোৱাটো দৰকাৰ।
0: হয়, আজি বিশ্ব হেপাটাইটিছ ডেট, আমাৰ শ্ৰোতাসকলক আপুনি কি ক'ব?
1: মই আজি বিশ্ব হেপাটাইটিছ ডে উপলক্ষে এটা কথাই ক'ব খোজোঁ। ফাৰ্ষ্ট ভেকচিনেট, ছেকেণ্ড টেষ্ট, থাৰ্ড ট্ৰিট। প্ৰথম ভেকচিনৰ ওপৰত গুৰুত্ব দিব লাগে, প্ৰতিজন মানুহ ভেকচিন ল'ব লাগে,
0: সৰু ল'ৰা ছোৱালীৰ পৰা
1: বৃদ্ধ মানুহলৈকে ভেকচিন ল'ব লাগে। দ্বিতীয়তে টেষ্ট কৰিব লাগে, কিবা আহি গ'ল নেকি কিবা প্ৰকাৰে। তৃতীয়তে আমি যদি পজিটিভ আহে তেতিয়াহ'লে আমি ট্ৰিট কৰিব লাগে,
0: ভয় কৰিব নালাগে, চিকিৎসাটো ল'ব লাগে,
1: চিকিৎসা ল'ব লাগে,
0: যিহেতু আপুনি কৈছে বিনামূলীয়া চিকিৎসা আছে।
1: হয়,
0: শেষত শ্ৰোতাসকলক হেপাটাইটিছৰ পৰা বাচিবলৈ দৰকাৰী তিনিটা কথা কি কি হ'ব পাৰে বাৰু?
1: প্ৰথম কথা হ'ল ভেকচিনেশ্যন, ভেকচিন ল'ব লাগে চবে। দ্বিতীয় কথা হ'ল টেষ্ট কৰিব লাগে, আমাৰ দেহাত কিবা প্ৰকাৰে সোমাইছে নেকি হেপাটাইটিছ বি তথা চি,
0: প্ৰতিজন নাগৰিকে টেষ্ট কৰিব লাগে।
1: তৃতীয় কথা হ'ল কি, যদি পজিটিভ কিবা কাৰণত আহে আমি তাৰ উপযুক্ত চিকিৎসা নিৰ্দিষ্ট জিলা চিকিৎসালয় তথা মেডিকেল কলেজত গৈ আমি সম্পূৰ্ণ বিনামূলীয়াকৈ যিহেতু পাই আছোঁ, আমি অতি সোনকালে গৈ চিকিৎসা ল'ব লাগে।
0: শ্ৰোতাসকল, আজি বিশ্ব হেপাটাইটিছ দিৱস উপলক্ষে ডক্টৰ জুলফিকাৰ ছাৰে আপোনালোকক বহুখিনি কথাই ক'লে। নিশ্চয় ছাৰৰ কথা শুনি আপোনালোকে উপকৃত হৈছে, লগতে ছাৰে যিবোৰ পৰামৰ্শ আগবঢ়াইছে আপোনালোকে সকলোৱে গ্ৰহণ কৰিব বুলি আশা ৰাখিছোঁ। সকলোৰে সজাগতা খুবেই প্ৰয়োজন, আপুনিও সজাগ হওক আৰু আপোনাৰ লগত থকা মানুহবোৰকো সজাগ কৰক আৰু আমাৰ হেপাটাইটিছ বেমাৰটি নিৰ্মূল কৰক। ছাৰ, আকাশবাণী তেজপুৰক আজি এইকণ সময় দিয়াৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো।
1: ধন্যবাদ।
0: শ্ৰোতা, ইমান পৰে বিশ্ব হেপাটাইটিছ দিৱস উপলক্ষে আগবঢ়োৱা বিশেষ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত উপস্থিত আছিল কুসুমতলা আদৰ্শ চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক তথা মেডিচিন বিশেষজ্ঞ ডাক্তৰ জুলফিকাৰ আহমেদ। অনুষ্ঠানটিৰ সাক্ষাৎ গ্ৰহণ আৰু সম্পাদনা চিত্ৰমণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।
2: শ্ৰোতাসকলে বিশ্ব হেপাটাইটিছ দিৱস উপলক্ষে কৰা বিশেষ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ।

চহৰখন যদি ৰাজ্যত স্থাপন হয় তেন্তে বহু সংখ্যক নিয়োগ সৃষ্টি হ'ব। ষোড়শ অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ ত্ৰয়োদশ দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদনৰ মজিয়াত এই কথা সদৰি কৰে। গুৱাহাটী উপগ্ৰহ চহৰ উন্নয়ন প্ৰাধিকৰণ বিধেয়কখনৰ দফাই দফাই চলা আলোচনাৰ সময়ত সদনত এই কথা সদৰি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰাৰম্ভিক পৰ্যায়ত জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰঝাৰৰ আশে পাশে ৰাজ্যৰ প্ৰথমখন উপগ্ৰহ চহৰ স্থাপনৰ পৰিকল্পনা কৰা হৈছে। প্ৰস্তাৱিত উপগ্ৰহ চহৰখন স্থাপন হলে ৰাজ্যত নিশ্চিতভাৱে বহু হাজাৰ নিয়োগ সৃষ্টি হ'ব। অৱশ্যে প্ৰস্তাৱিত উপগ্ৰহ চহৰে প্ৰত্যক্ষ নিয়োগৰ ব্যৱস্থা নকৰে বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰস্তাৱিত উপগ্ৰহ চহৰত প্ৰত্যক্ষভাৱে কোনো নিয়োগ সৃষ্টি নহয়, কিন্তু উপগ্ৰহ চহৰক কেন্দ্ৰ কৰি বহু হাজাৰ নিয়োগ সৃষ্টি হ'ব। এই ক্ষেত্ৰত স্থানীয় লোকসকলে যাতে সুবিধা লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি নিশ্চিতভাৱে অনাগত দিনত দৃষ্টি ৰখা হ'ব। বিশেষকৈ উপগ্ৰহ চহৰ স্থাপনৰ বাবে যিসকল স্থানীয় লোকে মাটি হস্তান্তৰ কৰিব সেইসমূহ পৰিয়ালে যাতে উপগ্ৰহ চহৰত সংস্থাপনৰ বাট মুকলি হয় সেয়া নিশ্চিত কৰাৰ বাবেও প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ'ব। জাগীৰোডকে ধৰি ৰাজ্যৰ আন কোনো স্থানত এই মুহূৰ্তত উপগ্ৰহ চহৰ স্থাপনৰ বাবে ৰাজ্য চৰকাৰৰ কোনো পৰিকল্পনা নাই। প্ৰস্তাৱিত উপগ্ৰহ চহৰখন স্থাপনৰ বাবেও যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব, কিয়নো এই পৰ্যন্ত কোনো এটা পক্ষকে প্ৰস্তাৱিত উপগ্ৰহ চহৰৰ ভূমি আবণ্টন নিদিয়া বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। পাছত দফাই দফাই আলোচনাৰ অন্তত সদনে 2026ৰ গুৱাহাটী উপগ্ৰহ চহৰ উন্নয়ন প্ৰাধিকৰণকে ধৰি ন পুৰণি 7খন বিধেয়ক গৃহীত কৰে। সদনত আজি গৃহীত হোৱা আন 6খন বিধেয়ক হৈছে ক্ৰমে 2026ৰ অসম দোকান আৰু প্ৰতিষ্ঠান সংশোধনী বিধেয়ক, 2026ৰ অসম পৰ্যটন উন্নয়ন আৰু পঞ্জীয়ন সংশোধনী বিধেয়ক, 2026ৰ অসম ক্ষুদ্ৰ লঘু আৰু মজলীয়া প্ৰতিষ্ঠান স্থাপন আৰু পৰিচালনাৰ সুবিধা বিধেয়ক, 2026ৰ অসম জনবিশ্বাস সংশোধনী বিধেয়ক, 2026ৰ অসম ব্যৱসায়িক সুচলতা সংশোধনী বিধেয়ক আৰু 2026ৰ অসম ৰাজ্যিক বিধানসভাৰ সদস্যসকল অৰ্হতাহীনতা সংশোধনী বিধেয়ক। লগতে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে অসম বিধানসভাৰ উপাধ্যক্ষ ডঃ হাব্বে তেৰণৰ অনুমতি সাপেক্ষে 2026ৰ অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ বিধেয়কখনো সদনত উত্থাপন কৰে। উল্লেখযোগ্য যে প্ৰশ্নোত্তৰ ঘণ্টাৰে আজি পুৱা 9:30 বজাত সদনৰ কাম কাজ আৰম্ভ হয়। প্ৰশ্নোত্তৰ ঘণ্টাটো আজি বিভিন্ন বিষয়ৰ মাজত আলোচনা চলে। বিশেষকৈ অহা 3 আগষ্টৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা অৰুণোদয় আঁচনিৰ 39 লাখ হিতাধিকাৰীয়ে পূৰ্বৰ দৰে নিয়মীয়াকৈ অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব বুলি মিত্ৰমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদনত অৱগত কৰে। কংগ্ৰেছ বিধায়ক ডঃ আছিফ মহম্মদ নাজাৰৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই কথা সদৰি কৰি তেওঁ কয় যে 2020-2021 বিত্তীয় বৰ্ষত অৰুণোদয় আঁচনিৰ অধীনত 17 লাখ হিতাধিকাৰীক 830 টকাকৈ দিয়া হৈছিল। পৰৱৰ্তী পৰ্যায়ত এই ধনৰাশি 1250 টকা পৰ্যন্ত বৃদ্ধি কৰা হয়। বিধানসভাৰ শেহতীয়া নিৰ্বাচনৰ বাবে বিগত 2 মাহ আঁচনিখন বন্ধ হৈ আছিল। সদনে চলিত বিত্তীয় বৰ্ষৰ অসম বাজেট গৃহীত কৰাৰ বাবে অহা 3 আগষ্টত ৰাজ্যত আঁচনিখন পুনৰ আৰম্ভ হ'ব। 3 আগষ্টত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা কেন্দ্ৰীয় অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আঁচনিখন মুকলি কৰিব বুলিও বিত্তমন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। একেদৰে 2028 চনৰ 31 ডিচেম্বৰৰ ভিতৰত ৰাজ্যত জল জীৱন মিছনৰ দ্বিতীয় সংস্কৰণৰ কাম সম্পূৰ্ণ হ'ব বুলি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে সদনত উল্লেখ কৰে। বিৰোধী দলপতি ৱাজিদ আলী চৌধুৰীৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই কথা সদৰি কৰি কয় যে জল জীৱন মিছনৰ দ্বিতীয় সংস্কৰণৰ মাধ্যমেৰে পাৰ্বত্য আৰু চৰচাপৰি অঞ্চলৰ লোকসকলৰ মাজতো বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। সেই অনুসাৰে 2028 চনৰ 31 ডিচেম্বৰৰ ভিতৰত জল জীৱন মিছনৰ দ্বিতীয় সংস্কৰণৰ কাম সম্পন্ন কৰা হ'ব। এই লক্ষ্যৰে বিভাগ আগবঢ়া বুলি মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। উজনিৰ দুৰ্গতসকলক যিকোনো মূল্যৰ বিনিময়ত ৰাজ্য চৰকাৰে উদ্ধাৰ কৰিব বুলি সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই উল্লেখ কৰে। সদনৰ শূন্যকালীন ঘণ্টাত AIUDFৰ বিধায়ক মুজিবুৰ ৰহমান, তৃণমূল কংগ্ৰেছৰ বিধায়ক শেৰমান আলী আহমেদ আৰু কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন ছিকদাৰে উত্থাপন কৰা বিষয় সন্দৰ্ভত তেওঁ কয় যে উজনি অসমৰ 3খন জিলাৰ বান ইমানেই ভয়াৱহ যে পানী মথাউৰিৰ 4-5 মিটাৰ পৰ্যন্ত ওপৰলৈ উঠিছিল। এনে ভয়াৱহ আৰু সংহাৰী বানৰ লগতে পূৰ্বতে কেতিয়াও উজনিৰ 3 জিলাৰ ৰাইজ মুখামুখি হোৱা নাছিল। হঠাতে নামি অহা পানীৰ ঢলে নিমিষতে বুৰাই পেলাইছিল শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলা। উজনিৰ বান পৰিস্থিতিৰ বিষয়ে অৱগত হোৱা মাত্ৰেই মুখ্যমন্ত্ৰীয়ে উজনিলৈ মন্ত্ৰীৰ দল প্ৰেৰণ কৰি উদ্ধাৰ অভিযান খৰতকীয়া কৰিছিল। মুখ্যমন্ত্ৰীয়ে নিজেও উজনিত বাহৰ পাতি সমগ্ৰ পৰিৱেশ তদাৰক কৰিছিল, কিন্তু বান পৰিস্থিতি ইমানেই ভয়াৱহ আছিল যে পাহাৰৰ পৰা নামি অহা ঢলে পশু পক্ষীৰ লগতে ঘৰ দুৱাৰ মানুহ পৰ্যন্ত উটুৱাই নিছিল। বৰ্তমানে উজনিত পানী কমিছে যদিও পুনৰ সংস্থাপন এতিয়াও আৰম্ভ কৰিব পৰা নাই। বানে এৰি যোৱা পলসসমূহ চাফা কৰাৰ ব্যৱস্থা কৰা হৈছে। নিশ্চিতভাৱে এই ক্ষেত্ৰত সকলোকে সহযোগ কৰা হ'ব। খিলঞ্জীয়া অসমীয়া লোকসকলক সংস্থাপনৰ ক্ষেত্ৰত কোনো কাৰণতে কাৰ্পণ্য কৰা নহয়। তেওঁ লগতে কয় যে শেহতীয়া সংহাৰী বানত এই পৰ্যন্ত 68গৰাকী নিৰীহ লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আনহাতে লাহৰিঘাট বিধানসভা সমষ্টিক কোনো কাৰণতে অসমৰ জামতাৰা হ'ব নিদিয়া বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই সদনত উল্লেখ কৰে। সদনৰ শূন্যকালীন ঘণ্টাত কংগ্ৰেছ বিধায়ক ডঃ আছিফ মহম্মদ নাজাৰে উত্থাপন কৰা আন এটা বিষয়ৰ উত্তৰত সদনত এই কথা সদৰি কৰি মন্ত্ৰী হাজৰিকাই কয় যে লাহৰিঘাট অসমৰ জামতাৰা হিচাপে প্ৰতিপন্ন হৈছে। জামতাৰাৰ দৰে লাহৰিঘাটৰ উলিয়ে গলিয়ে কেৱল অপৰাধ প্ৰৱণ লোকৰ ভিৰ। লাহৰিঘাট মৰিগাঁও জিলাৰ অন্তৰ্গত, গতিকে লাহৰিঘাটক কোনো কাৰণতে জামতাৰা হ'ব দিব নোৱাৰি। এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰি তেওঁ কয় যে অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ গলে বিৰোধীয়ে বিৰোধিতা কৰে, গতিকে নিষিদ্ধ ড্ৰাগছ, চাইবাৰ অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো বিৰোধীৰো সহযোগিতাৰ প্ৰয়োজন আছে। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণ

0: ৰ বাবে 11টা প্ৰকল্প গ্ৰহণ কৰা বুলি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে সদনত উল্লেখ কৰে। অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 54 নম্বৰ নিয়মৰ অধীনত বিজেপি বিধায়ক বিকন চন্দ্ৰ ডেকাই উত্থাপন কৰা বিষয়ত সদনত উত্তৰ দি তেওঁ কয় যে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণৰ বাবে বৰ্তমানে 11টা প্ৰকল্প ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই অনুসাৰে মহানগৰীৰ বিভিন্ন প্ৰান্তত এই প্ৰকল্পসমূহৰ কাম আৰম্ভ হৈছে। মহানগৰীৰ যোৰাবাটৰ কৃত্ৰিম বান নিয়ন্ত্ৰণৰ বাবেও প্ৰায় 495 কোটি টকা ধাৰ্য কৰা হৈছে। লগতে মহানগৰীৰ জুৰিপাৰ ৰুক্মিণী গাঁৱকে ধৰি অন্যান্য প্ৰান্তৰ কৃত্ৰিম বান প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইপিনে উজনি অসমৰ বান পৰিস্থিতিৰ বাবে 16 অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ কাৰ্যসূচী চমুৱাই অনাৰ বাবে অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰে। সেই অনুসাৰে অসম বিধানসভাৰ চলিত বাজেট অধিৱেশন অহা 31 জুলাইৰ পৰিৱৰ্তে কাইলৈ অন্ত পৰিব। ইয়াৰ বাবে শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে সদনত আজি উত্থাপন কৰা 2026ৰ অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ বিধেয়কৰ ওপৰত কাইলৈ দফাই দফাই সদনত আলোচনা চলিব। ইয়াৰ বাবে আজি নিশা 12 বজা পৰ্যন্ত বিধায়কসকলে সংশোধনী প্ৰস্তাৱ দাখিল কৰিব পাৰিব বুলি বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সদনত উল্লেখ কৰে। যোৱা 27 জুলাইত অনুষ্ঠিত অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলিও অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে। লগতে উজনি অসমৰ দুৰ্গতসকলৰ বাবে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস আৰু উপাধ্যক্ষ ডাঃ হাব্বে তেৰণে এমাহৰ দৰমহা আৰু অসম বিধানসভা সচিবালয়ৰ বিষয়া কৰ্মচাৰীসকলে এদিনৰ দৰমহা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত দিয়াৰ কথাও অধ্যক্ষগৰাকীয়ে সদনত উল্লেখ কৰে। বিধানসভাৰ অধ্যক্ষৰ এই ঘোষণাৰ পাছতেই বিজেপি বিধায়কসকলেও মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ এমাহৰ দৰমহা আগবঢ়াব বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই সদনত উল্লেখ কৰে। কংগ্ৰেছ বিধায়কসকলে উজনিৰ দুৰ্গতসকলৰ বাবে এমাহৰ দৰমহা দিব বুলি বিৰোধী দলপতি ৱাজিদ আলী চৌধুৰীয়ে সদনত অৱগত কৰে। অগমৰ বিধায়কসকলেও উজনিৰ দুৰ্গতসকলৰ সাহায্যৰ বাবে আগবঢ়াব এমাহৰ দৰমহা। অগম বিধায়ক পৃথ্বীৰাজ ৰাভাই সদনত এই কথা সদৰি কৰে। অনুৰূপ ধৰণে BPF বিধায়কসকলেও বন্যাৰ্তৰ সাহায্যৰ বাবে এমাহৰ দৰমহা দিয়াৰ কথা BPFৰ বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে সদনত উল্লেখ কৰে। উজনিৰ বন্যাৰ্তৰ বাবে তৃণমূল কংগ্ৰেছৰ বিধায়ক শৈমান আলী আহমেদেও এমাহৰ দৰমহা দিব বুলি সদনত উল্লেখ কৰে। এমাহৰ দৰমহাৰ লগত প্ৰয়োজনীয় ধন মিলাই সৰ্বমুঠ 2 লাখ টকা উজনিৰ দুৰ্গতসকলৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত জমা দিব বুলি AIUDFৰ বিধায়ক মজিবুৰ ৰহমানে সদনত উল্লেখ কৰে। অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 301 নম্বৰ নিয়মৰ অধীনতো সদনত আলোচনা চলে। পাছত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কাইলৈ পুৱা 9:30 বজা পৰ্যন্ত সদন স্থগিত ঘোষণা কৰে। অসম বিধানসভাৰ আজিৰ দিনটোৰ কাৰ্য বিৱৰণী ইমানে। যুগুতালে সাংবাদিক মুকুট ৰায়।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোৱাৰ্জ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছো জুবিন কাকৰ কণ্ঠৰ এটি গীত।

0: বাণীবদ্ধ করা শ্রোতার ফোনযোগে অনুরোধৰ গীতৰ অনুষ্ঠান ফোন ইন গানে গানে।
1: হেল্ল'
2: হয় হেল্ল'
1: হয় আকাশবাণী তেজপুৰৰ ফোন ইন গানে গানে অনুষ্ঠান, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
2: উতুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন।
1: শুনিব বিচাৰিছে নিশ্চয় নিশ্চয়। এতিয়া বহুফালে বানে সংহাৰী মূৰ্তি ধৰিছে, গতিকে তাৰ মাজতে জুবিন গাৰ্গৰ কণ্ঠৰ এই সময়ৰ সৈতে খাপ খুৱাই দিয়ে গীত আপুনি শুনিব বিচাৰিছে, আমি আপোনাৰ অনুৰোধৰ গীতটি নিশ্চয় বজাই শুনাম।
2: মই শ্ৰোতাৰ দুগৰাকীৰ নাম ল'ব বিচাৰিছোঁ। মই দিনেশ শৰ্মা, নীলোৎপল দুৱৰা, শৰত দুৱৰা প্ৰমুখ্যে মৰম পৰিয়ালৰ সকলো পৰিয়াললৈ মই এই গীতটি শ্ৰদ্ধা কৰিলোঁ, লগতে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ সকলো কৰ্মকৰ্তালৈ
1: ধন্যবাদ ধন্যবাদ। সকলোৱে নিশ্চয় গীতটি শুনিব আপোনাৰ অনুৰোধৰ এই সুন্দৰ গীতটি, গতিকে এনেদৰে শুনি থাকিব আমাৰ অনুষ্ঠান, আগলৈ ফোন কৰিব। আমি আৰু এগৰাকী শ্ৰোতাৰ ফোনটো লৈ লৈছোঁ। হেল্ল'
3: আজি
1: আপুনি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব?
3: মই শুনিম জুবিন গাৰ্গৰ কেওফালে গুজৰি গুমৰি আহে গীত।
1: হয়, কেওফালে গুজৰি গুমৰি আহিছে বান। হয় হয়। আৰু এগৰাকী শ্ৰোতাই এই গীতটি শুনিব বিচাৰিছে, যিহেতু এতিয়া বানে সংহাৰী ৰূপ ধাৰণ কৰিছে, সময়ৰ সৈতে খাপ খুৱাই এটি গীত। জুবিন গাৰ্গে অতি দৰদী কণ্ঠৰে গীতটি গাইছিলে, আপুনি সেই গীতটি শুনিব বিচাৰিছে, আমি আপোনালোক দুয়োগৰাকী শ্ৰোতাৰ অনুৰোধত গীতটি নিশ্চয় বজাই শুনাম।
3: মোৰ সতীৰ্থৰ নাম ক'ব পাৰিমনে?
1: হয় নিশ্চয় পাৰিব, কওকচোন।
3: মোৰ অতিথ্য আছে ভাইকন মুণ্ডা, অমল বসুমতাৰী, বিমল বসুমতাৰী, চন্দ্ৰকান্ত টাইট, নীলোৎপল দুৱৰা, হৰত দুৱৰা, ৰুণু পাত্ৰ, লাকি, দীপাংকৰ পাত্ৰ আৰু সকলো শ্ৰোতালৈ গীতটো মই উপহাৰ ৰূপে আগবঢ়ালো।
1: ধন্যবাদ জনাইছো। আৰু আপোনালোকৰ সেইফালেতো বানে ক্ষতি কৰিছে,
3: আমাৰ উচনীয় আছিলে, এতিয়া অকমান ভাললৈ আহিছে।
1: হয়, সকলো কুশলে থাকক, তাৰ মাজতে সাৱধানে থাকিব। আপুনি অনুৰোধ জনাইছে এই বিপদৰ মাজতো জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি শুনিবলৈ।
3: হয়,
1: শুনি থাকিব, আগলৈও ফোন কৰিব।
0: আৰু এগৰাকী শ্ৰোতাই আমালৈ ফোন কৰিছে, আমি ফোনটো লৈ লৈছো।
1: হেল্ল'
4: হেল্ল'
1: হয় আকাশবাণী তেজপুৰৰ ফোন ইন গানে গানে অনুষ্ঠান, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
4: যিহেতু এতিয়া চাৰিওফালে বানৰ তাণ্ডৱ লীলা দেখিলে মানুহৰ মানে অৱস্থা বহুত বেয়া লগা হৈছে, গতিকে জুবিন গাৰ্গৰ কণ্ঠৰ চাৰিওফালে গুজৰি গুমৰি আহিছে বান এই গীতটিকে শুনাই দিব।
1: ক্ষতিগ্ৰস্ত
4: হোৱা লোকসকল অতি শীঘ্ৰে যাতে নিজৰ নিজৰ বাসস্থানলৈ যাব পাৰে, আমি তাকে কামনা কৰিছো।
1: নিশ্চয় নিশ্চয়, সকলো কুশলে থাকক, সকলোৰে অৱস্থা আগৰ দৰে হওক, আমি তেনেদৰে আশা কৰিছো, বান আৰু আহি নাযাওক। গতিকে তাৰ মাজতে জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি শুনিবলৈ আপুনি অনুৰোধ জনাইছে, আৰু দুগৰাকী শ্ৰোতাই ইতিমধ্যে সেই একেটি গীতেই শুনিবলৈ বিচাৰিছে, গতিকে আমি আপোনালোক তিনিওগৰাকী শ্ৰোতাৰ অনুৰোধত গীতটি বজাই শুনাইছো, শুনকচোন।
4: ধন্যবাদ
1: ধন্যবাদ।

0: হেল্ল'
1: হয় আকাশবাণী তেজপুৰৰ ফোন ইন গানে গানে অনুষ্ঠান, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে? দিনেশ শৰ্মা যোৰহাটৰ পৰা। হয় শৰ্মা, ভালে আছে? নিশ্চয় নিশ্চয়, মই সেই কথাটোৱে জানিব বিচাৰিছো। আপোনাৰ জাজিত আছিল ঘৰ নহয় জানো?
0: দগাঁও,
1: গতিকে সেইফালে
0: অলপ এক কিলোমিটাৰ মান আগত হৈ আছে মানে আমাৰ জখৰে।
1: আপোনালোকৰ সেইখিনিলে হোৱাগে নাই? ভাগমোহাং কৰিছে, গতিকে তথাপিতো আশা কৰিছো নহওক। ইতিমধ্যে নোহোৱা জেগাত পানী হৈছে, আগতে কেতিয়াও শুনা নাছিলো সেইখিনি জেগাত এনেদৰে পানী হোৱা নহয় জানো। আগতে আপোনালোকে তেনেকুৱা পানী পাইছিল নে?
0: পানী দেখা নাই, মোৰ জন্মৰ পৰা দেখাই নাই।
1: হয় হয় হয়, গতিকে যোৰহাটত শিৱসাগৰত তেনেদৰে পানী হোৱা মোৰো মনত পৰা নাই। গতিকে বৰ ভয়ংকৰভাৱে পানী হৈছে, সকলো ভগৱানে ৰক্ষা কৰক, সকলো উদ্ধাৰ হওক। আমি আশা কৰিছো সকলো কুশলে থাকক, পানী শুকাওক। গতিকে কওকচোন শৰ্মা, এই বিপদৰ মাজতো আপুনি ফোন কৰিছে, কি গীত শুনিব?
0: মই আজি ভূপেন হাজৰিকা গীতা বজাৰ দেৱ।
1: হয়, ভূপেন হাজৰিকাৰ কণ্ঠৰ যিকোনো এটি গীত শুনিব বিচাৰিছে? হয় হয়, ঠিক আছে ঠিক আছে, আমি আপোনাৰ অনুৰোধত ভূপেন হাজৰিকা দেৱৰ কণ্ঠৰ এটি গীত নিশ্চয় বজাই শুনাম।
0: মই নাম নাম কৰি
1: বিচাৰিছো,
0: শৰৎ দুৱৰা, নীলপল দুৱৰা, বনতী দত্ত, নিতান ডেকা, দীপাল ডেকা, মন্দু বৰুৱা, লগতে আপোনালোকৰ গান, লগতে অসমবাসীক মোৰ গান শুনাইছো।
1: ধন্যবাদ ধন্যবাদ, সকলোৱে কৃষ্টি নিশ্চয় শুনিব, গতিকে এনেদৰে শুনি থাকিব আৰু আগলৈ ফোন কৰিব। শুনকচোন আপোনাৰ অনুৰোধত ভূপেন হাজৰিকা দেৱৰ কণ্ঠৰ এই গীতটি।

0: হেল্ল'
1: হয় ছাৰ,
0: হয় আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফোন ইন গানে গানে অনুষ্ঠান। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
1: হয় ছাৰ, মই ধেমাজি শ্ৰীপানীৰ পৰা পুতুল বৰুৱাই কৈছিলোঁ।
0: পুতুল বৰুৱা ধেমাজি শ্ৰীপানীৰ পৰা, হয়। বৰুৱা ভালে আছে?
1: হয় ছাৰ, বৰ্তমান ভালে আছোঁ। এই পথাৰৰ পৰা এই জাষ্ট ফোনটো লগাইছোঁ আপোনালোকলৈ।
0: হয় হয়, পথাৰৰ কাম বন সামৰিছেনে?
1: হয় হয়, আজি খেতি সামৰিলোঁ, ইতিমধ্যে হৈ গ'ল আৰু।
0: হৈ গ'ল ন? পানীটো ঠিকেই হৈছে ন? পানীটো তাত বেছি হোৱা নাই আপোনালোকৰ সেইফালে, নহয় পানী?
1: হয় হয় ছাৰ, নহয়, আমাৰ পানীত খেতি কৰিবৰ কাৰণে জোখৰ হৈছেগৈ আৰু।
0: জোখৰ হৈছে ন? বৰ ভাল কথা।
1: হয় হয়, আপোনালোকৰ ভাল নহয়?
0: হয় হয়, ভালে আছো, ধন্যবাদ।
1: মই এজন নিয়মীয়া শ্ৰোতা, আপোনালোকৰ অনুষ্ঠান মই প্ৰায় শুনিয়ে থাকোঁ।
0: নাই, জানো জানো, হয়, গম পাওঁ, আপোনাক প্ৰায় ফোনতো পাই থাকোঁ। ভাল লাগিছে আপুনি আজি ফোন কৰিছে। গতিকে কওকচোন, আজি আপুনি কি গীত শুনিব বিচাৰিব?
1: ছাৰ, মই আজি খগেন মহন্তৰ এজাৰ ফুলা দেখি বেজাৰ কিয়কৰ এই গীতটো শুনিব বিচাৰিছিলোঁ।
0: হয়, এজাৰ ফুলা দেখি এজাৰ ফুলাৰ বতৰ গ'ল, তথাপিতো এই গানটো শুনি ভাল লাগে নহয় জানো?
1: হয়, এই গানটো মানে মোৰ বহুত প্ৰিয়, মানে মই বন্ধু কেইজনমানৰ নাম ক'ব বিচাৰিছিলোঁ।
0: হয় হয় হয়, কওকচোন।
1: বিমল বসুমতাৰী, অমল বসুমতাৰী, দীপশিখা বৰা, বৰষা পানীপা, নীলোৎপল দৰা, হৰ দৰা, চন্দু বৰা দত্ত আৰু বাইকন মুণ্ডা আৰু বিনোদ গগৈ, এনেকুৱা গীত আমি কৈছোঁ লগতে আপোনালোকলৈ।
0: ধন্যবাদ ধন্যবাদ, সকলোৱে নিশ্চয় গীতটি শুনি আনন্দিত হ'ব। গতিকে এনেদৰে শুনি থাকিব আকাশবাণী তেজপুৰৰ অনুষ্ঠান, আগলৈ ফোন কৰিব।
1: হয় হয়, মই ফোন কৰিয়ে থাকিম আপোনালোকৰ অনুষ্ঠান, যেতিয়ালৈকে অনুষ্ঠানটো আগবাঢ়িব তেতিয়ালৈকে ফোন কৰিয়ে থাকিম।
0: ধন্যবাদ, শুনকচোন আপোনাৰ অনুৰোধৰ গীতটি।

0: হেল্ল'
1: নমস্কাৰ।
0: নমস্কাৰ, আকাশবাণী তেজপুৰৰ ফোন ইন গানে গানে অনুষ্ঠান। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
1: হয়, মই মাছখোৱা কঠালগুৰিৰ পৰা চুমকি দত্ত ক'লো।
0: চুমকি দত্ত, হয়, দত্ত ভালে আছে?
1: ভালে আছো, আপুনি ভালে আছেনে?
0: আছো আছো, ধন্যবাদ। কওকচোন, আজি আপুনি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব?
1: মই আজি জুবিন গাৰ্গৰ বাৰিষাৰে বৰষুণ,
0: জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি শুনিব বিচাৰিছে, বাৰিষাৰে বৰষুণ। বৰ সুন্দৰ গীত, গতিকে যিহেতু বাৰিষা চলি আছে নহয় জানো, গতিকে সেই সময়তে আপুনি এই গীতটি শুনিব বিচাৰিছে। আমি আপোনাৰ অনুৰোধৰ গীতটি নিশ্চয় বজাই শুনাম। আগলৈ ফোন কৰিব, শুনি থাকিব আকাশবাণী তেজপুৰৰ অনুষ্ঠান। শুনকচোন আপোনাৰ প্ৰিয় গীতটি।

0: হয় হেল্ল' আকাশবাণী তেজপুৰৰ ফোন ইন গানে গানে অনুষ্ঠান, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
1: হয় হয় ছাৰ, মই শৰত দৰা কৈ আছোঁ, বিশ্বনাথ গহপুৰ নিগমৰ পৰা।
0: বিশ্বনাথ গহপুৰ নিগমৰ পৰা শৰত দৰা, হয় দৰা, ভালে আছে?
1: হয় হয় মই ভালে আছোঁ ছাৰ, আপোনাৰ ভালনে?
0: হয় ভালে আছোঁ, ভালে আছোঁ, ধন্যবাদ।
1: আজি মানে বহুত দিনৰ পিছত পাইছোঁ, মানে মনটো বহুত ভাল লাগিছে।
0: হয় হয় হয়, ঠিক আছে, ধন্যবাদ জনাইছোঁ, আপুনি বহুত দিনৰ মূৰত পাইছে, আমাৰো ভাল লাগিছে আপোনাক বহুত দিনৰ মূৰত পোৱাৰ বাবে।
1: মানে আপোনালোকলৈ ফোন নকৰিলে মনটো ভালেই নালাগে।
0: নিশ্চয় নিশ্চয় নিশ্চয়, আমাৰো ভাল নালাগে আপোনালোকৰ দৰে শ্ৰোতাসকলক লগ নাপালে। গতিকে কওকচোন, আজি আপুনি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব?
1: ছাৰ মহেন্দ্ৰ হাজৰিকাৰ খাউনৰ পথাৰত দুপৰৰ গৰমত এই গীতটি শুনাই দিলে হ'ব। আৰু ছাৰ মই এইখিনি নাম কেইটামানো ক'ব বিচাৰিছোঁ।
0: হয় হয় হয়, আপুনি শুনিব বিচাৰিছে খাউনৰ পথাৰত,
1: হয় হয়,
0: এই গীতটি মহেন্দ্ৰ হাজৰিকাৰ কণ্ঠৰ, আৰু নাম ক'ব বিচাৰিছিল কওক।
1: হয় হয়, মই এই গীতটি দিনেশ শৰ্মা, নীলোৎপল দুৱৰা, মন্টু বৰুৱা, চুম্বি দত্ত, দেৱদত্ত, ৰমেশ পাত্ৰ, ভাইগন মুণ্ডা, অমল বসুমতাৰী, বিমল বসুমতাৰী, লগতে তেজপুৰ কেন্দ্ৰৰ প্ৰতিগৰাকী অনুৰাগী শ্ৰোতালৈ আগবঢ়াব বিচাৰিছোঁ, লগতে আপোনালোকলৈ।
0: ধন্যবাদ ধন্যবাদ, সকলোৱে নিশ্চয় গীতটি শুনি ভাল পাব, সময়ৰ লগত খাপ খুৱাই এই গীত, গতিকে এনেকুৱা সময়ত, বাৰিষাৰ সময়ত এই গীতটি শুনিব বিচাৰিছে মহেন্দ্ৰ হাজৰিকাৰ কণ্ঠৰ। আমি আপোনাৰ অনুৰোধৰ গীতটি নিশ্চয় বজাই শুনাম, আৰু আগলৈও ফোন কৰিব, শুনি থাকিব আকাশবাণী তেজপুৰৰ অনুষ্ঠান।
1: হয় হয় ধন্যবাদ
0: ধন্যবাদ ধন্যবাদ।

0: ফোন ইন গানে গানে অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানটি আঁত ধৰিলে নৱজ্যোতি হাজৰিকাই, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই নিবেদন কৰিছোঁ, ইতিপূৰ্বে বাণীবদ্ধ কৰা শ্ৰোতাৰ ফোনযোগে অনুৰোধৰ গীতৰ অনুষ্ঠান ফোন ইন গানে গানে।
1: হেল্ল'
2: হয়
1: হয় আকাশবাণী তেজপুৰৰ ফোন ইন গানে গানে অনুষ্ঠান, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
3: শ্ৰোতাসকলে, ফোন ইন গানে গানে অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী তেজপুৰ।

শ্ৰোতাসকলে শিৱকুমাৰ শৰ্মাৰ সন্তুৰ বাদনৰ অনুষ্ঠান শুনিলে। এতিয়া শুনাব লৈছোঁ উস্তাদ বিস্মিল্লা খানৰ শেহনাই বাদনৰ অনুষ্ঠান।

শ্ৰোতাসকলে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগেই আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিল। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ কৰ্তব্যত আছিল সমীৰ নাৰ্জাৰী আৰু মৃগাংক শৰ্মা। ট্ৰেন্সমিটাৰৰ দায়িত্বত আছিল ৰাজীৱ গগৈ। পৰিবহণৰ দায়িত্বত আছে নয়ন দৈমাৰী। কাইলৈ বিয়লি 5:25 একেই বেণ্ডৰ আৰু মিটাৰত আমাৰ বিয়লি অধিৱেশনৰ পুনৰ মুকলি কৰা হ'ব। এই প্ৰতিশ্ৰুতিৰে প্ৰসাৰণ সহযোগী ইমতিয়াজ হুছেইনৰ সৈতে মল্পনা শইকীয়াই আজিৰ অধিৱেশনৰ পৰা বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।